দিন আৰু 2026 খ্ৰীষ্টাব্দৰ আজি জুলাই মাহৰ 22 তাৰিখ। এতিয়া সময় পুৱা 5:53 হৈছে। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টছত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টছত। লগতে আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো উপলব্ধ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ষ্টুডিঅ'ত মই আৰাধনা বৰা, ডিউটি ৰুমত বনশ্ৰী হাজৰিকা, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, শেখ আব্দুল্লা আহমেদ আৰু মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত বিপুল কলিতা, বিজিৎ শৰ্মা আৰু আছিফা আহমেদ, আৰু এফ এম ট্ৰেন্সমিটাৰত কৌস্তভ দাস। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, নিবেদন কৰা হৈছে বন্দনা।

বন্দনা শুনিলে। আজিৰ বন্দনাত গুণীন্দ্ৰনাথ ওজাৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, বীৰিণা পাঠকৰ কণ্ঠৰ লোকগীত, ৰীণাদেৱী আৰু সংগ্ৰীবিন্দৰ কণ্ঠৰ চিয়াগীত, ইজ্জত সিঙৰ কণ্ঠৰ ভক্তিমূলক গীত আৰু পাপৰি ঠাকুৰীয়াৰ কণ্ঠৰ ভজন শুনিলে।

0: agitation, protest, also on all the other issues related to NEET. When I went back to Rahul Ji with this message, he said, no, but I also want the resignation of the education minister. Then I politely tried to submit before him. I said, look here, this is not done, because just a few minutes back you told me that if I got the assurance from the government, you would call off your dharna immediately. But now you're saying no.
1: Earlier in the day, Congress President Mallikarjun Kharge, Congress leaders Rahul Gandhi and Priyanka Gandhi Vadra, along with other party members, staged a protest demanding discussion on the NEET issue. Union Health Minister J.P. Nadda visited Dr. Ram Manohar Lohia Hospital in New Delhi yesterday and reviewed the condition of those injured during yesterday's protest in the national capital over the alleged NEET UG exam paper leak. The minister also held a meeting with the doctors at the hospital. Mr. Nadda also visited Lady Harding Medical College and Hospital and met the injured protesters who are admitted there. In China Open Badminton, PV Sindhu will take on compatriot Unnati Hooda and Lakshya Sen will get their singles campaign underway today. Ayush Shetty will take on Alvi Farhan in the singles opening round today. Men's doubles pair MR Arjun and Hariharan Amsa Karunan. Mixed doubles pairs Rohan Kapoor, Ruthvika Shivani Gadde and Tanisha Krasto, Dhruv Kapila will also be in action today. Meanwhile, HS Pranoy crashed out of the opening round of the China Open 2026 in Changzhou yesterday after being outplayed by Long Jun Hao of Malaysia. The Indian shuttler lost 21-10, 21-14 to the world number 27. And that is the end of this news bulletin.
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া শুনক মুকুতা মালা।
3: শ্ৰীকান্ত কাকতিয়ে কৈছিল, পৃথিৱীৰ বুৰঞ্জীত বা ভাৱমণ্ডলীত যিসকল পুৰুষে আটাইতকৈ বেছি খলকনি লগাই গৈছে, সেইসকল পুৰুষৰ আঁতিগুৰি বিচাৰিলে দেখা যায় যে তেওঁলোক কাৰো চকুতেই পৰাবিধৰ লোক নাছিল। আজি শ্বেক্সপিয়াৰক লৈ কাব্যজগত তোলপাৰ। অথচ শ্বেক্সপিয়াৰ কোন আছিল, কি কৰিছিল, কোনেও গম পোৱা নাই। বহুতে তেনে মানুহ নাই বুলিও ক'ব খোজে। সেইদৰে আমাৰ কালিদাসৰ বিষয়েও বুৰঞ্জী নিমাত। অথচ ভাৰতীয় কাব্যজগত তেওঁৰ গৌৰৱেৰে গৌৰৱান্বিত। বৰ্তমান জগতৰ ভাৱৰাজ্যত কাৰ্ল মাৰ্কছৰ প্ৰভাৱ অতুলনীয়, কিন্তু তেওঁৰ বিখ্যাত গ্ৰন্থ ৰচনাকালত লেখত ল'বলগীয়া মানুহ নাছিল। লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামত নিতৌ কিতাপ পঢ়া অসংখ্য মানুহৰ ভিতৰত তেওঁ এজন। ওৰে দিনটো নানান কিতাপৰ টকা লয়, ভাড়াকৈ লোৱা হোটেলৰ খোটালি এটিত থৈ দিয়া নিজৰ ল'ৰা তিৰোতাৰ ওচৰলৈ গধূলি আহি দেখে যে খাবলৈ পইচা নাই। ঘৈণীয়েকৰ গাৰ অলংকাৰ এপদ সহায় লৈ ওলাই যায়। বেপাৰীৰ ওচৰত বন্ধক ৰাখি খোৱা বস্তু লৈ আহে। এই বিখ্যাত দছ কেপিটেল গ্ৰন্থৰ ৰচয়িতা কাৰ্ল মাৰ্কছৰ দৈনন্দিন জীৱন। দুৰ্বহ জীৱনভাৰৰ হেঁচাত কিতাপ সম্পূৰ্ণ প্ৰকাশ হোৱাৰ আগতেই তেওঁ ইহলীলা সম্বৰণ কৰে। আজিৰ দিনত শিক্ষিত সমাজত কাৰ্ল মাৰ্কছৰ নাম নুশুনা কোনো নাই। আমেৰিকাৰ ভাগ্য নিৰ্মাতা এব্ৰাহাম লিংকনলৈ চোৱা, খেতিয়কৰ ল'ৰা, বাপেকে পথাৰলৈ হাল লৈ যায়, বাপেকে মুখে মুখে এক দুই নেওঁতা শিকায়, অলপ লিখা পঢ়া শিকি ওকালতি আৰম্ভ কৰে। দেখাটো সুশ্ৰী নাছিল, সাজপাৰত চকু নাই, হোজা মানুহ এজন যেন দেখি, কিন্তু তেওঁৰ সত্যনিষ্ঠা আৰু কৰ্তব্যপৰায়ণতা সৰ্বজন বিদিত আছিল। যেতিয়া আমেৰিকাৰ গৃহযুদ্ধৰ আয়োজন হ'ল, তেতিয়া প্ৰেচিডেণ্ট হ'বলৈ তেওঁ বাজে আনক বিচাৰি নাপালে। নীৰৱ খেতিয়কৰ দুখীয়া ল'ৰা আজি আমেৰিকাৰ এজন ভাগ্য নিৰ্মাতাৰ ভিতৰত পৰিগণিত। বুৰঞ্জীত এনে নীৰৱ সাধনাৰ চিত্ৰ অসংখ্য পোৱা যায়। এইটো মূল সূত্ৰ বুলি ধৰি ল'বই লাগিব যে পৃথিৱীত কিবা ডাঙৰ কাম কৰিব লাগিলে জীৱনৰ আগডোখৰত সাধনা লাগিবই, আৰু সেই সাধনাৰ সাৰুৱা ক্ষেত্ৰ হৈছে নীৰৱতা। সৰুৰে পৰা নিজক ডাঙৰ বোলাবলৈ যিবোৰে হৈচৈ কৰি ফুৰে, সেইবোৰৰ কৰ্মশক্তি

0: হৈচৈতে হাং হয়, পিছলৈ আৰু একো শক্তি বা উৎসাহ নাথাকে। ভীমৰ গদা ঘূৰাবলৈ হ'লে আগেয়ে ভীমৰ বল অৰ্জন কৰি ল'ব লাগে। এইটো যে মানুহে নুবুজে এনে নহয়, কিন্তু বৰ্তমান ডেকা গাভৰুসকলৰ মাজত এটা কৃত্ৰিম অধৈৰ্যই দেখা দিছে। তেওঁলোকে নিজৰ জীৱনৰ দায়িত্বৰ ফালে আওকাণ কৰি ৰাইজৰ মংগলৰ দায়িত্বৰ কথা বেছিকৈ মন দিয়ে, কিন্তু ৰাইজৰ মংগল সাধনা যে ভীমৰ গদা, বল নহ'লে তাক দাঙিব নোৱাৰি, সেইটো পাহৰি যায়। ফলত হয় শক্তিৰ অপচয় আৰু অকাল বৃদ্ধত্ব। বিশেষকৈ ছাত্ৰ সমাজত এইটো খেলাৰ বেছি খেল দেখা যায়। সমাজৰ এই মূল দোষৰ শুধৰণি হ'বলৈ হ'লে ছাত্ৰসকলক নিজৰ কৰ্তব্য সম্পৰ্কে সকীয়াই দিয়া ভাল হ'ব। নীৰৱ অধ্যয়নৰ ভিতৰেদিহে তেওঁলোকে সপোন দিঠকত পৰিণত কৰিব পাৰিব। শাস্ত্ৰত আছে যোগ্য ভোগ্য বসুন্ধৰা, পৃথিৱী যোগ্যৰহে ভোগৰ স্থান, অনন্ত ধৈৰ্যশীল পৃথিৱীৰ বুকু উদং কৰি পৰিয়েই আছে। ছাত্ৰসকলৰ গোটেই জীৱনৰ বাট আগত জিলিকি আছে, লাগে মাথোন যোগ্যতালৈ অপেক্ষা। এই অপেক্ষা খুৰৰ ধাৰৰ নিচিনা মনিব নোৱাৰা, পৰ্বতীয়া বাটৰ দৰে পিছল। যিবোৰে অপেক্ষা কৰিব নোৱাৰে সিবোৰে নৈতিক আত্মঘাতী হৈ শেষ বয়সত অকৰ্মণ্য হয়, আৰু যিবোৰে সাধনাত সিদ্ধি লাভ কৰে তেওঁলোকে নিজৰ আৰু জাতীয় জীৱনৰ মংগল সাধনা কৰে। মৌমাখিয়ে ফুলে ফুলে উৰি মধু আহৰণ কৰি মৌচাক নিৰ্মাণ কৰে, সেই চাকৰ কিমান আদৰ! নীৰৱ সাধকসকল মৌমাখিৰ নিচিনা হ'ব লাগিব। তেওঁলোকে বুৰঞ্জীৰ নানান যুগৰ ৰাজনীতি, সমাজনীতি, সাহিত্য বিজ্ঞানৰ মৌ আহৰণ কৰি আদৰ্শৰ মৌচাক গঢ়ি তুলিব লাগিব। সেই মৌচাকৰ পৰা নিজৰ জীৱনো মধুময় আৰু চহকী হৈ পৰিব।
1: মুকুতামালা শুনিলে আজিৰ মুকুতামালাৰ কথাখিনি বাণীকান্ত কাকতিৰ লিখনিৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আৰম্ভ কৰিছোঁ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটিৰ। আজি শুনাবলৈ লৈছোঁ উস্তাদ বিছমিল্লা খাঁৰ চেনাই বাদন। আজি শুনোৱা হওক ৰাগ ললিতা।

আজিৰ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত উস্তাদ বিছমিল্লা খাঁৰ ছেনাইত ৰাগ ললিত শুনিলে। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এতিয়া শুনক অনুষ্ঠান পৰিচিতি।

আজি নিশা 10 বজাত অভিলেখাগাৰৰ পৰা অনুষ্ঠানত লীলা গগৈৰ বিষয়ে যুগুতোৱা এটি অনুষ্ঠান শুনিবলৈ পাব প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। নিশা 9:30 বজাত সাহিত্য চৰা অনুষ্ঠানত মুন্মী দত্ত হাজৰিকাৰ গল্প আৰু সৌৰভ শইকীয়াৰ কবিতা প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। নিশা 9:15 বজাত বিধানসভাত আজিৰ দিনটো। নিশা 8:02 বজাত এখনি নাটক সিন্ধি ৰচনা খবিৰ আহমেদৰ প্ৰযোজনা কৌস্তুভমণি শইকীয়াৰ। দিনৰ 1:10 বজাত আৰু সন্ধিয়া 7:45 বজাত শিল্পী শিখা বৰাৰ কণ্ঠৰ আধুনিক গীত।

সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত বীজৰ উৎপাদন আৰু বিপণনৰ সবিশেষ এই বিষয়ে আলোচ কৰিব মধুমিতা দেৱী আৰু শ্যামলজ্যোতি মহন্তই। আঠ ধৰিব ভাস্কৰজ্যোতি আচাৰ্যই। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত এখনি আলেখ্য মিলিজুলি মিতিৰালীৰ দ্বিতীয় খণ্ড শুনিবলৈ পাব। ৰচনা ডক্টৰ শ্যামাপ্ৰসাদ শৰ্মাৰ।

সন্ধিয়া 5:25 গয়া মহিলাৰ অনুষ্ঠানত বৰদলগুৰি চিপাঝাৰত থলিতে বাণীবদ্ধ কৰা এটি অনুষ্ঠান শুনিবলৈ পাব প্ৰযোজনা উৎপল বৰাৰ। দিনৰ 12:30 আইডৰ বুলনীয় অনুষ্ঠানত স্বাৱলম্বন এই শিতানত ক্ষুদ্ৰ উদ্যোগ স্থাপনেৰে মহিলা সবলীকৰণ, এই বিষয়ে মঞ্জুলা ভট্টাচাৰ্যৰ সৈতে হোৱা সাক্ষাৎগ্ৰহণ জোনালী বৰুৱাৰ। পুৱা 8:30 গীতিমালিকা অনুষ্ঠানত অঞ্জু দেৱী, অসীমজ্যোতি বৰুৱা, ৰাণু বৈশ্য, উমেশ হাজৰিকা আৰু পাহাৰী দাসৰ কণ্ঠৰ গীত।

পুৱা 9:20 প্ৰভাতী তৰংগ আগবঢ়াব সীমান্ত বাৰ্মাই। আজিৰ বিষয় বান্ধোন পৰিয়ালৰ। ইয়াত ভাগ ল'ব অৰুণিমা দেৱী আৰু ডক্টৰ দীপেশ ভাগৱতীয়ে। দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি সংগীতালক্ষ্য সহা জীৱনৰ সেউজীয়া গল্প। যুগুতাই আগবঢ়াব কস্তুৰীমা দাস আৰু স্নেহা।

পাঠকে প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ পুৱা আৰু সন্ধিয়া 7 বজাত নিয়োগ বাতৰি। পুৱা 7:30 বজাৰ স্মৃতিৰ দিনলিপি অনুষ্ঠানত ডক্টৰ সূৰ্য দাসৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ড শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ।

পুৱা 6:55 জ্ঞান বিজ্ঞান, 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, 9:15 জিলাৰ দেহৰূপ, পুৱা 4:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ, 11:05 পৰাগমালা লাইভ, 12:20 চন্দ্ৰকান্ত বৈশ্য আৰু সংগীবিন্দৰ কণ্ঠৰ ওজাপালি, 1:35 মনোজ বৰুৱাৰ বেহলাবাদন শুনিবলৈ পাব, দিনৰ 1:50 ভৱেন কলিতাৰ কণ্ঠৰ লোকগীত, 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:05 আধুনিক গীতৰ অনুষ্ঠান, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান আৰু 4:30 বড়ো অনুষ্ঠান, 6:40 আৰু 7:05 বৃন্দ গান, 7:20 আকৌ শুনোৱা হওক, 7:35 পূবালীৰ সুৰ অনুষ্ঠানত তাৰা সিং পাটৰৰ কণ্ঠৰ তিৱা গীত শুনিবলৈ পাব, নিশা 9:00 চিত্ৰগীত। এয়াই আছিল আমাৰ আজিৰ অনুষ্ঠান পৰিচিতি।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: www.radiofreeplay.com.
1: অগ্নি যুগৰ গান
2: অগ্নি যুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
3: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নি যুগৰ গান।
2: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
1: প্ৰতি পুৱা আঠ

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: জিপিএছ পদ্ধতি, আজিকালি কোনো এখন ঠাইৰ অৱস্থান, ঠাইখনলৈ যোৱাৰ পথ বা পথৰ অৱস্থানো কেনেকুৱা, এই সকলো তথ্য হাতত থকা স্মাৰ্ট মোবাইলতে আমি পাব পাৰোঁ। গাড়ী চলাই থাকোঁতেও মোবাইলৰ জিপিএছৰ জৰিয়তে অতি সহজে নিৰ্দিষ্ট স্থানলৈ যোৱা পথ বিচাৰি উলিয়াব পাৰোঁ। হওক ভূস্থানাংকন পদ্ধতি বা গ্ল'বেল পজিশ্যনিং ছিষ্টেম, চমুকৈ জিপিএছৰ জৰিয়তে এই কামসমূহ সহজ হৈ পৰিছে। জিপিএছ হ'ল কৃত্ৰিম উপগ্ৰহৰ সহায়ত অতি কম সময়ৰ ভিতৰতে পৃথিৱীৰ যিকোনো ঠাইৰ অৱস্থান, অৰ্থাৎ ঠাইখনৰ অক্ষাংশ আৰু দ্ৰাঘিমাংশ, উচ্চতা আৰু সময় সঠিক নিৰূপণ কৰাৰ এক পদ্ধতি। 1973 চনতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগে এই পদ্ধতিটোৰ উদ্ভাৱন কৰিছিল আৰু বৰ্তমান সময়ত জিপিএছ পদ্ধতিৰ যথেষ্ট উন্নতি সাধন কৰা হৈছে আৰু ইয়াৰ প্ৰয়োগ ঘটিছে। সাধাৰণতে পৃথিৱীৰ উপৰিভাগত কল্পনা কৰা অক্ষৰেখা আৰু দ্ৰাঘিমাৰেখাৰ সহায়ত ভূপৃষ্ঠৰ ঠাইসমূহৰ স্থানাংক নিৰ্ণয় কৰা হয়। কিন্তু সূক্ষ্মভাৱে আৰু সঠিক স্থানাংক নিৰ্ণয়ৰ ক্ষেত্ৰত এই পদ্ধতি ফলদায়ক নহয়। আনহাতে গতানুগতিক পদ্ধতি অনুসৰি জ্যোতিৰ্বিজ্ঞানৰ সূত্ৰৰ আধাৰত সূৰ্য বা আন নক্ষত্ৰৰ গতিবিধি নিৰীক্ষণ কৰি ভূপৃষ্ঠৰ কোনো ঠাইৰ সময় আৰু স্থানাংক নিৰ্ণয় কৰা হয়। কিন্তু সকলো বতৰতে জ্যোতিষ্কবিলাক দৃশ্যমান নহয় আৰু সেইবাবে এই পদ্ধতিও সকলো সময়তে কাৰ্যকৰী নহয়। কিন্তু কৃত্ৰিম উপগ্ৰহ ব্যৱহাৰ কৰি প্ৰস্তুত কৰি ওলোৱা জিপিএছ পদ্ধতিৰ দ্বাৰা নিমিষতে পৃথিৱীৰ যিকোনো ঠাইৰ স্থানাংক, উচ্চতা আৰু সময় অতি সঠিকভাৱে নিৰূপণ কৰিব পাৰি। সমগ্ৰ ভূস্থানাংক পদ্ধতিটো 3টা উপাংশৰে গঠিত। এই পদ্ধতিত ব্যৱহাৰ হয় মহাকাশত স্থাপন কৰা প্ৰায় 31টা কৃত্ৰিম উপগ্ৰহ, ভূপৃষ্ঠৰ নিয়ন্ত্ৰণ কেন্দ্ৰ আৰু জিপিএছ গ্ৰাহক যন্ত্ৰ। পৃথিৱী পৃষ্ঠৰ পৰা প্ৰায় 20,000 কিলোমিটাৰ উচ্চতাত এই 31টা উপগ্ৰহ 6খন কক্ষীয় সমতলত স্থাপন কৰা হৈছে আৰু ইহঁতে প্ৰত্যেকেই পৃথিৱীক 12 ঘণ্টাত এবাৰ প্ৰদক্ষিণ কৰে। উপগ্ৰহকেইটা 6খন কক্ষীয় সমতলত এনেভাৱে স্থাপন কৰা হৈছে যাতে পৃথিৱীৰ যিকোনো স্থানৰ পৰা সদায়ে ইহঁতৰ 4টা বা ততোধিক উপগ্ৰহ দেখা পোৱা যায়। এই সকলো উপগ্ৰহত একোটাকৈ পাৰমাণৱিক ঘড়ী সংযুক্ত থাকে আৰু ঘড়ীকেইটা এনেদৰে মিলাই ৰখা হয় যাতে প্ৰত্যেক উপগ্ৰহই একে সময়তে পৃথিৱীলৈ সংকেত প্ৰেৰণ কৰিব পাৰে। উপগ্ৰহবোৰে অবিৰতভাৱে সংকেত প্ৰেৰণ কৰি নিজৰ অৱস্থান আৰু সময় জিপিএছ গ্ৰাহক যন্ত্ৰক জানিবলৈ দিয়ে। আনহাতে গ্ৰাহক যন্ত্ৰটোৱে একেধৰণৰ সংকেত প্ৰেৰণ কৰিব পাৰে। কোনো এজন লোকে তেওঁৰ হাতত থকা জিপিএছ গ্ৰাহক যন্ত্ৰটোৰ সহায়ত নিজৰ অৱস্থান, ঠাইখনৰ উচ্চতা আৰু সময় জানিবলৈ ছুইচ টিপিলেই ই উপগ্ৰহলৈ সংকেত পঠিয়াব আৰু লগে লগেই উপগ্ৰহটোৰ লগত ইয়াৰ সংযোগ স্থাপন হ'ব। তেতিয়াৰ পৰাই গ্ৰাহক যন্ত্ৰটোৱেও উপগ্ৰহৰ পৰা অহা সংকেতবোৰ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিব। এটা নিৰ্দিষ্ট সংকেত উপগ্ৰহ এটাৰ পৰা আহি গ্ৰাহক যন্ত্ৰ অথবা ভূপৃষ্ঠ পাওঁতে কিমান সময় লাগিল তাৰ ভিত্তিত উপগ্ৰহটো আৰু গ্ৰাহক যন্ত্ৰৰ দূৰত্ব নিৰূপণ কৰা হয়। এইদৰে 3টা উপগ্ৰহৰ পৰা পোৱা দূৰত্ব সম্পৰ্কীয় তথ্যৰ সহায়ত ভূপৃষ্ঠৰ কোনো ঠাইৰ ত্ৰিমাত্ৰিক স্থানাংক অৰ্থাৎ অক্ষাংশ দ্ৰাঘিমাংশ

0: মাংস আৰু উচ্চতা এই তিনিটা তথ্যই গ্ৰাহক যন্ত্ৰই নিমিষতে দিব পাৰে। কিন্তু ঠাই এখনৰ সময় সম্পৰ্কীয় তথ্য পাবলৈ গ্ৰাহক যন্ত্ৰটোৱে আনটো চতুৰ্থ কৃত্ৰিম উপগ্ৰহৰ লগত সংযোগ স্থাপন কৰিব লগা হয়। সেয়েহে ভূস্থানাংক পদ্ধতিত চাৰিটা কৃত্ৰিম উপগ্ৰহৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত GPS গ্ৰাহক যন্ত্ৰই ভূপৃষ্ঠৰ কোনো ঠাইৰ স্থানাংক, উচ্চতা আৰু সময় সম্পৰ্কে আমাক জানিবলৈ দিয়ে।
1: GPS পদ্ধতি বৰ্তমান সামৰিক আৰু অসামৰিক সকলো কামতে ব্যৱহাৰ হৈছে। জাহাজ আকাশীযানৰ দিক নিৰ্ণয় আৰু লক্ষ্যস্থান নিৰ্ধাৰণ, ভূপৃষ্ঠৰ জৰীপ মানচিত্ৰ অংকন আৰু ভূতাত্ত্বিক অধ্যয়নৰ ক্ষেত্ৰতো GPS সফলভাৱে ব্যৱহাৰ কৰিব পৰা গৈছে।
2: জ্ঞান বিজ্ঞান শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
3: ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ুপদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয় লৈ। বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব, অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবাইল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্ছ, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি বা ইনফৰ্মেশ্যন টেকন'লজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব, নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেশ্যনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 6,565টা টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেল, পদৰ সংখ্যা 323। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্ছ, কম্পিউটাৰ ছায়েন্স, ইনফৰ্মেশ্যন টেকন'লজি বা ইনষ্ট্ৰুমেণ্টেশ্যন, ইয়াৰে যিকোনো বিষয়লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইয়াৰ যিকোনো শাখাত BE অথবা ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3, পদৰ সংখ্যা 6,238। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITIৰ চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। নিয়োগ বাতৰি ইমানেই।

0: শ্রোতাসকলে আমার অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এতিয়া 7:05 বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ভাৰত আৰু মেচিডনিয়াৰ মাজৰ অৰ্থনৈতিক সম্পৰ্ক সম্প্ৰসাৰণ কৰিবলৈ আহ্বান জনাইছে। মাহে শ্ৰেণীৰ দ্বিতীয়খন ছাবমেৰিন বিধ্বংসী যুদ্ধ জাহাজ INS মালৱানক আজি নৌবাহিনীত আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত কৰা হ'ব। প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ অধীনত 1 জুলাইলৈকে 58,63,00,000 অধিক একাউণ্ট খোলা হৈছে বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। অসমৰ শেহতীয়া বানত 11খন জিলাৰ 3,10,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। আৰু ভাৰতৰ PV সিন্ধু, আয়ুষ শেট্টি আৰু লক্ষ্য সেনে আজি চাইনা অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ অভিযান আৰম্ভ কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ভাৰত আৰু মেচিডনিয়াৰ মাজৰ অৰ্থনৈতিক সম্পৰ্ক সম্প্ৰসাৰণ কৰিবলৈ আহ্বান জনাইছে। শ্ৰীমতী মুৰ্মুৱে লগতে উভয় দেশৰ ব্যৱসায়ীসকলক ব্যৱসায়ৰ ঊৰ্ধলৈ গৈ বিনিয়োগ, প্ৰযুক্তি আৰু উদ্ভাৱন আধাৰিত দুয়ো দেশৰ মাজৰ দীৰ্ঘকালীন সহযোগিতা সুদৃঢ় কৰিবলৈ কৈছে। স্কোপজেত ভাৰত উত্তৰ মেচিডনিয়া ব্যৱসায়িক মঞ্চত ভাষণ দি শ্ৰীমতী মুৰ্মুৱে কয় যে ভাৰতীয় ৰাষ্ট্ৰপতিৰ এই প্ৰথম ভ্ৰমণে দেশখনৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথাকেই সূচায়। তেওঁ কয় যে দুয়োখন দেশৰ মাজৰ বৰ্তমানৰ বাণিজ্যৰ পৰিমাণ সম্ভাৱনাৰ তুলনাত তেনেই কম। তেওঁ লগতে চলিত দশকৰ শেষভাগলৈ দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ দুগুণলৈ বৃদ্ধি কৰিব পৰা যাব বুলি আস্থা প্ৰকাশ কৰে।
2: আৰ্থিক সহযোগ আমাৰ দ্বিপক্ষীয় সম্বন্ধ কা এক অত্যন্ত মহত্বপূৰ্ণ স্তম্ভ হে। হম আপনে দ্বিপক্ষীয় ব্যাপাৰ কো দুগুণা কৰনে পৰ ভী সহমত হুই। হমনে IT, কৃষি, ফুড প্ৰচেছিং, ফাৰ্মাচিউটিকালছ, টেক্সটাইলছ তথা টুৰিজিম, হস্পিটালিটি আৰু ফিল্ম মেকিং সহিত প্ৰমুখ ক্ষেত্ৰমে সহযোগ পৰ চৰ্চা। হম স্বাস্থ্য সেৱামে সহযোগ পৰ আপনে দ্বিপক্ষীয় এগ্ৰিমেণ্ট কো ভী ৰিনিউৱেল কৰ ৰহে হে।
1: ডিজিটেল উদ্ভাৱন আৰু কৃত্ৰিম বুদ্ধিমত্তা, ভেষজ আৰু স্বাস্থ্যসেৱা, কৃষি প্ৰসংস্কৰণ আৰু সেউজ শক্তিকে ধৰি সহযোগিতাৰ থল থকা কেইটামান ঘাই ঘাই ক্ষেত্ৰৰ বিষয়ে উল্লেখ কৰি শ্ৰীমতী মুৰ্মুৱে মেচিডনিয়াক ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি খণ্ডত ভাৰতৰ সৈতে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। মাহে শ্ৰেণীৰ দ্বিতীয়খন ছাবমেৰিন বিধ্বংসী যুদ্ধ জাহাজ INS মালৱানক আজি কৰ্ণাটকৰ কাৰৱাৰত আয়োজিত এটা অনুষ্ঠানত নৌসেনা বাহিনীৰ আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত কৰা হ'ব। স্বদেশী যুদ্ধ বিমান নিৰ্মাণৰ ক্ষেত্ৰত এয়া উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। অনুষ্ঠানত বায়ু সেনা বাহিনীৰ মুৰববী এয়াৰ চীফ মাৰ্শেল AP সিঙে অধ্যক্ষতা কৰিব। কোচিন শ্বিপয়াৰ্ড লিমিটেডে নিৰ্মাণ কৰা এই জাহাজখনত 80%ৰো অধিক স্বদেশী আহিলা আৰু প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। 2014 আগষ্টত প্ৰৱৰ্তন কৰা প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ অধীনত 1 জুলাইলৈকে 58,63,00,000 অধিক একাউণ্ট খোলা হৈছে আৰু এই একাউণ্টসমূহত 3,08,000,00,000 জমা আছে বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। ৰাজ্যসভাত কালি এটা লিখিত উত্তৰত বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে এই কথা প্ৰকাশ কৰি কয় যে এই একাউণ্টসমূহৰ ভিতৰত 32,88,00,000 একাউণ্ট মহিলাৰ আৰু 45,62,00,000ৰো অধিক গ্ৰাম্য আৰু উপনগৰীয় এলেকাৰ। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনাৰ অধীনত 1 জুলাইলৈকে 27,84,00,000 লোকৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ অধীনত 58,78,00,000 আৰু অটল পেঞ্চন যোজনাৰ অধীনত যোৱা মাহলৈকে 9,29,00,000ৰো অধিক লোকক সামৰি লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে লোকসভাত বিৰোধী পক্ষৰ নেতা কংগ্ৰেছৰ ৰাহুল গান্ধীয়ে সংসদৰ বৰ্ষাকালীন অধিৱেশন বিঘ্নিত কৰাৰ উদ্দেশ্যে শিক্ষাৰ্থীসকলক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে। শ্ৰীপ্ৰধানে কালি সামাজিক মাধ্যমযোগে কয় যে শ্ৰীগান্ধী আৰু কংগ্ৰেছৰ অন্যান্য নেতাসকলে প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি জনসাধাৰণৰ বাবে অসুবিধাৰ সৃষ্টি কৰিছে আৰু সুৰক্ষাৰ নিয়মৰ প্ৰতি অৱহেলা কৰিছে। তেওঁ কয় যে চৰকাৰ নীটৰ বিষয়টো লৈ সংসদত বিস্তৃতভাৱে আলোচনা কৰিব সাজু যদিও কংগ্ৰেছে গণতান্ত্ৰিক আলোচনাৰ পৰিৱৰ্তে উদ্দেশ্য প্ৰণোদিতভাৱে চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। শিক্ষাৰ্থীৰ বাবে সমাধান বিচৰাটো দলটোৰ লক্ষ্য নহয় বুলি তেওঁ অভিযোগ

যোগ তোলে। মন্ত্ৰীগৰাকীয়ে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰ নীট বিষয় লৈ আলোচনা কৰিবলৈ আৰু সদনত যুৱ প্ৰজন্মৰ প্ৰকৃত উদ্বেগ দূৰ কৰিবলৈ বদ্ধপৰিকৰ। মিজোৰামৰ ৰাজ্যপাল জেনেৰেল বিজয় কুমাৰ সিঙে কৈছে যে ৰাজ্যখন ৰাজহ ঘাটিত থকাৰ বাবে ৰাজহ সংগ্ৰহ বৃদ্ধিৰ উদ্দেশ্যে কেতবোৰ লক্ষ্যভিত্তিক প্ৰচেষ্টাৰ প্ৰয়োজন, য'ত গ্ৰাম্য অৰ্থনৈতিক উন্নয়নে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব। আইজলৰ লোকভৱনত 2025-26 বিত্তীয় বৰ্ষৰ মিজোৰাম গ্ৰামীণ বেংকৰ 43 সংখ্যক বাৰ্ষিক প্ৰতিবেদন উন্মোচন কৰি ৰাজ্যপালগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। মিজোৰামৰ গ্ৰামীণ বেংকক ৰাজ্যখনৰ গ্ৰাম্য অৰ্থনীতিৰ মেৰুদণ্ড বুলি অভিহিত কৰি ৰাজ্যপালগৰাকীয়ে জনসাধাৰণৰ কল্যাণৰ বাবে শিক্ষা ঋণ আৰু সামাজিক সুৰক্ষা কাৰ্যসূচীকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ ৰূপায়ণ সম্প্ৰসাৰণ কৰিবলৈ বেংকটোক আহ্বান জনায়। ৰাজ্যপালগৰাকীয়ে কৃষকসকলৰ বাবে বজাৰ সংযোগ শক্তিশালী কৰা, ঋণ আৰু জমাৰ অনুপাত উন্নত কৰা আৰু গ্ৰাম্য আন্তঃগাঁথনিৰ বিকাশৰ বাবে নাবাৰ্ডৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰাৰ প্ৰয়োজনীয়তা সন্দৰ্ভতো গুৰুত্ব আৰোপ কৰে। নাবাৰ্ডৰ মহাপ্ৰবন্ধক ভাস্কৰ মান্তাই কৃষক, মহিলা আৰু আত্মসহায়ক গোটসমূহলৈ বিত্তীয় সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত নাবাৰ্ড আৰু মিজোৰাম গ্ৰামীণ বেংকৰ মাজৰ অংশীদাৰিত্বৰ প্ৰশংসা কৰে আৰু নাবাৰ্ডৰ অবিৰত সহযোগিতাৰ কথা পুনৰ ব্যক্ত কৰে। উল্লেখযোগ্য যে 2025-26 বিত্তীয় বৰ্ষত মিজোৰাম গ্ৰামীণ বেংকে 10,656 কোটি টকাৰ ব্যৱসায়ৰ সৈতে মুঠ 10,000 কোটি টকাৰ ব্যৱসায়িক মাইলৰ খুঁটি অতিক্ৰম কৰে। এই পৰিমাণ হৈছে উত্তৰ পূব আঞ্চলিক গ্ৰামীণ বেংকসমূহৰ ভিতৰত সৰ্বাধিক বিকাশ। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসমৰ শেহতীয়া বানত 11খন জিলাৰ 3,10,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। চলিত বৰ্ষৰ বানত এই পৰ্যন্ত কমেও 17জন লোকে প্ৰাণ হেৰুৱাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি উজনি অসমৰ চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া, শিৱসাগৰ, বিশ্বনাথ, শোণিতপুৰ আৰু গোলাঘাটৰ লগতে নগাঁও আৰু কামৰূপ জিলাৰো বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে। একেদৰে পাৰ্বত্য জিলা কাৰ্বি আংলঙতো বান পৰিস্থিতি জটিল হৈ পৰিছে। তথ্য অনুসৰি শেহতীয়া বানত 37টা ৰাজহ চক্ৰৰ 758খন গাঁৱৰ 14,411 হেক্টৰ কৃষিভূমি বুৰ গৈছে। ইপিনে চৰাইদেউ জিলাৰ মাহমৰা সমজিলাৰ অন্তৰ্গত দিচাংপানীত লোক নিৰ্মাণ বিভাগৰ পথ ভঙাৰ ফলত বান পৰিস্থিতি অতি সংকটজনক হৈ পৰিছে। পথটো ভঙাৰ ফলত কাষৰীয়া মোহন দেওধাই, ধেমাজি বিল, কাছুপথাৰ, মৰাণজান, লাইচেং, লেচাইহাবি, জজলি, বিশ্ৰামপুৰ, বৰচহকী গাঁও আদি অঞ্চললৈ দ্ৰুতগতিত পানীৰ ঢল বৈছে। শেহতীয়াকৈ জিলা প্ৰশাসনে বান পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ পূৰ্বে কাছুমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ে স্থাপন কৰা সাহায্য শিবিৰত আশ্ৰয় ল'বলৈ ৰাইজক জৰুৰীভাৱে জাননী জাৰি কৰি অনুৰোধ জনাইছে। প্ৰশাসনে আশ্ৰয় শিবিৰসমূহত খাদ্য, খোৱাপানী, চিকিৎসা সাহায্য আৰু অন্যান্য অত্যাৱশ্যকীয় সেৱাৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা প্ৰশাসনক সহযোগিতা কৰাৰ লগতে ক্ষেত্ৰভিত্তিক বিষয়া আৰু জৰুৰীকালীন সেৱা দলৰ নিৰ্দেশনা মানি চলিবলৈ ৰাইজক আহ্বান জনোৱা হৈছে। 12 নম্বৰ ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ নিৰ্দেশ আৰু তত্বাৱধানত শিৱসাগৰত উদ্ধাৰ অভিযানৰ বাবে 5টা দল মোতায়েন কৰা হৈছে। এতিয়ালৈকে 2,391 গৰাকী লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হৈছে আৰু 35গৰাকীক উদ্ধাৰ কৰা হৈছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কিয়ে সেনাবাহিনীৰ মুৰববী আলেকজেণ্ডাৰ চিৰস্কিক পদৰ পৰা অপসাৰিত কৰি মাইখাইলো দ্ৰপাটিক সশস্ত্ৰ বাহিনীৰ নতুন মুৰববী হিচাপে নিযুক্তি দিছে। সামাজিক মাধ্যমত এই সিদ্ধান্তৰ কথা ঘোষণা কৰি জেলেনস্কিয়ে কয় যে এই নেতৃত্ব পৰিৱৰ্তনৰ মূল উদ্দেশ্য হৈছে ইউক্ৰেইনৰ সামৰিক প্ৰচেষ্টাক শক্তিশালী কৰা আৰু শান্তিৰ দিশে আগবাঢ়িবলৈ ৰাছিয়াৰ ওপৰত হেঁচা বৃদ্ধি কৰা। চিৰস্কিয়ে আগবঢ়োৱা সেৱাৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰি জেলেনস্কিয়ে যুদ্ধক্ষেত্ৰত শক্তিশালী স্থিতি বজাই ৰখাৰ বাবে ইউক্ৰেইনৰ সেনাৰ প্ৰশংসা কৰে। তেওঁ লগতে প্ৰতিগৰাকী সৈনিক মৰ্যাদাপূৰ্ণ ব্যৱহাৰৰ যোগ্য বুলিও উল্লেখ কৰে। উল্লেখযোগ্য যে প্ৰতিৰক্ষা মন্ত্ৰী মাইখাইলো ফেডৰভক পদচ্যুত কৰাৰ কিছুদিনৰ পিছতে গ্ৰহণ কৰা এই সিদ্ধান্তৰ ফলত সমগ্ৰ ইউক্ৰেইনত প্ৰতিবাদৰ সৃষ্টি হৈছিল। ভাৰতৰ পি ভি সিন্ধু, আয়ুষ শেট্টী আৰু লক্ষ্য সেনে আজি চাইনা অপেন বেডমিণ্টন প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰিব। মহিলাৰ ছিংগলছত পি ভি সিন্ধু নিজ দেশৰে উন্নতি সুদাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পুৰুষৰ ছিংগলছত লক্ষ্য সেন জাপানৰ ৱাই টানাকা আৰু আয়ুষ শেট্টী অলভি ফাৰহানৰ সন্মুখীন হ'ব। একেদৰে পুৰুষৰ ডাবলছত ভাৰতৰ এম আৰ অৰ্জুন আৰু হৰিহৰণ আমচাকৰুণ আৰু মিক্সড ডাবলছত ৰোহন কাপুৰ আৰু ঋত্বিকা শিৱানী গড্ডে তথা তানিছা ক্ৰাষ্টো আৰু ধ্ৰুৱ কপিলাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ইপিনে এইচ এছ প্ৰণয় কালি প্ৰতিযোগিতাৰ প্ৰাৰম্ভিক ৰাউণ্ডত মালয়েছিয়াৰ লিয়ং জুন হাওৰ হাতত 21-10, 21-14 গেমত পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়। মহিলাৰ ছিংগলছত দেৱিকা চিহাগেও থাইলেণ্ডৰ প্ৰতিদ্বন্দ্বীৰ হাতত পৰাভূত হৈ প্ৰতিযোগিতাৰ পৰা বিদায় লৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ভাৰত আৰু মেচিডনিয়াৰ মাজৰ অৰ্থনৈতিক সম্পৰ্কক

0: সম্প্ৰসাৰণ কৰিবলৈ আহ্বান জনাইছে। মাহে শ্ৰেণীৰ দ্বিতীয়খন ছাবমেৰিন বিধ্বংসী যুদ্ধ জাহাজ INS মালৱানক আজি নৌসেনা বাহিনীত আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত কৰা হ'ব। প্ৰধানমন্ত্ৰী জনধন যোজনাৰ অধীনত 1 জুলাইলৈকে 58,63,00,000 অধিক একাউণ্ট খোলা হৈছে বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। অসমৰ শেহতীয়া বানত 11খন জিলাৰ 3,10,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। আৰু ভাৰতৰ পি ভি সিন্ধু, আয়ুষ শেট্টী আৰু লক্ষ্য সেনে আজি চাইনা অপেন বেডমিণ্টন প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে সমুজ্জ্বল দত্তই, অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

বিফল হলে কেতিয়াও হতাশ হ'ব নালাগে, বিফলতাই সফলতাৰ মূল চাবিকাঠি, কথাষাৰ কৈছিল ডক্টৰ APJ আব্দুল কালামে। ঔপন্যাসিক ৰবীন দে, অসমীয়া সাহিত্যৰ পঢ়ুৱৈৰ বাবে ৰংমন ছদ্মনামেৰে পৰিচিত ৰবীন দেৰ জন্ম হৈছিল 1922 চনৰ 18 মাৰ্চত নাজিৰাত। ৰংমন ছদ্মনামত তেখেতে ৰচনা কৰা দস্যু ভাস্কৰ শৃংখলা অতি জনপ্ৰিয় হৈছিল। দস্যু ভাস্কৰ 61খন উপন্যাসৰ সমষ্টি আছিল আৰু ইয়াৰ প্ৰথমখন গ্ৰন্থৰ শিৰোনাম আছিল দস্যু ভাস্কৰৰ আৱিৰ্ভাৱ। এই ছিৰিজটোৱে 70-80 দশকৰ পঢ়ুৱৈৰ মাজত অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। ভাস্কৰ ছিৰিজৰ উপৰিও তেখেতে কেইবাখনো শিশু উপন্যাস লিখিছিল, সেইসমূহ আছিল ডাকু, পৱন কোঁৱৰ, পৰ্বতৰ ৰিঙনি। অসমীয়া সাহিত্যৰ এইগৰাকী জনপ্ৰিয় লেখকৰ মৃত্যু হয় 1980 চনৰ আজিৰ দিনটোতেই। আধুনিক অসমীয়া কবিসকলৰ অন্যতম হৈছে হৰি বৰকাকতি। তেখেতৰ জন্ম হৈছিল 1929 চনত। কোনোবা শীতৰ এটি বগা সন্ধিয়াত, সাগৰ বালিৰ খোজ, চিনাকি চিনাকি গোন্ধ, হৰি বৰকাকতিৰ কবিতা, ছিলেক্টেড পয়েমছ, কাগজৰ নাও আদি কবিতা পুথিৰ জৰিয়তে বিশেষভাৱে খ্যাতি অৰ্জন কৰিছিল হৰি বৰকাকতিয়ে। এইগৰাকী কবিৰ মৃত্যু হয় 2006 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় সমাজ সংস্কাৰক তথা মহিলাৰ অধিকাৰ কৰ্মী মুথুলক্ষ্মী ৰেড্ডি, তেখেত আছিল ভাৰতৰ প্ৰথমগৰাকী মহিলা বিধায়ক। 1927 চনত মাদ্ৰাজ বিধান পৰিষদৰ সদস্য হিচাপে মনোনীত হৈছিল মুথুলক্ষ্মী ৰেড্ডি। তেখেত আছিল ভাৰতৰ তৃতীয় পুৰণি চিকিৎসা মহাবিদ্যালয় মাদ্ৰাজ মেডিকেল কলেজৰ প্ৰথমগৰাকী ছাত্ৰী, চৰকাৰী মাতৃত্ব আৰু চকু চিকিৎসালয়ৰ প্ৰথমগৰাকী মহিলা শল্য চিকিৎসক হিচাপেও খ্যাতি অৰ্জন কৰিছিল এইগৰাকী মহিলাই। তেখেতে সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে 1956 চনত ভাৰত চৰকাৰে ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে মুথুলক্ষ্মী ৰেড্ডিক। ডাক্টৰ মুথুলক্ষ্মী ৰেড্ডিৰ মৃত্যু হয় 1968 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় পেৰালিম্পিক পাৱাৰ লিফ্টাৰ ৰাজিন্দৰ সিং ৰহেলু, তেখেতে 2004 চনত গ্ৰীষ্মকালীন পেৰালিম্পিকত 56 কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। 2006 চনত ভাৰত চৰকাৰে ৰাজিন্দৰ সিং ৰহেলুক প্ৰদান কৰে অৰ্জুন বঁটা। তেখেতৰ জন্ম হৈছিল 1973 চনৰ আজিৰ দিনটোতেই। ইতিহাসত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ 1894 চনৰ আজিৰ দিনটোতেই ফ্ৰান্সত প্ৰথম মটৰ গাড়ী দৌৰ প্ৰতিযোগিতা আৰম্ভ হয়। ভাৰতৰ দ্বিতীয়টো চন্দ্ৰ অভিযান চন্দ্ৰযান 2 উৎক্ষেপণ কৰা হয় 2019 চনৰ আজিৰ দিনটোতেই।

0: বাৰকৈ অস্কাৰ বঁটা বিজয়ী আমেৰিকান সংগীতজ্ঞ এলেন মেংকেনৰ জন্ম হয় 1949 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় সংগীত শিল্পী আৰমান মালিকৰ জন্ম হৈছিল 1995 চনৰ আজিৰ দিনটোতেই। ফ্ৰান্সৰ জীৱবিজ্ঞানী জাভিয়াৰ বিচাৰ জন্ম হয় 1802 চনৰ আজিৰ দিনটোতেই। ১৯৪৮ চনৰ মে মাহত অল ইণ্ডিয়া ৰেডিঅ' শ্বিলং গুৱাহাটী কেন্দ্ৰৰ প্ৰগ্ৰাম এছিষ্টেণ্ট পদৰ বাবে শ্বিলঙত পতা সাক্ষাৎকাৰত অস্থায়ী ভিত্তিত ফণী তালুকদাৰ, বীৰেন্দ্ৰ কুমাৰ ফুকন আৰু ভূপেন হাজৰিকা নিৰ্বাচিত হৈছিল। ভূপেন হাজৰিকাই প্ৰথমতে শ্বিলঙত যোগদান কৰিছিল 1948 চনৰ 1 জুনত। 1948 চনৰ 8 আৰু 9 জুলাইত শ্বিলঙত পতা আন এটা সাক্ষাৎকাৰত ভূপেন হাজৰিকাৰ চাকৰি নিয়মীয়া হৈছিল। প্ৰশিক্ষণ শেষ হোৱাৰ পিছত ভূপেন হাজৰিকাক আলক্ষ্য বিভাগৰ পৰিচালনাৰ বাবে গুৱাহাটীলৈ বদলি কৰা হয়। এটা সাক্ষাৎকাৰত এই সন্দৰ্ভত ভূপেন হাজৰিকাই কৈছিল,
1: মোৰ ওপৰত অসমৰ অনাতাঁৰ কেন্দ্ৰৰ প্ৰথম সংগীতালক্ষ্যখন ৰচনাৰ আৰু পৰিৱেশনাৰ দায়িত্ব পৰিছিল। এয়া বৰ সহজ কাম নাছিল। যুগ যুগ ধৰি অসমৰ প্ৰচলিত সুৰীয়া মৌ মিঠা মাতক বিভিন্ন প্ৰতিনিধিত্বমূলক গীত মাতেৰে ৰূপায়িত কৰি মই নাম দিছিলোঁ অসমীৰ মাত। এই বিষয়ে বিভিন্ন ঐতিহাসিক তথ্য পাতি সংগ্ৰহৰ বাবে মই বাৰে বাৰে স্বৰ্গীয় শ্ৰদ্ধেয় বুৰঞ্জীবিদ ডক্টৰ সূৰ্যকুমাৰ ভূঞাৰ ওচৰলৈ লৰি গৈছিলোঁ। মই ইয়াৰ বাবে যথেষ্ট পৰিশ্ৰম কৰিছিলোঁ। অসমীয়া ৰেডিঅ' নাট ৰচনা, সুৰ, সংযোজনা, পৰিচালনা আৰু পৰিৱেশনা গুৱাহাটী শ্বিলং ষ্টেচনৰ পৰা সেই প্ৰথম।
0: শ্বিলং গুৱাহাটী কেন্দ্ৰৰ প্ৰথমখন অসমীয়া সংগীতালক্ষ্য অসমীৰ মাতৰ প্ৰথমটি গীত ৰচনা কৰা সন্দৰ্ভত ভূপেন হাজৰিকাই কৈছিল,
2: অসমীৰ মাতত প্ৰথমেই দিছিলোঁ মই দূৰৈ কৈ পুখুৰী। উষা আৰু অনিৰুদ্ধৰ বিয়া দিছোঁ, তাই বিয়া দিওঁতে দূৰৈ কৈ পুখুৰী এইটো ভাঙিছোঁ আকৌ। এই কয় যে ভূপেন হাজৰিকাই ফক চং দি দিলে, আৰু ফক চংবিলাক ভাঙি ধুই মেলি এতিয়া দূৰৈ কৈ আমাৰ মা

এইটো মই যেতিয়া ৰেডিঅ'ত এই চববিলাকতো চাকৰি দিয়া হৈ গৈছে, কোনোবাই পিয়ানো বজায়, কোনোবাই কিবা বজায়, কোনোবাই তানপুৰা বজায়, চববিলাক মতিমিয়াৰ ভায়েক, মতিমিয়াৰ আমুক, ঢাকাৰ আমুক আহি গৈছে। তাত

0: আয়ুষ্মান ভারত প্রধানমন্ত্রী জন আরোগ্য যোজনার অধীনত প্রায় 60 কোটি লোকে 5 লাখ টাকালৈকে বিনামূলীয়া চিকিৎসার অধিকার লাভ করেছে। এতিয়ালৈকে 12 কোটিরও অধিক লোকক বিনামূলীয়া চিকিৎসা প্রদান করা হয়েছে, যার ফলত দরিদ্র পরিয়ালৰ চিকিৎসার ব্যয় প্রায় 2 লাখ কোটি টাকা রাহি হয়েছে। আজিয়ে আয়ুষ্মান এপ ডাউনলোড করে আয়ুষ্মান কার্ড এখন বনাও। বিশদ বিবরণের বাবে 1455 নম্বরত ফোন করক।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে টনি মরা তো তোর এক্তিয়ার।
0: হোমিওপ্যাথিক আঞ্চলিক গবেষণা প্রতিষ্ঠান, ভেটাপাড়া, গুৱাহাটী।
3: ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সহযোগত নিউ ওয়ার্ল্ড প্লেয়ার্সৰ উদ্যোগত 24, 25 আৰু 26 জুলাইত গুৱাহাটী ক্লাবত থকা নিউ ওয়ার্ল্ড প্লেয়ার্সৰ প্রেক্ষাগৃহত ভূপেন্দ্ৰ সংগীতৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে। সমল ব্যক্তিসকল হল বিশিষ্ট শিল্পী নমিতা ভট্টাচার্য, রূপম ভূঞা আৰু সৌৰভ মহন্ত। যোগাযোগৰ নম্বৰ 7575944606 আৰু 9864086133।
4: এইবাৰ আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতত প্ৰকাশ হোৱা মুখ্য বাতৰিসমূহলৈ। নীটৰ প্ৰশ্নকাকত ফাদিলৰ দৰে ঘটনাক ঘোৰ পাপ আখ্যা দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই পাপৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি ক'লে প্ৰধানমন্ত্ৰীগৰাকীয়ে। উজনিত বন্যাৰ্তৰ আৰ্তনাত 18 গৰাকী লোকৰ মৃত্যু বুলি বাতৰি প্ৰকাশ। শিৱসাগৰ, চৰাইদেউ, যোৰহাটত তৃতীয় দিনাও জলবন্দী নাগৰিকৰ হাহাকাৰ। শিৱসাগৰ চহৰত হেজাৰ হেজাৰ বাসগৃহ জলমগ্ন। ৰজাদিনীয়া প্ৰাচীন কীৰ্তিচিহ্নলৈ বিপদ, এবুকু পানীত বুৰ গৈছে আহোমৰ দিনৰ গোলাঘৰ, বানত সন্ধানহীন বহু লোক। বানৰ কোবালখুটে উটুৱাই নিলে একেটা পৰিয়ালৰ 4জনক। ডিমৌৰ অভয়পুৰীয়া গাঁৱত এই হৃদয় বিদাৰক ঘটনা। আজি বানাক্রান্ত 3 জিলা ভ্রমণ করব মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায়। মুখ্যমন্ত্রীগুলিয়ে কলে কোনো অকলশরিয়া নহয়, একেলগে অতিক্রম করিম এই সংকট। টিয়কত তৃতীয় দিনও ঘাইপথে বাগরিছে পানি, পানি নিষ্কাশনের পথ বন্ধ। সিকিমত ভূমিস্খলনত সুরঙ্গত আবদ্ধ হয়ে অসমৰ শ্রমিকসহ 11 গৰাকী লোকৰ মৃত্যু। লিডুর মালুগাঁওত অঘটন, অবৈধ রেড হল মাইনিংত পিতাপুত্রর মৃত্যু। লাইকা দুধিয়াটো বানৰ সংহাৰ, দিশহাৰা নৈপৰীয়া ৰাইজ, জলমগ্ন ডিব্ৰু চৈখোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, যোৰহাটত হাহাকাৰ পৰিস্থিতি, মৰিয়নীত বানে উটুৱাই নিলে শিশুসহ 2জনক। উজনিত 700+ বন্যাৰ্তক উদ্ধাৰ ভাৰতীয় সেনাৰ। শিৱসাগৰ, চৰাইদেউত অপাৰেশ্যন জলৰাহত 150 গৰাকীৰো অধিক লোকক জৰুৰী চিকিৎসা সেৱা প্ৰদান। ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী পদত নিৰ্বাচিত হৈছে লেবাৰ পাৰ্টীৰ এণ্ডি বাৰ্ণহাম। বিগত এটা দশকত দেশখনৰ 6ষ্ঠগৰাকী প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে বাৰ্ণহাম। ইৰাণত আমেৰিকাৰ ভয়ংকৰ বোমাবৰ্ষণ, শান্তি চুক্তি ভংগৰে পুনৰ তুংগত ৰক্তক্ষয়ী সংঘাত। ইউক্ৰেইনৰ বন্দৰত মালবাহী জাহাজলৈ ক্ষেপণাস্ত্ৰ নিক্ষেপ ৰাছিয়াৰ, 4গৰাকী ভাৰতীয়সহ নিহত 10গৰাকী নাৱিক। মাদ্ৰিদত বিৰোচিত আদৰণি স্পেইনক বিশ্ব বিজয়ীক আদৰিবলৈ সমবেত প্ৰায় 2 লাখ অনুৰাগী। এই দুখ অসহনীয়, ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ সময় লাগিব। স্পেইনৰ বিৰুদ্ধে বিশ্বকাপৰ ফাইনেলত পৰাস্ত হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰ্জেণ্টিনাৰ অধিনায়ক লিঅ'নেল মেছিয়ে। পৰাজয়ৰ বেদনা বুকুত লৈ স্পেইনক জনালে অভিনন্দন। বিশ্বকাপৰ ফাইনেলত খেলুৱৈৰ হতাহতিৰ ঘটনা, তদন্ত আৰম্ভ ফিফাৰ। 3খন মেচৰ বাবে নিষেধাজ্ঞা আৰোপৰ সম্ভাৱনা। 15 আগষ্টৰ পৰা বিশ্বকাপ হকী প্ৰতিযোগিতা, ভাৰতীয় দলৰ

নেতৃত্বত হৰমনপ্ৰীত সিং। আজিৰ বাবে নিৰ্ধাৰিত সময়ো শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই সমুজ্জ্বল দত্তই আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: স্মৃতিৰ দিনলিপি। এই অনুষ্ঠানত আজিৰে পৰা প্ৰচাৰ কৰিবলৈ লোৱা হৈছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠান বিভাগৰ সঞ্চালকৰ দায়িত্ব বহন কৰি অৱসৰ লোৱা ডক্টৰ সূৰ্য দাসৰ সৈতে এলানি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা অশোক ভট্টাচাৰ্যৰ। এয়া শুনক ডক্টৰ সূৰ্য দাসৰ স্মৃতিৰ দিনলিপিৰ প্ৰথম খণ্ড।
2: নমস্কাৰ ডক্টৰ দাস ডাঙৰীয়া।
3: নমস্কাৰ।
2: আপোনাক বহুদিনৰ মূৰত পাইছোঁ এই কেন্দ্ৰৰ ষ্টুডিঅ'ৰ মজিয়াত।
3: হয়।
2: এতিয়া কেনে আছে? মাজতে আপুনি অকণমান অসুস্থ আছিল, মুখমণ্ডলৰ এতিয়া অস্ত্ৰোপচাৰ হৈছিল।
3: মুখৰ ভিতৰত মোৰ অস্ত্ৰোপচাৰ হৈছিলে আৰু ডিঙিত অস্ত্ৰোপচাৰ হৈছিলে যোৱা বছৰ 29 এপ্ৰিলৰ দিনা গুৱাহাটীৰ এখন প্ৰাইভেট হস্পিটেলত।
2: হয়। তাৰপিছত আপুনি কিছুদিন মৌনতা অৱলম্বন কৰিছিল?
3: মই কথা ক'ব পৰা নাছিলোঁ, প্ৰায় এমাহ দুমাহমান মই কথা ক'ব পৰা নাছিলোঁ। পিছত লাহে লাহে মই কথা ক'ব পৰা হ'লোঁ।
2: হয়। বৰ্তমান আপোনাৰ শাৰীৰিক অৱস্থা?
3: মই নিজকে সুস্থ বুলি অনুভৱ কৰিছোঁ, কিন্তু আগৰ দৰে আৰু মই খুব বল শক্তি আছে বুলি মই নাভাবোঁ।
2: হয়। আমি আপোনাৰ স্মৃতিৰ দিনলিপিৰ আজি এই প্ৰথম খণ্ডত আপোনাৰ সৈতে কিছু কথা পাতোঁ আৰু কিছু উভতি চাম আপোনাৰ ব্যক্তিগত জীৱনটোত। প্ৰথমেই কওকচোন, আপুনি বৰ্তমান কামৰূপ মেট্ৰ' জিলাৰে ঠিক তেতেলীয়া অঞ্চলটোৰ নিবাসী।
3: সেইখিনি আমাৰ সোণাপুৰ মৌজা, আমাৰ গাঁওখন তেতেলীগুৰি। সেই গাঁৱতেই মই এতিয়া থাকোঁ আৰু মোৰ জন্মগৃহৰ পৰা অকণমান 2 কিলোমিটাৰমান আঁতৰলৈ আৰু সেইখন গাঁৱতে মোৰ জন্ম। আৰু তাতেই মোৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা আৰু মজলীয়া বিদ্যালয়ৰ শিক্ষা।
2: তাৰপিছত
3: মই 1966 চনত কটন কলেজ স্কুলত এডমিশ্যন ল'লোঁ। 71 চনত মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ। 71ৰ পৰা 74লৈ কটন কলেজত, তাৰপৰা মই অসমীয়া বিষয়ত, তেতিয়া অনাৰ্ছ বুলি কয়, অনাৰ্ছ লৈ মই BA পাছ কৰিলোঁ। আৰু 1976 চনৰ শেষৰ ফালে মই গুৱাহাটী বিশ্ববিদ্যালয়ত অসমীয়া বিভাগত স্নাতকোত্তৰ ডিগ্ৰীৰ কাৰণে মই তাতে ভৰ্তি হ'লোঁগৈ। এইখিনিয়ে মোৰ শিক্ষা দীক্ষা। আৰু মই আচলতে পাছ কৰিলোঁ, যদিও 76 চনত পাছ কৰিব লাগিছিলে, পাছ কৰিলোঁ মই 1978 চনতে।
2: হয়। আৰু অসমীয়াত MA কৰাৰ পিছত সাধাৰণতে মানুহে শিক্ষকতা কৰাৰ কথা ভাবে, কিন্তু আপুনি দেখোন আহিলে অনাতাঁৰ মাধ্যমলৈ।
3: আচলতে মই যেতিয়া BA পঢ়ি আছিলোঁ বা MA পঢ়ি থকাৰ সময়ত মোৰ 3টা লক্ষ্য আছিলে। মই পাৰিলে এখন কিতাপৰ যোগান দিম, কিতাপৰ দোকানী হ'ম। যদি নহয় তেতিয়াহ'লে মই কলেজৰ শিক্ষকতা কৰিম, আৰু যদি নহয় পাৰিলে মই আকাশবাণীৰ ঘোষক হ'ম। এই 3টা কথাই মোৰ মানে মনত আছিলে।
2: তৃতীয় লক্ষ্যটো পূৰণ হ'ল।
3: কিন্তু লক্ষ্য পূৰণ হোৱাৰ পিছতো মই বহুদিন মই কলেজত শিক্ষকতা কৰিম বুলি ভাবি আছিলোঁ চাকৰি সোমোৱাৰ পিছতো, কিন্তু শেষত মই ৰেডিঅ'ই মোৰ সমস্ত মোৰ মন মগজ মানে
2: আৱৰি ধৰিলে
3: মই ৰেডিঅ'তে থাকি গ'লোঁ।
2: ৰেডিঅ'ত কাম কৰিম বুলি ক'লে আপোনাৰ সময়ত, আপোনাৰ যিটো সময় আপুনি কৈছে 1976 চন, সেইখিনি সময়ত আপুনি স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ, বহুত সপোন থাকে। তেতিয়া একমাত্ৰ গণমাধ্যম ইলেক্ট্ৰনিক, সেইটো হৈছে ৰেডিঅ'। নতুন প্ৰথম আকাশবাণীত সোমাব খোজা এগৰাকী যুৱক হিচাপে আপোনাৰ কল্পনা কি আছিল, যে কি কৰিব খুজিছিলে?
3: মইতো প্ৰথমতে কৈছোঁ যে মই আচলতে ৰেডিঅ'ত মই এনাউন্সাৰ বা ঘোষক হ'ব বিচাৰিছিলোঁ।
2: হয়।
3: আৰু মই এটা বিজ্ঞাপন পালোঁ দৈনিক অসমত, মই এখন ফৰ্ম খুজি পঠিয়ালোঁ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰলৈ। ফৰ্মখন আহিল, ফৰ্মখন মানে ডিব্ৰুগড় পোৱাৰ শেষ তাৰিখ পাৰ হৈ যোৱাৰ পিছত মোৰ ছাৰজনক সুধিলোঁ, ছাৰ এইখন মই কি পঠিয়াম নে?

সেই দেশটো কি হয় হওক, এইবুলি মই বি এ পাছ কৰাৰ পিছত সেইটো কাম কৰিলোঁ। তাৰপিছত মই এম এ পঢ়িবলৈ আহিলোঁ, পাহৰি গ'লোঁ। 1976 চনৰ জানুৱাৰী মাহত মোলৈ মানে ইণ্টাৰভিউত অৱতীৰ্ণ হ'বলৈ ডিব্ৰুগড়ৰ পৰা চিঠি এখন আহিল। তাৰপৰা মই ইউনিভাৰ্চিটিৰ পৰা মই গ'লোঁ তালৈ ডিব্ৰুগড় কেন্দ্ৰলৈ গৈ মই যিটো আপোনাৰ ইণ্টাৰভিউ, প্ৰথমতে আমাৰ কণ্ঠস্বৰ পৰীক্ষা ল'লে, অডিশ্যন ল'লে, তাৰপিছত আমাৰ সাক্ষাৎকাৰ ল'লে। সাক্ষাৎকাৰত আছিল বীৰেণ ফুকন ছাৰ, ডক্টৰ কেশৱানন্দ দেৱগোস্বামী, বকুল বৰণকবি আনন্দ চন্দ্ৰ বৰুৱা। আৰু তাৰপিছত এপ্ৰিল মাহত মোলৈ চাকৰি এপইণ্টমেণ্ট এটা আহিলে। তেতিয়া মই ইউনিভাৰ্চিটিৰ মানে এম এৰ মই একেবাৰে শেষ বৰ্ষৰ ছাত্ৰ। মই চাকৰিটো পাই প্ৰথমতে ডক্টৰ নিয়োগ ছাৰৰ ওচৰলৈ গ'লোঁ। ছাৰক সুধিলোঁ, ছাৰ মই ৰেডিঅ'ত চাকৰি পাইছোঁ, আপুনি কি কয়? এই মই ৰেডিঅ'ত চাকৰি কৰিছিলোঁ নহয়, তুমি নানানে? মই জানো ছাৰ, যোৱা চাকৰি কৰাগৈ।

0: একেবাৰে শেষ বৰ্ষৰ ছাত্ৰ। মই চাকৰিটো পাই প্ৰথমতে ডক্টৰ নিয়োগ ছাৰৰ ওচৰলৈ গ'লোঁ। ছাৰক সুধিলোঁ, ছাৰ মই ৰেডিঅ'ত চাকৰি পাইছোঁ, আপুনি কি কয়? এই মই ৰেডিঅ'ত চাকৰি কৰিছিলোঁ নহয়, তুমি নাজানে। মই জানো ছাৰ, যোৱা চাকৰি কৰাগৈ, তোমাৰতো নৰ্মচ নাই কলেজত প্ৰফেচাৰ হ'বলৈ। মই নাই ছাৰ, যোৱা চাকৰি কৰাগৈ, তুমি পিছত আহি পৰীক্ষাটো দিবা। তেনেকৈ গৈ মই ডিব্ৰুগড়ত জইন কৰিলোঁ আৰু মোক দায়িত্ব দিলে মানে ফাৰ্ম এণ্ড হোমৰ, অৰ্থাৎ সেইটো গুৱাহাটী অনুষ্ঠান বুলি কৈছিলে। আৰু তেতিয়া মই যোগদান কৰিয়েই মোক সেইটো অনুষ্ঠান সন্ধিয়া 6:15 পৰা হয়, আৰু তাত মোক তেতিয়া মোৰ লগত দিছিলে, অকলে এৰি দিয়া নাছিলে, মোৰ লগত দিছিলে বিপুল দত্ত, তেখেত আছিলে ফাৰ্ম এণ্ড হোমৰ ফিল্ড এছিষ্টেণ্ট, আৰু এজন কেজুৱেল ঘোষক ৰজনী শৰ্মা, তেখেত ডিব্ৰু কলেজৰ প্ৰফেচৰ, আমাৰ দুৰ্গেশ্বৰ বৰঠাকুৰৰ ভায়েক, তেখেতে শৰ্মা আৱতি লিখিছিলে। তেখেতসকলৰ লগত প্ৰথম মই এনেকৈ ষ্টুডিঅ'ত বহি আমি অনুষ্ঠান উপস্থাপন কৰিছিলোঁ। আৰু প্ৰথম দিনাখনে মোক বোধহয় মোৰ যতদূৰ মনত পৰে এটা পুথিকা এটা মোক ক'বলৈ কৈছিলে, পাছ কৰিবলৈ কোৱা নাই, যে আপুনি কথা কোৱা নাথাকে কৈ যাব। যে মই সৰুতে অলপ নাটক চাটক কৰিছিলোঁ, চিঞৰি চিঞৰি কথা কৈছিলোঁ, গান গাইছিলোঁ, গতিকে এটা নাটক কৰাৰ অভ্যাস আছে, যেতিয়া মই ঠিক কথা কৈছিলোঁ কথাখিনি আৰম্ভ কৰিছিলোঁ।
1: এইটো হ'ল আপোনাৰ কৰ্মজীৱনৰ আৰম্ভণি, প্ৰথম দিনটোতে সেইটো হৈছিল। আপুনি যেতিয়া তাত মৌখিক পৰীক্ষাটো দিবলৈ গৈছিলে, যেতিয়া আপোনাৰ ব্যক্তিত্ব যিটো মূল্যাংকন হয় বা কণ্ঠস্বৰ পৰীক্ষা হয়, তেনেকুৱা সময়ত আপোনাক বিভিন্ন প্ৰশ্নও কৰিছিল ইণ্টাৰভিউ বোৰ্ডখনে, আৰু যি কেইগৰাকী ব্যক্তিৰ কথা আপুনি কৈছে, তেখেতসকল ৰেডিঅ' আকাশবাণীৰ লগততো জড়িত, সাহিত্যৰ লগত জড়িত, তেখেতসকলে অসমীয়া ভাষাৰ লগত জড়িত, তেখেতসকলে আপোনাক মূল্যাংকন কৰোঁতে কেনেকুৱা প্ৰশ্নেৰে আপোনাক পৰিসীমা জুখি চাব খুজিছিল, আপোনাৰ কেপাচিটি বুলি যিটো কয়?
0: আচলতে কি কি প্ৰশ্ন কৰিছিল মই এতিয়া একেবাৰে মনত নাই, কিন্তু কথা এটা কথা কৰিছিলে, সুধিছিলে যে আপুনি খেতি বাতিৰ কথা জানেনে, কোনে সুধিছিল মোৰ মনত নাই। কিন্তু মই খেতি বাতিৰ কথা যেতিয়া ক'লে, মই ভাবিলোঁ এইটো চাকৰিটোৰ পৰা এটা প্লাছ পইণ্ট হ'ব পাৰে, গতিকে মই খেতিয়কৰ ঘৰৰ ল'ৰা আৰু খেতি বাতি মই ভালকৈ জানো, মই হাল বাই গৰু চাৰি, গতিকে কঠীয়া তুলি ডাঙৰ হোৱা, গতিকে খেতি বাতি সম্পৰ্কে মোৰ ভাল জ্ঞান আছে। এইটো কথা মই খুব মানে মানে মই আত্মবিশ্বাসেৰে কৈছিলোঁ, আৰু আত্মবিশ্বাস হ'বই, কাৰণ সেইটো কৰিয়ে ডাঙৰ হৈছোঁ, গতিকে সেইটো মোৰ মনত আছে, সেইটো সোধা। কাৰণ তাৰপিছত মোক ফাৰ্ম এণ্ড হোম বা গুৱাহাটী অনুষ্ঠানটো চলাবলৈ নিৰ্দেশ দিলে।
1: হয়, এনেই আপোনাৰ যিটো বিজ্ঞাপন আছিল সেইটো গৃহ আৰু পথাৰ,
0: সেইবুলি
1: দিয়া নাই,
0: কেৱল লিখিছিলে এনাউন্সাৰ কম্পিউটাৰ লাগে।
1: হয়, এতিয়া তাৰ পৰা আপুনি ফাৰ্ম এণ্ড হোমত গ'ল, যিটো আমি কওঁ
0: কৃষি আৰু গৃহ,
1: কৃষি আৰু গৃহ বিভাগটোলৈ গ'ল, কিন্তু সেই বিভাগটো বুলি আপোনাৰ যে ছিলেকশ্যন কৰিছিল তেনেকুৱা অৰ্থ আপুনি যেতিয়া সুধিলে তেতিয়াহে গম পালে। তাৰ আগতে যেতিয়া আমি সাধাৰণতে এগৰাকী ঘোষক বা ঘোষিকাক আমি নিৰ্বাচন কৰোঁ, তেতিয়া আপুনিও পিছত বহুত নিৰ্বাচনৰ দায়িত্বত আছিল, যিবিলাক কথাৰ ওপৰত গুৰুত্ব দিয়া হয়, ভাষাত উচ্চাৰণৰ স্পষ্টতা, শুদ্ধ উচ্চাৰণ, অসমীয়া ভাষাৰ শুদ্ধ প্ৰয়োগ, এই ধৰণৰ কথাবিলাক আপোনাৰ পৰ্যালোচনা হৈছিল নে নাই? তাত
0: মই কণ্ঠস্থ পৰীক্ষা যেতিয়া দিছিলোঁ, তেনেধৰণৰ এখন হেৰি আছিলে, কি বুলি কওঁ, স্ক্ৰিপ্ট আছিলে, সেইখনৰ পৰা পঢ়ি দিছিলোঁ বা ঘোষণা কৰিছিলোঁ, কিন্তু কি আছিল এতিয়া মোৰ একো মনত নাই। কাৰণ কিন্তু মই এইটো কথা জানো যে আকাশবাণীত ঘোষক হ'বলৈ হ'লে প্ৰথম কথা হ'ল এটা সুকণ্ঠৰ অধিকাৰী হ'ব লাগিব, তাৰপিছত অসমীয়া ভাষাটো ভালকৈ জানিব লাগিব, অসমীয়া ভাষাৰ উচ্চাৰণ শুদ্ধ হ'ব লাগিব, আৰু সেইখিনি মোৰ আছিল বুলি মই বিশ্বাস আছিলে। গতিকে মই যিহেতু অসমীয়া সাহিত্যত পঢ়িছিলোঁ, ভাষা বিজ্ঞানৰ কিছু মই পঢ়া শুনা কৰিছিলোঁ, গতিকে উচ্চাৰণটো কি শুদ্ধ হ'ব লাগে, কিটো অশুদ্ধ, সেইটো মোৰ তেতিয়া কিছু জ্ঞান আছিলে।
1: গতিকে আপোনাৰ সেইটো অসুবিধা নহ'ল?
0: অসুবিধা নহ'ল।
1: আপোনাৰ সৈতে আৰু কোনোবা তাত নিৰ্বাচন হৈছিল নে আপোনাৰ এটাই পোষ্ট আছিল?
0: নাই, তেতিয়া তিনিটা পোষ্ট আছিলে, দুগৰাকী এনাউন্সাৰ কম্পিউটাৰ, প্ৰথমজন মই হ'লোঁ গৃহ বিভাগৰ, কৃষি আৰু গৃহ বিভাগৰ, আৰু দ্বিতীয়গৰাকী অন্ননা বৰুৱা, আমাৰ যিটো ইয়াত যিটো আইডিঅ' বুৰণী বুলি কয়, তাত কয় অঘৰ জ্যোতি,
1: ঘৰ জ্যোতি,
0: আৰু এজন এনাউন্সাৰ, জেনেৰেল এনাউন্সাৰ, সেইজন হ'ল জিতেন দাস, ইয়ালৈ আহিল, ইয়াৰ পৰা তেখেতে অৱসৰ গ্ৰহণ কৰিছে।
1: হয় হয়, গতিকে আপোনালোক তিনিগৰাকী একে সময়তে সেই 1976 চনত সেইটো আপোনালোকৰ হ'ল। তাৰপিছত আপুনি ক'লে যে আপোনাৰ প্ৰথম অনুষ্ঠানটো আপোনাক দিয়া হ'ল, যিদিনাখন আপুনি বিপুল দত্ত আৰু ৰজনী শৰ্মাৰ সৈতে একেলগে বহি আপোনাক এটা কিবা এখন পঢ়িবলৈ দিয়া হ'ল, যিখন আপুনি কথন ভংগীমাত ক'ব লাগে, পঢ়িব নালাগে। কোনো ট্ৰেইনিং, কোনো প্ৰশিক্ষণ এনেকুৱা হোৱা নাছিলে আপোনাৰ?
0: কোনো প্ৰশিক্ষণ নাই, আমি কামৰ জৰিয়তেহে শিকিছোঁ। কিন্তু এটা কথা কৈছিলে, মানে আমি যিহেতু কামৰূপ জিলাৰ মানুহ, যদিও আমাৰ বৃহত্তৰ কামৰূপ জিলাৰ আমাৰ এই অঞ্চলৰ সম্পৰ্ক নাই, কিন্তু মই সৰুকালত স্কুলত যেতিয়া পঢ়িছিলোঁ, বৰপেটীয়া, নলবৰীয়া, ছয়গাঁও, মিৰ্জা ইত্যাদি বিভিন্ন ঠাইৰ মানুহৰ সংস্পৰ্শলৈ আহিছিলোঁ, আৰু আমি তেতিয়া সেইসকল মানুহৰ লগত

0: মই কামৰূপী ভাষাতে কথা পাতিছিলোঁ। তাৰপিছত যেতিয়া মই ৰেডিঅ'ত ঘোষণা কৰিবলৈ ল'লোঁ, তেতিয়া মোৰ লুৎফুৰহমানে মাজে মাজে কৈছিল, আপোনাৰ ঘোষণাত এটা কামৰূপী ভাষাৰ সুৰ এটা আছে, মোৰ থাকিব পাৰে, গতিকে সেইটো একো আচৰিত হ'বলগীয়া কথা নহয়। কিন্তু কিছুমান শব্দ মই তেতিয়া জনা নাছিলোঁ। মোৰ এদিন মই ডলি ঘোষৰ এটা গান এটা মই প্ৰচাৰ কৰিছিলোঁ, গান এটা নে দুটা এটা অনুষ্ঠানত, এইটো আমাৰ জেনেৰেল অনুষ্ঠানত। তেতিয়া মোৰ মই ভাবিলোঁ এতিয়া ঘোষ কম নে ঘোষ কম, মই ঘোষ বুলি কৈছিলোঁ, কিন্তু যিটো মানে যোৱাৰ লগে লগে চবে মোক আগ্ৰহী হৈছে এইটো এনেকৈ ক'ব নালাগে, এইটো ঘোষ বুলি ক'ব লাগে, অভাৱ মই জনা নাছিলোঁ, শিকিলোঁ এইটো।
1: আপুনি সাধাৰণ ঘোষণালৈকে আহিছিল নে, এই যে ফাৰ্মেন হোম গৃহ আৰু কৃষি বিভাগটোৰ লগতে আপুনি থাকি গ'ল নে সাধাৰণ ঘোষণাও?
0: নাই, মই সাধাৰণ ঘোষণা কৰিবলগীয়া হৈছে বিভিন্ন সময়ত। কেতিয়াবা মানে যেতিয়া জৰুৰীকালীন অৱস্থা এটা হয়, মই যেতিয়া কোৱাটাৰত থাকিবলৈ ল'লোঁ বা বাহিৰত থাকোঁতেও কেতিয়াবা কয় যে তুমি আজি এই যিটো দ্বিতীয় অধিৱেশন সেইটো প্ৰেজেণ্ট কৰিব লাগিব। এনেই মোৰ ডিউটি 12 বজাৰ পৰা 7 বজালৈ, 7:45 আমাৰ কৃষি আৰু গৃহ অনুষ্ঠানটো শেষ হৈ যায়, তেতিয়া কেতিয়াবা কৈ দিয়ে যে আপুনি আজি এই ট্ৰেঞ্চফৰ্মেশ্যন চলাব লাগিব, তেতিয়া মই সেইটোও কৰোঁ। লগতে আকৌ সেই যিটো আমাৰ 7:15 যিটো অনুষ্ঠান গুৱাহাটী অনুষ্ঠান সেইটোও কৰিব লাগে। আৰু তেতিয়া মই অন্যান্য যিবোৰ থাকে ছেকশ্যনৰ কাম, ৰেকৰ্ডিং কৰা, ডাবিং কৰা, সেইদিনাখন সেইবোৰ কৰা নহয়, সেইবোৰ বিপুল দত্তে কৰিছিলে বা লুৎফুৰহমান মানে ইনচাৰ্জ আছিলে, তেখেতেও কৰিছিলে। গতিকে মই ফাৰ্মেন হোমত যদিও মই ঘোষক আছিলোঁ, কিন্তু এইবোৰ কাম মই প্ৰায় কৰিবলগীয়া হৈছিল।
1: কিন্তু এই যে আপোনাৰ প্ৰথম অনুষ্ঠানটোৰ পৰাই আৰম্ভ কৰি আপুনি যিখিনি কৰিলে, বাণীবদ্ধিত অনুষ্ঠান নহয়, আপুনি লাইভ
0: কৰোঁ,
1: আপুনি লাইভ অনুষ্ঠান তাত সন্ধিয়া 6:15 নহয় জানো, এইটো প্ৰথম যিদিনাখন ঘোষণাত আপুনি বহিছে লাইভ এটা অনুষ্ঠান হ'ব, য'ত ভুল কৰিলে সেইটো ভুলেই সেইধৰণে প্ৰচাৰ হৈ যাব, এইটোতো ব্ৰহ্মাস্ত্ৰৰ দৰে ওলাই গ'লতো ওলাই গ'ল, সেই ভয়কণ লাগিছিল নে?
0: নাই, মোৰ ভয়চে একো লগা নাই, কাৰণ মোৰ লগত দুজন অভিজ্ঞ মানুহ আছে। কিন্তু ৰজনী শৰ্মাই কৈছে, হেৰা এই ৰঙালৈটো যেতিয়া 6:45 গৈ থাকে, ঘড়ীটো ৰঙা কাটালৈ যেতিয়া গৈ থাকে, মোৰ বৰ ভয় লাগি যায়হে। তেখেতৰহে ভয় লাগিছিলে, মই কিন্তু ভয় চয় একো অনুভৱ কৰা নাই। তেখেতে আমাৰ দুৰ্গাশ্বৰ বৰঠাকুৰ নিচিনা অলপ ৰসাল মানুহ আছিলে, তেনেধৰণৰ কথাবোৰ কৈছিলে।
1: আপোনাৰ ভয় নালাগে?
0: মোৰ একো ভয় লগা নাছিলে।
1: অৰ্থাৎ এই স্ক্ৰিপ্টটো থকাৰ হেৰি নাই, আপুনি তাৰ পৰা আকৌ এক্সটেম্পৰ কিবা কৰাৰ চেষ্টা কৰিছিলে?
0: মই স্ক্ৰিপ্টটোত থকাৰ উপৰিও মোৰ এইটো মোৰ স্বভাৱে আছিলে, মই স্ক্ৰিপ্টখন পঢ়াৰ লগে লগে মই কিছু আকস্মিকভাৱেই কিছু কথা কৈ দিওঁ তাৰ লগত খাপ খোৱাকৈ, গতিকে অকল যে স্ক্ৰিপ্টখনেই পঢ়ি যাওঁ
1: এই যে আপোনাৰ যিটো আত্মপ্ৰত্যয় যে মই মাইক্ৰফোনৰ সন্মুখত ক'ম আৰু মই যিটো ক'ম সেইটো শ্ৰোতাই এই মুহূৰ্ততে শুনিব, এইটো বাণীবন্ধন নহয়, এই প্ৰত্যয়টো থকাৰ কাৰণে আপোনাৰ ৰেডিঅ'ৰ লগত সম্পৰ্কটো বহুত গভীৰ হ'ব লাগিব। এজন শ্ৰোতা হিচাপে সেই সম্পৰ্ক আছিল নেকি আপোনাৰ তাৰ আগেয়ে?
0: বিশেষ সম্পৰ্ক নাছিলে, কিন্তু আমি যেতিয়া স্কুল কলেজত পঢ়িছিলোঁ তেতিয়া ৰেডিঅ' শুনাৰ, ৰেডিঅ' এটা কিনাৰ আমাৰ সামৰ্থ্য নাছিলে, আমাৰ গাঁৱতো ৰেডিঅ' খুবেই কমৰ পথ নাছিলে। কিন্তু মই যেতিয়া এম ই স্কুলত পঢ়িবলৈ গৈছিলোঁ তেতিয়া মই আমাৰ হেডমাষ্টৰ প্ৰতাপ চন্দ্ৰ সুৰজাৰ আগত আমি ৰেডিঅ' শুনিছিলোঁ, তেখেতৰ এটা ডাঙৰ ৰেডিঅ' আছিলে। তাৰপিছত গুৱাহাটীত যেতিয়া পঢ়িবলৈ আহিলোঁ তেতিয়া এদিন মই 67 হ'ব পাৰে, মোৰ একজেক্ট ঠিক 7 তাৰিখ মনত নাই, তেতিয়া মই স্কুলীয়া ছাত্ৰ, 7-8 ছাত্ৰ, মই গুৱাহাটী ক্লাবৰ পৰা শিলপুখুৰী মেচলৈ খোজকাঢ়ি আহিছোঁ। খোজকাঢ়ি আহোঁতে কাৰোবাৰ ঘৰত মই এটা গান শুনিছিলোঁ, বাটে বাটে শুনি আহিছোঁ, নিয়ৰে ফুল এপাহ ফুৰিল একাহ এপাহ কৰিল কেনি, এই গানটো মই বাটে বাটে বহুতো ৰেডিঅ' বজাৰ গানটো শুনি আহিছিলোঁ। আৰু আমাৰ গাঁৱত পিছত এটা ৰেডিঅ' এজনে কিনিছিলে, কিন্তু তাত মই বৰকৈ শুনা মোৰ মনত নাই, কিন্তু মই কাৰণ সৰুতেই গুৱাহাটীলৈ গুচি আহিলোঁ।
1: কিন্তু তথাপি আপোনাৰ ৰেডিঅ'ৰ প্ৰচাৰণ সম্পৰ্কে এটা নিশ্চয় প্ৰাথমিক ধাৰণা আছিল, যিটো কাৰণত আপুনি ইমান প্ৰত্যয়েৰে প্ৰথম দিনাখনেই সজীৱ মাইক্ৰফোন বুলি ক'ব পাৰোঁ আমি, যে লাইভ প্ৰচাৰণত আপুনি প্ৰথম চাকৰিৰ প্ৰথম দিনাই কোনো প্ৰশিক্ষণ নোহোৱাকৈ আপুনি আগবাঢ়িব পাৰিছিল। ঠিক আছে, আমি আজি প্ৰথম খণ্ড এইখিনিতে সামৰিব খুজিছোঁ, ইয়াৰ পিছত মই আহিম ইয়াৰ পিছৰ পৰ্যায়বিলাকলৈ। কিন্তু সামৰণিত মই এটি গীত শুনিব খুজিছোঁ, যি গীতটি আপুনি প্ৰথম প্ৰাৰম্ভিক কালত ঘোষক হিচাপে যিবিলাক গীত বজাইছিলে তাৰ ভিতৰত কোনোবা এটি গীতেটো আপোনাৰ মন চুই গৈছিল, কওকচোন সেই গীতটিকে শুনো।
0: মই আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত বাণীবদ্ধ হোৱা এটা গীতৰ কথাহে ক'ব বিচাৰিছোঁ। মই প্ৰথমতেই কৈছোঁ যে মই কৃষকৰ সন্তান, মই যেতিয়া প্ৰচাৰণ কাৰ্য বাঢ়ি আছিলোঁ 1982 চনত, তেতিয়া আমি এটা সদৌ অসম জনসংস্কৃতি পৰিষদ বুলি এটা প্ৰতিষ্ঠান গঢ় দিছিলোঁ বহু সংঘাতৰ মাজত, আৰু সেইটো প্ৰতিষ্ঠানৰ সভাপতি হৈছিল ডক্টৰ ভূপেন হাজৰিকা। আৰু তেতিয়া ডিব্ৰুগড়লৈ যাওঁতে তেখেতে দুটা গীত ৰেকৰ্ড কৰিছিল, এটা আছিল মেঘে গিৰি গিৰি কৰে আহা হিৰি হিৰি মেঘে কৰে, এই এটা, আৰু আছিল তুমি বিয়াৰ নিশাৰ শয়ন পাতে এপাহি ৰজনীগন্ধা। গতিকে মই কৃষকৰ সন্তান হিচাপে মেঘে গিৰি গিৰি কৰে গীতটো শুনাবলৈ পালে ভাল পাম।
1: ঠিক আছে শ্ৰোতা, আমি ডক্টৰ সূৰ্য দাসৰ সৈতে

স্মৃতিৰ দিনলিপি অনুষ্ঠানটিত ইমান পৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠান বিভাগৰ সঞ্চালকৰ দায়িত্ব বহন কৰি অৱসৰ লোৱা ডক্টৰ সূৰ্যদাসৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। ডক্টৰ সূৰ্যদাসৰ স্মৃতিৰ দিনলিপিৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।

আজি নিশা 10 বজাত অভিলেখাগাৰৰ পৰা অনুষ্ঠানত লীলা গগৈৰ বিষয়ে যুগুতোৱাই দিয়া অনুষ্ঠান শুনিবলৈ পাব। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। নিশা 9:30 বজাত সাহিত্যচৰা অনুষ্ঠানত মুন্মী দত্ত হাজৰিকাৰ গল্প আৰু সৌৰভ শইকীয়াৰ কবিতা। প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে ময়ো এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: যিটো পাৰ্টি লাগিব, প্ৰথমে চেম্পিয়নৰ লগত চেলফি লওঁ। আইডিয়া, ইয়াতেই পাৰ্টি কৰিম।
5: পিজ্জা পাৰ্টি,
4: ইয়ে। তোমাৰ কাৰ্ড আৰু পিন দিয়া।
5: মোৰ কাৰ্ডৰ ডিটেইলছ মই মোক নিজেই দি দিম।
6: RBI কয় আপোনাৰ পিন, OTP, CVV বা ইণ্টাৰনেট বেংকিং পাছৱৰ্ড আনৰ লগত শ্বেয়াৰ নকৰিব। অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ, মোবাইল বা ছিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব।
7: বাই গাৰ্লছ, কোনফালে গৈছা?
8: শুনা নাই?
7: নো শ্বেয়াৰিং।
6: RBI কয় জানি লওক, সতৰ্ক হওক।
9: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
10: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
9: পিছে এনে যত্ন ক'ত পালি?
10: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
9: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
10: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
9: অঁ, সঁচাকৈ বৰ ভাল কথা,
10: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
11: प्रकार से PM जय अब गरीबों की जय बन गई है।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। পুৱাৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা।

0: ৰাজ্যৰ শেহতীয়া বানত 16খন জিলাত 3,10,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। চলিত বৰ্ষৰ বানত এই পৰ্যন্ত 31জন লোকে প্ৰাণ হেৰুৱাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি উজনি অসমৰ চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া, শিৱসাগৰ, বিশ্বনাথ, শোণিতপুৰ, গোলাঘাটৰ লগতে নগাঁও আৰু কামৰূপ জিলাৰো বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে। একেদৰে পাৰ্বত্য জিলা কাৰ্বি আংলঙতো বান পৰিস্থিতি জটিল হৈ পৰিছে। তথ্য অনুসৰি শেহতীয়া বানত 36টা ৰাজহচক্ৰৰ 758খন গাঁৱৰ 14,411 হেক্টৰ কৃষিভূমি বুৰ গৈছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ মন জিলাত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা ধাৰাষাৰ বৰষুণে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ উত্তৰ বাহিনী নদীসমূহৰ পাৰ ভাঙি আকস্মিক বান পৰিস্থিতিৰ সৃষ্টি কৰিছে। বানত ক্ষতিগ্ৰস্ত জনসাধাৰণক সহায়ৰ বাবে সেনাবাহিনীয়ে অপাৰেচন জল ৰাহত নামৰ বিশেষ অভিযানৰ অধীনত অতি ক্ষীপ্ৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযানৰ কাম আৰম্ভ কৰিছে। জিলা প্ৰশাসনসমূহে 101টা আশ্ৰয় শিবিৰ মুকলি কৰি ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে। এই শিবিৰসমূহত 12,720জন লোকে আশ্ৰয় লৈ আছে। নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ উপনৈ ডিজুৰ বাঢ়নী পানীয়ে কলিয়াবৰ ৰাজহচক্ৰৰ অন্তৰ্গত কেইবাটাও অঞ্চল প্লাৱিত কৰিছে। অঞ্চলটো কমেও 732গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে। উজনি অসমৰ বানপীড়িত অঞ্চলসমূহৰ পৰিদৰ্শন আৰু উদ্ধাৰ অভিযানৰ পৰ্যালোচনা কৰিবলৈ আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলা ভ্ৰমণ কৰিব। চৰাইদেউ জিলাত এতিয়াও ভালেসংখ্যক লোক বানত আবদ্ধ হৈ আছে। মন্ত্ৰী বিমল বৰা আৰু বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে কালি জিলাখনৰ বিভিন্ন স্থান পৰিদৰ্শন কৰি বান প্ৰভাৱিতসকলৰ অৱস্থাৰ বুজ লয়। ৰাজ্য আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই কালি যোৰহাট জিলাৰ তিতাবৰ সমজিলাৰ বান পৰিস্থিতিৰ বুজ লয়। সমজিলাখনত 47খন গাঁও বানৰ কবলত পৰিছে বুলি উল্লেখ কৰি তেওঁ এইদৰে কয়।
1: আজি আমি তিতাবৰ সমজিলাৰ কাৰ্যালয়ত আমাৰ সন্মানীয় বিধায়ক ৰাজগোৱালা ডাঙৰীয়া, জিলা আয়ুক্তকে ধৰি ইয়াৰ সমজিলা আয়ুক্ত আৰু বিষয়াসকলৰ লগত আমি সেই বিষয়টো পৰ্যালোচনা কৰিলোঁ। ইয়াৰ পৰা জানিব পাৰিছোঁ যে 47খন গাঁও এফেক্টেড হৈছে আৰু এতিয়া পাৰ্মানেণ্টলি বৰহলা কলেজতে কেম্প আছে প্ৰায় 300-400 মানুহৰ ভিতৰত আৰু বাকী সকলো গাঁৱত তেখেতসকলে অস্থায়ীভাৱে অটুট আছে নহ'লে ঘৰতে আছে। তেখেতসকলক আমি সকলোখিনি খোৱা বোৱা যিখিনি বস্তু ৰিলিফ দিছোঁ, গৰুৰ পশু খাদ্যও আমি আজি দিয়া আৰম্ভ কৰিছে, চিকিৎসকসকল গৈছে আৰু PHCয়ে খোৱা পানীৰো যোগান ধৰিছে। এনেধৰণে সকলো সা সুবিধা উপলব্ধ সকলোখিনিয়ে হৈছে।
0: শিৱসাগৰৰ বান পৰিস্থিতিয়ে অধিক সংকটজনক ৰূপ ধাৰণ কৰিছে। শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলিৰ পৰা দৰিকাপাৰালৈকে সমগ্ৰ 88 ৰোড পানীত বুৰ গৈছে। বানৰ ফলত বিজি ৰোডেৰেও যান বাহনৰ চলাচল প্ৰায় বন্ধ হৈ পৰিছে। ইয়াৰ উপৰি জেঙনিকটীয়া, ধাইআলি, হস্পিটেল ৰোড, বাবুপট্টি, দোলমুখ আদি ন ন অঞ্চলো বানৰ কবলত পৰাৰ বাতৰি পোৱা গৈছে। কাৰ্বি আংলং জিলাৰ বিস্তীৰ্ণ অঞ্চলো শেহতীয়া বানত বুৰ গৈছে। জিলা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পৰিষদৰ সদস্যসকলক বানপীড়িত ৰাইজক যথাসম্ভৱ সাহায্য আগবঢ়াবলৈ আহ্বান জনাইছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই কালি তেওঁৰ নিজ সমষ্টি বোকাখাটৰ বাদুলিপাৰা জগন্নাথ সামূহিক ভৱনত স্থাপন কৰা অস্থায়ী বান সাহায্য শিবিৰ পৰিদৰ্শন কৰে আৰু দুৰ্গত পৰিয়ালসমূহলৈ আগবঢ়োৱা সাহায্য ব্যৱস্থাৰ বুজ লয়। ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা বানৰ ফলত গুৱাহাটী ডিব্ৰুগড় পথত যান বাহনৰ চলাচল ব্যাহত হৈছে। বানৰ ফলত কেইবাখনো ৰেলৰ চলাচল বাতিল কৰা হৈছে। ইপিনে বানৰ ফলত বিভিন্ন ঠাইৰ ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাত উজনি অসমলৈ সকলো ৰেল সেৱা বাতিল কৰা হৈছে। নামনিমোৱা ৰেলসমূহ ডিব্ৰুগড়ৰ পৰা বগীবিল হৈ উত্তৰ পাৰেৰে চলাচল কৰাৰ নিৰ্দেশ দিয়া হৈছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মাজুলীলৈ সকলো ফেৰী সেৱা সাময়িকভাৱে বন্ধ ৰখা হৈছে। শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰৰ দূৰ সংযোগ বিভাগে জিলাকেইখনত 24 জুলাইলৈকে বিশেষ ইণ্ট্ৰা চাৰ্কেল ৰোমিং সুবিধা কাৰ্যকৰী কৰিছে। ইয়াৰ জৰিয়তে জিলা তিনিখনত মোবাইল ফোন ব্যৱহাৰকাৰীয়ে নিৰ্দিষ্ট অঞ্চলত নিজৰ মোবাইল সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানৰ নেটৱৰ্ক নাথাকিলেও নিৰৱচ্ছিন্নভাৱে মোবাইল সেৱা লাভ কৰিবলৈ সমৰ্থ হ'ব। উপভোক্তাসকলে কোনো মোবাইল সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানৰ নেটৱৰ্ক সাময়িকভাৱে ব্যাহত হ'লে উপলব্ধ আন প্ৰতিষ্ঠানৰ নেটৱৰ্ক ব্যৱহাৰ কৰিব পাৰিব। এই পদক্ষেপ জৰুৰীকালীন যোগাযোগ অব্যাহত ৰখাৰ লগতে উদ্ধাৰ সাহায্য আৰু পুনৰ বাসন কাৰ্য অধিক ফলপ্ৰসূ কৰি তোলাত সহায়ক হ'ব। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।
2: বেটা, মই কাল আপনে ভতিজে কে ঘৰ হ'কে আয়া, দেখকৰ হৈৰান ৰহ গিয়া কি বো লোক দিন ভৰ এচি চলাতে হ্যাঁ, ৰোজ ৱাশিং।

আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছতীয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰম্ভ কৰিছোঁ সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা।

অনুষ্ঠানৰ প্ৰথমে শুনাবলৈ লৈছোঁ অঞ্জুদেৱীৰ কণ্ঠত প্ৰবীণ শইকীয়াৰ ৰচিত এটি গীত। প্ৰযোজনা অসীম হাজৰিকাৰ।

0: অঞ্জুদেৱীৰ কণ্ঠত প্ৰবীণ শইকীয়াই লিখা গীতটি শুনিলে।
1: ভূপেন উজিৰ স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত প্ৰথিতযশা সংগীত পৰিচালক ভূপেন উজিৰদেৱৰ চিৰসেউজ গীতৰ কৰ্মশালা আজিৰে পৰা 24 জুলাই পৰ্যন্ত গুৱাহাটীৰ অম্বিকাগিৰি নগৰৰ সেউজ সংঘত আবেলি 3 বজাৰ পৰা

0: ভূপেন উজিৰ স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত প্ৰথিতযশা সংগীত পৰিচালক ভূপেন উজিৰদেৱৰ চিৰসেউজ গীতৰ কৰ্মশালা আজিৰে পৰা 24 জুলাই পৰ্যন্ত গুৱাহাটীৰ অম্বিকাগিৰি নগৰৰ সেউজ সংঘত আবেলি 3 বজাৰ পৰা 6 বজালৈ অনুষ্ঠিত হ'ব। সমল ব্যক্তিসকল হ'ল বিশিষ্ট কণ্ঠশিল্পী মনীষা হাজৰিকা, শান্তা উজিৰ আৰু মালবিকা বৰা, সংগীত পৰিচালক মানস হাজৰিকা, গীতিকাৰ শব্দযন্ত্ৰী সংগীত পৰিচালক ইপ্সন লাল বৰুৱা আৰু সংগীত পৰিচালক দীপ ৰাজবংশী। অংশগ্ৰহণৰ মাচুল 500 টকা। যোগাযোগৰ বাবে ফোন নম্বৰ হৈছে 9101085876 আৰু 9864013036।
1: অনুষ্ঠানত এইবাৰ শুনোৱা হওক কেশৱ দত্ত ৰচিত আৰু অনুপম চৌধুৰীৰ প্ৰযোজনাত অসীম জ্যোতি বৰুৱাৰ কণ্ঠৰ এই গীতটি।

0: অসীম জ্যোতি বৰুৱাৰ কণ্ঠত কেশৱ দত্ত ৰচিত গীতটি শুনিলে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
6: নহব কিয়, হোমিঅ'ৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
5: তাৰ মানে?
6: মানেটো হ'ল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
5: তাত কি হয়?
6: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি।
5: মানে
6: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
5: তেতিয়াহ'লে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনোৱা হওক ৰাণু বৈশ্যৰ কণ্ঠত কীৰ্তিকমল ভূঞাই লিখা এটি গীত। গীতটিৰ প্ৰযোজনা অৱনী ৰঞ্জন পাঠকৰ।

ৰাণুবৈশ্যৰ কণ্ঠত কীৰ্তিকমল ভূঞাই লিখা গীতটি শুনিলে। শ্ৰোতাসকলে গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এটি ঘোষণা, ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সহযোগত নিউ আৰ্ট প্লেয়াৰ্ছৰ উদ্যোগত 24, 25 আৰু 26 জুলাইত গুৱাহাটী ক্লাবত থকা নিউ আৰ্ট প্লেয়াৰ্ছৰ প্ৰেক্ষাগৃহত ভূপেন্দ্ৰ সংগীতৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে। সমল ব্যক্তিসকল হ'ল বিশিষ্ট সংগীত শিল্পী নমিতা ভট্টাচাৰ্য, ৰূপম ভূঞা আৰু সৌৰভ মহন্ত। যোগাযোগৰ নম্বৰ 7575944606 আৰু 9864086133। ঘোষণাটি ইমানেই। পুনৰ উভতি আহিছোঁ গীতিমালিকাৰ মাজলৈ। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ উমেশ হাজৰিকাৰ কণ্ঠত কৌস্তুভমণি শইকীয়াই লিখা এটি গীত, গীতিৰ প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: উমেশ হাজৰিকাৰ কণ্ঠত কৌস্তুভমণি শইকীয়া ৰচিত গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
4: অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
5: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
4: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
6: एक प्रकार से PM जय अब गरीबों की जय बन गई है।

ইয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 বজাত জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰাজ্যৰ শেহতীয়া বানত 16খন জিলাৰ 3,10,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন। বান পৰিস্থিতি বুজ লোৱাৰ বাবে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ ভ্ৰমণ। অসমৰ পৰম্পৰাগত সামগ্ৰী, লোক সংস্কৃতিৰ অভিন্ন বাদ্যযন্ত্ৰ আৰু থলুৱাভাৱে উৎপাদিত সামগ্ৰী বিশ্ব দৰবাৰত ঐতিহাসিক স্বীকৃতি। তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষণাত পিত্তৰসৰ কৰ্কট ৰোগৰ দুটা প্ৰধান উপ প্ৰকাৰৰ আণৱিক বৈশিষ্ট্যৰ মৌলিক পাৰ্থক্য উন্মোচিত। আৰু জিম্বাবৱেৰ

0: বিরুদ্ধে হবলগীয়া টি টুৱেণ্টি শৃংখলাৰ বাবে কামাখ্যা শইকীয়াক ভাৰতীয় দলৰ মেনেজাৰৰ দায়িত্ব। নমস্কাৰ, বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও এতিয়াও শেহতীয়া বানৰ ষোল্লখন জিলাৰ 5,64,000ৰো অধিক লোক বানৰ কবলত আছে। চলিত বৰ্ষৰ বানত এই পৰ্যন্ত 31 লোকে প্ৰাণ হেৰুৱাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি উজনি অসমৰ চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া, শিৱসাগৰ, বিশ্বনাথ, শোণিতপুৰ, গোলাঘাটৰ লগতে নগাঁও আৰু কামৰূপৰ জিলাৰো বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে। একেদৰে পাৰ্বত্য জিলা কাৰ্বি আংলঙতো বান পৰিস্থিতি জটিল হৈ পৰিছে। তথ্য অনুসৰি শেহতীয়া বানত 44 ৰাজহ চক্ৰ, 872 গাঁৱৰ 24,210 হেক্টৰ কৃষিভূমি বুৰ গৈছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ মন জিলাত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা ধাৰাষাৰ বৰষুণে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ উত্তৰ বাহিনী নদীসমূহৰ পাৰ ভাঙি আকস্মিক বান পৰিস্থিতিৰ সৃষ্টি কৰিছে। দিখৌ, দিচাং, দৰিকা, জাজি আৰু ভোগদৈ নৈৰ বাঢ়নী পানীয়ে সচৰাচৰ বানৰ কবলত নপৰা বাম অঞ্চলসমূহো প্লাৱিত কৰাৰ ফলত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। বানৰ ক্ষতিগ্ৰস্ত জনসাধাৰণক সহায়ৰ বাবে সেনাবাহিনীয়ে অপাৰেচন জেল ৰাহত নামৰ বিশেষ অভিযানৰ অধীনত অতি ক্ষীপ্ৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযানৰ কাম আৰম্ভ কৰিছে। জিলা প্ৰশাসনসমূহে 52টা আশ্ৰয় শিবিৰ মুকলি কৰি ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে। এই শিবিৰসমূহত প্ৰায় 12,700 লোকে আশ্ৰয় লৈ আছে। বিভিন্ন অঞ্চলত SDRF আৰু NDRFয়ে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। বায়ুসেনা বাহিনীয়ে কালি নাজিৰাত বানৰ ফলত আৱদ্ধ হৈ পৰা পৰিয়ালসমূহৰ মাজত বিমানেৰে 627 কিলোগ্ৰাম সাহায্য সামগ্ৰী বিতৰণ কৰে। নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ উপনৈ ডিজুৰ বাঢ়নী পানীয়ে কলিয়াবৰ ৰাজচক্ৰৰ অন্তৰ্গত কেইবাটাও অঞ্চল প্লাৱিত কৰিছে। অঞ্চলটো কমেও 732গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে। উজনি অসমৰ বানপীড়িত অঞ্চলসমূহৰ পৰিদৰ্শন আৰু উদ্ধাৰ অভিযানৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলা ভ্ৰমণ কৰিব। চৰাইদেউ জিলাত এতিয়াও ভালেসংখ্যক লোক বানত আৱদ্ধ হৈ আছে। জিলাখনৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত আমাৰ সংবাদদাতা নবুল কোঁৱৰে এইদৰে কয়।
1: চৰাইদেউ জিলাৰ বহু ঠাই এতিয়াও বানত প্লাৱিত হৈ আছে। জিলাখনৰ সোণাৰী নগৰৰ লগতে আন আন অঞ্চলসমূহত পানী কিছু হ্ৰাস পাইছে যদিও চৰাইদেউ জিলাৰ মাহমৰা সমজিলাৰ অন্তৰ্গত দিচাংপানীত লোকনিৰ্মাণ বিভাগৰ পথ ভঙাৰ ফলত পৰিস্থিতি অত্যন্ত সংকটজনক হৈ পৰিছে। পথটো ভঙাৰ বাবে কাষৰীয়া অঞ্চলসমূহত দ্ৰুতগতিত বানপানী প্ৰৱেশ কৰিছে। প্ৰশাসনৰ জাননী অনুসৰি প্ৰভাৱিত হোৱা অঞ্চলসমূহ হৈছে মোহন দেওধাই, ধেমাজি বিল, কচুপথাৰ, মৰাণজান, লাইচেং, লেচাইহাবি, জজলি, বিশ্বামপুৰ, বৰচহকী গাঁও। অবিৰতভাৱে পানী প্ৰৱেশৰ ফলত বান পৰিস্থিতি আৰু অধিক অৱনতি ঘটাৰ আগতেই কচুমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা সাহায্য শিবিৰত আশ্ৰয় ল'বলৈ ৰাইজক জৰুৰীভাৱে অনুৰোধ জনাইছে জিলা প্ৰশাসনে। এই ভয়াৱহ বান পৰিস্থিতিৰ পৰিদৰ্শন কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি চৰাইদেউ জিলা ভ্ৰমণ কৰিব। ভয়াৱহ বান পৰিস্থিতিৰ বাবে বৰ্তমানেও জিলাখনত যাতায়াত আৰু যোগাযোগ ব্যৱস্থা ব্যাহত হৈ আছে।
0: ইপিনে মন্ত্ৰী বিমল বৰা আৰু বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে কালি জিলাখনৰ বিভিন্ন স্থান পৰিদৰ্শন কৰি বান প্ৰভাৱিতসকলৰ অৱস্থাৰ বুজ লয়। ৰাজ্য আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই কালি যোৰহাট জিলাৰ তিতাবৰ সমজিলাৰ বান পৰিস্থিতিৰ বুজ লয়। সমজিলাখনত 47খন গাঁও বানৰ কবলত পৰিছে বুলি উল্লেখ কৰি তেওঁ এইদৰে কয়।
2: আজি আমি তিতাবৰ সমজিলাৰ কাৰ্যালয়ত আমাৰ সন্মানীয় বিধায়ক ৰাজগোৱালা ডাঙৰীয়া, জিলা আয়ুক্তকে ধৰি ইয়াৰ সমজিলা আয়ুক্ত আৰু বিষয়াসকলৰ লগত আমি সেই বিষয়টো পৰ্যালোচনা কৰিলোঁ। ইয়াৰ পৰা জানিব পাৰিছোঁ যে 47খন গাঁও এফেক্টেড হৈছে আৰু এতিয়া পাৰ্মানেণ্টলি বৰহলা কলেজতে কেম্প আছে প্ৰায় 300-400 মানুহৰ ভিতৰত আৰু বাকী সকলো গাঁৱত তেখেতসকলে অস্থায়ীভাৱে উত্তত আছে নহ'লে ঘৰতে আছে। তেখেতসকলক আমি সকলোখিনি খোৱা বোৱা যিখিনি বস্তু ৰিলিফ দিছোঁ, গৰুৰ পশু খাদ্যও আমি আজি দিয়া আৰম্ভ কৰিছে, চিকিৎসকসকল গৈছে আৰু PHCয়ে খোৱা পানীৰো যোগান ধৰিছে। এনেধৰণে সকলো সা সুবিধা উপলব্ধ সকলোখিনিয়ে হৈছে।
0: শিৱসাগৰৰ বান পৰিস্থিতিয়ে অধিক সংকটজনক ৰূপ ধাৰণ কৰিছে। শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলিৰ পৰা দৰিকাপাৰলৈকে সমগ্ৰ ATA ৰোড পানীত বুৰ গৈছে। বানৰ ফলত BG ৰোডেৰেও যান বাহনৰ চলাচল প্ৰায় বন্ধ হৈ পৰিছে। ইয়াৰ উপৰি জেঙনিকটীয়া, ধায়ালি, হস্পিটেল ৰোড, বাবুপট্টি, দোলমুখ আদি ন ন অঞ্চল বানৰ কবলত পৰাৰ বাতৰি পোৱা গৈছে। ডিব্ৰুগড়তো ব্ৰহ্মপুত্ৰ খহনীয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে। জিলাখনৰ খোৱাং, টিংখাং, লাইকাদধীয়া, নাহৰকটীয়া, দুলীয়াজান আদি বিভিন্ন অঞ্চলৰ বানে সৃষ্টি কৰিছে। এই সন্দৰ্ভত অধিক জনাইছে আমাৰ ডিব্ৰুগড়ৰ সংবাদদাতা যাদৱ গগৈয়ে।

0: ৰাজ্যখনৰ অন্য প্ৰান্তৰ লগতে ডিব্ৰুগড় জিলাতো বানৰ বিভীষিকাই এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি কৰিছে। ইতিমধ্যে জিলাখনৰ আটাইকেইটা সমষ্টিত, বিশেষকৈ কিংখাং সমষ্টিৰ বহুখিনি অঞ্চল, ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বহুকেইটা অঞ্চলৰ উপৰিও চাবুৱালাহল বিধানসভা সমষ্টিৰ অন্তৰ্গত লাইকা দধিয়া, নাহৰকটীয়া, দুলীয়াজানা আদিকে ধৰি বিভিন্ন অঞ্চলত এইবাৰৰ বানে তীব্ৰ ৰূপ ধাৰণ কৰাৰ লগতে জনসাধাৰণৰ জীৱন বিপৰ্যস্ত কৰি তুলিছে। বৰ্তমানলৈকে জিলাখনৰ এই অঞ্চলসমূহৰ ধন জন পশুধনকে ধৰি বহু বস্তু ক্ষয় ক্ষতি সাধন হৈছে যদিও এতিয়ালৈকে কোনো ব্যক্তিৰ কোনো লোকৰ প্ৰাণহানি হোৱা নাই।
1: পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই কালি তেওঁৰ নিজ সমষ্টি বোকাঘাটৰ বাদুলিপাৰা জগন্নাথ সামূহিক ভৱনত স্থাপন কৰা অস্থায়ী বান সাহায্য শিবিৰ পৰিদৰ্শন কৰে আৰু দুৰ্গত পৰিয়ালসমূহলৈ আগবঢ়োৱা সাহায্য ব্যৱস্থাৰ বুজ লয়। উল্লেখযোগ্য যে গোলাঘাট আৰু কাৰ্বি আংলং জিলাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰো বিস্তীৰ্ণ অঞ্চল ব্ৰহ্মপুত্ৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে। উদ্যানখনৰ চাৰিটা বন শিবিৰ জলমগ্ন হৈছে বুলি বন বিভাগে প্ৰকাশ কৰিছে। ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা বানৰ ফলত গুৱাহাটী ডিব্ৰুগড় পথত যান বাহনৰ চলাচল ব্যাহত হৈছে। বানৰ ফলত কেইবাখনো ৰেলৰ চলাচল বাতিল কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন হোৱাৰ বাবে জিলা প্ৰশাসনে বিকল্প পথৰ ব্যৱহাৰৰ নিৰ্দেশ দিছে। বিশেষকৈ শিৱসাগৰ জিলাৰ একাধিক অংশত পথ প্লাৱিত হোৱাৰ বাবে গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখী বাহনসমূহ সাময়িকভাৱে কলিয়াবৰৰ পৰা বিকল্প পথলৈ ঘূৰাই পঠোৱা হৈছে। ইপিনে বানৰ ফলত বিভিন্ন ঠাইত ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাত উজনি অসমলৈ সকলো ৰেল সেৱা বাতিল কৰা হৈছে। নামনিমুৱা ৰেলসমূহ ডিব্ৰুগড়ৰ পৰা বগীবিল হৈ উত্তৰ পাৰেৰে চলাচল কৰাৰ নিৰ্দেশ দিয়া হৈছে। ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মাজুলীলৈ সকলো ফেৰী সেৱা সাময়িকভাৱে বন্ধ ৰখা হৈছে। যোৱা কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণ আৰু ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন অঞ্চল জলমগ্ন হৈছে। বৰ্তমানলৈকে উদ্যানখনৰ আঠটা বন শিবিৰ প্লাৱিত হৈ আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়াই জনোৱা মতে বৰ্তমানলৈকে উদ্যানখনৰ আঠটা বন শিবিৰৰ তলেদি পানী বৈ গৈছে। ইয়াৰ ভিতৰত অগৰাতলি বনাঞ্চলৰ মোৱামাৰী বন শিবিৰ, কহৰা বনাঞ্চলৰ বোকাবিল বনাঞ্চলকে ধৰি তিনিটা, বোকাঘাট বনাঞ্চলৰ দুটা আৰু বাগৰি বনাঞ্চলৰ এটা বন শিবিৰ বানৰ কবলত পৰিছে। বন বিভাগে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। বন সংমণ্ডল বিষয়াগৰাকীয়ে জনোৱা মতে বৰ্তমানলৈকে ব্ৰহ্মপুত্ৰৰ পানী গৰাৰ তলত আছে যদিও নৈখনৰ জলপৃষ্ঠ ক্ৰমান্বয়ে বৃদ্ধি পাই আছে। পৰৱৰ্তী সময়ত ব্ৰহ্মপুত্ৰত পানীৰ পৰিমাণ বৃদ্ধি পালে উদ্যানখনত বান পৰিস্থিতি অধিক জটিল হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি বুলিও তেওঁ মন্তব্য কৰে। শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰৰ দূৰসংযোগ বিভাগে জিলাকেইখনত 24 জুলাইলৈকে বিশেষ ইণ্ট্ৰা চাৰ্কেল ৰোমিং সুবিধা কাৰ্যকৰী কৰিছে। ইয়াৰ জৰিয়তে জিলা তিনিখনত মোবাইল ফোন ব্যৱহাৰকাৰীয়ে নিৰ্দিষ্ট অঞ্চলত নিজৰ মোবাইল সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানৰ নেটৱৰ্ক নাথাকিলেও নিৰৱচ্ছিন্নভাৱে মোবাইল সেৱা লাভ কৰিবলৈ সমৰ্থ হ'ব। উপভোক্তাসকলে কোনো মোবাইল সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানৰ নেটৱৰ্ক সাময়িকভাৱে ব্যাহত হলে উপলব্ধ আন প্ৰতিষ্ঠানৰ নেটৱৰ্ক ব্যৱহাৰ কৰিব পাৰিব। এই পদক্ষেপ জৰুৰীকালীন যোগাযোগ অব্যাহত ৰখাৰ লগতে উদ্ধাৰ, সাহায্য আৰু পুনৰ বাসন কাৰ্য অধিক ফলপ্ৰসূ কৰি তোলাত সহায়ক হ'ব। বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিধানসভাত উত্থাপন কৰা 2026-2027 বিত্তীয় বৰ্ষৰ বাজেটখনক জনমুখী আৰু উন্নয়নমুখী আখ্যা দি কালি তামোলপুৰ জিলা বিজেপিৰ কাৰ্যালয়ত এখন সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলত গুৰেশ্বৰ সমষ্টিৰ বিধায়ক ভিক্টৰ দাসে কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ এই বাজেটে কৃষক, মহিলা, যুৱক যুৱতী আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ লগতে সমাজৰ সকলো শ্ৰেণীৰ লোকক শক্তিশালী কৰিব। মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰি বিধায়কগৰাকীয়ে কয় যে মহিলা সবলীকৰণ, কৃষি, পশুপালন আৰু হস্ততাঁত উদ্যোগৰ লগতে নিযুত মইনা আৰু বাবু আঁচনিয়ে নৱপ্ৰজন্মক আত্মনিৰ্ভৰশীল কৰাত যথেষ্ট সহায় কৰিব। শিক্ষা আৰু স্বাস্থ্যখণ্ড চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ লগতে ৰেচন কাৰ্ড আৰু অৰুণোদয় লেখীয়া আঁচনিয়ে দৰিদ্ৰ পৰিয়ালসমূহক বিশেষভাৱে উপকৃত কৰিব বুলিও তেওঁ কয়। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অসমৰ পৰম্পৰাগত সামগ্ৰী, লোক সংস্কৃতিৰ অভিন্ন বাদ্যযন্ত্ৰ আৰু থলুৱাভাৱে উৎপাদিত সামগ্ৰীয়ে বিশ্ব দৰবাৰত ঐতিহাসিক স্বীকৃতি লাভ কৰিছে। লোকসভাত কালি কোকৰাঝাৰৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে সোধা এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ ৰাজ্যমন্ত্ৰী জিতিন প্ৰসাদে এই কথা সদৰি কৰে। তেওঁ কয় যে অসমৰ মুঠ 46 বিধ থলুৱা সামগ্ৰীয়ে ইতিমধ্যে GI টেগ লাভ কৰিবলৈ সমৰ্থ হৈছে। অসমৰ লোক সংস্কৃতি আৰু থলুৱা সম্ভাৱনা বিশ্ব বজাৰত জিলিকাই তুলিবলৈ শীঘ্ৰে আৰু

0: ষষ্ঠীবিধ পৰম্পৰাগত সামগ্ৰী জি আই টেগ প্ৰদানৰ প্ৰক্ৰিয়া বিবেচনাধীন হৈ আছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেজপুৰ বিশ্ববিদ্যালয়ৰ নেতৃত্বত সম্পন্ন এটা গুৰুত্বপূৰ্ণ গৱেষণাত পিত্তাশয়ৰ কৰ্কট ৰোগৰ দুটা প্ৰধান উপ প্ৰকাৰৰ আণৱিক বৈশিষ্ট্যৰ মৌলিক পাৰ্থক্য উন্মোচিত হৈছে। তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে প্ৰথমবাৰলৈ উত্তৰ পূব ভাৰতৰ পৰা পাথৰ সম্পৰ্কীয় পিত্তাশয়ৰ কৰ্কট ৰোগ আৰু পাথৰবিহীন পিত্তাশয়ৰ কৰ্কট ৰোগৰ ট্ৰান্সক্ৰিপ্টমিক এনালাইচিছ অৰ্থাৎ এটা কোষত থকা সকলো আৰ এন এ অণুৰ অধ্যয়নাত্মক বিশ্লেষণ সম্পন্ন কৰিছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ বি চি চি আইয়ে জিম্বাবৱেৰ বিৰুদ্ধে হ'বলগীয়া তিনিখনীয়া টি টুৱেণ্টি শৃংখলাৰ বাবে অসমৰ কামাখ্যা শইকীয়াক ভাৰতীয় দলৰ মেনেজাৰ হিচাপে নিযুক্তি দিছে। তেওঁ 28 জুলাইলৈকে হ'বলগীয়া ভাৰতীয় দলৰ জিম্বাবৱে ভ্ৰমণৰ এই দায়িত্ব পালন কৰিব। ভাৰতীয় দলটোৱে হাৰাৰেত অহা 23, 25 আৰু 26 জুলাইত ঘৰুৱা দলটোৰ বিৰুদ্ধে টি টুৱেণ্টি শৃংখলাৰ খেলকেইখনত অৱতীৰ্ণ হ'ব। নিৰুপমা বৰঠাকুৰৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: ৰাজ্যৰ ভিন্ন প্ৰান্তত বানৰ সংহাৰী ৰূপ, ছিকিমৰ ভূমিস্খলনত 10 জনৰ মৃত্যু, দিল্লীৰ যন্তৰ মন্তৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আদি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাটকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শেহতীয়া বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ লগতে এই পৰ্যন্ত কেইবাগৰাকীও লোকে প্ৰাণ হেৰুওৱাৰ বাতৰি দৈনিক জনমভূমিৰ লগতে প্ৰায় আটাইকেইখন কাকতে শিৰোনামৰ বাতৰি হিচাপে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি উজনি অসমৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰিব। বাতৰিটোক নিয়মীয়া বাৰ্তা, আমাৰ অসম আদি প্ৰায়কেইখন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দিল্লীৰ ৰাজপথত কক্ৰোচ জনতা পাৰ্টীৰ শান্তিপূৰ্ণ আন্দোলনত আৰক্ষীৰ দমনমূলক আচৰণৰ প্ৰতিবাদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসভৱনৰ সন্মুখত কালি বিৰোধীয়ে কৰা অৱস্থান আৰু ধৰ্ণাৰ বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ কৰিছে। ইপিনে সমাজকৰ্মী সোনম ৱাংচুকৰ পন্নীৰ আবেদনমৰ্মে অনশনৰত ৱাংচুকক দিল্লীৰ ছফদৰজং হাস্পতালৰ পৰা মেদান্তা হাস্পতাললৈ স্থানান্তৰৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশৰ বাতৰিটো অসমে প্ৰতিদিন কাকতে অন্যতম মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। ছিকিমৰ ভূমিস্খলনৰ সুৰংগত আবদ্ধ হৈ 10 জন লোকৰ মৃত্যু হোৱাৰ এটা দুখজনক বাতৰি দি আছাম ট্ৰিবিউন কাকতখনে 10 কিল্ড এজ হাইডেল প্ৰজেক্ট টানেল কলাপচেছ ইন ছিকিম শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিকে আমাৰ অসম কাকতখনে প্ৰথম পৃষ্ঠাত স্থান দিছে। দ্য চেণ্টিনেল কাকতে মণিপুৰত কাংলেইপাক কমিউনিষ্ট পাৰ্টীৰ 46 জন সক্ৰিয় সদস্যই কালি অস্ত্ৰ শস্ত্ৰসহ আত্মসমৰ্পণ কৰাৰ এটা বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। এতিয়া আহক আমি বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
0: গুৱাহাটী বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা 24 ঘণ্টাত গুৱাহাটী মহানগৰীৰ লগতে ধুবুৰী, গোৱালপাৰা, কামৰূপ আৰু দক্ষিণ শালমৰা মানকাছৰ জিলাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। স্থানীয় বতৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকণীৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যৰ শেহতীয়া বানত 16খন জিলাৰ 3,10,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন, 31 জন লোকৰ প্ৰাণহানি। বান পৰিস্থিতি বুজ লোৱাৰ বাবে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ ভ্ৰমণ, অসমৰ পৰম্পৰাগত সামগ্ৰী, লোক সংস্কৃতিৰ অভিন্ন বাদ্যযন্ত্ৰ আৰু থলুৱাভাৱে উৎপাদিত সামগ্ৰী বিশ্ব দৰবাৰত ঐতিহাসিক স্বীকৃতি, তেজপুৰ বিশ্ববিদ্যালয় গৱেষণাত পিত্তাশয়ৰ কৰ্কট ৰোগৰ দুটাৰ প্ৰধান উপ প্ৰকাৰৰ আণৱিক বৈশিষ্ট্য মৌলিক পাৰ্থক্য উন্মোচিত আৰু জিম্বাবৱেৰ বিৰুদ্ধে হ'বলগীয়া টি টুৱেণ্টি শৃংখলাৰ বাবে কামাখ্যা শইকীয়াক ভাৰতীয় দলৰ মেনেজাৰৰ দায়িত্ব। পুৱাৰ বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ দেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: ছাব্বিছৰ আয়োজন কৰিছে। এই সম্পৰ্কে অধিক জনাইছে আমাৰ সংবাদদাতা মনসুন সিঙে।
1: গ্ৰীষ্মকালীন বন্ধৰ সময়ত জিলাখনত পৰ্যটকৰ সংখ্যা উল্লেখযোগ্যভাৱে বৃদ্ধি পোৱাত পৰ্যটনক অধিক আকৰ্ষণীয় কৰি তোলাৰ উদ্দেশ্যে এই উৎসৱৰ আয়োজন কৰা হৈছিল। এই উৎসৱ হাফলং লে, আই লাভ ডিমা হাছাও, ভিউ পইণ্ট, উমৰাংচু গল্ফ কৰ্ছ আৰু জাটিংগা আদি জনপ্ৰিয় পৰ্যটনস্থলত অনুষ্ঠিত হয় আৰু উৎসৱত জনজাতীয় নৃত্য, খাদ্য আদি আকৰ্ষণীয় কেন্দ্ৰবিন্দু আছিল, য'ত স্থানীয় আৰু বাহিৰৰ বহু লোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত। উৎসৱত বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য, পাৰম্পৰিক সাজ পোছাক, হস্তশিল্পীৰ সামগ্ৰী আদি বিক্ৰীৰ বাবে স্থলো স্থাপন কৰা হৈছিল। লগতে জিলাখনৰ বিভিন্ন জনজাতীয় সম্প্ৰদায়ৰ লোকনৃত্য আৰু সাংস্কৃতিক অনুষ্ঠানো আয়োজন কৰা হয়, যিয়ে পৰ্যটকসকলক ডিমা হাছাওৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ সৈতে পৰিচয় কৰাই দিয়ে। এই উৎসৱৰ মূল উদ্দেশ্য হৈছে স্থানীয় উদ্যোগী, শিল্পী আৰু ব্যৱসায়ীসকলক এক বিপণনৰ মঞ্চ প্ৰদান কৰি তেওঁলোকৰ আৰ্থিক বিকাশত সহায় কৰা আৰু একে সময়তে জিলাখনৰ পৰ্যটন উদ্যোগকো অধিক শক্তিশালী কৰি তোলা।
0: অসমৰ একমাত্ৰ পাহাৰীয়া নগৰ তথা ডিমা হাছাও জিলাৰ সদৰ হাফলঙত পানীৰ জটিল অৱস্থাৰ স্থায়ী সমাধানৰ লক্ষ্যৰে গ্ৰহণ কৰা মিছন গ্ৰেটাৰ হাফলং জল যোগান আঁচনিৰ কাম আনুষ্ঠানিকভাৱে যোৱা 16 জুলাইত আৰম্ভ হৈছে। এই আঁচনিৰ অধীনত লডিগাঁৱৰ মাটি সংৰক্ষণ বিভাগৰ আংশিকভাৱে বেদখল হৈ থকা ভূমিত প্ৰস্তাৱিত জলাধাৰ নিৰ্মাণৰ বাবে বৃহস্পতিবাৰে উচ্ছেদ অভিযান আৰম্ভ কৰা হয়। এই সম্পৰ্কে আমাৰ সংবাদদাতাৰ এক প্ৰতিবেদন।
1: অসমৰ একমাত্ৰ পাহাৰীয়া নগৰী তথা ডিমা হাছাও জিলাৰ হদৰ হাফলঙত পনীয় জটিলতাৰ স্থায়ী সমাধানৰ লক্ষ্যৰে গ্ৰহণ কৰা মিছন গ্ৰেটাৰ হাফলং জল যোগান আঁচনিৰ কাম আনুষ্ঠানিকভাৱে যোৱা 16 জুলাইত আৰম্ভ হৈছিল। অমৃত 2.0 আঁচনিৰ অধীনত অনুমোদিত এই প্ৰকল্পৰ মূল উদ্দেশ্য হৈছে হাফলঙত দীৰ্ঘদিনীয়া পনীয় জটিলতাৰ দূৰ কৰি নিৰাপদ, নিৰ্ভৰযোগ্য আৰু স্থায়ী পনীয় জল যোগান নিশ্চিত কৰা। কেন্দ্ৰীয় চৰকাৰৰ 1.63 কোটি টকাৰ ব্যয়ে ৰূপায়ণ হ'ব লগা এই প্ৰকল্পত প্ৰতিদিনে 70 লাখ লিটাৰ পানী পাম্পিং কৰাৰ ক্ষমতা থাকিব। ইয়াৰ জৰিয়তে 10,000ৰো অধিক পৰিয়ালক গৃহস্থলী জল সংযোগ, হাউচ ছাৰ্ভিচ কানেকশ্যন প্ৰদান কৰা হ'ব। লগতে সমগ্ৰ হাফলং নগৰীত প্ৰায় 70,000 কিলোমিটাৰ খ পানী যোগান পাইপলাইন স্থাপন কৰা, যাৰ ফলত নগৰবাসীয়ে উন্নত আৰু অধিক নিৰ্ভৰযোগ্য পনীয় জল সেৱা লাভ কৰিব। এই আঁচনি অংশ হিচাপে 2.2 লাখ লিটাৰ ক্ষমতাসম্পন্ন এটা গৰ্ভস্থ জলধাৰা নিৰ্মাণ কৰা হ'ব, যিয়ে পানী সংৰক্ষণ আৰু বিতৰণ ব্যৱস্থাক অধিক শক্তিশালী কৰি তুলিব। জিলা প্ৰশাসনৰ বিষয়াসকলে জনোৱা মতে এই জলধাৰাটো গ্ৰেটাৰ হাফলং জল যোগান আঁচনিৰ এক গুৰুত্বপূৰ্ণ অংশ। ইয়াৰ নিৰ্মাণ নগৰখনৰ বৰ্ধিত পানীৰ চাহিদা পূৰণ কৰাৰ লগতে বাসিন্দাসকলক নিৰাপদ আৰু পৰ্যাপ্ত পনীয় জল যোগান নিশ্চিত কৰাত উল্লেখযোগ্য ভূমিকা পালন কৰিব। উচ্ছেদ অভিযান আৰম্ভ হোৱাৰ লগে লগে এই বহু প্ৰতীক্ষিত প্ৰকল্পৰ স্থলভাগত কামো আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে। প্ৰায় 1.5 বছৰৰ ভিতৰত প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই আঁচনিয়ে হাফলঙৰ পনীয় জল বিতৰণ ব্যৱস্থাৰ মানদণ্ড আৰু নিৰ্ভৰযোগ্যতা যথেষ্ট উন্নত কৰাৰ লগতে নগৰখনৰ দীৰ্ঘম্যাদী উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।
0: জিলাৰ ৰেহৰূপ আজিলৈ ইমানেই। আন এখন জিলাৰ ৰেহৰূপৰ সৈতে কাইলৈ পুনৰ লগ পাম এই একেই সময়তে। নমস্কাৰ।

0: জিলাৰ দেহৰূপ শুনিলে। আমাৰ সৈতে আছিল ডিমা হাছাও জিলাৰ সংবাদদাতা মনসুন সিং।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিচ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বাস।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
4: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
3: কোন ঠাই অ'?
4: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
4: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
5: তেন্তে ময়ো এবাৰ যাব লাগিব।
4: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
7: নহব কিয়, হোমিঅ'ৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
6: তাৰ মানে?
7: মানেটো হ'ল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
6: তাত কি হয়?
7: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি।
6: মানে
7: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
6: তেতিয়াহ'লে টনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
8: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক প্ৰভাতী তৰংগ। অনুষ্ঠানটি আগবঢ়াব হিমান্ত বাৰ্মায়।

সুপ্রভাত আদৰৰ শ্ৰোতা প্ৰভাতী তৰংগৰ আন এটি বিশেষ খণ্ডলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছোঁ। আদৰৰ শ্ৰোতা, বিশেষ খণ্ড এইবাবেই যে আজিও আমি এটি বিশেষ বিষয় আপোনালোকৰ বাবে লৈ আনিছোঁ আৰু ষ্টুডিঅ'ত দুগৰাকী বিশেষ ব্যক্তিক আজি আমি আমন্ত্ৰণ কৰি আনিছোঁ। আদৰৰ শ্ৰোতা, আপোনালোকৰ বাবে বিষয়টো জনাব খুজিছোঁ আৰম্ভণিতে। প্ৰভাতী তৰংগৰ আজি অতি গুৰুত্বপূৰ্ণ এটি বিষয়, বান্ধোন পৰিয়ালৰ। আমি পৰিয়ালৰ বান্ধোনৰ বিষয়ে এই খণ্ডটিত অকণমান আলোকপাত কৰিব খুজিছোঁ আৰু তাৰ বাবে দুগৰাকী সমল ব্যক্তি আহি উপস্থিত হৈছে। মই চিনাকি কৰাই দিবলৈ পাই ভাল পাম। আৰম্ভণিতে তেখেতসকলক মোৰ সোঁফালে আছে অৰুণিমা দেৱী, অৱসৰপ্ৰাপ্ত অধ্যক্ষ, অসম ৰেলৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ। স্বাগত জনাইছোঁ বাইদেউ আপোনাক ৰাতিপুৱাই ভাগ লোৱাৰ বাবে। আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে ডাক্তৰ দীপেশ ভাগৱতী, মনোৰোগ চিকিৎসক, আৰু সকলোৱে তেখেতক চিনি পায়। আপোনাক স্বাগত জনাইছোঁ আমাৰ আজিৰ অনুষ্ঠানলৈ। আৰু অতি গুৰুত্বপূৰ্ণ বিষয় আজি আমি লৈ আনিছোঁ এই খণ্ডটিত, বান্ধোন পৰিয়ালৰ। আমাৰ শ্ৰোতাই চাগে অনুমান কৰিব পাৰিছে আমি কেনেধৰণৰ কথা বতৰা হ'ব পাৰে, কি হ'ব পাৰে। এইখিনি অলপ গৰমৰ বন্ধৰ সময় প্ৰায় শেষ হ'বৰ হৈছে, যদিও এতিয়াও মানুহ আমি দেখিছোঁ ফুৰা চকা আদিত ব্যস্ত আছে, পৰিয়ালৰ সৈতে সময় কটাইছে। এতিয়া আমাৰ মনলৈ আহিলে এই কথাখিনি যে আমি আমাৰ পৰিয়ালটোক জানো আহক। অতি গুৰুত্বপূৰ্ণ পৰিয়াল বুলি ক'লে সাধাৰণতে যিটো পৰিয়ালৰ কথা বুজা হয়, আজি অকণমান বহল ভিত্তিত আদৰৰ শ্ৰোতা আমি সেই পৰিয়ালটোক চাব বিচাৰিছোঁ। আমাৰ নিজৰ নিজৰ পৰিয়ালটোক অকণমান বহল ভিত্তিত চাব খুজিছোঁ আৰু এই বিষয়ে আমাৰ সমূল ব্যক্তিয়ে বিতংকৈ ক'ব। কিন্তু যিহেতু প্ৰভাতী তৰংগ এটা সুৰীয়া যাত্ৰা, আপোনাক এটা জ্ঞাত এটি সুন্দৰ গীতেৰে আজিৰ অনুষ্ঠান আৰম্ভ কৰিব খুজিছোঁ। তাৰ পাছতে আমি পৰ্যায়ক্ৰমে আগবাঢ়ি গৈ থাকিম। শুনি থাকিব প্ৰভাতী তৰংগৰ এই বিশেষ খণ্ড, বান্ধোন পৰিয়ালৰ।

0: আদৰ শ্ৰোতা পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ আজিৰ এই প্ৰভাতী তৰংগৰ এটি বিশেষ খণ্ড বান্ধোন পৰিয়ালৰ। আৰু ইতিমধ্যে আমি চিনাকি কৰাই দিছোঁ আমাৰ অতিথি অৰুণিমা দেৱী আৰু ডাক্তৰ দীপেশ ভাগৱতী। পোনে পোনে তেখেতসকলৰ ওচৰলৈ আহিব খুজিছোঁ। আজি বিষয়টো সম্পৰ্কে কথা পাতিবলৈ মই এগৰাকী শিক্ষয়িত্ৰীৰ পৰা আৰম্ভ কৰিব খুজিছোঁ। অৰুণিমা দেৱী, বহুত কেইটা দশক ধৰি আপুনি এই ক্ষেত্ৰখনত কাম কৰি আছে। আমাৰ যিখন বিদ্যাৰ্থীৰ অনুষ্ঠান তাত আপুনি নিয়মীয়াকৈ ভাগ লয়, তাত আপোনাৰ পাঠ্যক্ৰম চলে আৰু বহুত শিশু ল'ৰা ছোৱালী মানুহ আপুনি লগ পাইছে স্কুলত। গতিকে এই যে বান্ধোন পৰিয়ালৰ এটা মৰম লগা পৰিয়াল, আৰু পৰিয়ালৰ সমষ্টিয়ে হৈছে আমাৰ সমাজ। এটা সুস্থ পৰিয়াল, এখন সুস্থ সমাজ আমি তেনেদৰে ভাবিব পাৰোঁ। আপুনি পৰিয়াল বুলি ক'লে কি বুজে বাইদেউ, আৰু কোনখিনি আপুনি ধৰে, কি ধৰে, অকল মাক দেউতাক ল'ৰা ছোৱালী নে অকণমান
1: বহলকৈ? আচলতে পৰিয়াল বুলিলে আজিকালি কি হ'ল, নিউক্লিয়াৰ ফেমিলিবোৰ যিহেতু আহি গৈছে, মাক দেউতাক ল'ৰা ছোৱালী লৈয়ে পৰিয়াল বুলি মানুহে ধৰি লৈছে। কিন্তু আচলতে আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমাৰ পৰিয়ালবোৰ অলপ বেলেগ আছিলে। মই বিশেষকৈ যৌথ পৰিয়ালত ডাঙৰ হোৱা। যৌথ পৰিয়াল মানে আমাৰ বৰদেউতা পৰিয়াল আৰু আমিবোৰ একেলগে আছিলোঁ। আমাৰ বৰদেউতা তেনেকৈ চাৰিটা ল'ৰা ছোৱালী, বাইদেউ তিনিগৰাকী, দাদা এজন। এই বাইদেউ মোতকৈ বাইদেউ দুইবোৰ মোতকৈ ধৰক 16-17 বছৰ ডাঙৰ। সেইকাৰণে বাইদেউ আমাৰ ঠিক বাইদেউ হৈ থকা নাই, মাৰ নিচিনাই হৈ গৈছিলে। দাদাও তেনেকৈ 10 বছৰ ডাঙৰ। সেইকাৰণে গোটেইবোৰ ডাঙৰেই যিহেতু আমাৰ মানে পৰিয়ালটো তেনেকুৱা ধৰণৰ, ইটোৱে সিটোক সিটোৱে সিটোক তেনেকৈ আদৰ যত্ন কৰি পেলাই ডাঙৰ হৈছিল। আৰু মা আমাৰ বৰমা নাই, বৰমা কেতিয়াবাই ঢুকাইছে। মা যেতিয়া সেইখন ঘৰলৈ গ'ল, মা সকলোৰে মাকেই হৈ থাকিলে সেই ঘৰখনত। সেইকাৰণে আমি গোটেইবোৰ বেলেগ বেলেগ বুলি নাভাবিছিলোঁৱেই। আৰু আমাৰ বৰদেউতাক আমি পাপা বুলি মাতিছিলোঁ। পাপা মানে পাপা কমন পাপা, তেখেত চবৰে পাপা। আৰু ইমানে আচৰিত ধৰণৰ কথা কিছুমান যে পাপা যে আমাৰ বেলেগ কোনোবা বৰদেউতা, সেইটো আজিকালিৰ দিনত বৰদেউতা অকণমান দূৰৰ কোনোবা এজন বুলি ভবা হয়। আমাৰ দিনত নহয়। মানে মই এটা খুহুতীয়া কথা এটা কওঁ ইয়াতে। আমাৰ বৰদেউতাৰ বন্ধু আছিল অসীমত যাৰ হেৰাল সীমা লিখা কাঞ্চন বৰুৱা, তেখেত খুব ভাল বন্ধু পাপাৰ। আৰু তেখেতে প্ৰায় আমাৰ ঘৰলৈ আহে। এদিন আহিলে আমাৰ ঘৰলৈ, মই বাহিৰতে আছোঁ, তে মোক সুধিলে, ঐ ছোৱালী বৰপাপে আছেনে? মোকচোন নাই। বাপে আছেনে? মোকচোন নাই।

0: কোন আছে? মই বোলো পাপা আছে,
1: অঁ
0: তেনেকুৱা ধৰণৰ কথা। তাৰপিছত পাপা আছে বুলি কোৱাৰ লগে লগে তেওঁতো খুব হাঁহিছে, হাঁহি পেলাই কৈছে, অই তিলক তিলক, তোমাৰ দেখোন ছোৱালী দেখোন বাপেকো নাই, বৰবাপেকো নাই, পাপাহে আছে, তেনেকুৱা ধৰণৰ, মানে ইমানেই ক্লজ। আৰু মই নিজে হেৰিত সৰু থাকোঁতে স্কুললৈ যাওঁতে মই খোজকাঢ়ি যোৱা মনতে নপৰে, পাপা কান্ধত উঠোঁ, পাপাৰ চুলিকোচাত ধৰোঁ, ধৰিবলৈ তেনেকৈ স্কুললৈ যাওঁ। আৰু স্কুলৰ পৰা ঘূৰি আহোঁতে বাইদেউ গোলাত আহোঁ, ইমানেই ক্লজ বণ্ডিং। আৰু এইটোৱে কিন্তু বহুত ডাঙৰ শিকাইছিলে আমাক, যে মায়েও কৈ দিছিলে যে চা বাইদেউহঁত আছে, এয়া আছে, কোনেও যাতে কোনো কথাত তহঁতৰ পৰা দুখ চুখ নাপায়, সদায় সকলোৰে লগত মিলা মিছাকৈ চলিবি। সেই বস্তুটো এতিয়াও আমি লৈ আহিলোঁ,
1: খুব সুন্দৰ।
0: এই তেনেকে মানে ধৰক আমাৰ সমজুৱা জীৱনতো এই বস্তুটো থাকি গ'ল। সেইকাৰণে
1: আমি কথা পাতি গৈ থাকিম বাইদেউ। আমি ডক্টৰ দীপেশ ভাগৱতীৰ ওচৰলৈ আহিব খুজিছোঁ, মনোৰোগ চিকিৎসক।

0: আজু ককা, আমি গোটেইবিলাক কথা জানো কোন কি আছিলে। আজিকালি ল'ৰা আপুনি পাই থাকে, আপোনাৰ চেম্বাৰত তেনেকুৱা ল'ৰা ছোৱালী আহি থাকে। আজিকালি ল'ৰা ছোৱালী নিজৰ পৰিয়ালটো কিমানখিনি জানে? আজি আমাৰ উদ্দেশ্য পৰিয়ালটোক জনাৰ, মোৰ ককাক জনাৰ, মোৰ আজু ককাক জনাৰ, মোৰ খুৰানো কোন, মোৰ বৰদেউতা কোন, যেনেকৈ বাইদেউ ক'লে একেবাৰে নিজৰ, তেনেকুৱা ধৰণৰ কথা অকণমান কওকচোন। কিমানখিনি জানে সেই যিবিলাক ল'ৰা ছোৱালী আপোনাৰ তাত আহে, একক পৰিয়ালৰ বা নিউক্লিয়াৰ ফেমিলি যিটো কওক?
1: একক পৰিয়াল আজিকালি সমগ্ৰ দেশতে একক পৰিয়াল পৃথিৱীতে ক'ব পাৰি আৰু আৰু আমাৰ যিটো যৌথ পৰিয়াল আছিলে সেই চিষ্টেমটো প্ৰায় নোহোৱা হৈ আহিছে। আৰু বা তাৰ লগে লগে আৰু কিছুমান সমস্যা হৈছে যে আমি আগৰ যিটো আমাৰ বংশৰ ভেটিটো, বংশৰ ভেটিটোনো ক'ত আছিলে সেই বিষয়ে আমাৰ জ্ঞানৰ সীমাটো খুব সীমিত হৈ গৈছে আমাৰ নেক্সট জেনেৰেশ্যনৰ বুলি ক'ব পাৰি। আৰু শিপাটোৰ বিষয়ে এতিয়া ধৰি লওক আপোনাৰ এলেক্স হেলে যিখন কিতাপ ৰুটছ, তেখেতে কিমান বছৰ পচুৱাই গৈ পেলাই আফ্ৰিকাত গৈ পেলাই নিজৰ ৰুটছটো উলিয়াইছে, গতিকে ৰুটছটো খুব ইম্পৰ্টেণ্ট, খুব খুব প্ৰয়োজনীয়। আৰু বা সেই প্ৰয়োজনীয়টো থাকিলে, সেই অনুভৱ কৰিলে তেতিয়া এটা যিটো এটা ফিলিং এটা আহে যে আমি, মই এটা ডাঙৰ পৰিয়ালৰ মাজত আছোঁ, যে মই অকলশৰীয়া নহয়। সেই ভাৱটো আমাৰ যিহেতু এটা কমিউনিকেশ্যন, যিটো ভাৱৰ আদান প্ৰদান, কথোপকথনবিলাক কমি আহিছে। আৰু কমি অহাৰ কাৰণবিলাক এনেকুৱা হৈছে, মই যিবিলাক আপুনি ক'লে ল'ৰা ছোৱালী দেখা পাওঁ যে আমি আলোচনা নকৰোঁ আমাৰ পৰিয়ালৰ বিষয়ে বৰ এটা, আমাৰ পেহী কোন, আমাৰ পেহী ল'ৰা ছোৱালী কোন আছিলে, মোৰ মামাৰ ল'ৰা ছোৱালী ক'ত, আমি নাযাওঁ। আৰু সেইটোৰ কাৰণে কি হৈছে, ল'ৰা ছোৱালীবিলাকৰ খুব এটা নিজৰ ভিতৰত যে ময়ে সকলো, ময়ে কেন্দ্ৰবিন্দু, তেনেকুৱা এটা অনুভৱ হৈছে। সেই মই কেন্দ্ৰবিন্দু হোৱা বুলি ভবাৰ কাৰণে কি হৈছে, ল'ৰা ছোৱালীৰ মাজত বহুত ক্ষেত্ৰত এটা এটা এংজাইটি, ষ্ট্ৰেছ বুলি যিটো কয়, কাৰণ মই কথা ক'বলৈ কোনো নাই। এতিয়া একক পৰিয়ালত কি হয় যে আগত যিটো যৌথ পৰিয়ালৰ কথা বতৰা পাতিছিলে, একক পৰিয়ালত হৈছে কি, মাক দেউতাক ল'ৰা ছোৱালীকেইজন আছে, ল'ৰা ছোৱালী দুজন বা ক'ৰবাত এজন ল'ৰা ছোৱালী তেনেকুৱা। এতিয়া কথোপকথনৰ ভিতৰত ক'বলৈ গ'লে মাক দেউতাকৰ মাজত কথা বতৰা পাতে, কিন্তু কেতিয়াবা কি হয় যদি দুয়োজনেই খুব ব্যস্ত থাকে তেতিয়াহ'লে ঘৰতে ব্যস্ত হ'ব পাৰে, বাহিৰতে ব্যস্ত হ'ব পাৰে, আৰু এজনে হয়তো চাকৰি কৰা হ'ব পাৰে, দুজনে হয়তো চাকৰিত থাকিব পাৰে। অফিচৰ পৰা অহাৰ পিছত বা কামৰ পৰা অহাৰ পিছত বা ঘৰত থকা সময়খিনিত ভাগৰ লাগে, বিশ্ৰাম ল'বলৈ মন যায়। তেতিয়া যদি ল'ৰাটোৱে বা ছোৱালীজনীয়ে কিবা এষাৰ কথা ক'বলৈ খোজে, ক'বলৈ বিচাৰে, আৰু অলপ অলপ পিছত কথা পাতিম, ভাগৰ লাগিছে, এতিয়া নধৰিবিচোন, লগে লগে ল'ৰাটো বা ছোৱালীজনীৰ মাজত ভাৱ এটা হয়, মা দেউতাৰ কথা ক'বলৈ মন লাভ নাই, মোৰ কথা নুশুনেই। আৰু এই ধৰণৰ ল'ৰা ছোৱালীয়ে বহুত ক্ষেত্ৰত মই দেখিছোঁ আহে, মা দেউতাই কয় যে মোক কাৰোবাৰ তালৈ লৈ যোৱা, তোমালোকে মোৰ কিবা কথা আছে,
0: মানে ল'ৰা ছোৱালীয়ে মাক দেউতাকক কয়,
1: ল'ৰা ছোৱালীয়ে মাক দেউতাকক কয়, মা দেউতাক কয় যে কিনো আছে কওকচোন, আমাক কওকচোন, আমাক কিয় নকওঁ। তেতিয়া ল'ৰা ছোৱালীকৈ যায় একো নালাগে দিয়া, আৰু ক'তো দিব নালাগে, মই নকওঁ কথাখিনি। এই যে চাইলেণ্টলি থাকি গ'ল, মনে মনে থাকি গ'ল, সেইটোৱে কিন্তু মনৰ ভিতৰতে বিল্ডআপ কৰি থাকে। সমস্যাবিলাক স্কুলৰো হ'ব পাৰে, সমস্যাবিলাক ডেট লৈ হ'ব পাৰে, আৰু সেই তেতিয়া এই দেখা যায় যে ল'ৰা ছোৱালীবিলাকে লাহে লাহে মোবাইলৰ প্ৰতি আকৃষ্ট হৈ যায় বহুত ক্ষেত্ৰত। এতিয়া বহুত পৰিয়াল আছে যাৰ মাজত সুন্দৰকৈ পৰিয়ালৰ মাজত ভাৱৰ আদান প্ৰদান হয়, কথা বতৰা পাতে, খেলা ধূলা কৰে, দেওবাৰে শনিবাৰে গোটেই পৰিয়ালটো ফুৰিবলৈ ওলাই যায়। কিন্তু কিছুমান পৰিয়ালত এই সমস্যাটো হৈছে, আৰু কিছুমান পৰিয়ালৰ যিটো হৈছে, এই পৰিয়ালৰ সংখ্যাবিলাক লাহে লাহে লাহে বাঢ়ি গৈ আছে, য'ত ভাৱৰ আদান প্ৰদানটো নাই সেইটো। আৰু তেতিয়াই ল'ৰা ছোৱালীয়ে বহুত ক্ষেত্ৰত দেখা যায় যে মাদক দ্ৰব্যৰ প্ৰতি আসক্তি হৈ যায়, ষ্ট্ৰেছত ভোগে, লগৰ লগত থাকি ভাল পায়। আৰু যিবিলাক পৰিয়ালত মাক দেউতাকে কয় যে আজিকালি দেখোন ল'ৰাটো ঘৰতে থাকিব নিবিচাৰে, বাহিৰতে থাকে বেছিভাগ সময়, সেইবিলাক পৰিয়ালত যেতিয়া মই বিচাৰ কৰি দেখোঁ যে সিহঁতৰ পৰিয়ালত যিটো মাক দেউতাকৰ যিটো আবেগেৰে কথা পাতিব লাগে, সেই আবেগ, সেই ফিলিংটো নাই। মই যেতিয়া পিতৃ মাতৃক সুধোঁ যে কি হয়, বোলে আমি খুব মৰম কৰোঁ, মই বোলো মৰমটো আপোনালোকে দেখাই নে নাই, মৰম কৰিলে যে নহয় মৰম দেখাবলৈ, দেখাওঁ তাক যি লাগে সেইটোৱে দিওঁ। ল'ৰা ছোৱালীয়েতো বস্তু নিবিচাৰে, আপোনালোকৰ পৰা যিটো ইমোশ্যনেল ছিকিউৰিটি বিচাৰে, কেনেকৈ দিব, আপুনি মূৰত হাতখন থ'লে, তাত গাত হাতখন থ'লে, হাতখনত ধৰি পেলাই কথাটো ক'লে, সেইটো হৈছে আপোনাৰ এটা ফিজিকেল যিটো দেখাই, আপুনি শ্ব' কৰে যে আপুনি এক্সপ্ৰেশ্যন, ফিজিকেল এক্সপ্ৰেশ্যনটো, বডি লেংগুৱেজটো খুব ইম্পৰ্টেণ্ট, বডি লেংগুৱেজটো খুব ইম্পৰ্টেণ্ট, সেইটো তাত হেৰাই যায়।
0: আপুনি দুটা কথা মই আপোনাৰ ইয়াৰ পৰা মানে ল'ব বিচাৰিছোঁ, আপুনি যিটো ক'লে যে বস্তু যি লাগে তাকে দিওঁ, এটা মেটেৰিয়েলিষ্টিক কথা হৈ গ'ল,
1: মেটেৰিয়েলিষ্টিক কথা।

0: হয়। আর ডিনৰ কথা কৈছে আপুনি ক'লে যে মাক দেউতালৰ কথা পাতি লাভ নাই এনেকে যে কয়, সেইটো কিমান মানে এটা ধৰক পেথেটিক হ'ব পাৰে, ল'ৰা ছোৱালী কয় যে তোমালোকৰ লগত কথা পাতি লাভ নাই, নুশুনাই
1: নুশুনাই
2: নুশুনাই,
0: সেনেকুৱা কেছত আপোনালোকে কেনেদৰে এডভাইচ কৰে পৰিয়ালক?
1: এতিয়া মই যেতিয়া পৰিয়ালক এডভাইচ কৰা হয় যে আপোনালোকে কোৱালিটি টাইম কনচেপ্টটো জানেনে, বোলে জানো মোৰতো কোৱালিটি টাইম দিওঁ সিহঁতক, বোলে কেতিয়া দিয়া না মই ফ্ৰী থাকিলে মই সিহঁতক কোৱালিটি টাইম দিওঁ। এই কোৱালিটি টাইম কনচেপ্টটো একচুৱেলি সেইটো ভুল কনচেপ্ট। কোৱালিটি টাইম হৈছে কাৰ কাৰণে, মোৰ কাৰণে নে ল'ৰা ছোৱালীৰ কাৰণে? সেইটো মই ল'ৰা ছোৱালীক দিব লাগিব সিহঁতৰ কোৱালিটি টাইমটো, সিহঁতৰ কোৱালিটি টাইম। মই যেনিবা অফিচৰ পৰা আহি পেলাই বাতৰি কাগজখন পঢ়ি আছোঁ বা নিউজটো লৈ আছোঁ, ল'ৰা ছোৱালী যেতিয়া কথা এটা ক'বলৈ আহিব, বাতৰি কাগজখন থৈ পেলাই টিভিটো বা চাইলেণ্ট কৰি বোলে হাঁ কোৱাচোন কি হ'ল আজি দিনটো, কোৱা মোক কি কি হ'ল কি কৰিলে, সেইটো কোৱালিটি টাইম ল'ৰা ছোৱালীৰ কাৰণে।
2: তাৰমানে সেই 100% ডিভোশ্যনটো
1: সেই সময়ত, সেই লিচেনিংটো যিটো কয় যে এক্টিভ লিচেনিং দিব লাগে। লিচেনিংটো শুনাটো আমাৰ তিনি ধৰণৰ আছে, এটা আছে এক্টিভ, প্ৰত্যেকটো কথা মই মন দি শুনিছোঁ, দ্বিতীয় হৈছে যে এটা পেছিভ, কিবা এটা কৈ গৈ আছে মই অন্য ভাৱত বিমূঢ় হৈ আছোঁ, আৰু এটা ছিলেক্টিভ, ছিলেক্টিভটো হৈছে যে যিখিনি মই প্ৰয়োজনীয় বুলি ভাবোঁ তাতেহে মই কাণটো দিছোঁ কি নাই দিয়া। কিন্তু এই যিটো কথা কথোপকথন যেতিয়া হ'ব পৰিয়ালৰ মাজত, ধৈৰ্যৰে শুনাটো খুব প্ৰয়োজন, ধৈৰ্যৰে শুনাটো খুব প্ৰয়োজন। আৰু চুটুমুখ চমুকে মই কৈছোঁ, এই যে আমাৰ যে ধৈৰ্যৰ কথাটো মই ক'লোঁ, আমাৰ যে কথোপকথন আলোচনা হয়, এজনে কথাটো কৈ পেলাই শেষ হোৱাৰ আগতেই, ইজনে শুনাৰ আগতেই উত্তৰটো দি দিয়ে, সেইটো এটা সমস্যাৰ
0: সৃষ্টি কৰে। সেইটো কোনো মানে কথোপকথন নহ'ল
1: আৰু, কথোপকথন নহ'ল,
0: সুন্দৰ কথা কৈছে। এইটো প্ৰায় তেনেকুৱা হয়, আমি ধৰি লওঁ যে অমুকে ক'ব, অমুকে কৈছে, দুটা শব্দ কোৱাৰ পাছতে সেইটো মাৰত মই আপুনি যিটো কথা কৈছে হ'ব পাৰে। হয় পিছে খুব সুন্দৰ কথাখিনি ওলাইছে, আদৰৰ শ্ৰোতা আপোনাৰ বাৰ্তাসমূহ আহিবলৈ আৰম্ভ কৰিছে। এইটো গুৰুত্বপূৰ্ণ বিষয় আজি আমি লৈ আনিছোঁ বান্ধোন পৰিয়ালৰ, আৰু আপোনাক চাই আছে আকাশবাণী গুৱাহাটীৰ যিটো অফিচিয়েল ফেচবুক পেজ তাত লাইভ কৰি আছে ৰুচেন গগৈয়ে, আমাৰ লাইভ কৰি আছে, আপোনালোকৰ বাৰ্তাসমূহ আহিছে। এনেকুৱা ধৰণৰ বাৰ্তা যদি কিবা আছে আজি বিষয়টোৰ সম্পৰ্কত আপোনালোকে আমাক বাৰ্তা দিব পাৰে, আমি ভাগ বতৰা কৰি লওঁ। ইতিমধ্যে কেইবাটাও বাৰ্তা আছে, সুপ্ৰভাত বাৰ্তা প্ৰায়ে মই এৰাই চলিবলৈ চেষ্টা কৰিম, যিহেতু আৰম্ভণিতে ইনামুল মজিদে দিছে, গতিকে তেখেতক নমস্কাৰ সুপ্ৰভাত জনাইছোঁ। তাৰপাছত আজিৰ বিষয়টো সম্পৰ্কে কোনোবাই যদি লিখিছে এবাৰ চাই লৈছোঁ, মাজে মাজে আমি গীত শুনাই যাম আৰু আমাৰ দুইগৰাকী সমল ব্যক্তিৰ সৈতে কথা পাতি যাম। শুনি থাকিব প্ৰভাতী তৰংগৰ এই বিশেষ খণ্ডটি, গীতটি শুনাই লৈছোঁ শান্তা উজিৰৰ কণ্ঠত। তাৰপাছত আমি পুনৰ উভতি আহিম আমাৰ আজিৰ এই কথা বতৰাৰ মাজলৈ।

0: আদৰৰ শ্ৰোতা, পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক। আমাৰ আজিৰ এই প্ৰভাতী তৰংগ ৰেডিঅ' বিশেষ খণ্ড বান্ধোন পৰিয়ালৰ ষ্টুডিঅ'ত উপস্থিত আছে অৰুণিমা দেৱী আৰু ডাক্তৰ দীপেশ ভাগৱতী। মই অৰুণিমা দেৱীৰ ওচৰলৈ আহিছোঁ। ডাক্তৰ দীপেশ ভাগৱতীয়ে বৰ সুন্দৰ কথাটো কৈছে, ৰুটছৰ কথাটো কৈছে। আমি পৰিয়ালৰ যিটো আমাৰ শিপা, সেইটো জনা কিমান প্ৰয়োজন। শিপাটোৰ বিষয়ে আমাৰ ল'ৰা ছোৱালী, আজিৰ যিখিনি ল'ৰা ছোৱালী আছে, ধৰক মোৰ ককা কোন আছিলে, মোৰ আজো ককা কোন আছিলে, আমাৰ অৰিজিন ঘৰনো ক'ত আছিলে। আজি বহুত মানে ধৰা এই চহৰ কেন্দ্ৰিক বা নগৰ কেন্দ্ৰিক হৈছে, আমাৰ যিটো ঠাই আছে কৰ্মক্ষেত্ৰত আমি আহিবই লাগিব, কিন্তু আমি জনাটো, সেই ঠাইলৈ যোৱাটো, সেই ঠাইৰ মাজে সময়ে ভ্ৰমণ কৰাটো, তাৰ যিখিনি আমাৰ আলহী অতিথি আছে, অঙহী বঙহী যাক কওঁ যিখিনি আছে, তেওঁলোকক লগ পোৱাটো কিমান গুৰুত্বপূৰ্ণ।
1: সেইটোতো ঠিকেই, কাৰণ কি হয় কেতিয়াবা পৰিয়ালবোৰ যিহেতু সিঁচৰিত হৈ গ'ল নহয় আজিকালি,
0: হয়
1: এনেকুৱা হয় যে কেতিয়াবা একেবাৰে নিজৰ আপোনজনকে চিনিয়ে নাপায় আজিকালিৰ ল'ৰা ছোৱালী। সেইকাৰণে মই ভাবোঁ যে এই যে গৰমৰ বন্ধটো হৈছে বা এনেকুৱা ধৰণৰ বন্ধবোৰত আমিবোৰে, ডাঙৰবোৰে অকণমান সময় উলিয়াই ল'ৰা ছোৱালীবিলাকক আমাৰ অৰিজিনেল ঘৰ ক'ত সেইখিনিলৈ যদি আমি লৈ যাওঁ, তাৰ ওচৰে পাজৰে থকা আমাৰ পৰিয়ালৰ মানুহখিনি সেইখিনিৰ লগত যদি মাজে মাজে চিনাকি কৰি দিওঁ, সেইটো বৰ প্ৰয়োজন হৈ পৰিছে। আৰু তাৰোপৰি ধৰক বিহুৱে, বিহুৰ সময়তেই ধৰক সেই তেওঁলোকৰ লগত, আজিকালিতো মোবাইলটো আছেই, বোলে দিয়াচোন এই পেহীৰ ল'ৰা এয়া, অমুক দাদা কথা পাতাচোন, সেই তেনেকে ধৰণৰ কৰিব পাৰি। আগৰ দিনত আমি যেতিয়া সৰু আছিলোঁ তেতিয়া মাহঁতে কি কৰে, বিহুৰ আগে আগে এজাপ পোষ্টকাৰ্ড দানি দিয়ে, নাইবা পিছলৈ পিছলৈ ইনলেণ্ড লেটাৰ দিয়ে, তাৰপিছত মায়ে এখন চিঠি লিখি দিয়ে যে এইখন লিখা এখন পেহীলৈ পঠিয়াব লাগিব, এইখন খুৰালৈ এইখন খুৰীলৈ। সেই বস্তুটো এতিয়া আমি আকৌ কৰিব পাৰোঁ। চিঠিখনটো আজিকালি লিখা নাযায়, পোষ্ট অফিচলৈ যোৱাও নাযায়, সেইকাৰণে আমি মোবাইলটো চেনে নাই নাই দেখাই নাই দেখাই নাই নাইয়ে নেকি মোবাইলটোৰে ধৰক আমি কানেকশ্যনটো কৰিলো। মই ধৰক মাক বা দেউতাকে এষাৰ কথা পাতি তেওঁলোকক যদি লগ লগাই দিওঁ কথা পাতাচোন বুলি, সেইটোতো কিন্তু কামত আহিব যেন পাওঁ, তেতিয়া চিনাকিটো হ'ব। আৰু মই কেতিয়াবা ভাবোঁ যে কেতিয়াবা যে পৰিয়ালত কিছুমান দুৰ্যোগ হয়, কোনোবা ঢুকালেই বা কি হ'ল, তেতিয়া আমি সৰুখিনিক আমি আঁতৰাই ৰাখোঁ আজিকালি, নিনিও দেখোন আমি। কিন্তু এই ধৰক তেনেকুৱা কিবা এটা দুৰ্যোগ হ'লে সৰুখিনিকো যদি লৈ যাওঁ, তেতিয়া পৰিয়ালৰ বাকীবিলাকৰ লগত লগ হ'ব পাৰে। তাৰ উপৰি ধৰক সকাম নিকামত, এই মই ভাবোঁ ইট ইজ কম্পালচৰি, দেই ল'ৰা ছোৱালীক নিব লাগে। আমি আঁতৰাই থওঁ প্ৰায়ে যে নালাগে নেকি সকামলৈ যাবলৈ, কিন্তু মোৰ বোধেৰে লৈ গ'লে ভাল, কাৰণ তেতিয়াই সেইখিনি সময়তে পৰিয়ালৰ মানুহবোৰ গোট খায়, গোট খালে তেওঁলোকেও লগ পাব, চিনাকি হ'ব, গম পাব যে মোৰনো ঘৰত, মোৰ পৰিয়ালত কোন কোন আছে। মই কিন্তু এইটো খুব গুৰুত্ব দিওঁ এই কথাখিনিত।
0: ডক্টৰ দীপেশ ভাগৱতী, আপুনি কি কয়, আপুনি আৰম্ভ কৰিছিল ৰুটছ কথাটো কৈছিল, আপুনি এখন বিখ্যাত কিতাপৰ আগধৰি কথাটো

0: আগবঢ়াইছিলে, গতিকে জনাটো কিমান প্ৰয়োজনীয়?
1: জনাটো খুব প্ৰয়োজনীয়,
0: হয়,
1: আৰু প্ৰয়োজন নিজৰ ৰুটছটো জনাটোতো প্ৰয়োজন হয়েই। তাৰোপৰি সেই বিষয়ে কিছুমান কোনে কি কৰিছিলে, ক'ত আছিলে, লাইফষ্টাইলটো কেনেকুৱা আছিলে সেই সময়ত, সেইটো জানিবৰ কাৰণে বাইদেউ যদি ক'লে যে আমি অৰিজিনেল যিখন আমাৰ ঘৰ, গাঁৱৰ ঘৰ যিখন, তালৈকেতো আমি মাজে সময়ে যাব পাৰোঁ, গৈ পেলাই এইখন তাৰমানে ঘৰ মই ইয়াতে ফুৰিছিলোঁ, ইয়াতে খেলিছিলোঁ, তেতিয়া ল'ৰা ছোৱালীয়ে হয় এতিয়া আমিতো খেলিলে কি বুলি কয়, এতিয়া বহুত গেমছ খেলাৰ কল বুলি ক'লে, এইটো খেলা ধূলা কৰা বহুতে কয় যে আমি, মই কিবা কম্পিউটাৰ গেমছ, মোবাইল গেমছৰ কথাটো কয়, যিবিলাক বিষয়ে নাজানো মই বোলো কি গেমছ, তাৰপিছত যেতিয়া সোধোঁ তেতিয়াহে কয় যে নহয় মোবাইল গেম, বাহিৰত গৈ পেলাই খেলা নহয়। এতিয়া খেলিব খুজিলে ল'ৰা ছোৱালীটো যিকোনো বস্তু খেলিব পৰা, আগতে ৰব টেঙালৈ বলটো খেলিছিলে বা ঘৰতো মাক দেউতাকে খেলাৰ সামগ্ৰী নিদিয়া নহয়, কিন্তু খেলাৰ সামগ্ৰীটো লৈ পেলাই খেলিবলৈ যে আন ল'ৰা ছোৱালীৰ লগত খেলিব সেই বস্তুটো কমি গৈছে।
0: এতিয়া ধৰি লওক
1: এই পৰিৱেশ, এটা হৈছে পৰিয়াল, এটা হৈছে পৰিয়াল, পৰিয়ালৰ ওচৰত হৈছে আমাৰ ওচৰ চুবুৰীয়া, তাৰপিছত হৈছে সমাজখন। নাই এতিয়া পৰিয়ালত ইজন মানুহৰ লগত সিজন ভাৰ প্ৰাণ যেতিয়া ভাল হয়, কমিউনিকেশ্যনটো ভাল হয়, তেতিয়া ল'ৰা ছোৱালীৰ আমাৰ ৰাইজৰ সামগ্ৰিকভাৱে যে ওচৰ চুবুৰীয়াৰ লগতো মই জনা শুনা হ'ব লাগে, কথা বতৰা পাতিব লাগে, এবাৰ মাত সাৰ দিব মাজে সময়ে যাব লাগে সেইটোত, তাৰপিছতে আমাৰ বাকী সমাজৰ, ডাঙৰ সমাজৰ, বৃহত্তৰ সমাজৰ কথাটো মনলৈ আহিব। গতিকে গাইগুটীয়াভাৱে যদি আমাৰ কমিউনিকেশ্যনটো নহয় তেতিয়াহ'লে বাকী কমিউনিকেশ্যনটো নহ'ব, সমাজত নহ'ব, ওচৰ চুবুৰীয়াৰ লগত নহ'ব। এই যে আমাৰ যিটো সমাজ এটা ডিভিশ্যন এটা আহি গৈছে নহয়, তাৰ এটা কাৰণ হৈছে এইটো যে, আৰু এটা ৰেচপেক্ট ফৰ দ্য আদাৰ পাৰ্চন ন, যে ঘৰখনত থাকিলে আমি সমাজত কিয় কওঁ যে এনেকুৱা সমাজৰ মানুহৰ এগেইনষ্টে কৰিব নালাগে, কৰিলে আমাৰ এইটো বেআইনী হয়। ঠিক ঘৰতো যদি আমি চাৰিজন বা পাঁচজন মানুহ আছোঁ, তেতিয়াহ'লে অকল মই ভাল পোৱা কামখিনি কৰি থাকিলেও নহ'ব, বাকী কেইজনে মই ভাল পাওঁ, কিন্তু এজনৰ যদি অসুবিধা হৈছে মই সেই কামটো কৰিব নালাগে, আণ্ডাৰষ্টেণ্ডিংটো আৰু ৰেচপেক্ট ফৰ দ্য অপিনিয়ন অফ আদাৰ্ছ, আনৰ যিটো ভাল পোৱা, আনৰ যিটো ভাল লগা, আৰু সেইটোৰ প্ৰতি এটা সন্মান যে মই হয় মই এইখন এই কামটো কৰি ভাল পাওঁ, কিন্তু মোৰ ওচৰ চুবুৰীয়া অসুবিধা হৈছে নেকি, তাৰ লগতে মোৰ ঘৰৰ অইন মানুহৰ এইটো কিবা অসুবিধাৰ সৃষ্টি কৰিছে নেকি, তেতিয়াহ'লে কি হয় ইজনে সিজনৰ ৰেচপেক্টটো থাকে, আৰু সেই ৰেচপেক্টটোৱে গৈ পেলাই পিছত সমাজত, বাহিৰত সেইটোৱে প্ৰতিফলিত হয়। গতিকে এই ৰেচপেক্টটো নোহোৱাৰ কাৰণে, মিউচুৱেল ৰেচপেক্টটো নোহোৱাৰ কাৰণে আমাৰ বহুত সমাজত নহ'বলগীয়া ঘটনা হৈ আছে। আৰু দ্বিতীয় কথা হৈছে টলাৰেঞ্চটো, সহ্য শক্তিটো। আমি সহ্য শক্তিটো সৰুৰ পৰাই শিকোঁ, কিন্তু আমাৰ সহ্য শক্তিটো লাহে লাহে কেতিয়াবা নোহোৱা হৈ যায়, যিহেতু দেখোঁ যে আমাৰ ঘৰত দেখোন ইজনে সিজনৰ কথা সহ্যই নকৰে, তেতিয়া কি শিকিব নেক্সট জেনেৰেশ্যনে, সহ্য কোনো টলাৰেঞ্চ বা কোনো বস্তু নাই, কোনোবাই কিবা এটা কৰাৰ লগে লগে মই উত্তৰটো দিব লাগিব, উগ্ৰভাৱে দিব লাগিব, সেইটোৱে কৰিব লাগিব। সেই শিক্ষাৰ যিটো হয় ব্যক্তিত্বৰ যিটো প্ৰভাৱ পৰে, সেইটো কিন্তু সাংঘাতিক প্ৰভাৱ পৰে ডাঙৰ ওপৰত, আৰু ব্যক্তিত্বৰ যিটো চানেকি সেইটো সৰুতে পাঁচ ছয় বছৰ বয়সৰ পৰা আৰম্ভ হয়, হৈ পেলাই সেইটো লাহে লাহে ডেভেলপ কৰে। গতিকে তাত দুটা কথা আহে, এটা হৈছে যে মই জেনেটিকভাৱে মোৰ কেনেকুৱা ব্যক্তিত্ব, আৰু এটা হৈছে মই যিটো মোৰ পৰিৱেশৰ পৰা মই কেনেকুৱা ধৰণৰ প্ৰভাৱ পাইছোঁ, সেই দুয়োটাই। গতিকে সেই পৰিৱেশটো অতি প্ৰয়োজনীয়, পৰিৱেশটো কেনেকৈ দিছোঁ, গতিকে অকল গাইগুটীয়া হৈ থাকিলে নহ'ব। আপুনি যিটো আজি ক'লে, আজি যিটো অনুষ্ঠানৰ মূল ভাৱটো, সেইটো হৈছে নিতান্তই প্ৰয়োজনীয়, আৰু আমাৰ সিজনৰ সিজনৰ মাজত যিটো মিউচুৱেল ৰেচপেক্ট, টলাৰেঞ্চ, তাৰপিছত কমিউনিকেশ্যন। আৰু এটা কথা, আমাৰ এটা মোৰ এটা ষ্টাডি এটা আছিলে যে যিবিলাক পৰিয়ালত পিতৃৰ লগত বা মাতৃৰ লগত কমিউনিকেশ্যনটো নহয়, তেওঁলোকৰ মাজত এলকহলিজিমৰ প্ৰব্লেমটো বাঢ়ে বেছি। কিন্তু মই আগতে ড্ৰাগছৰ কথাটো কৈছিলোঁ, নিচাযুক্ত সামগ্ৰী, কিন্তু এলকহলিজিমৰ সেই প্ৰব্লেমটো আছে। গতিকে এশজনৰ ভিতৰত হয়তো দহজনৰ হ'ব পাৰে, সেই দহজনৰ কাৰণে কিন্তু প্ৰত্যেকজনৰ কাৰণে 100% প্ৰব্লেম, সেইটো এশভাৱে পৰে। আমি ক'ব পাৰোঁ যে ইমান চবৰেতো নহয়, অলপ কিছুমান হয়, কিন্তু যাৰ হয় তেওঁৰ ক্ষেত্ৰত কিন্তু এশভাগেই তেওঁ ভুগি আছে।
0: আৰু আপোনালোকে তেনেকুৱা ধৰণৰ কেছ বুলি কৈছোঁ পাই থাকে, তেনেকুৱা ধৰণৰ দেখি থাকে। আৰু এটা কথা আপুনি কৈছে বা আমি শুনি থাকোঁ তেনেকুৱা ধৰণৰ কথা, যে সৰু ল'ৰা ছোৱালী যিখিনি ধৰক আপোনালোকৰ যে পাৰ্চনেলিটি ডেভেলপমেণ্ট হয় বা যি শিকিব, সাধাৰণতে পঢ়া শুনাতকৈ দেখি শুনি বেছি শিকে, মাক দেউতাকৰ পৰা বা কিতাপৰ পৰা যিদিন শিকিব, ঘৰত কৰি থকা

0: কামৰ পৰা বেছিকৈ শিকে, অইনসকলে যিবিলাক কাম কৰে।
1: দুখন সুন্দৰ কিতাপ আছে, হাউ চিলড্ৰেন লাৰ্ণ হাউ চিলড্ৰেন ফেইল, এই যে প্ৰত্যেকটো বস্তুৱে ল'ৰা ছোৱালীয়ে খুব অবজাৰ্ভেণ্ট, কিন্তু ভাষাটো ইমান ইমান ইমান কঠিন বস্তু এটা ল'ৰা ছোৱালীয়ে এবছৰ বয়সৰ পৰা কিন্তু ক'বলৈ আৰম্ভ কৰে। কেনেকৈ শিকে কোনেওতো নিশিকায়, সি মাকৰ মুখখন চাই চাই ওঠৰ যিটো মুভমেণ্ট সেইটো চাই চাই ল'ৰা ছোৱালীয়ে কথা ক'বলৈ শিকে। লগতে আপুনি যদি ক'লে যে বেছিভাগ লাৰ্ণিংটো চাইণ্টিফিকেলি ক'ব গ'লে মোৰ দেন 60% লাৰ্ণিংটো হয় ফ্ৰম দ্য এনভাইৰনমেণ্ট, বডি লেংগুৱেজ এনভাইৰনমেণ্টৰ পৰা, পৰিৱেশৰ পৰা, বাকীখিনিহে আপোনাৰ কিতাপ পত্ৰৰ পিনৰ পৰা। গতিকে এটা ব্যক্তিত্ব এজনৰ ডেভেলপ কৰিবৰ কাৰণে গতিকে পৰিৱেশ আৰু যিটো শিক্ষা দুয়োটাই প্ৰয়োজন। এটা হিচাপে ফৰ্মেল এডুকেশ্যন, যিটোক আমি ফৰ্মেল এডুকেশ্যন স্কুলৰ পাঠ্যপুথিৰ পৰা যিটো শিকিলে, এটা হৈছে ইনফৰ্মেল এডুকেশ্যন যিটো পৰিৱেশৰ পৰা শিকিলে, সেই দুয়োটাই প্ৰয়োজন ব্যক্তিত্বটো ডেভেলপ কৰিবৰ কাৰণে।
0: খুব সুন্দৰ কথা বতৰা আমাৰ চলিছে, আৰম্ভ হৈছে, আৰু অতি গুৰুত্বপূৰ্ণ কথা কৈছে দুয়োগৰাকী সমল ব্যক্তি। আজি আমাৰ এই অনুষ্ঠান এনেদৰে অব্যাহত থাকিব আজি 10:30 বজালৈকে। মাজে মাজে গীত শুনাই যাম, আৰু এতিয়া আমি শুনাব খুজিছোঁ জুবিন গাৰ্গৰ এটি সুন্দৰ গীত। তাৰ পাছত আপোনাৰ বাৰ্তাসমূহ লোৱা নাই, আমি বাৰ্তাসমূহৰ মাজলৈ আহিম, যথেষ্ট বাৰ্তা আমালৈ আহিছে, এই বাৰ্তাসমূহ ল'ম ইয়াৰ পাছতে, গীতটিৰ পাছতে। শুনি থাকিব প্ৰভাতী তৰংগৰ এই বিশেষ খণ্ড বান্ধোন পৰিয়ালৰ।

0: আদৰৰ শ্ৰোতা পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ আজিৰ এই প্ৰভাতী তৰংগৰ এটি বিশেষ খণ্ড বান্ধোন পৰিয়ালৰ। আৰু আপোনাৰ বাৰ্তাসমূহ আমি বহুপৰ ধৰি ল'ব পৰা নাই, বাৰ্তাসমূহ ল'বলৈ যত্ন কৰিছোঁ। আমি চাইছোঁ কোনে ক'ৰ পৰা বাৰ্তা দিছে। মৃদুলা ভাগৱতী আমালৈ লিখি পঠিয়াইছে, আজি এটা খুব সুন্দৰ বিষয় বাছনি কৰিছে বুলি তেখেতে মন্তব্য দিছে। অজয় চক্ৰৱৰ্তী লিখিছে, আজিৰ বিষয় খুব ভাল বুলি তেখেতে আমাক জনাইছে। ৰণটু ডেকাই লিখিছে, এটি সুন্দৰ বিষয় আলোচনাৰ বিষয় হিচাপে লোৱা অতিথি দুগৰাকীৰ লগতে আকাশবাণীৰ সমূহ পৰিয়ালক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ। অনুষ্ঠান শুনি আছোঁ প্ৰভাতী তৰংগ, মোৰ অতি প্ৰিয় অনুষ্ঠান বুলি লিখিছে। আমাৰ দিলীপ ডেকাই লিখিছে, এক মনোগ্ৰাহী বিষয়লৈ আৰম্ভ হোৱা আজি অনুষ্ঠান শুনিবলৈ সাজু হৈছোঁ। ভেৰুৱা দৰঙৰ পৰা তেখেতে আমাক বাৰ্তা দিছে, লগতে মই সুপ্ৰভাত বাৰ্তাসমূহ এৰাই চলিছোঁ। শিৰোমণি বৰুৱা ডেকাই লিখিছে, অতিথি কেইগৰাকীলৈ সম্ভাষণ জনাইছোঁ, আজিৰ বিষয়টো সাম্প্ৰতিক সময়ত অতি প্ৰাসংগিক, পৰিয়ালৰ বান্ধোন সকলোকে হোলক ঢোলক পৰিয়ালৰ বান্ধোন হোলক ঢোলক তেতিয়াই হয় যেতিয়াই বাহিৰৰ কোনোবাই প্ৰাধান্য পাবলৈ ধৰে। এই কথাটো অতি গুৰুত্বপূৰ্ণ। মণিচান পল সময়োপযোগী বিষয়, বৰ্তমান যান্ত্ৰিকতাৰ যুগত যেন লাহে লাহে পৰিয়ালৰ সংজ্ঞা সলনি হৈছে বুলি তেখেতে লিখি পঠিয়াইছে। বিপুল তালুকদাৰে অন্য এটি বাৰ্তা দিছে, সেই ধৰণৰ বাৰ্তা উজনিৰ বানপানীৰ কথা কৈছে। আমি প্ৰায় প্ৰচাৰ কৰি আছোঁ, আজি আঞ্চলিক বাতৰিৰ বিতংকৈ প্ৰচাৰ কৰা হৈছে। আমাৰ প্ৰতিটো বাতৰিতে বানপানীৰ খবৰ পলে পলে দি থকা হৈছে। আৰু আজি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেত যে ভ্ৰমণ কৰিব তিনিখন জিলা উজনিৰ, সেই বিষয়ে জনোৱা হৈছে। ৰেডিঅ'ৰ বাতৰি শুনি থাকিব, নিৰ্ভৰযোগ্য বাতৰি, বানপানীৰ খবৰ আপোনাৰ তাত পাই থাকিব। অশেষ ধন্যবাদ বিপুল তালুকদাৰ আপোনাৰ এই বিষয়টো উত্থাপন কৰাৰ বাবে। ৰিণু ভট্টাচাৰ্য লিখিছে, সুপ্ৰভাত, অতি সুন্দৰ তথা প্ৰাসংগিক। আজিকালি নতুন প্ৰজন্ম বহু ক্ষেত্ৰত একাকিত্বত ভুগি বিপথে পৰিচালিত হৈছে। এই বিষয়সমূহে বৰ্তমান সমাজতে সামাজিক সমস্যা হিচাপে ধৰা দিছে। পৰিয়ালৰ বান্ধোন অতি গুৰুত্বপূৰ্ণ। আজি অতিথি দুগৰাকীক নমস্কাৰ জনাইছোঁ। তেনেকুৱা ধৰণৰ কথা কৈছে যে হোলক ঢোলক হৈছে। ডক্টৰ দীপেশ ভাগৱতীৰ ওচৰলৈ আহিছোঁ, পৰিয়ালৰ বান্ধোন কৈছে, হোলক ঢোলক হৈছে। এগৰাকী শ্ৰোতা এগৰাকী কৈছে যে একাকীকত্বত ভুগিছে, আৰু এগৰাকীয়ে লিখিছে যে সৰু ল'ৰা ছোৱালীখিনি এই সমস্যাৰ দ্বাৰা ভুগিছে বুলি লিখিছে। গতিকে কিদৰে ইয়াৰ পৰা আমি পৰিত্ৰাণৰ ৰাস্তা উলিয়াব পাৰোঁ? অকল পৰিয়াল বুলি ক'লে মোৰ যিটো ধৰক ইয়াতে আৱাস আছে সেইটো বুলি আমি সাধাৰণতে নুবুজোঁ, মোৰ চাৰিওফালটো বুজোঁ, গছ গছনি, ফল মূল, চৰাই চিৰিকটি, মানুহ, আপুনি যেনেকৈ কৈছে পৰিৱেশ, মোৰ ঘৰৰ কাষৰ খেলপথাৰখন, সেই গোটেই কথাটো আমি সামগ্ৰিকভাৱে লৈ ল'ব লাগিব। তেতিয়াহে চাগে আমি সুস্থ এটা পৰিয়াল বুলি ধৰিব পাৰোঁ। আমাৰ পোহনীয়া জন্তুটো আমাৰ পৰিয়ালৰ অংশ, গতিকে সেই গোটেইখিনি কথা আছে।
1: পোহনীয়া জন্তু গছৰ যিখিনি চৰাই চিৰিকটি পৰে সেইখিনি,
0: গতিকে আমি কেনেদৰে এই নতুন চামক, আমাৰ উদ্দেশ্য এইটোৱেই যে কাৰো ষ্ট্ৰেছ এংজাইটি হৈ আপোনালোকৰ পেচাটোৰ বাবে অকণমান দিগদাৰী হ'ব পাৰে, ধৰক নাহক, কম পৰিমাণে আহক,
1: নহয় যে ষ্ট্ৰেছ এংজাইটি পেলাই ল'ৰা ছোৱালী আহিলে বৰ মনটো দুখ লাগে,
0: দুখ লাগে হয়
1: যে এই বয়সত কেলে এই ল'ৰাটোৱে ছোৱালীজনী

0: পেলাই
1: হয়
0: কেলে
1: কিয়?
0: কষ্ট পাবলগীয়া হৈছে।
1: হয় হয়
0: গতিকে সেইটো এটা দুখ লগা অৱস্থা এটা হয়।
1: হয়
0: আৰু কেতিয়াবা দেখা যায় এটা ল'ৰা দেউতাকে কয় যে এটা ল'ৰা আৰু সেইকাৰণে দিওঁ। মই বোলো এটা ল'ৰা হ'লে তাক আপুনি বিপথে যাবলৈ ৰাস্তা দেখুৱাই দিব, আৰু দুটা ল'ৰা হ'লে নিদিব, সেইটোতো হ'ব নোৱাৰে। এটা ল'ৰাৰ কাৰণে আপুনি যিলৈকে তাকে দিব, মেট্ৰিক পাছ কৰাৰ আগতে মটৰচাইকেলখন কিনি দিলে, মেট্ৰিক পাছ কৰাৰ পিছত ল'ৰাটোৱে ডিমাণ্ড কৰিলে যে মোক এয়ে লাগে, মটৰচাইকেল নহ'লে মই টিউশ্যনত যাব নোৱাৰোঁ, স্কুটাৰখনত টিউশ্যনত যাব নোৱাৰোঁ, লাইচেঞ্চ পাবৰ সময় হোৱাই নাই, কিনি দিলে, ব্লেকমেইল কৰিলে, নহ'লে মই পঢ়িব নোৱাৰোঁ বুলি পেলাই মৰমতে কিনি দিলে, দুদিন পিছত গৈ পেলাই এক্সিডেণ্ট হৈ পেলাই হস্পিটেলত পৰি থাকিলে। গতিকে সেইটোতো এটা সমস্যাৰ সমাধান নহয় যে ভাল পালে বোলে সেই ডিমাণ্ড কৰিলে বোলে দি দিওঁ। এটা মই আপোনাক উদাহৰণ দিছোঁ, এটা ল'ৰাই সি কলেজত পঢ়ে, ড্ৰাগছ লয়, কষ্টলি দামী ড্ৰাগছ লয়, বোলে পইচা ক'ত পোৱা, বোলে দেউতাৰ পৰা লওঁ, দেউতাই দিয়ে নে তোমাক, দেউতাৰ পৰা চুৰ কৰি লওঁ। কিয় দেউতাৰ পৰা চুৰ কৰা, দেউতাৰতো চুৰ কৰা পইচা, গতিকে এই যে চিষ্টেমটো পাৰ্কুলেট কৰে, কিন্তু এই বস্তুটো চিষ্টেমটো পাৰ্কুলেট কৰে, গতিকে ল'ৰাটোৱে ল'ৰাটোৰ দেউতাকৰ প্ৰতি যিটো শ্ৰদ্ধা থাকিব লাগিছিলে সেইটো নাই, তাৰ নিজৰ যিটো বেয়া কাম কৰে সেইটো জাষ্টিফাই কৰে। এইটো মই এটা এক্সাম্পল দিছোঁ, এইটো হয়তো সকলোৱে নাখাতে, কিন্তু এটা উদাহৰণ, কিন্তু ল'বলগীয়া উদাহৰণ এটা সেইটোত। আৰু গতিকে আপুনি যদি সুধিলে যে কেনেকৈ পৰিত্ৰাণ পাব পাৰোঁ, এটা ৰাস্তা নহয়, পৰি ৰাস্তা হয়তো বহুতো ল'ব লাগিব। আমি প্ৰথমৰ পৰাই আমি অকল পৰিয়াল কেন্দ্ৰিক হ'ব লাগে, গাইগুটিয়াৰ লগতে পৰিয়াল কেন্দ্ৰিক, পৰিয়ালৰ পৰা সমাজ কেন্দ্ৰিক, সেই গোটেইখিনি তেতিয়াহে হ'ব। আৰু সৰুৰ পৰাই ল'ৰা ছোৱালীৰ লগত এই ফুৰা চকা কৰা, কথা বতৰা পতা, শনিবাৰ দেওবাৰটো ওলাই যোৱা, বন্ধৰ দিনটোত একেলগে ওলাই যোৱা, এই বস্তুখিনি খুব প্ৰয়োজনীয়। আৰু আটাইতকৈ প্ৰয়োজনীয় হ'ল যে ল'ৰা বা ছোৱালীজনীয়ে কিবা এটা যদি ক'বলৈ খোজে, মন দি শুনিব লাগে, বাকী সকলো কাম বন্ধ কৰি পেলাই সেই সময়টো। আৰু বহুত ক্ষেত্ৰত কি হয়, তুমি কিয় এনেকৈ ভাবিছা, এনেকৈ ভাবিব নালাগে নহয়, জাজমেণ্ট এটা দি দিওঁ আমি, কিন্তু জাজমেণ্ট নহয়, তেওঁ যিখিনি কথা কৈছে শুনে, আৰু তোমাৰ তেনেকুৱা ফিল হৈছে নেকি, তেনেকুৱা ভাৱ হৈছে নেকি, তেনেকুৱা ফিল কৰিছে নেকি, তেনেকুৱা তোমাৰ মনটো বেয়া লাগিছে নেকি, কথাখিনি প্ৰকাশ কৰিবলৈ দিব লাগে। বুজাটো ল'ৰা ছোৱালীয়ে নিজে বুজি পায়, আমি ভাবোঁ যে বুজি নাপায় বুলি ভাবি পেলাই ডাঙৰে সদায় সদায় সমাধান দিব বিচাৰে, সমাধানতকৈ আলোচনাটো বেছি প্ৰয়োজন, চিধা
1: সমাধানতকৈ শুনাটো বেছি প্ৰয়োজন,
0: শুনাটো প্ৰয়োজন,
1: সেইটো
0: শুনাটো এটা, মই যদি ক'লো এক্টিভ লিচেনিংটো দিব লাগে, সেইটো শুনাটো প্ৰয়োজন, তেতিয়া সমাধানবিলাক নিজে নিজে ওলাই যায়, সমাধানবিলাক নিজে ওলাই যায়।
1: আৰু আমি শুনি থাকোঁ কয় যে শুনিলেই, সকলো কথা শুনিলেই 50% তাৰ সমাধান হৈ গ'ল, বাকী 50%হে কৰিবলগীয়া থাকে,
0: শতকৰা 50% হ'লেই ঠিকেই হৈ যায়। প্লাছ মনটো যেতিয়া মুকলি হৈ থাকে কথাখিনি কোৱাৰ পিছত, তেতিয়া সমাধানৰ আঁতবিলাক বিচাৰি উলিয়াই নহয়, নিজেই বিচাৰি ল'ব, বা ল'ৰা ছোৱালী আহি পেলাই ক'ব কথাখিনি পাতিলোঁ, আচ্ছা দেউতাক কোৱাচোন বাৰু, মই এনেকৈ ভাবিছোঁ, কথাটো এনেকৈ কৰিলে হ'বনে, মই যদি প্ৰথম কথাখিনি নুশুনো, দ্বিতীয় কথাখিনি ক'বৰ কাৰণে ল'ৰাটোৰ বা ছোৱালীজনীৰ সাহসটো নহ'ব,
1: নক'বই,
0: তেতিয়া প্ৰথমখিনি শুনিলে তেতিয়া বোলে শুনো, অঁ ঠিক আছে বাৰু, সেইটো কৰিলে কোৱাচোন বাৰু, তাৰপিছত এইটো কৰিলে অসুবিধা কি কি হ'ব পাৰে, তেনেকৈ কথাবিলাকৰ সমস্যাবিলাকৰ যদি সমাধান কৰা যায়, তেতিয়া ল'ৰা ছোৱালী বাহিৰলৈ যাব দৰকাৰ নাই, সিহঁতি ঘৰতে থাকি ভাল পাব, ঘৰতে কথা বতৰা পাতিব, ঘৰতে দেউতাকৰ খেলা ধূলা কৰিব, একেলগে ওলাই যাবৰ কাৰণে মন কৰিব, কেতিয়াবা যদি ওলাই যাব খোজে, বন্ধুৰ কাৰোবাৰ জন্মদিন আছে, বোলে ব'লা একেলগে যাওঁ, তুমি যোৱা গৈ আহা, খালি আহিবা সময়মতে ঘূৰি আহিবা, এইটো। আৰু মোবাইল ফোন যদি ল'ৰা ছোৱালীক দিব লাগে, মই এইটো কথা খুব প্ৰয়োজনীয় কওঁ, যে আপুনি কথা পাতিব পৰা মোবাইল দিয়ক, স্মাৰ্টফোন নিদিব, বা টিউশ্যনত গ'লে তাৰ লগত আমি এটা লিংকটো ৰাখিব লাগে, বোলে ঠিক আছে আপুনি কথা পাতিব পৰা মোবাইল দিয়ক, এই ছবি চাব পৰা মোবাইলটো নিদিব, যদি তেনেকুৱা এটা কথা থাকে যে আপুনি আহিছে গৈছে
1: সুৰক্ষাৰ কাৰণে দিব
0: কৈছে, হয় সেইটো প্ৰয়োজনীয় হয়, তেতিয়া আপুনি তেনেকুৱা দিয়ক,
1: স্মাৰ্টফোন দিব নালাগে,
0: নালাগে সেইটো দিব নালাগে। আৰু যেতিয়া কিন্তু কোম্পানী এখন আহিবলৈ দেৰি হ'ল, তেতিয়া কিয় দেৰি কৰিলা কাৰণটো বিচাৰে বহুতে, কিয় দেৰি কৰিলা, কিয় দেৰি কৰাটো হৈছে, তেতিয়া ল'ৰা ছোৱালীয়ে দেৰি হ'লেও এটা কিবা কিবি এটা কিছুমান সঁচাটো ক'ব পাৰে, এটা সজাই পৰাই ক'ব পাৰে, কিয় যদি সোধোঁ, যে আমি জবাবদিহি যদি বিচাৰোঁ, কিন্তু কয় যে আজি দুখন দেরি হল তো

0: এই নিজে নিজে ক'ব তেতিয়া কথাখিনি বা ঠিক আছে আজি বাৰু দেৰি হ'ল কালিৰ পৰা কিন্তু আহিবা সময়মতে তেতিয়া ল'ৰা ডিফেন্সিভ নহয় তেতিয়া হৈছে প্ৰথমতে হৈছে কিয় দেৰি হ'ল বুলি কোৱাৰ লগে লগে ল'ৰা ভাবিব নিশ্চয় মই কিবা দুখ কৰিছোঁ গতিকে থাকিবলৈ যত্ন কৰিব কিন্তু আজি বোলে দেৰি হ'ল তোমাৰ ফেক্টটো এটা আমি জাষ্ট ৰিফ্লেক্ট কৰিলোঁ এইটো আইনাখনৰ ৰিফ্লেক্ট কৰাৰ নিচিনা আইনাখনক মই মুখখন দেখালে আৰু এখনে জাষ্ট ৰিফ্লেক্ট কৰাক অপিনিয়ন নিদিয়ে ঠিক তেনেকুৱা ধৰণে ৰিফ্লেক্ট কৰিব পাৰোঁ তেতিয়া ল'ৰা ছোৱালীয়ে নিজে নিজে কথাখিনি ওলাই আহে আলোচনা কৰিব পাৰে তাৰপিছত বোলে ঠিক আছে আজি বাৰু দেৰি হ'ল হ'ল কালিৰ পৰা কিন্তু তুমি সময়মতে আহি যাবা তেতিয়া দেখে যে হয় মা দেউতাই মই আহি যোৱাটো বিচাৰে একেবাৰে যে নুসুধে তেতিয়া ল'ৰা ছোৱালীয়ে ভাবে তো হয় মই কি যি কৰি নাথাকোঁ একো মাহঁতে গুৰুত্ব নিদিয়ে
1: খুব সুন্দৰকৈ ডক্টৰ দীপেশ ভাগৱতীয়ে আমাৰ জনাইছে এই কথাসমূহ। আমি অৰুণিমা দেৱীৰ ওচৰলৈ আহিছোঁ, এগৰাকী অতি অভিজ্ঞতা থকা সম্পন্ন তেখেত শিক্ষয়িত্ৰী, কেইবাটাও দশক ল'ৰা ছোৱালীৰ মাজতে আপুনি আছে, ল'ৰা ছোৱালীক শিকাই আপুনি এইটো বয়স পাইছে আৰু অৱসৰ গ্ৰহণ কৰিছে ইতিমধ্যেই, গতিকে যথেষ্ট অভিজ্ঞতা আপোনাৰ হৈছে। এই যে ধৰক আপোনাৰ সময়ৰ ল'ৰা ছোৱালী বা আজিৰ যিখিনি আমি চাওঁ বা সেই সংখ্যাটো আমি ভাবোঁ নেকি যে অলপ ষ্ট্ৰেছ বাঢ়িছে, বা আগতে যেনেকৈ শিক্ষককে আমি আমাৰ গাইড হিচাপে পাইছিলোঁ, কিবা হ'লে কৈ দিওঁ শিক্ষকক কথাটো, বা শিক্ষক শিক্ষয়িত্ৰীয়ে আমাক তেনেদৰেই নিজৰ ল'ৰা ছোৱালীৰ নিচিনাকৈ আমাক গাইড কৰিছিল। আমাৰ মনত পৰে আমাৰ স্কুলবিলাকত য'ত আমি পঢ়িছিলোঁ, আমাৰ মা দেউতাতকৈ শিক্ষক শিক্ষয়িত্ৰীয়ে আমাক আগবঢ়াই লৈ গৈছে, দিহা পৰামৰ্শ দিছে, উপদেশ দিছে, কিবা সমস্যা হৈছে আমি কৈছোঁ। এতিয়া বাৰু তেনেকুৱা ল'ৰা ছোৱালী পাইনে বা আগতে কেনেকুৱা ধৰণৰ পাইছিলে?
2: এটা কথা কিন্তু দেই, ইয়াত আমি দুইফালৰ পৰা ক'ব লাগিব।
1: হয়,
2: ধৰক শিক্ষক শিক্ষয়িত্ৰীও যদি প্ৰফেশ্যন বুলি লয়, কেতিয়াবা এনেকুৱা হয় নহয় আমি চাকৰিহে কৰিছোঁ, সময়টো দিলোঁ, ক্লাছটো কৰিলোঁ, আহিলোঁ, সেইটো হ'লে আপোনাক ল'ৰা ছোৱালীও আপোনাৰ লগত বৰ একেবাৰে ঘনিষ্ঠ নহয়গৈ। কিন্তু আপুনি ধৰক ল'ৰা ছোৱালীৰ লগত ইনভলভমেণ্টটো বেছিকৈ হয়, ধৰক আপুনি ল'ৰা ছোৱালীক এই এছিয়ৰেঞ্চটো দিব পাৰে যে নহয় ময়ো আছোঁ তোমালোকৰ লগত, সেইটো হ'লে কিন্তু আপোনাৰ ল'ৰা ছোৱালীয়ে নিশ্চয় শিক্ষকক মানে আৰু শিক্ষকৰ প্ৰত্যেকটো কথা শুনে। আগৰ দিনত কেনেকুৱা আছিলে যে শিক্ষকে যি কয় ল'ৰা ছোৱালীয়ে সেইটো ধ্ৰুৱ সত্য, শিক্ষকে যি ক'ব সেইটোৱে হ'ব। কিন্তু আজিকালি এইবোৰ শুনিবলৈ অকণমান বেয়াও হয়, আমাৰ প্ৰফেশ্যনেলিজম বেছি হৈছে, আমি সেই ইনভলভমেণ্টটো অলপ কমিছে। সেই ইনভলভমেণ্টটো কমাৰ কাৰণে হয়তো কেতিয়াবা ছাত্ৰ ছাত্ৰীয়ে শিক্ষকৰ লগত বৰ ঘনিষ্ঠ হ'বলৈ নোৱাৰেগৈ। কিন্তু ধৰক এইটো মই জেনেৰেলাইজ কৰা নাই দেই, মানে পাৰ্চন টু পাৰ্চন হয়। ধৰক শিক্ষকজনে যেতিয়া মৰমে ক্লাছবিলাকত কৰে, ল'ৰা ছোৱালীৰ লগত ইনভলভমেণ্টটো হয় আৰু বিশেষকৈ ল'ৰা ছোৱালী ঘৰুৱা কথাবিলাকো জানিবৰ চেষ্টা কৰে, তেতিয়াহ'লে কিন্তু শিক্ষকৰ কথা নুশুনা নহয়, ডেফিনেটলি শুনে। আৰু শিক্ষকৰ এটা খুব ডাঙৰ প্ৰভাৱ থাকে, আমিয়ে এতিয়া পাওঁ কিছুমান কিছুমান ল'ৰা ছোৱালীয়ে আমাক ক'ৰবাত কোনোবাই কৈছিল যে সেই শিক্ষকক যদি ছাত্ৰই বিয়ালৈ মাতে সেইজন শিক্ষক বৰ গুৰুত্বপূৰ্ণ,
1: আমাৰ
2: প্ৰিয় শিক্ষক। এতিয়া মই কেতিয়াবা কেতিয়াবা মোৰ কিছুমান ছাত্ৰক পাওঁ যে তাহাঁতি ল'ৰা ছোৱালী অন্নপ্ৰসন্নটো মাতিছে, তেতিয়া ভাবোঁ যে হয় কিবা এটা কৰি থৈ দিছিলোঁ নেকি। এই বস্তুটো সকলোৰে মাজত আহিলে ভাল হয়, তাৰমানে ল'ৰা ছোৱালীৰ লগত সেই ইনভলভমেণ্টটো দৰকাৰ। কিন্তু সেই ইনভলভমেণ্টটো মানে মই ক্লাছটো ল'ব লাগে কাৰণে লৈছোঁ আৰু আহিছোঁ, সেইটো নহয়। আৰু মই ডক্টৰ ভাগৱতীৰ লগত মই এটা কথা ক'ব খুজিছোঁ যে এই আমি যে মোবাইল ফোনৰ কথা কৈছোঁ, আজিকালি কিন্তু অকণমান দিগদাৰী হৈ গৈছে। আজিকালি কি হয়, মোবাইল ফোনটো ধৰক আমাৰ এটা স্মাৰ্টফোন দিবলৈ লগা হৈছে, কাৰণ এডুকেশ্যন ছিষ্টেমত কি হয় কেতিয়াবা কেতিয়াবা তাহাঁতৰ বস্তুবোৰ এই মোবাইল ফোনত আহে। তেতিয়া ল'ৰা ছোৱালীক আপুনি এটা সময় আছিল আমি স্কুলত থাকোঁতে ল'ৰাই যদি এনেকৈ মোবাইল ফোনটো আনে আমি কনফিউজকেট কৰি থৈ দিওঁ আৰু স্কুল ছুটিত দিওঁ, বা কেতিয়াবা গাৰ্জেনক মাতি পেলাই গাৰ্জেনৰ হাততহে চমজাই দিওঁ। আজিকালি এনেকুৱা হয় যে ইটো আহিল প্ৰজেক্ট, সিটো আহিল কিবা এটা, সেইটো মোবাইল ফোনটোত আহে, সেইটোতহে কথা কোৱা মোবাইলত নাহে, আকৌ সেই স্মাৰ্টফোনটোতে আহে, তেতিয়া দিবলৈ কেতিয়াবা বাধ্য হৈ যোৱা যায়। কিন্তু ইয়াতে চাগে মই অকণমান ক'ব পাৰোঁ যে গাৰ্জেনৰো এটা আছে ইয়াত দায়িত্ব, তেওঁলোকে মোবাইল ফোনটো কিমান দেৰি ল'ৰাই চাব, কি কৰিব, আৰু চাওঁতেনো কিনো চাইছে,
1: সেইটো
2: সেইটো কিন্তু তেওঁলোকে মনিটৰ কৰাটো উচিত। সেই মনিটৰ

0: কৰিলে বোধকৰো প্ৰব্লেমবিলাক অলপ কমিব নেকি, তেনেকুৱা মই ভাবোঁ। মানে
1: যিটো ক'লে এইবছৰৰ, এইবছৰ আৰু বহুত আজি কিছুদিন আগতে হেৰি সময়ত ঠিক ক'ভিডৰ এটা আলোচনা আমি কৰিছিলোঁ, এটা নেশ্যনেল লেভেলত আছিলে, মোকো তেওঁলোকে ইনক্লুড কৰিছিলে, চেন্নাইৰ এটা চেন্নাইৰ পৰা বস্তুটো মেনেজ কৰিছিলে। তেতিয়া এটা কথা ভনীকে চবেই কৈছে যে ল'ৰা ছোৱালী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ মাজৰ যিটো সেই বিষয়ে আলোচনা, প্ৰায় হোমৱৰ্কটো দিব লাগে, কিবা কাৰিকুলামটো দিব লাগে, সেইটো মোবাইল স্মাৰ্টফোনত দিব লাগে। তেওঁ কৈছে যে সেইটো সময়ত পিতৃ মাতৃ অভিভাৱকে কিন্তু যথেষ্ট কষ্ট পাইছে বা তেওঁলোকে নতুন কিছুমান বস্তু জানিবলগীয়া হৈছে, এইকাৰণেই যে সেইটো সময়ত ল'ৰা ছোৱালীবিলাকে ঘৰত থাকি পঢ়া শুনা কৰে। আগতে স্কুললৈ মাকে ৰন্ধা বঢ়া কৰি খোৱাই বোৱাই পঠিয়াই দিলে, স্কুলৰ পৰা আহিলে খোৱা বোৱা সাজু কৰি থৈ দিলে, কিন্তু এতিয়া ল'ৰা ছোৱালী যিকোনো সময়তে সময়বিলাক একেবাৰে খেলিমেলি হৈ গৈছে, গতিকে মাক দেউতাকৰ ওপৰত যথেষ্ট ষ্ট্ৰেছ পৰিছিলে। তাৰপিছত চাগে তেওঁলোকে এই বস্তুটো অলপমান ইনক্লুড কৰিলে। ঠিক সেইধৰণে এতিয়া ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বহুত হোমৱৰ্কবিলাক আজিকালি দেখিছোঁ কিছুমান ঠাইত
0: আজিকালি মোবাইলত আহে দিয়ে।
1: এই বস্তুটো কি কৰিব পাৰি এটা সমাধান, যে ল'ৰা ছোৱালীৰ মোবাইল ফোন নহয়, পিতৃৰ বা মাতৃৰ মোবাইল ফোনৰ যিটো নম্বৰ, সেই নম্বৰলৈ বস্তুবিলাক পঠিয়াব লাগে ল'ৰা ছোৱালীক। তেতিয়া ল'ৰা ছোৱালী বোলো আজি তোৰ এইখিনি হোমৱৰ্ক আহিছে, আজি তোৰ প্ৰজেক্ট এইটো আহিছে, এই প্ৰজেক্টটো আহিছে, বলচোন আমি এইখিনি কৰিব
0: লাগে।
1: এইটো কৈছে আজি প্ৰযুক্তি আহিছেই, প্ৰযুক্তি ব্যৱহাৰ আছে, প্ৰযুক্তিৰ সদব্যৱহাৰো আছে, আমি প্ৰযুক্তিৰ বেয়া ব্যৱহাৰো কৰিব পাৰোঁ। গতিকে ভাল ব্যৱহাৰ যিখিনি আপুনি যদি ক'লে যে এনেকুৱা ধৰণে দিবলগীয়া হৈছে, ঠিক আছে, প্ৰজেক্টটো দিবলগীয়া হৈছে, এইবিলাক চব ল'ৰা ছোৱালী যাব লাগে, সোনকালে গৈ পায়, কিন্তু এই পিতৃ মাতৃৰ যিটো মোবাইল ফোন সেইটোৰ স্মাৰ্টফোন তাত দিব লাগে। দিয়াৰ পিছত অভিভাৱকে ক'ব যে তুমি আজি তোমাৰ এই বস্তুখিনি আহিছে স্কুলৰ পৰা ল'ৰা ছোৱালী হাতত দিব।
2: স্মাৰ্টফোন অন্তত সৰু যিখিনি ছাত্ৰ ছাত্ৰী তেওঁলোকৰ হাতত যাতে আমি তুলি নিদিওঁ বা দিব নালাগে, ধৰক মাক দেউতাকে তাক মনিটৰ কৰিব, কি চাইছে কি চোৱা নাই,
0: কি চোৱা নাই,
2: সেই কথাখিনি মনিটৰ কৰিব। আমি গীত আদি শুনো, দীঘলীয়া কথা বতৰা হৈছে, বাৰ্তাও আছে কিছু ল'ম গীতৰ পাছত। শেষৰ যিখিনি পৰ্যায়ত আমি প্ৰায় 10 মিনিট সময় আছে, সেই কথা বতৰা পাতিম আমি। আৰু শ্ৰোতা শুনি থাকিব প্ৰভাতী তৰংগৰ বিশেষ খণ্ড বান্ধোন পৰিয়ালৰ।

0: আৰু শ্ৰোতা পুনৰ স্বাগত জনাইছোঁ আপোনালোকক আমাৰ যি প্ৰভাতী তৰংগ ৰেডি বিশেষ খণ্ড বান্ধোন পৰিয়ালৰ আৰু পোনে পোনে মই ডাক্তৰ দীপেশ ভগতীৰ ওচৰলৈ আহিছোঁ। গীতটিৰ আগ ধৰি আপোনাক সুধিব খুজিছোঁ, লগে ভাগে মিলি ভনীয়ে বনাই খিচিৰি লগে ভাগে খায়, এই ধৰণৰ যে পৰিৱেশ এটা তেওঁলোকে এটা কৰিছে, সেই পৰিৱেশ যেন ক'ৰবাত অকণমান বিচ্ছিন্ন হৈছে বুলি ভাবে নেকি? মই পুনৰ পৰিয়ালৰ সেই কথাটোলৈ আহিব খুজিছোঁ, সেই বান্ধোনটো ক'ৰবাত যেন মোৰ যে ভনীৰ লগত বা মোৰ পেহীৰ লগত, মোৰ ল'ৰা ছোৱালী পেহী হ'ব, যে তেওঁলোকৰ অধিকাৰত ক'ব পাৰে যে বনাই দিয়ে, এইটো খাওঁ, এইটো কৰি দে, এনেকুৱা ধৰণৰ কথা বতৰা আজিকালি শুনিবলৈ নোপোৱা হ'ল তাৰমানে। অকল মাকে দিব বা দেউতাকে দিব বনাই, মাহীয়ে পেহীয়ে বা খুৰাকক কোৱাটো, যিটো আমি যিটো অধিকাৰত কৈছিলোঁ, আপুনি যেনেকৈ পাপা বুলি মাতিছিলে কৈছে, এই কথা যে অধিকাৰ মোৰ
1: আছে বহুত ক্ষেত্ৰত হৈছে, কিন্তু বহুত ক্ষেত্ৰত সেই বস্তুটো এতিয়াও আছে, কিন্তু বহুত পৰিয়ালত সেই বস্তুটো আছে, কিন্তু সেই বস্তুটো কেতিয়া অনুভৱ কৰে ল'ৰা ছোৱালী যেতিয়া ভাবে যে মোক মৰম কৰে, মোক ভাল পায়, মই কোৱা কথাটোত গুৰুত্ব দিয়ে। ইয়াৰ আগতে এটা গীত আপুনি শুনাইছিলে যে সৰু বোৱাৰী আহিছে, সৰু বোৱাৰী কৈছে তুমি আমাৰ ঘৰে বোৱাৰী আকৌ আহ, আমি গৈ একেলগে চোতালত গৈ কথা পাতোঁ। সেই গীতটো একেধৰণৰ ভাৱ, সেই দুয়োটা গীতে একেধৰণৰ ভাৱ। আৰু বা সেইটো আঁকোৱালি লোৱা, যিটো সকলোকে আঁকোৱালি লোৱাৰ ভাৱ, আৰু যিবিলাক ঘৰলৈ মানুহৰ আদান প্ৰদান আহে ন, মানুহ ফুৰিবলৈ যায়, কাৰ ঘৰলৈ যায়, য'ত মই দেখোঁ যে মোৰ গ'লে তেওঁলোকে ভাল পায়, আগ্ৰহ, আন্তৰিকতা আছে, আগ্ৰহ আছে। আৰু যিবিলাক ঘৰত দেখিলে যে আন্তৰিকতা নাই, বাহ্যিকতা আছে, তালৈ কিন্তু মানুহ দুনাই নাযায়, ৰাইট? গতিকে এই আন্তৰিকতাৰো ভাৰ্বেল লেংগুৱেজ, আপুনি আগতে আমি যিটো কথা পাতিছিলোঁ যে বডি লেংগুৱেজটো ইম্পৰ্টেণ্ট, মুখেৰে খুব কৈ আছে অহাৰ কাৰণে খুব ভাল পাইছোঁ, কিবা কিবি খোৱা বস্তু দিলে, কিন্তু দেখে যে ক'ৰবাত কিবা এটা নাই, মানুহে হেৰাই যায়, এই বডি লেংগুৱেজটো মানুহে ফিল কৰে যে আন্তৰিকতাটো ক'ৰবাত আছে, হেৰাই গৈছে, তেতিয়া মানুহৰ কিন্তু গৈ পেলাই দ্বিতীয়বাৰ সেই ঘৰলৈ যাবলৈ মন কৰে। ল'ৰা ছোৱালীটো একেবাৰে খুব চেঞ্চিটিভ, ল'ৰা ছোৱালীক এই বস্তুবিলাক খুব সুন্দৰকৈ সৰুতে বুজি পায়,
0: আমি নাজানে বুলি ভাবোঁ, কোনে মৰম কৰে,
1: বোলে ক'লৈ যাবা, বোলে মই নাযাওঁ, গতিকে আন্তৰিকাটো, আন্তৰিকতাটো, অনুভূতিটো বা খুব প্ৰয়োজনীয় আন্তৰিকতা, আন্তৰিকভাৱে ক'লে ল'ৰা ছোৱালী হওক, ডাঙৰ মানুহ হওক, সকলো লাগিব, তুমি আহিবচোন, ভাল পালে ভাল লাগিব, কথা পাতিম, এই কথা পাতিম, এই কথা পাতিবতকৈ আজিকালি বহুতে কি কৰে, আহিছে লগে লগে গৈ পেলাই ৰান্ধনি ঘৰত গৈ পেলাই মানুহক আহিছে খোৱাবটো ভালকৈ দিব লাগিল, কিন্তু সেইদৰে ফুৰা চকা কৰিবলৈ গ'লে চাহকাপ বাৰু থাকিব, তাৰ লগতে অলপমান বহি কথা বতৰা পতাটোতে বেছি গুৰুত্ব দিয়া উচিত, গুৰুত্ব দিব লাগে, আৰু সেইটোৱে বিচাৰে মানুহ যে ফুৰিবলৈ আহে, সেইটোৱে বিচাৰে বেছিকৈ, যে সেইকাৰণে বহি কথা পাতোচোন, আমি মেইন কথা পতা নাই, মাজে মাজে মোবাইলটোত হয়তো খবৰ লোৱা হৈছে, কিন্তু তাতকৈ বেছি প্ৰয়োজনীয় আধাৰতে সময় বহিলোঁ, চাহকাপৰ উপৰি একেলগে বহি কথাও পাতিলোঁ, সেইটো যিটো আনন্দ, গতিকে সেই সামূহিকভাৱে সেই আন্তৰিকতাটো প্ৰকাশ কৰাটো প্ৰয়োজন, হয়তো অন্তৰত থাকিব পাৰে, প্ৰকাশটো কথা পতাটো
0: বৃহৎ পৰিয়ালৰ অংশ আমি জানো, গতিকে তেনেকুৱা পৰিয়ালত ডাঙৰ দীঘল হৈ আহিছে, যিটো আপোনাৰ যিটো এক্সটেণ্ডেড ফেমিলি বুলি ক'লে যিটো হয়, গতিকে ধৰক সেই পৰিয়ালৰ বান্ধোনবিলাক, গতিকে কেনেদৰে আমি এতিয়াও তাক সাঁচি ৰাখিব পাৰোঁ, সেই মৰমখিনি পৰিয়ালৰ ৰুটছ যেনেকৈ কৈছিলে, সেই বস্তুখিনি আৰু কি কি মাধ্যম হ'ব পাৰে আমি জনাৰ, নিজৰ ৰুটছটো জনাৰ আৰু কি কি মাধ্যম হ'ব পাৰে?
2: মানে এটা কথা, কিন্তু সেইবোৰ অহা যোৱাটোতো ঠিকেই, ভক্তিদেৱে যিটো ক'লে, সেইটো অহা যোৱা মানুহৰ ঘৰলৈ ফুৰিবলৈ যোৱা সেইবোৰ কথাবোৰতো থাকিবই, তাৰপৰা কিছুমান ফেষ্টিভেল, ধৰক এই বিহুতে ধৰক পৰিয়ালৰ মানুহখিনি ঘৰলৈ গ'লোঁ, অকল সেইটোৱেই নহয়, আমাৰ ঘৰতে কাৰোবাক মাতি আনিলোঁ, মাতি আনি পেলাই আমাক পৰিয়ালৰ মানুহখিনি একেলগে খালোঁ, ধৰক মাঘৰ বিহুটো ভোজটো গাই গুটিয়াকৈ খোৱাতকৈ আমি যদি দুই তিনি ঘৰ, দুটা পৰিয়ালৰ দুই তিনিজনে মিলি পেলাই খাওঁ, সেইটো কিন্তু বেছি ভাল লাগে, আৰু সেইটো ল'ৰা ছোৱালী বান্ধোনটো কিন্তু তেতিয়াও থাকে, তাহাঁতৰ মনত ভাবেই হৈ যায় নহয়, ইছৰা মাঘ বিহু আহিলে তাৰমানে ভোজটো আমি এতিয়া একেলগে খাম, গোটেইবিলাককে একেলগে পাম, ফূৰ্তিও এটা হ'ব, তেনেকুৱা ধৰণৰ কথাবোৰ থাকি যায়। আৰু ঠিক তেনেকৈ ধৰক বহাগৰ বিহু গ'লেও আমি

0: তাৰপৰা ঘৰলৈ গৈ পেলাই দিনটো কটালোঁ, সেই তেনেকুৱাবোৰ কৰি থাকিব পাৰিলে কিন্তু খুবেই ভাল। আৰু মোৰ বোধহয় যিবোৰ পৰিয়ালত এইবোৰ এতিয়াও চলি আছে সেইবোৰ পৰিয়ালত তেনেকুৱা সমস্যাবোৰো অলপ কম থাকে নেকি, কাৰণ ল'ৰা ছোৱালীবিলাকে জানেতো যে আমি এওঁলোকৰ লগত মিলা মিছাকৈ থাকিম, যাম, এইখিনি কাম আমি কৰিমেই, তেওঁলোকক খা খবৰ ল'মেই, তেনেকুৱা ধৰণৰ কথাবোৰ থাকি যায়।
1: হয়, নিশ্চয়কৈ আমাৰ বাৰ্তাত আছে, বহুতে কৈছে, লিখি পঠিয়াইছে যে হিমাংশু ঠাকুৰীয়া, তেখেতে লিখিছে আজিকালিৰ অভিভাৱকসকলে যে এইবোৰ কথাত তিল মানুহ যদি মনোযোগ দিলে হয় তেতিয়া ভাল হ'লেহেঁতেন, চবৰে ভাৱ তেনেকুৱা অকণমান মানে যিবিলাক অভিযোগৰ নিচিনাই তেখেতে লিখিছে আৰু অভিভাৱককে দোষটো দিয়াৰ নিচিনা হৈছে। ডাক্তৰ ভাগৱতীয়ে বিশেষ ভালকৈ পাব সদায় তেওঁ তেনেকুৱা ধৰণৰ অভিভাৱক বা ল'ৰা ছোৱালী পাই থাকে। তাৰপিছত লক্ষ্য ডেকা লিখিছে অতি সুন্দৰ অনুষ্ঠান, অতি প্ৰাসংগিক, অতিথি দুয়োগৰাকীৰ লগতে আপোনাকো ধন্যবাদ জ্ঞাপন কৰিলোঁ বুলি লিখিছে। জোনমণি বুঢ়াই লিখিছে যে যি ঘৰত নাৰীক সন্মান কৰা নহয় সেই ঘৰত পৰিয়ালৰ বান্ধটোত শিথিল হয়, ফল সকলোৱে ভোগে বুলি লিখিছে। তেখেতৰ চাগে এটা ব্যক্তিগত অভিজ্ঞতা তেনেকুৱা ধৰণৰ কথা পায় যে ধৰণ বহুতে হয় মহিলাগৰীৰ কথা ইমান গুৰুত্ব নিদিয়ে, ডাক্তৰ ভাগৱতী তেনেকুৱা পায় বা কৈছে ইমান গুৰুত্ব নিদিয়ে, নাজানে বুলি ভাবে, অকলে যিটো কয় সিদ্ধান্ত লয়, গতিকে সেইটো কিমান মানে এটা এটা পৰিয়ালৰ কাৰণে সুস্থ নিশ্চয় নহয়। পৰিয়ালৰ মহিলাখিনি গুৰুত্ব নিদিয়ে ডিচিশ্যন মেকিঙত,
2: দুটা হয়, এটা হৈছে মহিলাখিনিৰ গুৰুত্ব, দ্বিতীয় হৈছে যে বয়সস্থ লোকৰ যিটো অপিনিয়ন সেইটোৱে গুৰুত্ব নিদিয়ে,
1: গুৰুত্ব নিদিয়ে।
2: দেউতাক আছে, ল'ৰাজনে কৰি আছে কামবিলাক, গতিকে সেইটো আলোচনাৰ মাধ্যমেৰে কিছুমান এই এই বস্তুবিলাক যদি কৰা হয় তেতিয়াহ'লে বা এটা আইডিয়াটো দিব পাৰে আকৰগোজভাৱে নাথাকি, আৰু সেইটো এটা চবৰে অপিনিয়নটো ল'লে বয়োজ্যেষ্ঠজনৰ বা আপুনি যদি ক'লে যে মহিলাসকলৰ কথাত বহুতে গুৰুত্ব নিদিয়ে যে সেইটো হয়, কিন্তু বা সেইটো সেই সমস্যাবিলাক আলোচনাৰ মাধ্যমেৰে আচলতে সকলোৰে মাজত এই কিছুমান ডিচিশ্যন ল'ব পাৰে।
1: নিশ্চয় তেনেদৰে যদি সকলোৰে পৰিয়ালৰ সকলোৰে আলোচনাৰ মাধ্যমেৰে লোৱা হয় বা আলোচনাটো হয় পৰিয়ালত যদি হৈ থাকে, নিশ্চয় এনেকুৱা ধৰণৰ যিবিলাক আপুনি যদি এংজাইটি,
2: ষ্ট্ৰেছ
1: হয় কমি যাব তেনেকুৱা কথা হয়। আমি ষ্টুডিঅ'ৰ ঘূৰি ইংগিত দিছে আমাৰ অনুষ্ঠান প্ৰায় শেষ হৈছে আৰু আমি বাৰ্তা হয়তো নলওঁ। ভূপেশ নাথে শেষৰ বাৰ্তাটো চাইছোঁ কোনে দিছে, ভূপেশ নাথে যে বহুত ভাল কথোপকথন অনুষ্ঠান এটি পৰিয়ালৰ কাৰণে আছে যাৰ দ্বাৰা পৰিয়ালৰ শিশুসকলক অভিভাৱকসকলে ভালকৈ মোবাইলৰ ব্যৱহাৰ সম্পৰ্কে শিকাব পাৰিব বুলি তেখেতে লিখিছে। আপুনি যেটা কথা কৈছে যে মোবাইলৰ ব্যৱহাৰটোও জানিব লাগে, কি চাব নাচাব, সৰু মোবাইল দিবনে ডাঙৰ মোবাইল দিব, তেনেকুৱা ধৰণৰ কথা লিখিছে। আৰু হিমাংশু ঠাকুৰীয়াই দিছে যে ভাগৱতী ছাৰৰ মোবাইল নম্বৰটি পাম নেকি বুলি তেখেতে সুধিছে, সেইটো দিবলৈ দিগদাৰ, আমি এইটো শ্বেয়াৰ কৰিব নোৱাৰিম, আপোনাৰ কথা সুধি নিশ্চয় ভাল পাইছে কথা। গতিকে আজি অনুষ্ঠান আপোনালোক আহিলে ইমান আমাৰ কথাৰ উত্তৰ দিলে, আমি আমি কথাহে পাতিছোঁ আচলতে সুন্দৰ, আমি ভাবিছোঁ শ্ৰোতাৰ কামত আহিব। আৰু শেষত কিবা ক'ব নেকি ডক্টৰ ভাগৱতী, দুইগৰাকীকে আপোনালোকৰ যে শেষৰ মন্তব্য বুলি কওঁ কি ক'ব আজিৰ অনুষ্ঠান?
2: কথা পাতিব, কথা শুনিব, আলোচনা কৰিব, ঘৰত ওচৰ চুবুৰীয়াৰ লগত, সমাজৰ মানুহৰ লগত, মানুহ সামাজিক জীৱ, গতিকে আমি সমাজৰ মাজতে থাকিব লাগিব, সমাজৰ সামাজিক হ'ব লাগে আমি, আৰু সামাজিক হ'লে বহুত সমস্যাৰ সমাধান থাকে,
1: মানুহ সামাজিক হ'ব লাগে। সুন্দৰ বাৰ্তা ডক্টৰ ভাগৱতী দিছে, মানুহ সামাজিক, অকল পৰিয়াল কেন্দ্ৰিক নহয়, সামাজিক হ'লে সেয়াও শিকিব ল'ৰা ছোৱালী, সমাজখন জানোৱা হয় পৰিয়ালৰ লগতে। বাইদেউ কি ক'ব?
0: ময়ো তেখেতৰ লগত একমত, মই ভাবোঁ যে এই যিটো আমাৰ মত বিনিময় আমি কৰোঁ অকল পৰিয়ালৰ লগতে নহয়, ওচৰ চুবুৰীয়া, আমাৰ নিজৰ পাৰাৰ মানুহ সকলোকে আমি যদি গুৰুত্ব দি পেলাই অকণমান যদি থাকোঁ তেতিয়াহ'লে সমস্যাবোৰ আঁতৰি যাব, আৰু এই যে পৰিয়ালৰ ভিতৰত যিবোৰ হৈ থাকে সেইবোৰ চাগে নিশ্চয় কমি যাব, সেইটোৱেই ভাবোঁ আমি।
1: আৰু শ্ৰোতা, আজি অনুষ্ঠান সামৰিব লাগিব, ষ্টুডিঅ'ৰ ঘূৰি একি দিছে, ইতিমধ্যে সময় নিৰ্ধাৰিত যি সময় পাৰ হৈছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। ডক্টৰ দীপেশ ভাগৱতী আহিলে ৰাতিপুৱাৰ ব্যস্ততাপূৰ্ণ সূচীৰ পৰা, আমাক সময় দিলে ইমান দীঘলীয়াকৈ, অৰুণিমা দেৱী সময় দিলে ৰাতিপুৱা আহি ওলাইছে আমাৰ ষ্টুডিঅ'ত, অশেষ ধন্যবাদ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ৰুচেন গগৈ এই অনুষ্ঠান সুন্দৰকৈ তেখেতে আমাৰ ছ'চিয়েল মিডিয়াত লাইভ কৰিছে আৰু আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰাধনা বৰা আৰু সংগীতা দাসক আমাৰ এই অনুষ্ঠান চলোৱাত সহায় কৰাৰ বাবে গীতসমূহ তেখেতসকলে আমাক সুন্দৰকৈ নীতিৰ পৰা নিৰ্বাচন কৰি উলিয়াই দিছে। আৰু আন এটি জুবিন গাৰ্গৰ গীতেৰে আজিৰ অনুষ্ঠানৰ পৰা মই সীমান্ত বাৰ্মাই ইমানতে বিদায় মাগিছোঁ। নমস্কাৰ, শুনি থাকিব আকাশবাণী গুৱাহাটীৰ আটাইবোৰ অনুষ্ঠান।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনাবলৈ লৈছোঁ ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও জটিল হৈ আছে। শেহতীয়া বানত 16খন জিলাৰ 5,64,000ৰো অধিক লোক বানৰ কবলত আছে। বানৰ ফলত কালি গোলাঘাটত 2জন, চৰাইদেউত 5জন, যোৰহাটত 1জন আৰু শিৱসাগৰত 13জন লোকে প্ৰাণ হেৰুৱায়। ইয়াকে লৈ চলিত বৰ্ষৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 31লৈ বৃদ্ধি পাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি উজনি অসমৰ চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া, শিৱসাগৰ, বিশ্বনাথ, শোণিতপুৰ, গোলাঘাটৰ লগতে নগাঁও আৰু কামৰূপ জিলাৰ বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে। একেদৰে পাৰ্বত্য জিলা কাৰ্বি আংলঙতো বান পৰিস্থিতি জটিল হৈ পৰিছে। তথ্য অনুসৰি শেহতীয়া বানত 44টা ৰাজহ চৰকাৰৰ 872খন গাঁৱৰ 24,210 হেক্টৰ কৃষিভূমি বুৰ গৈছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ মন জিলাত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা ধাৰাষাৰ বৰষুণে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ উত্তৰ বাহিনী নদীসমূহৰ পাৰ ভাঙি আকস্মিক বান পৰিস্থিতিৰ সৃষ্টি কৰিছে। দিখৌ, দিচাং, দৰিকা, জাজি আৰু ভোগদৈ নৈৰ বাঢ়নী পানীয়ে সচৰাচৰ বানৰ কবলত নপৰা বাম অঞ্চলসমূহো প্লাবিত কৰাৰ ফলত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। বানৰ ক্ষতিগ্ৰস্ত জনসাধাৰণৰ সহায়ৰ বাবে সেনাবাহিনীয়ে অপাৰেচন জলদাহত নামৰ বিশেষ অভিযানৰ অধীনত অতি ক্ষীপ্ৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযানৰ কাম আৰম্ভ কৰিছে। জিলা প্ৰশাসনসমূহে 52টা আশ্ৰয় শিবিৰ মুকলি কৰি ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে। এই শিবিৰসমূহত প্ৰায় 12,700 লোকে আশ্ৰয় লৈ আছে। বিভিন্ন অঞ্চলত SDRF আৰু NDRFে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ উপনৈ ডিজুৰ বাঢ়নী পানীয়ে কলিয়াবৰ ৰাজচক্ৰৰ অন্তৰ্গত কেইবাটাও অঞ্চল প্লাবিত কৰিছে। অঞ্চলটো কমেও 732গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে। চৰাইদেউ জিলাতো ভালেসংখ্যক লোক বানত আৱদ্ধ হৈ আছে। উজনি অসমৰ বানপীড়িত অঞ্চলসমূহৰ পৰিদৰ্শন আৰু উদ্ধাৰ অভিযানৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে সোণাৰীত উপস্থিত হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে শিৱসাগৰ, যোৰহাট, চৰাইদেউ, নাজিৰা, মৰিগনি আৰু টিয়কৰ বান প্ৰভাৱিত এলেকা আৰু সাহায্য শিবিৰসমূহো পৰিদৰ্শন কৰিব। শিৱসাগৰৰ বান পৰিস্থিতিয়ে অধিক সংকটজনক ৰূপ ধাৰণ কৰিছে। শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলিৰ পৰা দৰিকা পাৰলৈকে সমগ্ৰ ATA ৰোড পানীত বুৰ গৈছে। বানৰ ফলত BG ৰোডেৰেও যান বাহনৰ চলাচল প্ৰায় বন্ধ হৈ পৰিছে। ইয়াৰ উপৰি জেঙনিকটীয়া, ধাইআলি, হস্পিটেল ৰোড, বাবুপতি, দোলমুখ আদি ন ন অঞ্চল বানৰ কবলত পৰা বাতৰি পোৱা গৈছে। ডিব্ৰুগড়তো ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। জিলাখনৰ খোৱাং, টিংখাং, লাইকাদধিয়া, নাহৰকটীয়া, দুলিয়াজান আদি বিভিন্ন অঞ্চলৰ

0: বানে বিভীষিকাৰ সৃষ্টি কৰিছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই কালি তেওঁৰ নিজ সমষ্টি বোকাখাটৰ বাদুলিপাৰা জগন্নাথ সামূহিক ভৱনত স্থাপন কৰা অস্থায়ী বান সাহায্য শিবিৰ পৰিদৰ্শন কৰে আৰু দুৰ্গত পৰিয়ালসমূহলৈ আগবঢ়োৱা সাহায্য ব্যৱস্থাৰ বুজ লয়। উল্লেখযোগ্য যে গোলাঘাট আৰু কাৰ্বি আংলং জিলাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তীৰ্ণ অঞ্চল ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে। উদ্যানখনৰ চাৰিটা বন শিবিৰ জলমগ্ন হৈছে বুলি বন বিভাগে প্ৰকাশ কৰিছে। ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা বানৰ ফলত গুৱাহাটী ডিব্ৰুগড় পথত যান বাহনৰ চলাচল ব্যাহত হৈছে। বানৰ ফলত কেইবাখনো ৰেলৰ চলাচল বাতিল কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন হোৱাৰ বাবে জিলা প্ৰশাসনে বিকল্প পথৰ ব্যৱহাৰৰ নিৰ্দেশ দিছে। বিশেষকৈ শিৱসাগৰ জিলাৰ একাধিক অংশত পথ প্লাবিত হোৱাৰ বাবে গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখী বাহনসমূহ সাময়িকভাৱে কলিয়াবৰৰ পৰা বিকল্প পথলৈ ঘূৰাই পঠোৱা হৈছে। ইপিনে বানৰ ফলত বিভিন্ন ঠাইৰ ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাত উজনি অসমলৈ সকলো ৰেল সেৱা বাতিল কৰা হৈছে। নামনি মোৱা ৰেলসমূহ ডিব্ৰুগড় পৰা বগীবিল হৈ উত্তৰ পাৰেৰে চলাচল কৰাৰ নিৰ্দেশ দিয়া হৈছে। ডিব্ৰুগড় জিলাত সমাগত স্বাধীনতা দিৱস কেন্দ্ৰীয়ভাৱে উদযাপন কৰা সন্দৰ্ভত কালি জিলা উন্নয়ন আয়ুক্ত নন্দিতা বৰুৱাৰ সভাপতিত্বত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সভাত স্বাধীনতা দিৱস উদযাপনৰ বাবে বিভিন্ন বিভাগৰ ওপৰত ন্যস্ত দায়িত্বসমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰাৰ লগতে এই দিৱসৰ সকলো কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তুলিবলৈ শ্ৰীমতী বৰুৱাই সংশ্লিষ্ট সকলো বিভাগকে নিৰ্দেশ দিয়ে। সভাত জিলা প্ৰশাসনৰ বিষয়ে বিভিন্ন চৰকাৰী বিভাগৰ মুৰববীসকলৰ লগতে আৰক্ষী অৰ্ধসামৰিক বাহিনী আৰু অন্যান্য সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে। ডিব্ৰুগড় আৰক্ষীয়ে কালি নিশা বিশেষ অভিযান চলাই জিলাখনৰ চিৰিংচাপৰি কয়লাবাৰী অঞ্চলৰ পৰা সন্দেহজনক হেৰইন আৰু কেতবোৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰে। আৰক্ষীয়ে ইয়াৰ সৈতে জড়িত এজন লোককো আটক কৰে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 12:05 শুনিবলৈ পাব।
1: শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আমাৰ অনুষ্ঠান প্ৰচাৰ হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত, এফএম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন এআইআৰ মোবাইল এপত। এতিয়া ষ্টুডিঅত আছোঁ মই লোভিতা, ডিউটি ৰুমত কৰবী হাজৰিকা, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, মনোজ হাজৰিকা, আনোৱাৰ আলী, ট্ৰান্সমিটাৰত আছে মিথিলেশ কুমাৰ ৰঞ্জন, মিতুল গগৈ, মৃগাংক কৃষ্ণাত্ৰেয়, এফ এম ট্ৰান্সমিটাৰত বিশ্বদেৱ স্বৰ্গীয়াৰী আৰু ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা।

0: নমস্কাৰ, আমাৰ জীৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই ত্ৰিদিহাই আপোনাক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ এখনি সংগীতালক্ষ্য।
1: চহা জীৱনৰ কথা মনলৈ আহিলেই মনৰ আকাশত প্ৰথমে ভাহি উঠে এখন সেউজীয়া পথাৰ, যেন পৃথিৱীয়ে নিজৰ বুকুত আঁকি থোৱা এখন জীৱন্ত চিত্ৰ, য'ত আছে কেঁচা মাটিৰ গোন্ধ, কৃষকৰ ঘাম আৰু সপোনৰ কোমল অংকুৰ।
2: য'ত জাতিৰ অস্তিত্ব আছে সেয়াই চহাৰ জীৱন। পথাৰৰ সেউজীয়া ধাননিডৰা, শস্য চপাই ঘৰলৈ আদৰি ভঁৰালত থোৱা, বিহু আহিলেই ঢেঁকীশালৰ শব্দ, এইবোৰেই কয় চহা কি, কেনেকুৱা, আৰু অসমীয়া সমাজত ইয়াৰ কিমান আদৰ।

0: পথাৰ মানেই কেৱল সেউজীয়া ধৰণী নহয়, পথাৰ মানেই জীৱনৰ স্পন্দন। গাঁৱৰ মানুহৰ হাঁহিৰ মাজতেই পথাৰৰ এই নিৰ্ভেজাল সৌন্দৰ্য লুকাই থাকে।
1: পথাৰ আমাৰ কৃষিভিত্তিক সমাজৰ প্ৰাণ। কৃষকৰ ঘাম, পৰিশ্ৰম আৰু আশা আকাংক্ষাৰে পথাৰ সজীৱ হৈ উঠে। বীজ ৰোপণৰ পৰা শস্য কটালৈকে প্ৰতিটো মুহূৰ্তত পথাৰে জীৱনৰ সংগ্ৰাম আৰু সফলতাৰ কাহিনী দাঙি ধৰে। ৰ'দ, বতাহ, বৰষুণ, ধুমুহা সকলো সহি কৃষকে পথাৰত সপোন ৰোপণ কৰে। সেই সপোনক লৈয়ে আমাৰ সমাজ জীৱন চহকী।

0: নাঙলৰ শিৰলত সপোন ৰচা কৃষকে, মাটিকী সাৱতী আদিতম সৃষ্টিৰ সংগ্ৰামৰ জীয়া ছবিখন প্ৰতিস্ফুট কৰে, সেয়ে কবিয়ে কৈ গৈছে।
1: শাওনৰ মেঘমুক্ত নীলাকাশ, সূৰ্যস্নাত ক্লেদময় সেই বিশাল পথাৰ, বিপুল সম্ভৱা, নাঙলৰ শিৰলত সোণফলা মাটিৰ কামনা, ঘৰ্মাক্ত দেহ আৰু দেহাতীত সৃষ্টিৰ চেতনা, কপালৰ ঘাম লাগি সেউজীয়া পৃথিৱী আমাৰ, তুমি প্ৰাণময়।

0: মই জীৱন মালিকা, পথাৰ তোমাৰো স্বীকৃতি আছে। তুমি কোনোবা আদিতম মানুহৰ সংগ্ৰামৰ ইতিহাস আৰু সভ্যতাৰ স্তৰে স্তৰে একোটা নিৰ্ণয় সূত্ৰ।
1: ক'ত নাই চহা জীৱনৰ সেউজীয়া কাহিনী? সাহিত্য, সংস্কৃতি সকলোতে বিৰাজমান শস্য সম্ভৱা ধৰণীৰ বহু জনা নজনা সোণসেৰীয়া গাথা। প্ৰতিজন কৃষকৰেই উমাল হাতত প্ৰাণ পাই শ্যামলী পথাৰে।

কেতিয়াবা আকৌ নিজৰ আপোনগৰাকীক পথাৰত থকা দাৱনীজাকৰ মাজত বিচাৰি থকাটোও এক ভাল লগা। তললৈ হাউলি লিহিৰি আঙুলিয়ে মুঠি মাৰি কাঁচিৰে কেচ কেচ শব্দৰে ধানৰ থোক কটা সেই এজাক দাৱনীৰ মাজত হয়তো নিজৰ গৰাকীক বিচাৰি ফুৰাটোৱেই প্ৰেম, যি প্ৰেমে আপোনাৰ অন্তৰাত্মাক সদায় সজীৱ কৰি ৰাখে সেউতি মালতীক বিচৰাৰ হাবিয়াসত।

0: আঘোণৰ আকাশত সোণালী ৰ'দ নামি আহিলে, পথাৰৰ বুকুত ঢৌ তোলে পকা ধানে, কৃষকৰ চকুত তেতিয়া জিলিকি উঠে আশাৰ পোহৰ। কাঁচি হাতত লৈ গীত গাই গাই শস্য কাটে, সেই প্ৰতিটো সোণগুটিত থাকে কৃষকৰ কষ্ট, অপেক্ষা আৰু বিশ্বাস। সেই সোণালী শস্যই শেষত আশ্ৰয় লৈ ভঁৰালত,
1: ভঁৰাল ভৰি উঠা মানেই ঘৰত সমৃদ্ধিৰ লক্ষ্মীৰ আগমন, মাঘ বিহুৰ উৰুকাৰ হাঁহি, জুইৰ কাষত পৰিয়ালৰ আনন্দ, পিঠা পনাৰ সুগন্ধ, এই সকলো সুখৰ মূলতে থাকে সেই ভঁৰাল। যেন ভঁৰালৰ প্ৰতিটো কোণেই নিঃশব্দে কয়, অভাৱ আৰু নহ'ব, আশা, বিশ্বাস আৰু সংগ্ৰামৰ চানেকি মই।

0: সঁচাকৈ ভঁৰাল মানেই মাথো শস্য ৰখাৰ ঘৰ নহয়, ই হৈছে কৃষকৰ হৃদয়, সংসাৰৰ ভৰসা আৰু মাটিৰ বুকুত লিখা এক অন্তহীন আশা। চহা জীৱনৰ উচ্চ পাৰ্বণ বুলি ক'লে আটাইতকৈ ভাল লগা কথাটোৱে হৈছে পিঠা পনা বনোৱা। গাঁৱৰ মা, বৰমা, খুৰী আৰু সকলো জীয়াৰী বোৱাৰী মিলি ঢেঁকীশালত আহি চাউল খুন্দা, পিঠাগুড়ি, লগতে সেই পিঠা বনোৱা যি এক পৰম্পৰা, সেই পৰম্পৰাই আচলতে চহা জীৱনৰ সকলো ৰূপেই জীয়ন্ত কৰি ৰাখিছে।
1: ঢেঁকীশাল বুলিলে অসমীয়া মানুহৰ একোখন খেৰৰ চালি, নতুবা মাৰল ঘৰতেই বা পিৰালিতেই ঢেঁকী পতা হয়। জকা, খৰাহী, পাচি, কোলা, চালনী, ৰইনা, তুঁহগুৰি, বাঢ়নী মাৰিৰে সুশোভিত ঢেঁকীশাল। লুকাই চোৰকৈ এঘুমতি খোৱা, ৰবাব টেঙা আচাৰ জলফাই খোৱা, হাইচতি মৰা, নামগুণ আওৰোৱাৰ থলী ঢেঁকীশালখনেই।

0: অসমীয়া সমাজৰ প্ৰচলিত বিশ্বাস আৰু আচাৰ অনুষ্ঠানৰ পৰিৱেশনাৰে পথাৰ, ভঁৰাল আৰু ঢেঁকীশাল সদায় আমাৰ মাজত সজীৱ হৈ থাকিব। চহা জীৱন হৈছে গাঁৱৰ সহজ সৰল, মাটিৰ গোন্ধৰে ভৰা, প্ৰকৃতিৰ সান্নিধ্যত গঢ় লৈ উঠা এক জীৱন। এই জীৱন কোলাহলৰ পৰা দূৰত, কিন্তু অনুভূতি, সম্পৃতি আৰু পৰিশ্ৰমেৰে সমৃদ্ধ।
1: চহা জীৱনত পুৱাৰ সূৰ্যোদয়ৰ লগে লগে দিন আৰম্ভ হয়। পথাৰৰ সেউজীয়া, চৰাইৰ কাকলি, গৰু ছাগলীৰ শব্দ, খেতিয়কৰ ঘাম, এই সকলো মিলি এক সজীৱ ছবি আঁকে।
0: এজন গাঁৱৰ মানুহৰ হাঁহি, সৰলতা আৰু আন্তৰিকতাই সমাজক এক বিশেষ মৰ্যাদা দিয়ে। যদিও আধুনিকতাৰ ঢৌ উঠিছে, তথাপিও চহা জীৱনৰ মাটি সোৱৰণি আজিও অম্লান।
2: মাটিৰ গোন্ধত লুকাই থাকে জীৱনৰ সত্য, চহা জীৱনৰ সৰলতাতেই থাকে সুখৰ পবিত্ৰতা।

চহা জীৱনৰ গল্প। ইমানপৰে শ্ৰোতাই সংগীতালক্ষ্যখনি শুনিলে, যুগুতাই আগবঢ়ালে স্নেহা পাঠক আৰু কস্তুৰীমা দাসে আমাৰ যুৱবাণীৰ

0: द्रौपदी मुर्मू ने भारत और उत्तरी मैसेडोनिया के आर्थिक संबंधों में महत्वपूर्ण विस्तार का आह्वान किया है। उन्होंने दोनों देशों के व्यवसायियों से व्यापार से आगे बढ़कर निवेश, प्रौद्योगिकी और नवाचार पर आधारित दीर्घावधि साझेदारी मजबूत करने का आग्रह किया। भारत ने ब्रिक्स 2026 की अध्यक्षता के तहत कल चंडीगढ़ में पारंपरिक पूरक और एकीकृत चिकित्सा पर ब्रिक्स सम्मेलन की सफलतापूर्वक मेजबानी की। ये सम्मेलन चंडीगढ़ में केंद्रीय स्वास्थ्य और परिवार कल्याण मंत्रालय तथा आयुष मंत्रालय द्वारा संयुक्त रूप से आयोजित ब्रिक्स स्वास्थ्य कार्यक्रम के 4 दिवसीय व्यापक कार्यक्रम का हिस्सा था। जम्मू कश्मीर में कटरा और त्रिकुटा पहाड़ियों में खराब मौसम के कारण आज लगातार 4थे दिन भी श्री माता वैष्णो देवी यात्रा स्थगित रही। तीर्थयात्रियों को यात्रा फिर शुरू होने के संबंध में आधिकारिक माध्यमों से अपडेट रहने की सलाह दी गई है। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যত বানৰ ফলত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 31লৈ বৃদ্ধি, মুখ্যমন্ত্ৰী বানপীড়িতসকলক সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাস, শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি 24 জুলাইলৈকে বিশেষ ইণ্টাৰ চাৰ্কল ৰোমিং সুবিধা আৰু খাদ্য সুৰক্ষা আৰু ঔষধ প্ৰশাসন আয়ুক্তালয়ৰ কাৰ্যালয় অভিযানত 27বিধ ভেজাল ঔষধ চিনাক্ত। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও জটিল হৈ আছে। শেহতীয়া বানত 16খন জিলাৰ 5,64,000ৰো অধিক লোক বানৰ কবলত আছে। বানৰ ফলত কালি গোলাঘাটত 2জন, চৰাইদেউত 5জন, যোৰহাটত 1জন আৰু শিৱসাগৰত 13জন লোকে প্ৰাণ হেৰুৱায়। ইয়াকে লৈ চলিত বৰ্ষৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 31লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা বানপীড়িত অঞ্চলসমূহৰ পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে সোণাৰীত উপস্থিত হৈছে। ডঃ শৰ্মাই পৰিদৰ্শন কালত বান প্ৰভাৱিত লোকসকলৰ সৈতে মত বিনিময় কৰে আৰু দুৰ্গত জনক সহায় কৰাৰ বাবে চৰকাৰে যথাসম্ভৱ সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে। মুখ্যমন্ত্ৰীয়ে লগতে সংশ্লিষ্ট বিষয়াসকলক ক্ষতিগ্ৰস্ত লোকৰ তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে। অসুস্থ লোকসকলৰ বাবে ততালিকে চিকিৎসালয়ত ভৰ্তি কৰাৰ ব্যৱস্থা কৰিবলৈ তেওঁ কয়।
2: এটা অবৰ্ণনীয় পৰিৱেশ, বহুত মানুহ ৰিলিফ কেম্পলৈকে আহিছে, বহুত মানুহ গাঁৱত আছে, বহুত গাঁৱলৈকে এতিয়াও চৰকাৰ বা ৰিলিফ এফৰ্ট এতিয়ালৈকে গৈও পোৱা নাই, কাৰণ গোটেই গাঁওখন পানীৰে আৱৰি আছে। বহুত লোকৰ মৃত্যু হৈছে, মৃতদেহ নতুন নতুনকৈ ওলাই আছে। আমি যিমান পাৰোঁ ৰাইজৰ লগত থাকি ৰাইজক সেৱা কৰাৰ কাৰণে যত্ন কৰিম। আজি মই গোটেইখিনি নিজেও চাই যাম। আৰ্মি, NDRF, SDRF, চৰকাৰ গোটেই একেলগে সকলোৱে কাম কৰি আছে। ৰাইজৰ ঘৰবিলাক ভাঙিছে, কিতাপ পত্ৰ নোহোৱা হৈছে, কাৰোবাৰ চাৰ্টিফিকেট উটি গৈছে, কাৰোবাৰ গৰু ছাগলী নোহোৱা হৈছে। চৰকাৰে যিমান পাৰে সকলোকে সহায় কৰিব। ৰাজ্য চৰকাৰৰ গোটেই ৰিলিফ এফৰ্টৰ টকা সদায় কেন্দ্ৰীয় চৰকাৰৰ পৰা আহে, গতিকে আমি যিমান টকা ইয়াত খৰচ কৰিম 100% কেন্দ্ৰীয় চৰকাৰে আমাক দিব।
1: মুখ্যমন্ত্ৰীগৰাকীয়ে শিৱসাগৰ, যোৰহাট, চৰাইদেউ, নাজিৰা, মৰিয়নী আৰু টিয়কৰ বান প্ৰভাৱিত এলেকা আৰু সাহায্য শিবিৰসমূহো পৰিদৰ্শন কৰিব। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি উজনি অসমৰ চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া, শিৱসাগৰ, বিশ্বনাথ, শোণিতপুৰ, গোলাঘাটৰ লগতে নগাঁও আৰু কামৰূপ জিলাৰো বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে। একেদৰে পাৰ্বত্য জিলাৰ কাৰ্বি আংলঙতো বান পৰিস্থিতি জটিল হৈ পৰিছে। তথ্য অনুসৰি শেহতীয়া বানত 44টা ৰাজহ চৰকাৰৰ 872খন গাঁৱৰ 24,210 হেক্টৰ কৃষিভূমি বুৰ গৈছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ মন জিলাত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা ধাৰাষাৰ বৰষুণে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ উত্তৰ বাহিনী নদীসমূহৰ পাৰ ভাঙি আকস্মিক বান পৰিস্থিতিৰ সৃষ্টি কৰিছে। দিখৌ, দিচাং, দৰিকাত, জাজি আৰু ভোগদৈ নৈৰ বাঢ়নী পানীয়ে সচৰাচৰ বানৰ কবলত নপৰা বাম অঞ্চলসমূহ প্লাৱিত কৰাৰ ফলত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। বানৰ ক্ষতিগ্ৰস্ত জনসাধাৰণক সহায়ৰ বাবে সেনাবাহিনীয়ে অপাৰেচন জেল ৰাহত নামৰ বিশেষ অভিযানৰ অধীনত অতি ক্ষীপ্ৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযানৰ কাম আৰম্ভ কৰিছে। জিলা প্ৰশাসনসমূহে 52টা আশ্ৰয় শিবিৰ মুকলি কৰি ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে। এই শিবিৰসমূহত প্ৰায় 12,700জন লোকে

0: হস্পিটেল হৈ আছে। বিভিন্ন অঞ্চলত এছ ডি আৰ এফ আৰু এন ডি আৰ এফে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। বায়ুসেনা বাহিনীয়ে কালি নাজিৰাত বানৰ ফলত আবদ্ধ হৈ পৰা পৰিয়ালসমূহৰ মাজত বিমানেৰে 627 কিলোগ্ৰাম সাহায্য সামগ্ৰী বিতৰণ কৰে। নেৰানে পৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ উপনৈত ডিজুৰ বাঢ়নী পানীয়ে কলিয়াবৰ ৰাজচক্ৰৰ অন্তৰ্গত কেইবাটাও অঞ্চল প্লাবিত কৰিছে। অঞ্চলটো কমেও 732গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে। চৰাইদেউ জিলাতো ভালেসংখ্যক লোক বানত আবদ্ধ হৈ আছে। শিৱসাগৰৰ বান পৰিস্থিতিয়ে অধিক সংকটজনক ৰূপ ধাৰণ কৰিছে। শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলিৰ পৰা দৰিকাপাৰলৈকে সমগ্ৰ এ টি এ ৰোড পানীত বুৰ গৈছে। বানৰ ফলত বি জি ৰোডেৰেও যান বাহনৰ চলাচল প্ৰায় বন্ধ হৈ পৰিছে। ইয়াৰ উপৰি জেগনিকটীয়া, ধায়ালি, হস্পিটেল ৰোড, বাবুপট্টি, দলমুখ আদি ন ন অঞ্চল বানৰ কবলত পৰাৰ বাতৰি পোৱা গৈছে। ডিব্ৰুগড়তো ব্ৰহ্মপুত্ৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। জিলাখনক খোৱাং, টিংখাং, লাইকা দধিয়া, নাহৰকটীয়া, দুলীয়াজান আদি বিভিন্ন অঞ্চলৰ বানে বিভীষিকাৰ সৃষ্টি কৰিছে। এই সন্দৰ্ভত অধিক জনাইছে আমাৰ ডিব্ৰুগড়ৰ সংবাদদাতা যাদৱ গগৈয়ে।
1: জিলাখনৰ প্ৰায়কেইটা বিধানসভা সমষ্টিতে বানৰ সংখ্যাৰ ৰূপ দেখিবলৈ পোৱা গৈছে। চাবালহল বিধানসভা সমষ্টিৰ অন্তৰ্গত দধিয়া লাইকাত বৰ্তমান মানুহৰ দুৰ্ভোগ যান্ত্ৰণা ভুগি বানৰ কবলত পৰি তেখেতসকলৰ খাদ্য সামগ্ৰীকে আদি কৰি জীৱন নিৰ্বাহৰ পথ ৰুদ্ধ হৈ পৰাৰ লগতে বিশুদ্ধ খোৱা পানীৰ বাবেও তেখেতসকলে হাহাকাৰ কৰিবলগীয়া হৈছে। আনহাতে ডিব্ৰুগড়, নাহৰকটীয়া, টিংখাং বিধানসভা সমষ্টি বহুকেইটা অঞ্চল এইবাৰৰ বানৰ কবলত পৰিছে আৰু জিলা প্ৰশাসন তথা দুৰ্যোগ ব্যৱস্থাপনা বিভাগে এই ক্ষেত্ৰত তেখেতসকলক খাদ্য সামগ্ৰী, বিশুদ্ধ খোৱা পানী যোগানৰ ব্যৱস্থা কৰিছে যদিও যথেষ্ট পৰিমাণে হোৱা নাই বুলি ভুক্তভোগী ৰাইজে ক্ষোভেৰে ব্যক্ত কৰিছে। সেয়েহে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উজনি অসম ভ্ৰমণ কৰি বৰ্তমান বানৰ পৰিস্থিতি বুজ ল'বলৈ আহিছে।
0: গোলাঘাট আৰু কাৰ্বি আংলং জিলাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰো বিস্তীৰ্ণ অঞ্চল ব্ৰহ্মপুত্ৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে। বৰ্তমানলৈকে উদ্যানখনৰ 8টা বন শিবিৰ প্লাবিত হৈ আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়াই জনোৱা মতে বৰ্তমানলৈকে উদ্যানখনৰ 8টা বন শিবিৰৰ তলেদি পানী বৈ গৈছে। ইয়াৰ ভিতৰত অগৰাতলী বনাঞ্চলৰ মোৱামাৰী বন শিবিৰ, কহৰা বনাঞ্চলৰ বোকাবিল বনাঞ্চলকে ধৰি 3টা, বোকাখাট বনাঞ্চলৰ 2টা আৰু বাগৰি বনাঞ্চলৰ 1টা বন শিবিৰ বানৰ কবলত পৰিছে। বন বিভাগে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। বন সংমণ্ডল বিষয়াগৰাকীয়ে জনোৱা মতে বৰ্তমানলৈকে ব্ৰহ্মপুত্ৰৰ পানী গড়াৰ তলত আছে যদিও নৈখনৰ জলপৃষ্ঠ ক্ৰমান্বয়ে বৃদ্ধি পাই আছে। পৰৱৰ্তী সময়ত ব্ৰহ্মপুত্ৰত পানীৰ পৰিমাণ বৃদ্ধি পালে উদ্যানখনত বান পৰিস্থিতি অধিক জটিল হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি বুলিও তেওঁ মন্তব্য কৰে। ক্ৰমাৎ বৃদ্ধি পোৱা বানৰ ফলত গুৱাহাটী ডিব্ৰুগড় পথত যান বাহনৰ চলাচল ব্যাহত হৈছে। বানৰ ফলত কেইবাখনো ৰেলৰ চলাচল বাতিল কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন হোৱাৰ বাবে জিলা প্ৰশাসনে বিকল্প পথৰ ব্যৱহাৰৰ নিৰ্দেশ দিছে। ইপিনে বানৰ ফলত বিভিন্ন ঠাইৰ ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাত উজনি অসমলৈ সকলো ৰেল সেৱা বাতিল কৰা হৈছে। নামনি মোৱা ৰেলসমূহ ডিব্ৰুগড়ৰ পৰা বগীবিল হৈ উত্তৰ পাৰেৰে চলাচল কৰাৰ নিৰ্দেশ দিয়া হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰৰ দূৰসংযোগ বিভাগে জিলাকেইখনত 24 জুলাইলৈকে বিশেষ ইণ্ট্ৰা চাৰ্কেল ৰোমিং সুবিধা কাৰ্যকৰী কৰিছে। ইয়াৰ জৰিয়তে জিলা তিনিখনত মোবাইল ফোন ব্যৱহাৰকাৰীয়ে নিৰ্দিষ্ট অঞ্চলত নিজৰ মোবাইল সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানৰ নেটৱৰ্ক নাথাকিলেও নিৰৱচ্ছিন্নভাৱে মোবাইল সেৱা লাভ কৰিবলৈ সমৰ্থ হ'ব। উপভোক্তাসকলে কোনো মোবাইল সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানৰ নেটৱৰ্ক সাময়িকভাৱে ব্যাহত হ'লে উপলব্ধ আন প্ৰতিষ্ঠানৰ নেটৱৰ্ক ব্যৱহাৰ কৰিব পাৰিব। এই পদক্ষেপ জৰুৰীকালীন যোগাযোগ অব্যাহত ৰখাৰ লগতে উদ্ধাৰ, সাহায্য আৰু পুনৰ বাসন কাৰ্য অধিক ফলপ্ৰসূ কৰি তোলাত সহায়ক হ'ব। উত্তৰ পূব সীমান্ত ৰেলৱেৰ তিনিচুকীয়া সংমণ্ডলৰ অন্তৰ্গত শিৱসাগৰ জিলাৰ শিমলুগুৰি চহৰ আৰু ইয়াৰ আশে পাশে হোৱা বানৰ বাবে যাত্ৰীৰ সুৰক্ষা আৰু পৰিচালনাৰ প্ৰয়োজনীয়তাৰ স্বাৰ্থত শিমলুগুৰি নামনিটি আলি আৰু শিমলুগুৰি চেলেংহাট খণ্ডৰ মাজৰ ৰেল সেৱা বন্ধ কৰি দিয়া হৈছে। ইয়াৰ ফলত ডিব্ৰুগড় আৰু তিনিচুকীয়ালৈ অহা যোৱা কৰা কেইবাখনো দূৰণিবতীয়া ৰেলগাড়ী ৰঙিয়া ৰঙাপৰা ডিব্ৰুগড় পথেৰে চলাচল কৰোৱা হৈছে। ইয়াৰ উপৰি একাংশ ৰেলগাড়ীৰ যাত্ৰা চমু কৰা হৈছে আৰু যাত্ৰা আৰম্ভ কৰা ষ্টেচন সলনি কৰা হৈছে। একাংশ ৰেলগাড়ী যাত্ৰা বাতিল কৰা হৈছে। ক্ষতিগ্ৰস্ত যাত্ৰীসকলক সহায় কৰিবলৈ বিশেষ অতিৰিক্ত ৰেল চলোৱাৰ ব্যৱস্থা কৰা হৈছে। এই বিশেষ ৰেলগাড়ীসমূহৰ সেৱা পৰহিলৈ অব্যাহত থাকিব। রাজ্য সরকারের খাদ্য সুরক্ষা আর ঔষধ প্রশাসন আয়ুক্তালয়ের কার্যালয়ে ভেজাল আর নিম্নমানের ঔষধের বিরুদ্ধে রাজ্যের বিভিন্ন অংশ অভিযান চলায় ২৭ বিধ ভেজাল।

0: লোকক চিনাক্ত কৰে। আয়ুক্তালয়ৰ নিৰ্দেশ মৰ্মে পৰিদৰ্শকসকলে জিলাই জিলাই 1167 বিধ ঔষধৰ নমুনা সংগ্ৰহ কৰে আৰু ইয়াৰে 27 বিধ নমুনা ভেজাল হিচাপে প্ৰতিপন্ন হয়। খাদ্য সুৰক্ষা আৰু ঔষধ প্ৰশাসন আয়ুক্তালয়ে এই সংক্ৰান্তত কামৰূপ মহানগৰ জিলাৰ 3খন খুচুৰা আৰু 1খন পাইকাৰী ফাৰ্মাচীৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে। আয়ুক্তালয়ে ভেজাল ঔষধ বিক্ৰী কৰা ফাৰ্মাচীকেইখনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে আৰু কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত গোচৰ ৰুজু কৰিছে। ইয়াৰ উপৰি ভেজাল ঔষধৰ তথ্য লাভ কৰিলে ৰাজ্যিক ঔষধ নিয়ন্ত্ৰণ কাৰ্যালয়ৰ ইমেইল drugscontrol.assam1@gmail.com যোগাযোগ কৰিবলৈ কোৱা হৈছে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যত বানৰ ফলত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 31লৈ বৃদ্ধি, মুখ্যমন্ত্ৰী বানপীড়িতসকলক সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাস আৰু খাদ্য সুৰক্ষা আৰু ঔষধ প্ৰশাসন আয়ুক্তালয়ৰ কাৰ্যালয়ৰ অভিযানত 27বিধ ভেজাল ঔষধ চিনাক্ত। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 1:40
1: এফএম বেণ্ডৰ 101.6 MHz, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 kHz অনুষ্ঠান প্ৰচাৰ হৈছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।

আৰম্ভ কৰিছো কল্পতৰু। হুহুৰি মাৰি নেমাতিবি আই বহি আছে শালত, বাঁহীটি বাই নেমাতিবি দেউতা চোতালত। আৰম্ভণিতেই শুনাবলৈ লৈছো মালবিকা বৰাৰ কণ্ঠৰে গীতটি। গীতৰ অনুৰোধ আপোনালোকৰ বঙাইগাঁৱৰ বন্তী দীপশিখা দ্বিতীয়াৰ যুগল, নাৰেঙ্গীৰ প্ৰতিম মনীষা আৰু নয়নাৰ।

নলবাৰীৰ আদিত্য, ৰঞ্জন, পুষ্পা আৰু ৰঞ্জু, গোৱালপাৰাৰ পপি আৰু লিজা। আপোনালোকৰ অনুৰোধত এইবাৰ জিতেন ডেকাৰ কণ্ঠৰ এটি গীত।

মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে শুনিছে কল্পতৰু।

দীপেন বৰুৱা আৰু নমিতা ভট্টাচাৰ্যৰ কণ্ঠৰ গীতটি শুনিলে। গীতটি লোৱা হ'ল মৰম চিনেমাখনৰ পৰা। অনুৰোধকাৰী শ্ৰোতাসকল আছিল বৰপেটাৰ পৰা শংকৰ, মনোজ আৰু পিংকু, নগাঁৱৰ পৰা বাবলী আৰু বাবলু। আৰু

আপোনাৰ ওচৰৰ পুখুৰী, খাল আদিৰ গেদ আৰু জাবৰ পৰিষ্কাৰ কৰিবলৈ বৰষুণৰ পানী সৰ্বাধিক পৰিমাণে সঞ্চয় কৰাৰ ব্যৱস্থা কৰক। বৰষুণৰ প্ৰতিটো টোপাল সঞ্চয় কৰক, আমাৰ ভৱিষ্যত সুৰক্ষিত কৰক।

0: আইনৰ বুলনিৰ সমশ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই মই জোনালী বৰুৱাই মুকলি কৰিছোঁ আজিৰ বুলনি। প্ৰিয় শ্ৰোতা, মহিলা সবলীকৰণৰ বিভিন্ন দিশৰ বিষয়ে আমি প্ৰায়ে আমাৰ বুলনিত আলোচনা, কথোপকথন আদি প্ৰচাৰ কৰি থাকোঁ আৰু সদায় নতুন নতুন কিছুমান বাট বিচাৰি উলিয়াবলৈ চেষ্টা কৰোঁ আমাৰ সমল ব্যক্তিসকলৰ জৰিয়তে। আজিও আমি ক্ষুদ্ৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতা তথা মহিলা সবলীকৰণ এই বিষয়ে কথা পাতিম আৰু এই বিষয়ে আমাক অৱগত কৰাবলৈ আমাৰ আমন্ত্ৰণক্ৰমে আজি ষ্টুডিঅ'ত উপস্থিত হৈছেহি
1: জ্যেষ্ঠ সমাজতত্ত্ববিদ মঞ্জুলা ভট্টাচাৰ্য বাইদেউ। মঞ্জুলা বাইদেউ, নমস্কাৰ।
2: নমস্কাৰ,
1: আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
2: ধন্যবাদ।
1: এতিয়া মহিলা সবলীকৰণ বুলি কোৱাৰ লগে লগে আচলতে অৰ্থনৈতিক স্বাধীনতা বা অৰ্থনৈতিক স্বাৱলম্বিতাৰ কথাটো সাঙুৰ খাই থাকে, নহয় জানো?
2: নিশ্চয়।
1: বিভিন্ন কৰ্মৰ দ্বাৰা মহিলা সবলীকৰণ হয়। বহুতো মহিলা পঢ়ি শুনি ধৰক কোনো প্ৰতিষ্ঠানত কৰ্মৰত হৈ সবলীকৰণৰ দিশে আগবাঢ়ে, কিন্তু আজি আমি বিশেষত কথা পাতিম সেইসকল মহিলা যিসকল ধৰক বিভিন্ন কাৰণত উচ্চ শিক্ষা ল'বলৈ অপাৰগ হ'ল বা সাংসাৰিক দায় দায়িত্বত পৰি তেওঁলোকে চাকৰি কৰিবলৈ ওলাই যাব নোৱাৰিলে। তেওঁলোকৰো মনটো কিন্তু এটা স্বাৱলম্বনৰ বাবে উকমুকাই থাকে, গতিকে তেওঁলোকে
0: কেনেধৰণৰ কাৰিকৰী বা প্ৰায়োগিক প্ৰশিক্ষণ শিক্ষণ ল'লে মহিলাসকলে এই ধৰণৰ উদ্যোগ স্থাপন কৰিব পাৰিব?
1: গতিকে আপোনালৈ মাইক্ৰফোনটো আগবঢ়াই দিছোঁ, ক্ষুদ্ৰ উদ্যোগেৰে মহিলা কেনেকৈ সবল হ'ব?
2: এইটো বৰ সুন্দৰ এটা প্ৰশ্ন। বৰ্তমান সময়ত আচলতে মহিলাৰ অৰ্থনৈতিক স্বাধীনতাটো খুবেই প্ৰয়োজন, যিহেতু নাৰীৰ মাজত এটা শক্তি লুকাই থাকে। সেই শক্তিটোৱে মানে আমি বহু ক্ষেত্ৰত আগবাঢ়ি যাবলৈ কুণ্ঠাবোধ নকৰোঁ। আচলতে আমাৰ সাহসেই এটা প্ৰধান কাৰণ। বৰ্তমান যুগত যিখিনি নাৰী আছে, যিখিনি যথেষ্ট শিক্ষিত, সেইসকলে নিজে নিজৰ জীৱিকাৰ পথ বাছি উলিয়াইছে। কিন্তু যিখিনি বাধ্য পৰি শিক্ষাও সম্পূৰ্ণ কৰিব নোৱাৰিলে বা ঘৰুৱা কামত ব্যস্ত হৈ গ'ল বা নিজৰ পৰিয়াল সংসাৰৰ দায়িত্ব ল'লে, সেইসকলৰো নিজৰ স্বাৱলম্বী হোৱাৰ এটা দুৰ্বাৰ হেঁপাহ থাকে। আৰু সেইসকলৰ কাৰণে ক্ষুদ্ৰ উদ্যোগ বা ক্ষুদ্ৰ ব্যৱসায় এটা খুবেই প্ৰয়োজনীয়। চিন্তাধাৰাবোৰ মানে ভাল হয়। এগৰাকী মহিলাই ঘৰখনৰ সকলো সংসাৰৰ দায়িত্ব পালন কৰাৰ উপৰিও এটা সুন্দৰকৈ ব্যৱসায় ক্ষুদ্ৰ উদ্যোগেৰে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম বুলি মোৰ দৃঢ় বিশ্বাস। যিহেতু এগৰাকী মহিলাই যেতিয়া নিজৰ পৰিয়ালটো ইমান সুন্দৰকৈ সকলো দিশৰ পৰা লৈ যাব পাৰে, গতিকে এটা দৃঢ় সংকল্প ল'লে তেওঁ নিশ্চয় এই ক্ষেত্ৰত ক্ষুদ্ৰ উদ্যোগেৰে সমাজত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব। শিক্ষিতসকলৰ কাৰণেতো আজিকালি সমাজত বহুত সুবিধা আছে। বেংকৰ পৰা ঋণ লোৱাৰ পৰা আৰম্ভ কৰি চৰকাৰেও বহুত আঁচনি দিছে, সেই আঁচনিৰ প্ৰতিও আমি বহুত আগবাঢ়ি গৈছে। কিন্তু কিছুমান তাৰ মাজত আমাৰ বহুতো নিষ্পেষিত কিছুমান মহিলা আছে, তেওঁলোকে খোলাকৈ এটা কথা ক'ব নোৱাৰে। ঘৰখনত তেওঁলোকৰ এটা স্বাধীনতা নাথাকে, মানে বাক স্বাধীনতা নথকাৰ উপৰিও অৰ্থনৈতিক স্বাধীনতা

0: স্বাধীনতা নাথাকেই, কিন্তু
1: আচলতে অৰ্থনৈতিক স্বাধীনতা নথকাৰ কাৰণেই তেওঁলোকে
0: তেওঁলোকে ভয় কৰে,
1: কৰে
0: ভয় কৰে, কথা সমী কৰে, কথা এটা ক'বলৈ নিজৰ মনত বহুত কথা থাকে, কিন্তু তেওঁ হয়তো বহুত তেওঁ গুণৰ অধিকাৰীও হয়। আৰু বিশেষকৈ আমাৰ অসমীয়া সমাজৰ মহিলাখিনি বহুত কামতে পাৰ্গত, মই সেইটো আমি সৰুৰ পৰা দেখি আহিছোঁ। তাঁত শিল্পৰ পৰা আৰম্ভ কৰি আমাৰ সমাজত বোৱা কটা, ৰন্ধা বঢ়া, আকৌ মানে বিভিন্ন আচাৰ, জাম জেলি বনোৱা বিভিন্ন কথা আছে, সকলো কামতে মহিলাই ঘৰখনত সেইখিনি কৰেই। কিন্তু তেওঁ সেইটো ব্যৱসায়িক ভিত্তিত ল'বলৈ তেওঁক কিছুমান সাহস লাগে, অলপ তেওঁক আগবঢ়াই নিবলৈ এখন হাত লাগে, সেইটো কথা আচলতে।
2: নাৰীসকল কেনেকৈ আগবাঢ়িব বাইদেউ এই ক্ষেত্ৰত?
0: সেইবিলাক কৰিবলৈ যাওঁতে, কিবা এটা ব্যৱসায় কৰিবলৈ যাওঁতে তেওঁলোকক নিজে সংকল্পবদ্ধ হ'ব লাগিব। প্ৰথম তেওঁলোকৰ মূল মন্ত্ৰ হ'ব লাগিব তেওঁলোকৰ ইচ্ছাশক্তি, ইচ্ছাশক্তি থাকিবই লাগিব। তাৰপিছত তেওঁলোকৰ কথাখিনি মানে খুব ধুনীয়াকৈ শৃংখলাবদ্ধভাৱে তেওঁলোকে এখন কাগজত লিখি ল'ব লাগিব যে শৃংখলাবদ্ধভাৱে মই এইটোৰ পিছত এইটো কৰিম। গতিকে সেইখিনি থাকিব লাগিব প্ৰত্যেকগৰাকী মহিলাৰ যি তেনেকৈ নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰিছে। আৰু এটা প্ৰধান কথা হ'ল তেওঁলোকৰ আত্মসংযম থাকিব লাগিব, ধীৰ স্থিৰ হ'ব লাগিব এই কামটোৰ কাৰণে। গতিকে এটা কামত তেওঁ নিশ্চয় প্ৰতিষ্ঠা লাভ কৰিব তেতিয়া, আৰু কম পইচাৰেও মানুহে প্ৰতিষ্ঠা লাভ কৰিব পাৰে। গতিকে তেওঁ মিতব্যয়ী হ'ব লাগিব। তেওঁ যদি আজি ঘৰ চলাবলৈ 100 টকা পাইছে, তাৰে তেওঁ 20 টকাকৈও যদি ৰাহি কৰিব পাৰে, সেইটো এটা তেওঁৰ মূলধন হ'ল নহয়, সঞ্চয় হ'ল। সঞ্চয়টো মহিলাৰ মই ক'বলৈ গ'লে তেজতে আছে, সকলো মহিলাই সঞ্চয় কৰে, ক্ষুদ্ৰ সঞ্চয়। সেই সঞ্চয়টো থাকিলে আমি সাহসো কৰিব পাৰিম। তাৰপিছতে আৰু কোনটো কাম আমি কৰিম সেই বিষয়বোৰ নিজে জনাটো অতি দৰকাৰ। আচাৰ বনাওঁ, জাম জুৱেলি বনাওঁ বা এইবিলাক ধৰণৰ বিভিন্ন উদ্যোগ আছে, প্ৰত্যেকটো কথা তেওঁ জানিব লাগিব। আৰু যদিও নাজানে, আজিকালি এটা সুবিধা আছে, তেওঁ সেইখিনি সাহস তেওঁ থাকিব লাগিব, তেওঁ যাতে সেই সুবিধা ল'ব পাৰে। বিভিন্ন NGO আছে, স্বেচ্ছাসেৱী সংগঠন বা বিভিন্ন চৰকাৰী বিভাগ আছে, সেইবিলাকে সেইবিলাক ট্ৰেইনিং দি থাকে।
1: চৰকাৰে বহুতো আঁচনি আচলতে আগবঢ়াইছে মহিলা
0: সবলীকৰণ, বহুত আছে,
1: সেই আঁচনিসমূহৰ সুবিধা ল'বলৈ তেওঁলোক আচলতে আগ্ৰহী হ'ব লাগিব। আৰু আটাইতকৈ দৰকাৰী কথাটো মোৰ বোধেৰে সেই আঁচনিসমূহৰ অৱস্থিতি সম্পৰ্কে তেওঁলোক জ্ঞাত হ'ব লাগিব। বহুতো মহিলাই নাজানে
0: আঁচনিসমূহ,
1: সেই আঁচনিসমূহ যে তেওঁলোকৰ বাবে আছে বা তেওঁলোকে সেই আঁচনিসমূহৰ পৰা কি কি লাভ ল'ব পাৰে সেইবোৰ নাজানে। নজনাৰ ফলত থাকি যায় মহিলাসকল পিছ পৰি। আপুনি কি ক'ব এই ক্ষেত্ৰত?
0: আমাৰ বৰ্তমান ভাৰতবৰ্ষত বহুতো এনেকুৱা মহিলা সবলীকৰণৰ ক্ষেত্ৰত ভাৰত চৰকাৰ তথা ৰাজ্য চৰকাৰসমূহে বহুতো আঁচনি প্ৰয়োগ কৰিছে, প্ৰচলন হৈ আছে। সেই আঁচনিসমূহৰ ভিতৰত দুভাগ কৰিছে, ধৰি লওক চহৰ অঞ্চলত বেলেগ, গাঁও অঞ্চলত বেলেগ। চহৰ অঞ্চলত মই নিজেই এটা ডিপাৰ্টমেণ্টত কাম কৰি আহিছিলোঁ, যিটো বিভাগত, সেইটো বিভাগতে মানে বিভিন্ন আঁচনি কৰিছিলোঁ। প্ৰথমতে আছিলে SJSRY স্বৰ্ণ জয়ন্তী ৰোজগাৰ যোজনা বুলি, সেইটোত মই 10 বছৰ একেৰাহে নিকেটত কৰিছোঁ, আৰু বহুত মিছন আছিল তেনেকুৱা। আৰু তাৰপিছত এতিয়া NULM বুলি, এইটো বৰ্তমানো চলিত আছে, নেশ্যনেল আৰ্বান লাইভলিহুড মিছন ইংৰাজীত, এইটো সেইটোতো মানে নেশ্যনেল আৰ্বান লাইভলিহুড মিছনতো এনেকুৱা দুখীয়া মানে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা মহিলাসকলৰ কাৰণে প্ৰত্যেকটো চহৰ অঞ্চলত মিউনিচিপেল বৰ্ডৰ আণ্ডাৰত মিউনিচিপেলিটি আছে, গুৱাহাটীতো আছে, পৌৰ নিগম আছে, সেই ৱাৰ্ড ৱাইজ তেওঁলোকে কিছুমান গোট গঠন কৰি দিছে, ভাগ কৰি দিছে। আৰু সেইটো তেওঁলোকৰ সুবিধা কেনেকৈ হ'ব, প্ৰত্যেকটো ৱাৰ্ডত ইলেক্টেড কাউঞ্চিলৰ থাকে, বা এতিয়া মোৰ ধৰি লওক 11 নম্বৰ ৱাৰ্ড, মোৰ ৱাৰ্ডত কাউঞ্চিলৰ আছে, তেখেতৰ লগত যোগাযোগ কৰিলে সেই গোটত সেইধৰণে সোমাব পাৰিব। আৰু সেই অকল গোটটোত সোমালেই নহ'ব, তেওঁলোকে সেইটো গোটেই গোটৰ সভা সমিতি সব গঠন কৰি তেওঁলোকৰ নাম কৰিব লাগিব, পঞ্জীয়নভুক্ত হ'ব লাগে, তেতিয়া চৰকাৰী সুবিধাবোৰ পায়। আৰু পঞ্জীয়নভুক্ত কৰিবলৈ হ'লে তেওঁলোকে সেইটো যোগাযোগ কৰিব লাগিব এই ডিপাৰ্টমেণ্টটো NULM, সেইখিনি সেই গোটৰ যিগৰাকী আহ্বায়িকা হ'ব তেখেতে গোটেইখিনি কৰি দিব। 10 গৰাকী বা 20 গৰাকীৰ গোট হয়, 10 গৰাকী হ'লে সুবিধা হয়। আৰু সেই গোটটো তেওঁলোকৰ একে অঞ্চলৰ ওচৰ চুবুৰীয়া একে সম অৱস্থাৰ মানুহ হ'লে ভাল হয়। আৰু সেই কাম এটা কৰিবলৈ গ'লেও তেনেকৈ সুবিধা ল'বলৈ গ'লেও কিন্তু মানুহৰ মনো মিল থাকিব লাগিব, মনৰ মিল থাকিব লাগিব মহিলাখিনি, সেই গোটেই মহিলাখিনিয়ে সুবিধা। এতিয়া বৰ্তমান চৰকাৰেতো বিভিন্ন দিয়ে আছে।
2: হয় হয় বাইদেউ, এইখিনিতে শ্ৰোতাৰ সুবিধাৰ্থে আঁচনিসমূহৰ নামকেইটা জনাই থওঁ।
1: আমাৰ ৰাজ্যিক স্তৰত আছে অৰুণোদয় আঁচনি, স্বনিৰ্ভৰ নাৰী আঁচনি,

0: মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি, লাখপতি বাইদেউ আঁচনি আৰু কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ ভিতৰত আছে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা আঁচনি, সখী বা অন্যান্য দক্ষতা বিকাশ প্ৰশিক্ষণ আৰু প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা, লগতে স্বাৱলম্বনী আৰু নব্যা পাইলট প্ৰকল্প আৰু আমাৰ প্ৰত্যেক ৰাজ্যতে প্ৰত্যেক জিলা স্তৰতে আচলতে শিল্প প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে য'ত বিনামূলীয়াকৈ বিভিন্ন প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা আছে আৰু এই সকলো আঁচনিৰ বিষয়ে জানিবলৈ বা পঞ্জীয়ন কৰিবলৈ এটা একক পৰ্টেল চৰকাৰে আৰম্ভ কৰিছে, সেইটো হ'ল স্কিল ইণ্ডিয়া ডিজিটেল হাব। এই একক পৰ্টেলত গৈ এই সকলো চৰকাৰী আঁচনিৰ পঞ্জীয়ন তথা ট্ৰেইনিং প্ৰশিক্ষণৰ সবিশেষ অনলাইন আগ্ৰহীসকলে লাভ কৰিব পাৰিব।
1: এইবোৰ অলৰেডি ইমপ্লিমেণ্ট হৈ আছে।
0: এই ধৰক আত্মসহায়ক গোটসমূহ গঠন কৰিলে, গঠন কৰি তেওঁলোক পঞ্জীয়নভুক্ত হ'ল, তাৰপাছত বিভিন্ন চৰকাৰী আঁচনিৰ জৰিয়তে তেওঁলোক

0: অনলাইন আগ্ৰহীসকলে লাভ কৰিব পাৰিব।
1: এইবোৰ অলৰেডি ইমপ্লিমেণ্ট হৈয়ে আছে।
0: এই ধৰক আত্মসহায়ক গোটসমূহ গঠন কৰিলে, গঠন কৰি তেওঁলোক পঞ্জীয়নভুক্ত হ'ল, তাৰপাছত বিভিন্ন চৰকাৰী আঁচনিৰ জৰিয়তে তেওঁলোকে উদ্যোগ স্থাপনৰ বাবে ধনৰাশি বা যিখিনি পাব লাগে, মেচিন যন্ত্ৰপাতি বা যি প্ৰয়োজনীয় সেইসমূহ পালে, পোৱাৰ পিছত তেওঁলোকে যেতিয়া কাম এটা আৰম্ভ কৰিব, কেনেকৈ আগবাঢ়িব?
1: প্ৰথম তেওঁলোকে সেই ধৰি লওক চিলাই মেচিনে পালে, চিলাই মেচিনৰ গোটেই টুলছখিনি চৰকাৰে এটা পইচা দিবতো, তেওঁলোকৰ আৰু সেই পইচাটো তেওঁলোকৰ ছাবচিডাই, তেওঁলোকে লোন পালেও সেই পইচাটো ঘূৰাব নালাগে,
0: যিখিনি
1: ৰাজসাহাৰ্যৰ যিটো, গতিকে তেওঁলোকে সেইটো চিলাই মেচিন যদি তেওঁৰ স্কিল নহয়, চিলাই নাজানে, তেতিয়াহ'লে তেওঁ ট্ৰেইনিং ল'ব লাগিব।
0: সেই
1: প্ৰশিক্ষণটো চৰকাৰে দিয়ে জিলাভিত্তিক। জিলা বুলি ক'লে মানে অকল নগৰ অঞ্চলৰ কথা কৈছোঁ দেই, নগৰ অঞ্চলত গঠন হ'ল, তেওঁলোকৰ মাজত এগৰাকী আমি কমিউনিটি অৰ্গেনাইজাৰ মানে ঠিক কৰোঁ, তেখেতক আমি আনি পেলাই ট্ৰেইনিং দিছোঁ। এবাৰ মই 70 গৰাকীক ইয়াতে IIE বুলি আছে, ISBT ওচৰ IIE, তাতে মই ট্ৰেইনিং দিছিলোঁ।
0: এতিয়া তেওঁলোকক এনেকুৱা হ'ব পাৰে নেকি, ধৰক তেওঁলোকে প্ৰথমে আঁচনিৰ অধীনত প্ৰশিক্ষণ ল'লে, লৈ পেলাই তাৰ পিছত তেওঁলোকে স্বাৱলম্বী হোৱাৰ ইচ্ছাৰে লোনৰ বাবে আবেদন কৰিলে, ধৰক লোন ল'লে, পিছত তেওঁ উদ্যোগ স্থাপন কৰিলে, সেইটো প্ৰক্ৰিয়া হ'ব পাৰে? বা প্ৰথমে তেওঁ উদ্যোগ স্থাপনৰ বাবে আগ্ৰহ কৰি তাৰ পিছত প্ৰশিক্ষণ, এই দুয়োটাই সম্ভৱ নেকি?
1: দুয়োটাই সম্ভৱ, কিন্তু তথাপিতো তেওঁ প্ৰশিক্ষণটো নোলোৱাকৈতো উদ্যোগটো স্থাপন কৰিব নোৱাৰিব। আৰু এই ক্ষেত্ৰত এটা কথা আছে, চহৰ অঞ্চলত সকলো ধৰণৰ উদ্যোগ কৰিব নোৱাৰে, ধৰি লওক হাঁহ কুকুৰা পালন কৰা, সেইটো চহৰ অঞ্চলত কৰিবলৈ অসুবিধা হয়, গতিকে তাঁতশালখনো বহুতৰ অসুবিধা। কিছুমান কাম মানে আমি ধৰি লোৱা এই দোকান এখন দিলোঁ, উদ্যান শস্য কৰিলোঁ, বা হেৰি পেকেট খাদ্য প্ৰস্তুত কৰিলোঁ, এনেকুৱা ধৰণৰ কামবিলাক কৰিবলৈ চহৰ অঞ্চলত সুবিধা। দৰিদ্ৰ সীমাৰেখাৰ তলত থকা মহিলাসকলৰ কথা কৈছোঁ দেই, তেওঁলোকৰ কাৰণে কৈছোঁ, এই তেওঁলোকে সেইখিনি কাম কৰিবলৈ সুবিধা, যিটো সেইখিনি কৰিবলৈ যাওঁতে তেওঁলোকৰ মানে সেই ছাইডটো আমি চাব লাগিব যে সেইখিনি তেওঁলোকে স্বাস্থ্যসন্মত বনাইছে নাই, পেকেজিংটো ভালকৈ হৈছে নাই, সেইবিলাক কথাত আমি তেওঁলোকক স্কিল ট্ৰেইনিং দিব লাগিব। সেইবিলাক কথাত সেইবোৰ কাৰণে সৰু সৰু এটা আজিকালি যন্ত্ৰপাতি লাগিবই, সেইখিনি তেওঁলোকে যিখিনি টুলছ আছে টুলছখিনি সেই চৰকাৰে ছাপ্লাই মানে দিব, লোন দিবতো, ধৰি লওক 10,000 দিলে বা 25,000 দিলে সেইখিনিকে তেওঁলোকে সেই এটা এমাউণ্টহে তেওঁ ঘূৰাব লাগিব, গোটেইখিনি নালাগে, তেওঁলোকৰ ইণ্টাৰেষ্টটো নলয় নহয় এইটো বস্তু প্ৰথম, তেওঁলোকে সেইটো ৰাজ সাহাৰ্য হেৰি পায়, অঁ সেইটো কাৰণে সেই মহিলাখিনি আগবাঢ়ি যোৱাত বহুত ভাল। আৰু আমি খাদ্য প্ৰণালী যিহেতু ট্ৰেইনিং নোলোৱাকৈও আমি কৰিব পাৰোঁ, মহিলাই জানেই, আৰু কিছুমানে কেক বনায়, বিস্কুট বনায়, বেকাৰী যিটো, সেইটো বেকাৰী ট্ৰেইনিং আমি নিজে দিছোঁ।
0: আৰু এইখিনিতে সুধিব বিচাৰিছোঁ, আপুনি ধৰক এই ক্ষেত্ৰখনৰ লগত বহু দিন ধৰি জড়িত হৈ আছে, এতিয়া আমাৰ গুৱাহাটী মহানগৰৰ কথা যদি ধৰোঁ, মহানগৰৰ মহিলাসকল কোনটো উদ্যোগ স্থাপনৰ প্ৰতি আগ্ৰহী আপুনি বিগত দশকত মানে কি দেখিলে?
1: মই মহানগৰ দেখিলোঁ, মহানগৰ বেছিভাগ মহিলাই মানে ধৰি লওক এই বেকাৰী, বিউটি পাৰ্লাৰ, সেইবিলাক বেছি আগ্ৰহী, তেনেকুৱা ধৰণৰ।
0: আৰু গোটা
1: সফল হৈছে, বিউটি পাৰ্লাৰ মই দিছোঁ, কেইবাগৰাকীকো দিছোঁ প্ৰশিক্ষণ, আৰু চিলাই মেচিনৰ দিছোঁ, তেওঁলোক সঁচা প্ৰতিষ্ঠা হৈছে, এতিয়া নিজে চলি পৰিয়ালকো মানে সহায়, সমাজৰ প্ৰতিষ্ঠা হোৱা মানে নিজে পৰিয়ালটো পোহপাল দিব পাৰিছে, আৰু যদিও পোহপাল দিব লগা নহয় কিন্তু তেওঁৰ ঘৰখনত এটা সহায় হৈছে ডাঙৰ, আৰু নিজেও এটা অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈছে, সেইটো কম ডাঙৰ কথা নে, তেওঁৰ মানসিক শান্তি হৈছে সেইটো কাৰণে। আৰু সেইসকলক মই প্ৰথম যেতিয়া গোট খুলি দিছোঁ, অকল গোট খুলি দিয়াই নহয়, তেওঁলোকক তেওঁ পঞ্চায়তৰ আণ্ডাৰত পৰিছে, এনুৱেল এমত গৈ পেলাই তাৰ যিজন প্ৰজেক্ট ডাইৰেক্টৰ আছে তাৰ লগত যোগাযোগ কৰি তেওঁলোকক পঞ্জীয়নভুক্ত কৰিছোঁ, ৰেজিষ্ট্ৰেশ্যন কৰি দিছোঁ, আৰু পঞ্জীয়নভুক্ত হোৱাৰ লগে লগে তেওঁলোকে এটা একাউণ্ট খুলিব লাগিব বেংকত, তেতিয়াহে সেই পইচাটো তেনেকৈ আহিব, আৰু তাত যিটো তেওঁলোকে ৰাজসাহাৰ্য তাৰ জৰিয়তেহে পাব, তেনেকুৱা ধৰণৰ কৰিছোঁ। সেইটোকে মই অসমৰ বহুত মহিলাই তেনেকৈ সুবিধা লৈ আছে ইতিমধ্যে, শদিয়াৰ পৰা ধুবুৰীলৈ বুলি কৈছোঁ, আৰু আগ্ৰহী ওলাই আহে। ধুবুৰীত এটা উদাহৰণ দিছোঁ, ধুবুৰীত মই চিলাই দেখিছোঁ, চিলাই শিকিবলৈ বহুত মন, আৰু পট মেকিং, ফ্লাৱাৰ মেকিং, পুতলা বনোৱা, ডল বনোৱা, এনেকুৱা ধৰণৰ ইমান ইচ্ছা নহয় তেওঁলোকৰ। আৰু তেওঁলোকক মই আৰু এটা শিকাইছিলোঁ, ইক' ফ্ৰেণ্ডলি হ'ব লাগে, এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি বস্তুটো, মানে তোমালোকে পেলনীয়া বস্তুৰ পৰাও বহুত বস্তু বনাব পাৰি, আমি পেলনীয়া বস্তুৰ পৰা এতিয়া এই যে আমি বটলবিলাক, পানী বটল, ক'ল্ড ড্ৰিংকছৰ বটল, এইবোৰ যে পেলাই দিয়ে, সেইবোৰ কালেক্ট কৰিবলৈ দিছিলোঁ তেওঁলোকে, কালেক্ট কৰি কৰি কি কৰিছিলে তেওঁলোকে, ধুবুৰীত মই নিজেই গৈছোঁ সেইটো

0: অনুষ্ঠান মানে ৱাল বনাইছিলোঁ আমি, মন্দিৰৰ গছ সংৰক্ষণ কৰিছিলোঁ, তাত বটলবোৰ দি দি দি দি ৱাল বনাইছোঁ মানে বটলৰে। আকৌ ফুলৰ যিটো বিজনেছ কৰিছে সেইবোৰ দোকানত তেওঁলোকে, মাৰ্কেটখনো তেওঁলোকক দিয়াইছোঁ দেই, মাৰ্কেটৰ কথা পাতিছোঁ। সেইটো এইটো বস্তু মাৰ্কেটখন লাগিব, আচল কথা মাৰ্কেটহে, আৰু এনেই বনাই থাকিলেতো বস্তুটো নহ'ব। গতিকে আমি দোকান তেনেকৈ, এতিয়া মই যিখিনি পিঠা পনা বনোৱা লাডু বনোৱা আছে মই অৰ্ডাৰ লৈ দিছোঁ তেনেকুৱা মানুহক, এতিয়া তেওঁলোকে নিজে নিজে নিজৰ অৰ্ডাৰ লয়। মই গণেশগুৰিত কেইবাখনো দোকান আছে বা ছয়মাইলত দোকান আছে, তেওঁলোকক কৈ দিছোঁ যে এইখিনি বস্তু আপুনি বিক্ৰী কৰক, এইখিনি মানুহক, মহিলা ডাঙৰ ডাঙৰ ডিপাৰ্টমেণ্টেল ষ্ট'ৰ, তাতেতো হাজাৰ মানুহ আহে ডেইলি, গতিকে সেই তেনেকৈ বিক্ৰী হৈ আছে। আৰু নিজাকৈ কিছুমানে কৰি আছে সেইটো বেলেগ কথা, কিন্তু সেই গোটৰ পৰা কৰা যিখিনি মহিলা আচল নিদি যিখিনি প্ৰকৃততে মানে অভাৱী, সেই মহিলাখিনিক সহায় কৰাটোতহে মোৰ আনন্দ আছে আচলতে। সেইখিনিকহে আচলতে প্ৰতিষ্ঠা কৰিব লাগে। হাজাৰ হাজাৰ মানে গুৱাহাটীত দেখিছোঁ তেনেকুৱা নিজাকৈ বহুত কৰি আছে, আৰু অনুষ্ঠানো এনেকৈ ডাঙৰ কৰিছে। বাকী শিক্ষিতখিনিয়েতো ডিজাইনাৰ হওক, কাপোৰৰ ব্যৱসায় হওক, সেইবোৰতো আছেই, বহুত কৰিয়ে আছে। কিন্তু সেই প্ৰকৃততে সেই ক্লাষ্টাৰ মানে তলৰ যিখিনি দৰিদ্ৰ সীমৰেখাৰ তলৰ যিখিনি সামৰ্থ্যটো নিজৰ পইচাৰে মানে ব্যৱসায় খুলিব পৰা সামৰ্থ্য নাই, সেই মহিলাসকলৰ কাৰণেহে এই উদ্যোগবিলাক আচলতে বেছি জৰুৰী। এনেকুৱা ক্ষুদ্ৰ উদ্যোগ আঁচনিসমূহো জৰুৰী আৰু ক্ষুদ্ৰ।
1: বাইদেউ, বহু ক্ষেত্ৰত দেখা যায় যে এই আঁচনিসমূহ আচলতে যাৰ ওচৰলৈ পাবগৈ লাগে তেওঁলোকৰ ওচৰ কিন্তু নাপায়গৈ,
0: সেইটো এটা একদম সত্য কথাটো। বহু ক্ষেত্ৰত মই নিজে মানে বহুত ক্ষেত্ৰত দেখিছোঁ যে মহিলা বহুতে অৱগতই নহয়। আমি যে মই ভাবোঁ দেই, আমি যেতিয়া নাৰী দিৱসবোৰ পাতোঁ 8 মাৰ্চত গোটেই ইণ্টাৰনেশ্যনেল আন্তৰ্জাতিক নাৰী দিৱস, সেইবিলাকত আমি এইবিলাক এনেকুৱা মানুহখিনিক আমি সজাগ কৰিব লাগে। আচলতে আমি জনাখিনিয়ে জানো, আমি শিক্ষিতখিনিয়ে সকলো জানো, আইন কানুনো জানো বা বিচাৰিলে সুবিধাও লওঁ, কিন্তু সেই মানুহখিনিয়ে নেজানাকৈ নিৰ্যাতিত হৈ থাকে বহুতো। গুৱাহাটী মহানগৰীৰ কিছুমান অঞ্চলতো পাইছোঁ তেনেকুৱা, গতিকে ঢুকি নাপায়। এই ক্ষেত্ৰত তাৰমানে আমাৰ যিবোৰ মানে স্বেচ্ছাসী সংগঠন আছে সেইবিলাকে এৱাৰনেছ কৰিব লাগে। আচলতে মই নিজেও জড়িত স্বেচ্ছাসী সংগঠনৰ লগত এনেকুৱা এৱাৰনেছ বহুত কৰিছোঁ। আমি যেতিয়া এৱাৰনেছ কৰোঁ সেই মানুহখিনি আমি গোটাব লাগিব নহয়, সেই মানুহখিনি, গতিকে আমি সেইটো কাৰণে আমি প্ৰচাৰ কৰিব লাগিব। প্ৰচাৰটো কৰিব লাগি কৰোঁ আমি সেই অঞ্চলৰ এগৰাকী মহিলা থাকেই সদায় দুষাৰ কথা ক'ব পৰা, আগলৈ ওলাই অহা, তেওঁক দায়িত্বটো দি দিওঁ, তেওঁ তেনেকৈ মানুহখিনি মহিলাখিনি গোটায়। কমেও 50 গৰাকী গোটালে এখন সভাত, গতিকে সেই সভাখনত মই গোটেইখিনি কথা ক'লোঁ, আপোনালোকৰ এইখিনি এইখিনি সুবিধা আছে, আঁচনি আছে, আঁচনিখিনি ধুনীয়াকৈ বুজাই দিলোঁ। আৰু বুজাই দিয়াৰ পিছত তেওঁলোকক মই তেতিয়াই তেওঁলোকক যদি তেওঁলোকে ইণ্ডিভিজুৱেলি তেওঁলোকে যদি কোনো ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিবলৈ সমৰ্থ নহয় তেতিয়াহ'লে আপোনালোকে গোট গঠন কৰিব লাগিব। চৰকাৰীভাৱে গোট গঠন হৈছেই অলৰেডি, এতিয়া আকৌ মানে আমাৰ বৰ্তমান চৰকাৰে যিটো সুবিধা দিছে সেইকাৰণে গোটত সোমোৱাটো এটা মানে প্ৰত্যেকে জৰুৰী বুলি ভাবিছে এতিয়া, তাৰমানে ইমান সুবিধা পাইছে যে। আৰু যদি মানুহে ব্যৱহাৰ নকৰে তাত মনিটৰিং কৰিবগৈ লাগিব। আমি পইচাটো দিলোঁ তেওঁক, তেওঁ খাই বৈ পেলাই বোলে আজি ভালকৈ খাই বৈ তেওঁ পইচাখিনি শেষ কৰিলে, সেইটো নহয়,
1: তেওঁ
0: হয় তেনেকুৱা হৈ আছে, সেইবিলাক কোনোবাই ঘূৰি ধৰিব লাগিব। গতিকে সেই হাতখন ধৰি আগুৱাই আনিব লাগে। এনেকুৱা মহিলা আচলতে হাতত হাত ধৰি আগুৱাই অনা মহিলাৰ প্ৰয়োজন বেছি। আমাৰ নিজৰ স্বাৰ্থৰ কাৰণে ভাবি থাকোঁ, কিন্তু সেইসকলকো আমি লৈহে আমি আচলতে সবল হ'ব লাগে। সেইসকল মানুহক লগত লৈহে আমি সবল হ'ব লাগে। অকলে মই সবল হৈ লাভ নাই, সেই মহিলাসকল সবল হ'লে, মাত মাতিব পৰা হ'লে, দুআষাৰ কথা ক'ব পাৰিব লাগিব।
1: আচলতে আমি যিসকল শিক্ষিত বা কৰ্মৰত মহিলা, আমি তেওঁলোকৰ সাহস হ'ব লাগিব।
0: নিশ্চয় নিশ্চয় আমি
1: যিদৰে কৰি আছে বিভিন্ন কাম, তেনেদৰে
0: আমি
1: হাতত ধৰি উলিয়াই আনিব লাগিব,
0: হাতত ধৰি। সেইকাৰণে আমি এইবিলাকত স্বেচ্ছাসেৱী সংগঠনে মুখ্য ভূমিকা ল'ব পাৰে।
1: হয়,
0: তেওঁলোকে স্বেচ্ছাসেৱী সংগঠনবিলাকে মানে এই ক্ষেত্ৰত সুবিধা ল'ব পৰাৰ কেলে আছে, তেওঁলোকৰ সেইটোৱে উদ্দেশ্য আচলতে। মুখ্য কথা সমাজসেৱা, গতিকে সমাজসেৱা ক'বলৈ গ'লে বিভিন্ন দিশত আমি কৰিব পাৰোঁ। এতিয়া কিছুমানে দেখিছোঁ মই কৰি আছে, কিছুমানে এতিয়া মহিলাই স্বাস্থ্য বিষয়ক কৰিছে, স্বাস্থ্য শিবিৰ কৰিছে, বা কিছুমানে এণ্টাৰপ্ৰেনাৰ বা মহিলা সবলীকৰণৰ কাৰণে কিছু হেৰি কৰিছে, তেনেকুৱা ধৰণৰ বহুত দেখিছোঁ অনুষ্ঠান। আৰু মই নিজেও বহুত অনুষ্ঠানত গৈছোঁ যে আমি চিলাই মেচিন দিছোঁ কাৰোবাক, এখন চিলাই মেচিনটো তেওঁ কাপোৰখিনি যোগাৰ দিছোঁ, চিলাই মেচিনৰ পৰা যিখিনি উৎপাদন হ'ব কাপোৰ কানি সেইখিনি মাৰ্কেটৰ কাৰণে, মাৰ্কেটিঙৰ কাৰণে আমি সুবিধা কৰি দিছোঁ। স্বেচ্ছাসেৱী সংগঠনে

0: সেই সুবিধাখিনিও কৰি দিব লাগিব, বজাৰখন দিব লাগিব তেওঁলোকক। তেওঁলোকক অকল উৎপাদন কৰিলে নহ'বতো, ৰ মেটেৰিয়েলছ উৎপাদন কৰিব, ৰ মেটেৰিয়েল ছাপ্লাই দিয়াৰ পিছত প্ৰথম অৱস্থাত, পিছত নালাগে, প্ৰথম অৱস্থাত সেইখিনি আমি সাহাৰ্য দিব লাগিব। অন্ততঃ ছমাহ এবছৰলৈ আমি চাব লাগিব।
1: বাইদেউ, এইখিনিতে যদি আপুনি কেনে কেনে ধৰণৰ কামৰ দ্বাৰা দৰিদ্ৰ সীমাৰেখাৰ তলৰ মহিলাসকল স্বাৱলম্বী হ'ব পাৰিব আপুনি যদি জনাই থয়।
0: আমাৰ মহিলাসকলে ক্ষুদ্ৰ উদ্যোগেৰে স্বাৱলম্বী সবলীকৰণ হ'বলৈ কাৰণে বহুতো উদ্যোগৰ মানে উদাহৰণ আছে। তেনেকুৱা ক্ষেত্ৰত মানে বহুত ঘৰতে থাকি বহুত উদ্যোগ কৰিব পাৰি। উদ্যোগ বুলি নহয়, ব্যৱসায়। উদ্যোগ বুলি ক'লে মানুহে অলপ ভয়ো খায় পটককৈ, কিন্তু বিভদাকাৰৰ বুলি ভাবে, কিন্তু উদ্যোগ বুলি নহয়, সৰু সৰু ব্যৱসায়, ক্ষুদ্ৰ ব্যৱসায় কৰিব পাৰে। তেনেকৈ খাদ্য প্ৰস্তুতকৰণ, সেইটো এক নম্বৰ ব্যৱসায়, মহিলাসকল সকলোৱে পাৰ্গত। গতিকে সেইটো খালি চাফ চিকুণ হেৰি, যিখিনি পৰিষ্কাৰ পৰিচ্ছন্নতা, স্বাস্থ্যসন্মতভাৱে প্ৰস্তুত কৰিব লাগিব। আৰু বিভিন্ন ধৰি লওক মচলাৰ গুড়ি, আমাৰ দৈনন্দিন খাদ্যৰ যোগাৰ হয়, সেই তেনেকুৱা ধৰণৰ। তাৰপিছত আছে, মই আগতেও ইতিমধ্যে কৈছোঁ, বেকাৰী, বিস্কুট, কেক আদি বিতৰণ, সেইবোৰ কৰিব পাৰি, ঘৰতে থাকি কৰিব পাৰি। তাৰপিছতে চিলাই কথা ক'লোঁ, সেইটোতো ঘৰতে থাকি মহিলাসকলে সাজ পোছাকৰ কৰিব পাৰে। আৰু আজিকালি আৰু এটা হৈছে কাপোৰবোৰৰ দহি বতা, সেইটো এটা প্ৰফেশ্যন, বৰ ভাল ব্যৱসায়, সেইটো বহুতো মহিলা পাৰ্গত। আৰু এটা আমাৰ যিটো বহুতো মহিলাই দেখিছোঁ, খুব সুন্দৰ সুন্দৰ পেইণ্টিং কৰে, আৰ্ট কৰে, সজোৱা বস্তু, ফুলৰ টোপা, ফুলৰ টোৰা লৈ পেলাইও মানুহে আজিকালি সকলোতে উপহাৰ দিবলৈ ভাল পায়। গতিকে সেইটো এটা ব্যৱসায় হিচাপে ল'ব পাৰে, ক্ষুদ্ৰ ব্যৱসায়, আৰু বিভিন্ন ধৰণৰ সজোৱা বস্তু। তাৰপিছত আছে ক্লাউড কিটচেন বুলি কয়, এইটো আচলতে ঘৰতে থাকি খাদ্যৰ যোগান ধৰা, যিটো টিফিন ছাৰ্ভিচ, আমাৰ বাহিৰৰ ৰাজ্যবিলাকত খুব প্ৰচলিত, সেইটো অসমত বৰ্তমান হৈছে, শেহতীয়াকৈ আহিছে অসমত। সেইটো কিন্তু বৰ ভাল কথা হৈছে। ভাল মানে কিয়, সেইটো এটা অকণমান প্ৰয়োজন আছে, মানে বিতৰণ কৰা, খাদ্য বিতৰণ কৰা, ব্যৱসায়ত ঘাটি খোৱাৰ ব্যৱসায় নহয়। সেইখিনি মূলধনটো মানুহে যিমানেই হওক, ব্যৱসায় যিয়ে কৰক লাগিলে, 100 টকা ইনকাম কৰিলে তাৰ 30 টকা বা 20 টকা আমি সাঁচিবই লাগিব, 70 টকাহে খৰচ কৰিব লাগিব, সেইটোৱে মিতব্য এটা, সেইটোৱে এটা, সেইটো কাৰণে সেই তেনেকুৱাকৈ কৰিব লাগিব। গতিকে সেইটো আছে সজোৰ। আকৌ আছে উদ্যান শস্য, ফুলৰ খেতি, এইবিলাকো পাৰি। আজিকালি মহিলা বহুতেই মানে নিজৰ এখন বাৰী থাকে, কিটচেন গাৰ্ডেন বুলি কয়, গতিকে সেই সুবিধাখিনিও ল'ব পাৰে। সেইটো আকৌ নিজাকে কৰিব নোৱাৰিলেও এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আছে, হৰ্টিকালচাৰ ডিপাৰ্টমেণ্ট আছে, তেওঁলোকে সুবিধা দিয়ে আৰু বিভিন্ন ক্ষেত্ৰত। তাৰপৰা আছে কাঠফুলাৰ খেতি, কাঠফুলাটো মাছৰুম খুবেই প্ৰচলিত খাদ্য, অকণমান সহায় মানে এগ্ৰিকালচাৰ বিভাগৰ পৰা প্ৰশিক্ষণটো লৈ ল'ব পাৰি। আৰু প্ৰশিক্ষণ তেওঁলোকে ছমাহৰ মূৰে মূৰে প্ৰশিক্ষণ দিয়ে থাকে, খবৰ কাগজত ওলায়, সেইখিনি কৰিব পাৰিব। তাৰপৰা প্ৰথম গৰমৰ দিনত জুচ কৰ্ণাৰ, মানে ফলৰ ৰস, আমাৰ থলুৱা ফল মূল যথেষ্ট আছে, সেইখিনি ফলৰ ৰসৰ কৰ্ণাৰ কৰিব পাৰে, তেনেকুৱা ধৰণৰ আছে। তাৰপিছত আৰু এটা আছে, আমাৰ মহিলাসকলে যদি খুব ভালকৈ ল'ৰা ছোৱালী প্ৰতিপাল কৰিব পাৰে, ল'ৰা ছোৱালী এটা ৰাখিব পৰাকৈ ক্ৰেছ যিটো কয়, ডে কেয়াৰ ছাৰ্ভিচ, তেনেকুৱা ধৰণৰ খুলিব পাৰে, সেইটো এটা প্ৰফেশ্যন, সেইটো এটা ভাল প্ৰফেশ্যন, বৰ্তমান চহৰ অঞ্চলত খুবেই জৰুৰী, যিহেতু ৱৰ্কিং ৱমেনছ, সকলো মাদাৰ, বহুতো মানে কৰ্মৰত মহিলাৰ অসুবিধা ল'ৰা ছোৱালী ৰখাত। কিন্তু সেইটো এটা মানে পূৰা ৰেজিষ্ট্ৰেশ্যন কৰি লাইচেঞ্চ লৈ তেনেকৈ খুলিব লাগে, আৰু মানে সুৰক্ষিত হ'ব লাগিব। আৰ্জনো হ'ল, সমাজ সেৱাও হ'ল আৰু আৰ্জনো হ'ল। আৰু জাম জেলি প্ৰস্তুত কৰা, ফুড প্ৰিজাৰ্ভেশ্যন, এইবিলাক আমি বতৰৰ ফল মূলবোৰ সংৰক্ষণ কৰিব পাৰোঁ নহয়। আৰু মই ভাবোঁ অসমৰ যিবোৰ খাদ্য প্ৰণালী নহয়, সঁচাকৈ বিৰল আৰু খুব স্বাস্থ্যসন্মত। এতিয়া শাকবিলাক আছে, শাকবোৰ আমি ধৰি লওক বতৰত, এই বাৰিষা বতৰত বহুত শাক পাওঁ, তুমি টেঙেচি, মানিমুনি, মাটিকেদুৰি খুব ওলায়, সেইবোৰ আমি সংৰক্ষণ কৰিব পাৰোঁ, শুকুৱাই পেলাই গুড়ি কৰি থ'ব পাৰোঁ, সেইবোৰ বিক্ৰী হয় বজাৰত। আৰু তেনেকুৱা ধৰণৰ অজস্ৰ আছে, নৰসিংহ পাতো এতিয়া বাহিৰত শুকানকৈ কিনিবলৈ পায়, এনেকুৱা ধৰণৰ কৰোঁ বুলিলে বহুত আছে,
2: আচলতে
0: আৰু এইটো আগ্ৰহ লাগিব, আত্মবিশ্বাস লাগিব, আৰু একাগ্ৰতা থাকিব লাগিব, একাগ্ৰতাটো লাগিব। যেনেকৈ এতিয়া আমি ৰেছপনচিবল হ'ব লাগিব দেই এই ক্ষেত্ৰত, সেইটো বৰ ডাঙৰ কথা, দায়বদ্ধ হ'ব লাগিব, নিজৰ ব্যৱসায়টোৰ প্ৰতি নিজে দায়বদ্ধ হ'ব লাগিব, যে মই এইটো সময় মই এইখিনি কাম কৰিম, মোৰ দায়িত্ব থাকিব লাগিব। মই সেইটো কাৰণে বেলেগ আৰু কাৰো ক'ৰবাত মই মানে কথাৰ মেল মাৰি থাকিলে নহ'ব, মই কামখিনি কৰিব লাগিব, দায়বদ্ধ হ'ব লাগিব। আৰু আমি লক্ষ্য এটা স্থিৰ কৰিবই লাগিব, লক্ষ্য স্থির

0: হ'লে আমি মানে আগবাঢ়িব পাৰিম আচলতে। আৰু কাৰোবাক বোলে আমি দিছোঁ এখন দোকান চলাব খুজিছে তেওঁ, তেওঁ কৈছে মই বৰ সুন্দৰকৈ বনাব জানো। সেই ৰাতিপুৱা এতিয়া তেওঁ দোকান এখন দিলে, বহুত মানুহ আছে বিভিন্ন জেগাৰ পৰা, যাত্ৰী আছে, ৰাতিপুৱা কিবা এটা খাব বিচাৰে, ধৰি লওক ৰাস্তাৰ কিনাৰত বা ফুটপাথৰ কিনাৰত বা ব্ৰিজৰ তলত বহুতে দোকান দিব পাৰে, ব্ৰেকফাষ্ট এটা খাব খোজে, পিঠা পনা আমাৰ যিটো আছে টেকেলি পিঠা হওক, ৰুটি ভাজি হওক, গতিকে তেনেকুৱা ধৰণৰবোৰ মানে বিভিন্ন ষ্টল দি পেলাইও কৰিব পাৰে।
1: এতিয়া ধৰক চৰকাৰী ৰাজসাহাৰ্য প্ৰদান কৰা হ'ল, তাৰ পাছত প্ৰকৃততে তেওঁ ব্যৱসায়িকভাৱে কাম কৰিছে নে নাই সেয়াওতো চাব লাগিব।
0: সেইখিনি চাব লাগে, কিয়নো যেতিয়া তুমি গছপুলি এটা ৰুলা, ৰুই থৈ আহিলে নহ'ব নহয়, প্ৰতিপালন কৰিব লাগিব, পানী দিয়াৰ পাছত প্ৰতিপালন কৰিহে যি পূৰ্ণাংগ বৃক্ষত পৰিণত হ'ব। গতিকে গছপুলিটো যেনেকৈ আমি ল'ৰা ছোৱালী যেনেকৈ ডাঙৰ কৰোঁ, তেনেকৈ আমি বৃক্ষ গছপুলিটোও আমি বৃক্ষলৈ পৰিৱৰ্তন কৰোঁ। সেই তেনেকুৱা কথা, মানুহগৰাকীক আমি সবল হ'বলৈ মানে আমি সেইখিনি তেওঁক সহায় কৰি থাকিব লাগিব। সহায় কৰাটো এবাৰে সহায় কৰিব লাগে, কিন্তু উৎসাহটো দি থাকিব লাগিব। তেওঁৰ দোকানৰ পৰা বস্তুটো তেওঁ চিলাইছে বোলে ৰুমালে চিলাইছে বা তেওঁ গামোচাই বৈছে, আমি কিনিব লাগিব। বিহুৱে সংক্ৰান্তিয়ে মই কিনিলোঁ, মোৰ বন্ধু বান্ধৱীক দিলোঁ বোলে চবেই কিনিলে, সেই ধৰণৰ সৰু সৰু কথাবিলাকত তেওঁলোকে উৎসাহ দিলে আৰু দুগুণ উৎসাহেৰে কাম কৰিবলৈ সাহস হয়। তেনেকুৱা মই নিজৰ মানে অভিজ্ঞতাৰ পৰা কোৱা কথা এইখিনি, যে আৰু মহিলা এনেকুৱা আমাৰ নিচিনা শিক্ষিত মহিলা আগুৱাই হওক, সকলোৱে একেলগে সবল হওঁ আমি।
2: অতি সুন্দৰ কথা এষাৰ ক'লে, সকলো একেলগে সবল হওঁ আমি। বাইদেউ আপোনাক অশেষ ধন্যবাদ, আপুনি আজি আমাৰ আমন্ত্ৰণ ক্ৰমে আমাৰ বুলনিলৈ আহিলে আৰু ক্ষুদ্ৰ উদ্যোগেৰে মহিলা সবলীকৰণ এই বিষয়ে বিভিন্ন কথাই ক'লে। বিশেষত আপোনাৰ শেষৰ যিটো শাৰী, সেইটো শাৰীয়ে মন চুই গ'ল যে আমি সকলো একেলগে সবল হওঁ হওক। এই বাণীৰেই আপোনাক ধন্যবাদ জনালোঁ, লগতে আপোনাৰ পৰা বিদায় লওঁ। নমস্কাৰ।
0: নমস্কাৰ, ধন্যবাদ।
1: শ্ৰোতাসকলে ইমান পৰে ক্ষুদ্ৰ উদ্যোগেৰে মহিলা সবলীকৰণ এই বিষয়ক সাক্ষাৎকাৰটি শুনিলে। ইয়াত ভাগ ল'লে
2: জ্যেষ্ঠ সমাজতত্ত্ববিদ
1: মঞ্জুলা ভট্টাচাৰ্যই। প্ৰিয় শ্ৰোতা, অসমৰ কেইবাখনো জিলাত এতিয়া বানপানীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছে। বানপানীৰ পৰা হ'ব পৰা বিপদৰ পৰা নিজকে বচাই ৰাখক, সুৰক্ষিত হৈ থাকক আৰু প্ৰয়োজনীয় যিকোনো নথি পত্ৰ, বেংকৰ পাছবুক বা মাটিৰ দলিল আদি পানীত তিতি যাতে নষ্ট নহয় তাৰ বাবে আগতীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰক আৰু পানী বঢ়াৰ বাতৰি পালেই ওখ নিৰাপদ স্থানলৈ গমন কৰক। লগতে কিছু শুকান খোৱা বস্তু আৰু খোৱা পানী মজুত ৰাখক আৰু একোটিকৈ টৰ্চ আৰু সম্ভৱ হ'লে বেটেৰীযুক্ত একোটি ৰেডিঅ' লগত ৰাখক, কাৰণ আকাশবাণীৰ বাতৰি নিৰ্ভুল আৰু সত্য। সকলো নিৰাপদে সুৰক্ষিত হৈ থাকক। এই আশাৰে আজিৰ বুলনিৰ পৰা মই জোনালী বৰুৱাই বিদায় লৈছোঁ। নমস্কাৰ।

0: of the region. And that is the end of this news bulletin.
1: শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। এতিয়াৰ আধুনিক গীতৰ অনুষ্ঠানটি সজোৱা হৈছে শিল্পী শিখা বৰাৰ কণ্ঠৰ গীতেৰে। প্ৰথম গীতৰ কথা মনোৰঞ্জন বৰুৱাৰ।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: আধুনিক গীতৰ অনুষ্ঠানত শিল্পী শিখা বৰাৰ কণ্ঠত এইবাৰ নলিনী ৰঞ্জন বৰঠাকুৰৰ ৰচনা।

আধুনিক গীতৰ অনুষ্ঠানটি সজোৱা হ'ল শিল্পী শিখা বৰাৰ কণ্ঠৰ গীতেৰে, গীতিকাৰ মনোৰঞ্জন বৰুৱা আৰু নলিনী ৰঞ্জন বৰঠাকুৰ। আজি নিশা 7:45 পুনৰ প্ৰচাৰ কৰা হ'ব শিল্পী শিখা বৰাৰ কণ্ঠৰ আধুনিক গীত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰা হৈছে চন্দ্ৰকান্ত বৈশ্য আৰু সংগীসকলে গোৱা ওজাপালি।

চন্দ্ৰকান্ত বৈশ্য আৰু সংগীসকলে গোৱা ওজাপালি শুনিলে। এই অনুষ্ঠান প্ৰচাৰ হৈছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা FM বেণ্ডৰ 101.6 মেগাহৰ্জত, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলোহাৰ্জত। শ্ৰোতাসকল, আপোনালোকে আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে। এতিয়া শুনক বাদ্য সংগীতৰ অনুষ্ঠান। আজি শুনাবলৈ লৈছোঁ মনোজ বৰুৱাৰ বেহেলা বাদন।

0: কাহিনী পড়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু, আমাৰ অনুষ্ঠান প্ৰচাৰ হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 MHz। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া ঘাই ঘাই বাতৰিসমূহ হ'ল নীটৰ প্ৰশ্ন

0: অসমৰ বান পৰিস্থিতি এতিয়াও জটিল হৈ আছে। শেহতীয়া বানত 16খন জিলাৰ 5,64,000ৰো অধিক লোক বানৰ কবলত আছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এছ জয়শংকৰে আজি ফিলিপাইনছৰ মেনিলাত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে নতুন দিল্লীত মেঘালয়ৰ মুখ্যমন্ত্ৰী কান্দনাথ কেচাংবাৰ সৈতে এখন বৈঠকত মিলিত হয় আৰু ভাৰতৰ পি ভি সিন্ধু, আয়ুষ শেট্টি আৰু লক্ষ্য সেনে আজি চাইনা অপেন বেডমিণ্টন প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰিব। এতিয়া শুনক বিতং বাতৰি। নীটৰ প্ৰশ্নকাকত ফাদিল গোচৰকে ধৰি বিভিন্ন বিষয় লৈ বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি সংসদৰ দুয়োখন সদনৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈ স্থগিত ৰখা হয়। প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া 12 বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী সদস্যসকলে প্ৰশ্নকাকত ফাদিলৰ বিষয়টো লৈ প্ৰতিবাদ সাব্যস্ত কৰে। অধ্যক্ষ ওম বিৰলাই বিৰোধী সদস্যসকলক সদনৰ কাম কাজ নিয়াৰিকৈ চলাই নিয়াত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে নীটৰ প্ৰশ্নকাকত ফাদিলৰ বিষয়টো লৈ আলোচনাৰ বাবে চৰকাৰ সম্পূৰ্ণৰূপে সাজু হৈ আছে। সদনত যিকোনো এটা বিষয় আলোচনাৰ বাবে নিৰ্ধাৰিত নীতি নিয়ম আছে আৰু ইয়াৰ বাবে যাৱতীয় প্ৰস্তুতিৰ প্ৰয়োজন বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। দেশৰ যুৱচামৰ ভৱিষ্যতৰ কথা মনত ৰাখি চৰকাৰে সকলো পক্ষৰ সহযোগিতাৰে অৰ্থপূৰ্ণ আৰু গঠনমূলক আলোচনা কৰিব বিচাৰে বুলি শ্ৰীৰিজিজুৱে উল্লেখ কৰে।
1: पेपर लीक का चर्चा के लिए पूरी तरह से तैयार है और हमने पहले दिन से कहा है जब चर्चा होती है तो किसी नियम के तहत होना पड़ता है और इसका व्यवस्था बनाना पड़ता है। मैं अनुरोध करता हूं कि चर्चा कब होना है, कितना लंबा चर्चा होना है और किस नियम के तहत होना है। माननीय स्पीकर महोदय, सारे पार्टी के फ्लोर लीडर से बातचीत करके इसका निर्णय किया जाए।
0: ইয়াৰ পূৰ্বে দিনৰ 11 বজাত লোকসভা মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই প্ৰশ্নকালীন ঘণ্টা চলাই নিয়াৰ চেষ্টা চলায় যদিও বিৰোধী সদস্যসকলে প্ৰশ্নকাকত ফাদিল আৰু ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদৰ বিষয়টো উত্থাপন কৰে। শ্ৰীবিৰলাই বিৰোধী সদস্যসকলক সদনৰ কাম কাজ চলাই নিয়াত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় যদিও বিৰোধী সদস্যসকলে প্ৰতিবাদ অব্যাহত ৰখাত অধ্যক্ষই দুপৰীয়া 12 বজালৈ সদন স্থগিত ঘোষণা কৰে। ৰাজ্যসভাতো একে পৰিস্থিতিৰ সৃষ্টি হয়। দুপৰীয়া 12 বজা সদন পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী পক্ষৰ সদস্যসকলে নীটৰ বিষয়টোক লৈ শ্লোগান দিবলৈ আৰম্ভ কৰে। উপসভাপতি হৰিবংশে প্ৰশ্নকাল চলাই নিয়াৰ চেষ্টা চলায়। প্ৰশ্নকাল সংসদীয় কাৰ্যক্ৰমণিকাৰ এটা গুৰুত্বপূৰ্ণ অংশ বুলি উল্লেখ কৰি তেওঁ কয় যে স্বাধীনতাৰ 50 বছৰৰ পাছত যিকোনো পৰিস্থিতিত প্ৰশ্নকাল চলাই নিয়াটো সুনিশ্চিত কৰাৰ বাবে সদনত এটা সংকল্প লোৱা হৈছিল। এতিয়া সদনে নিজৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ ক্ষেত্ৰত বিফল হলে ই জনসাধাৰণলৈ ভুল বাৰ্তা প্ৰেৰণ কৰিব বুলি শ্ৰীহৰিবংশে উল্লেখ কৰে। তেওঁ কয় যে সদনৰ সদস্যসকলে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ প্ৰস্তুত কৰাৰ বাবে বহু প্ৰচেষ্টা আৰু জনসাধাৰণৰ ধনৰ প্ৰয়োজন হয়।
2: आजादी के 50 साल बाद सदन ने यह संकल्प लिया था कि किसी भी हालत में क्वेश्चन आवर और जीरो आवर चलाएंगे। ये मेंबर्स के आवर है। आपके प्रश्नों को के उत्तर तैयार करने में कितना श्रम जाता और जनता का धन जाता है आप इसकी कल्पना करिए। आपको प्रश्न पूछने का अवसर मिलता है, प्लीज अपनी सीट पर बैठिए और क्वेश्चन आवर चलने दीजिए।
0: উপসভাপতি বাৰে বাৰে আহ্বানৰ পাছতো বিৰোধী সদস্যসকলে হুলস্থূলীয়া পৰিস্থিতি অব্যাহত ৰখাত সদনৰ কাম কাজ দিনৰ 2 বজালৈ স্থগিত ৰখা হয়। ইয়াৰ পূৰ্বে দিনৰ 11 বজাত উচ্চ সদন মিলিত হোৱাৰ সময়ত সভাপতি চি পি ৰাধাকৃষ্ণনে ছিকিমৰ জলবিদ্যুৎ প্ৰকল্প এন এছ পি চিৰ তিষ্টাৰ নিৰ্মাণ সুৰংগত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰে। তেওঁ কয় যে দুৰ্ঘটনাস্থলীত বৰ্তমান উদ্ধাৰ অভিযান অব্যাহত আছে। সদনে নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। ৰাজ্যসভাই লগতে এই দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি সন্মান জনাই কিছু সময় মৌনতা অৱলম্বন কৰে। শ্ৰীৰাধাকৃষ্ণনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ লগতে বিজ্ঞানী, অভিযন্তা আৰু কাৰিকৰীবিদসকলক প্ৰথমখন হাইড্ৰজেন চালিত ৰেল মুকলিৰ বাবে অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে দেশৰ প্ৰথমখন থলুৱাভাৱে নিৰ্মিত হাইড্ৰজেন চালিত ৰেলৰ কাম কাজ আৰম্ভ হোৱাৰ লগে লগে ভাৰতে উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জন কৰিলে। এই সাফল্যে ভাৰতৰ বহনক্ষম সেউজ গতিশীলতা আৰু মানৱতাৰ সুবিধাৰ বাবে বিকল্প সেউজ শক্তিৰ ব্যৱহাৰৰ দিশৰ যাত্ৰাত আৰু অধিক শক্তিশালী কৰিব বুলি শ্ৰীৰাধাকৃষ্ণনে আশা প্ৰকাশ কৰে। ইয়াৰ পিছত অধ্যক্ষ বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গেক তেওঁৰ

0: প্ৰশ্ন উত্থাপন কৰিবলৈ অনুমতি দিয়ে। শ্ৰীখাৰ্গে নীট সন্দৰ্ভত ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদৰ বিষয়টো উত্থাপন কৰে, কিন্তু বিৰোধী পক্ষই হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰাত সদন 12 বজালৈ স্থগিত ৰখা হয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসমৰ বান পৰিস্থিতি এতিয়াও জটিল হৈ আছে। শেহতীয়া বানত 16খন জিলাৰ 5,64,000ৰো অধিক লোক বানৰ কবলত আছে। বানৰ ফলত কালি গোলাঘাটত 2জন, চৰাইদেউত 5জন, যোৰহাটত 1জন আৰু শিৱসাগৰত 13জন লোকে প্ৰাণ হেৰুৱায়। ইয়াকে লৈ চলিত বৰ্ষৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 31লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা বানপীড়িত অঞ্চলসমূহৰ পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে সোণাৰীত উপস্থিত হৈছে। ডঃ শৰ্মাই পৰিদৰ্শন কালত বান প্ৰভাৱিত লোকসকলৰ সৈতে মত বিনিময় কৰে আৰু দুৰ্গতজনক সহায় কৰাৰ বাবে চৰকাৰে যথাসম্ভৱ সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে। মুখ্যমন্ত্ৰীয়ে লগতে সংশ্লিষ্ট বিষয়াসকলক ক্ষতিগ্ৰস্ত লোকৰ তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে। অসুস্থ লোকসকলৰ বাবে ততালিকে চিকিৎসালয়ত ভৰ্তি কৰাৰ বাবে ব্যৱস্থা কৰিবলৈ তেওঁ কয়। মুখ্যমন্ত্ৰীগৰাকীয়ে শিৱসাগৰ, যোৰহাট, চৰাইদেউ, নাজিৰা, মৰিয়নি আৰু টিয়কৰ বান প্ৰভাৱিত এলেকা আৰু সাহায্য শিবিৰসমূহো পৰিদৰ্শন কৰিব।
1: বহুত মানুহ ৰিলিফ কেম্পলৈকে আহিছে, বহুত মানুহ গাঁৱত আছে, বহুত গাঁৱলৈকে এতিয়াও চৰকাৰ বা ৰিলিফ এফৰ্ট এতিয়ালৈকে গৈও পোৱা নাই, কাৰণ গোটেই গাঁওখন পানীৰে আৱৰি আছে। বহুত লোকৰ মৃত্যু হৈছে, মৃতদেহ নতুন নতুনকৈ ওলাই আছে। আমি যিমান পাৰোঁ ৰাইজৰ লগত থাকি ৰাইজক সেৱা কৰাৰ কাৰণে যত্ন কৰিম। আজি মই গোটেইখিনি নিজেও চাই যাম। আৰ্মি, NDRF, SDRF, চৰকাৰ গোটেই একেলগে সকলোৱে কাম কৰি আছে। ৰাইজৰ ঘৰবিলাক ভাঙিছে, কিতাপ পত্ৰ নোহোৱা হৈছে, কাৰোবাৰ চাৰ্টিফিকেট উটি গৈছে, কাৰোবাৰ গৰু ছাগলী নোহোৱা হৈছে। চৰকাৰে যিমান পাৰে সকলোকে সহায় কৰিব। ৰাজ্য চৰকাৰৰ গোটেই ৰিলিফ এফৰ্টৰ টকা সদায় কেন্দ্ৰীয় চৰকাৰৰ পৰা আহে, গতিকে আমি যিমান টকা ইয়াত খৰচ কৰিম 100% কেন্দ্ৰীয় চৰকাৰে আমাক দিব।
0: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি 44টা ৰাজহ চক্ৰৰ 872খন গাঁৱৰ 24,210 হেক্টৰ কৃষিভূমি বুৰ গৈছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ মন জিলাত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা ধাৰাসাৰ বৰষুণে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ উত্তৰ বাহিনী নদীসমূহৰ পাৰ ভামি আকস্মিক বান পৰিস্থিতিৰ সৃষ্টি কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি ফিলিপাইনছৰ মেনিলাত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰে। এটা যুটীয়া বিবৃতিত ভাৰত, জাপান, অষ্ট্ৰেলিয়া আৰু আমেৰিকাই এছিয়ান ৰাষ্ট্ৰসমূহৰ একতা আৰু কেন্দ্ৰীয়তাৰ বাবে ভাৰত প্ৰশান্ত মহাসাগৰীয় সমৰ্থন অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিকতা পুনৰ দোহাৰে। বৈঠকৰ সময়ত তেওঁলোকে আঞ্চলিক প্ৰত্যাহ্বান আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় সন্দৰ্ভত এছিয়ানৰ দৃষ্টিভংগীৰ সমৰ্থন কৰা সুযোগসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আলোচনাত সামুদ্ৰিক আৰু আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা, অৰ্থনৈতিক সমৃদ্ধি, জটিল আৰু উদীয়মান প্ৰযুক্তি আৰু জৰুৰীকালীন সঁহাৰি আদি বিষয়সমূহে ঠাই পায়। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে নতুন দিল্লীৰ মেঘালয় মুখ্যমন্ত্ৰী কনৰাড কে চাংমাৰ সৈতে এখন বৈঠকত মিলিত হয়। এটা সামাজিক মাধ্যমৰ পোষ্টত শ্ৰীনাইডুৱে কয় যে তেওঁলোকে মেঘালয়ৰ বিমান সেৱা সংযোগ শক্তিশালী কৰাৰ ওপৰত আলোচনা কৰে। ভাৰতৰ PV সিন্ধু, আয়ুষ ৰেড্ডী আৰু লক্ষ্য সেনে আজি চাইনা অপেন বেডমিণ্টন প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰিব। মহিলাৰ ছিংগলছত PV সিন্ধু নিজ দেশৰে উন্নতি হুদাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পুৰুষৰ ছিংগলছত লক্ষ্য সেন জাপানৰ ৱাই টানাকাৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে ঘাই ঘাই বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। নীটৰ প্ৰশ্নকাকত ফাইল গোচৰকে ধৰি বিভিন্ন বিষয় লৈ বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থূলীয় পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি সংসদৰ দুয়োখন সদনৰ কাৰ্যক্ৰমৰ নিশা দিনৰ 2 বজালৈ স্থগিত ৰখা হৈছে। অসমৰ বান পৰিস্থিতি এতিয়াও জটিল হৈ আছে। শেহতীয়া বানৰ 16খন জিলাত 5,64,000ৰ অধিক লোক বানৰ কবলত আছে আৰু ভাৰতৰ PV সিন্ধু, আয়ুষ ৰেড্ডী আৰু লক্ষ্য সেনে আজি চাইনা অপেন বেডমিণ্টন প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰিব। এতিয়া বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি দিয়ে নীতিৰ
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ভৱেন কলিতাৰ কণ্ঠৰ লোকগীত।

0: মোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে লোকগীত শুনিছে ভৱেন কলিতাৰ কণ্ঠত।

0: লোকগীত শুনিলে ভৱেন কলিতাৰ কণ্ঠত। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া 2 বজাত মিড ডে নিউজ আৰু 2:15 দুপহৰ সমাচাৰ শুনিবলৈ পাব।
1: Good afternoon, this is Akashvani and I am Abhishek Mukhopadhyay with the Midday News. The headlines. Stalemate continues in Parliament over NEET paper leak case as opposition disrupts the proceedings despite government agreeing for discussion. Indian Navy inducts INS Malvan, second entity.

0: লোকগীত শুনিলে ভৱেন কলিতাৰ কণ্ঠত। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া 2 বজাত মিড ডে নিউজ আৰু 2:15 দুপহৰ সমাচাৰ শুনিবলৈ পাব।
1: Good afternoon, this is Akashvani and I am Abhishek Mukhopadhyay with the Midday News. The headlines. Stalemate continues in Parliament over NEET paper leak case as opposition disrupts the proceedings despite government agreeing for discussion. Indian Navy inducts INS Malvan, second NTC.

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ

0: বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
1: তেন্তে মইও এবাৰ যাব লাগিব।
0: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

উপত্যকাৰ কণ্ঠৰ গীত দুটি শুনিলে আধুনিক গীতৰ অনুষ্ঠানটিও ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

0: নমস্কাৰ। আকাশবাণী গুৱাহাটীৰ বিয়লি 4 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অনুজা লোপামুদ্ৰা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু নাজিৰাৰ বান প্ৰভাৱিত এলেকা আৰু সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰে। শিৱসাগৰ জিলাৰ কেইবাখনো নদীৰ পানীৰ স্তৰ ক্ৰমশঃ হ্ৰাস পাইছে যদিও বহু ঠাইত পানীৰ স্তৰ এতিয়াও বিপদসীমাৰ ওপৰতে আছে। শেহতীয়া বানত 16খন জিলাৰ 5,64,000ৰো অধিক লোক বানৰ কবলত পৰিছে। চলিত বৰ্ষৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 31লৈ বৃদ্ধি পাইছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত বজালী জিলাত ভ্ৰাম্যমান চিকিৎসা গোটৰ দ্বাৰা দুৰ্বল আৰু পিছপৰা অঞ্চলৰ জনসাধাৰণৰ সুবিধাৰ্থে বিশেষ চিকিৎসা সেৱা আগবঢ়াই থকা হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ তিনিচুকীয়া সংমণ্ডলৰ অন্তৰ্গত শিৱসাগৰ জিলাৰ শিমলুগুৰি চহৰ আৰু ইয়াৰ আশে পাশে হোৱা বানৰ বাবে যাত্ৰীৰ সুৰক্ষা আৰু পৰিচালনাৰ প্ৰয়োজনীয়তাৰ স্বাৰ্থত শিমলুগুৰি নামতি আলি আৰু শিমলুগুৰি চেলেংহাট খণ্ডৰ মাজত ৰেল সেৱা বন্ধ কৰি দিয়া হৈছে। শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰৰ দূৰসংযোগ বিভাগে জিলাকেইখনত 24 জুলাইলৈকে বিশেষ ইণ্ট্ৰা চাৰ্কল ৰোমিং সুবিধা কাৰ্যকৰী কৰিছে। ৰাজ্য চৰকাৰৰ খাদ্য সুৰক্ষা আৰু ঔষধ প্ৰশাসন আয়ুক্তালয়ৰ কাৰ্যালয়ে ভেজাল আৰু নিম্নমানৰ ঔষধৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন অংশত অভিযান চলাই 27বিধ ভেজাল ঔষধ চিনাক্ত কৰে আৰু ধুবুৰী জিলাৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত আলমগঞ্জৰ এটা বৃহৎ অঞ্চলত জিলা প্ৰশাসনে উচ্ছেদৰ জাননী জাৰি কৰিছে। এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15।
1: নাংলিতুম জাইমে কার্যলং বমলকে আকাশবাণী গুয়াহাটী মহাবাহু আংডেং পেন পিনিকে ঠেলাঙান এপচি ইরুই পেন কেরটক পারজুপন জাইমে কপাচুনাবাং কচংবাই আলুঞ্জির হে হুই পিনিলা বংসো আংডেং লং পেন নাংলিতুম ফান লুঞ্জির নাংকে ওয়ান পিয়া বাং নিলি এরম রং পি তেংদে পিনি নিলি কচংবাই পন আলুঞ্জির আং বং পেন আপ্রাং সেলঞ্জিরং তুমান পার্শ্বপন ইকপ কিলুনপন দেউরি রংপি আলু নালাম থেকে বাংকে ও মঞ্জির।

0: কাৰ্বি অনুষ্ঠানটি শুনিলে।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
0: এতিয়া শুনক বড়ো অনুষ্ঠান।

0: বড়ো অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলোহাৰ্টজত। আকাশবাণী গুৱাহাটীৰ মহাবাহুত ঘণ্টেক পাছতেই বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অনুজা লোপামুদ্ৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ বান প্ৰভাৱিত এলেকা আৰু সাহায্য শিবিৰ পৰিদৰ্শন, সাম্প্ৰতিক বানত ৰাজ্যৰ 16 জিলাৰ 500,000ৰো অধিক লোক ক্ষতিগ্ৰস্ত, মৃতকৰ সংখ্যা 31 বৃদ্ধি, অসম বিধানসভাৰ অধিৱেশনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা, বান পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ বিবৃতি প্ৰকাশ আৰু গ্লাছগোত কাইলৈৰ পৰা কমনৱেলথ গেমছ। উদ্বোধনী অনুষ্ঠানত অসমৰ লাভলীনা বৰগোহাঁই আৰু মণিপুৰৰ মীৰাবাই চানুৰ ভাৰতীয় দলক নেতৃত্ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু নাজিৰাৰ বান প্ৰভাৱিত এলেকা আৰু সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে চৰাইদেউ জিলাৰ সোণাৰী, দলবাগান, অভয়পুৰ আদি অঞ্চলত স্থাপন কৰা আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি বানত প্ৰভাৱিত লোকসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ দুৰ্গতজনক সহায় কৰাৰ বাবে চৰকাৰে যথাসম্ভৱ সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলিও আশ্বাস দিয়ে। মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিষয়াসকলক ক্ষতিগ্ৰস্ত লোকৰ তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়াৰ উপৰি অসুস্থ লোকসকলৰ বাবে ততালিকে চিকিৎসালয়ত ভৰ্তি কৰাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। চৰাইদেউ জিলাত বৰ্তমানলৈকে 8 সাহায্য শিবিৰ আৰু 71 সাহায্য বিতৰণ কেন্দ্ৰৰ জৰিয়তে জনসাধাৰণক সহায় আগবঢ়োৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ডঃ শৰ্মাই শিৱসাগৰ জিলাৰ বান পৰিস্থিতি পৰিদৰ্শন কৰি ফুকন নগৰত স্থাপন কৰা আশ্ৰয় শিবিৰত বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ ক্ষতিগ্ৰস্ত লোকসকলৰ লগতে প্ৰশাসনৰ উদ্ধাৰ আৰু সাহায্য অভিযানৰো বুজ লয়। ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে মন্ত্ৰী, বিধায়ক তথা জিলা প্ৰশাসনে সহযোগিতাৰে কাম কৰি থকাৰ কথা মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে বানত নিহত আৰু সন্ধানহীন লোকৰ সঠিক পৰিসংখ্যা এতিয়াই প্ৰকাশ কৰাটো সম্ভৱ নহয়। পৰিস্থিতি স্বাভাৱিক হোৱাৰ পাছতহে এই বিষয়ে সঠিকভাৱে জানিব পৰা যাব বুলি তেওঁ উল্লেখ কৰে।
2: বিশেষকৈ চৰাইদেউ, নাজিৰা, শিৱসাগৰ এই তিনিওটা স্থানত ৰাইজৰ দুখ কষ্ট দেখি সঁচাকৈয়ে মনটোত বহুত আমি সকলোৱে কষ্ট পাইছোঁ। কাৰণ এনেকুৱা বানপানীৰ বিভীষিকা এই জিলা দুখনে আগতে কেতিয়াও পোৱা নাছিল। এইবাৰ অভাৱনীয় বানপানী হ'ল, মানুহৰ ঘৰৰ চালৰ ওপৰেদি পানী গৈছে, কেইবাজনো লোকৰ মৃত্যু হৈছে, ঘৰ বাৰী ভাঙি গৈছে, ঘৰত থকা গৰু ছাগলীৰ মৃত্যু হৈছে আৰু ৰাইজৰ মাজত এক অবৰ্ণনীয় দুখ আৰু যন্ত্ৰণাৰ সৃষ্টি হৈছে। ৰাজ্য চৰকাৰৰ ফালৰ পৰা মই সকলোকে ইমানেই ক'ব বিচাৰোঁ যে আমি ৰাইজৰ লগত থাকিম আৰু যিমান পাৰোঁ আৰ্তজনক, ক্ষতিগ্ৰস্তজনক সম্পূৰ্ণভাৱে সহায় কৰাৰ চেষ্টা কৰিম। এটাটো মৃতকৰ পৰিয়াললৈকে তৎকালীনভাৱে আমি 4,00,000 টকা দিওঁ, পৰৱৰ্তী সময়তো মই যি পাৰোঁ আৰু সহায় কৰিম।
1: উল্লেখযোগ্য যে ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও জটিল হৈ আছে। শেহতীয়া বানত 16 জিলাৰ 564,000ৰো অধিক লোক বানৰ কবলত পৰিছে। চলিত বৰ্ষৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 31 বৃদ্ধি পাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 44 ৰাজ্য

0: ৰাজহচক্ৰৰ 872খন গাঁৱৰ 24,210 হেক্টৰ কৃষিভূমি বুৰ গৈছে। গোলাঘাট আৰু কাৰ্বি আংলং জিলাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰো বিস্তীৰ্ণ অঞ্চল ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে। বৰ্তমানলৈকে উদ্যানখনৰ 8টা বন শিবিৰ প্লাবিত হৈ আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়াই জনোৱা মতে বৰ্তমানলৈকে উদ্যানখনৰ 8টা বন শিবিৰৰ তলেদি পানী বৈ গৈছে। ইয়াৰ ভিতৰত অগৰাতলি বনাঞ্চলৰ মোৱামাৰী বন শিবিৰ, কহৰা বনাঞ্চলৰ বোকাবিল বনাঞ্চলকে ধৰি 3টা, বোকাখাট বনাঞ্চলৰ 2টা আৰু বাগৰি বনাঞ্চলৰ 1টা বন শিবিৰ বানৰ কবলত পৰিছে। বন বিভাগে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। বন সংমণ্ডল বিষয়াগৰাকীয়ে জনোৱা মতে বৰ্তমানলৈকে ব্ৰহ্মপুত্ৰৰ পানী গৰাৰ তলত আছে যদিও নৈখনৰ জলপৃষ্ঠ ক্ৰমান্বয়ে বৃদ্ধি পাই আছে। পৰৱৰ্তী সময়ত ব্ৰহ্মপুত্ৰত পানীৰ পৰিমাণ বৃদ্ধি পালে উদ্যানখনত বান পৰিস্থিতি অধিক জটিল হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি বুলিও তেওঁ মন্তব্য কৰে। অসম বিধানসভাৰ অধিৱেশনৰ আজি নৱম দিনা ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই বিবৃতি প্ৰকাশ কৰে। মন্ত্ৰী শ্ৰী হাজৰিকাই এইবাৰৰ বানক অভাৱনীয় আৰু অভূতপূৰ্ব বুলি অভিহিত কৰে। তেওঁ কয় যে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বানপীড়িত লোকসকলৰ উদ্ধাৰ, আশ্ৰয় প্ৰদান, খাদ্য যোগান, চিকিৎসা আৰু অন্যান্য জৰুৰী সাহায্য প্ৰদানৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। ক্ষতিগ্ৰস্ত অঞ্চলসমূহত প্ৰশাসন, SDRF, NDRF আৰু অন্যান্য সংস্থাসমূহে উদ্ধাৰ আৰু সাহায্য অভিযান চলাই আছে বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ কয় যে বান প্ৰভাৱিত লোকৰ মাজত হেলিকপ্টাৰেৰে খাদ্য সামগ্ৰী বিতৰণ কৰাৰ ব্যৱস্থা কৰিছে।
1: নাগালেণ্ডৰ পাহাৰৰ পৰা ঢল নামি আহিলে, এইটো অতিকৈ নেচাৰেল বানপানী নহয়, যিটো আমি যাৰ কাৰণে আমি সাজু থাকোঁ, য'ত বানপানী হ'বই, য'ত মথাউৰি ভাঙিব পাৰে বুলি ভাবোঁ, তাত আমি সামগ্ৰী মজুত ৰাখোঁ। যদি এনেকুৱা হ'ল হয় আমি ক'ৰবাত কি কৰোঁ, মথাউৰি ওখ কৰোঁ, আমি ক'ৰবাত হাইলেণ্ড বনাওঁ, কিন্তু এনেকুৱা পৰিৱেশ হোৱাই নাই অধ্যক্ষ ডাঙৰীয়া। এইটো প্ৰাকৃতিক দুৰ্যোগ, উদ্ধাৰ অভিযান তৎকালীনভাৱে কৰা হৈছে। নেক্সট ডে পৰাই 20 তাৰিখৰ পৰাই তাতে 3-4খন হেলিকপ্টাৰে মানুহ ৰেস্কিউ কৰিবলৈকে চেষ্টা কৰিছে। কিছুমান জেগাত গৈ ৰিচ কৰিব পৰা নাই, কিন্তু এতিয়ালৈকে বৰ্তমান ৰিচ হৈ গৈছে। পানী, খাদ্য সকলোতে পাইছে, মানুহ বহুতো মিচিং হৈ আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক নিৰ্দেশ দিলে যে সকলো আমাৰ সেই অঞ্চলৰ সকলো বিধায়কক 24/7 দুৰ্গতসকলক সহায় কৰাৰ কাৰণে লাগিব লাগে।
0: আজি বিধানসভাত বান পৰিস্থিতিক লৈ আলোচনা কৰাৰ বাবে বিধায়ক ৱাজিদ আলী চৌধুৰীয়ে সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰিছিল যদিও বিধানসভাৰ অধ্যক্ষই এই প্ৰস্তাৱ নাকচ কৰে। শ্ৰোতাই বাতৰি শুনিছে আকাশবাণীৰ পৰা। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি গুৱাহাটীত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ হিতাধিকাৰীৰ মাজত মচুৰ দাইল আৰু চেনি বিতৰণৰ বাবে গ্ৰহণ কৰা আঁচনিৰ প্ৰস্তুতি সন্দৰ্ভত বিভাগীয় বিষয়া আৰু নাফেডৰ প্ৰতিনিধিসকলৰ পৰা মন্ত্ৰীগৰাকীয়ে বুজ লয়। বৈঠকত মচুৰ দাইল আৰু চেনিৰ ক্ৰয়, যোগান আৰু বিতৰণ ব্যৱস্থাৰ প্ৰস্তুতিৰ সন্দৰ্ভত সামগ্ৰিক অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। ৰাজ্যৰ সকলো যোগ্য হিতাধিকাৰীয়ে সময়মতে এই খাদ্য সামগ্ৰীসমূহ লাভ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰী শ্ৰী ৰায়ে খাদ্য যোগানকাৰী সংস্থা, নাফেড আৰু বিভাগীয় বিষয়াসকলৰ মাজত অধিক সমন্বয় ৰক্ষা কৰাৰ বাবে নিৰ্দেশ দিয়ে। তেওঁ নিৰ্ধাৰিত সময়সীমা কঠোৰভাৱে মানি চলি সুসংহত যোগান ব্যৱস্থাৰে বিতৰণ প্ৰক্ৰিয়া অধিক কাৰ্যক্ষম কৰি তোলাৰ বাবে সংশ্লিষ্ট সকলো বিভাগকে আহ্বান জনায়। বৈঠকত বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন চামাল, সচিব অনুসূয়া দত্তবৰুৱা আৰু আয়ুক্ত হেমন্ত ভূঞাকে ধৰি জ্যেষ্ঠ বিষয়াবৰ্গ উপস্থিত থাকে। দক্ষিণ শালমাৰা মানকাছৰ জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত আজি ঝাগ্ৰছৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়ত আইন সজাগতা সন্দৰ্ভত এটা অনুষ্ঠান আয়োজিত হয়। এই অনুষ্ঠানত সহায়ক আইনগত সহায়ক প্ৰতিৰক্ষা পৰামৰ্শদাতা মেহেদী হাছানে সমল ব্যক্তি হিচাপে উপস্থিত থাকি জনপ্ৰশাসনত দুৰ্নীতি প্ৰতিৰোধ ব্যৱস্থা আৰু উচ্চতম ন্যায়ালয়ৰ আজমল বেগ গোচৰৰ গুৰুত্বপূৰ্ণ আইনী দিশসমূহৰ বিষয়ে আলোকপাত কৰে। তৃণমূল পৰ্যায়ত আইন সজাগতা বৃদ্ধি, জনসাধাৰণৰ মাজত আইনী জ্ঞান সম্প্ৰসাৰণ আৰু ন্যায় লাভৰ সুবিধা অধিক সুলভ কৰাৰ লক্ষ্যৰে এই অনুষ্ঠানৰ আয়োজন কৰা হয়। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত বজালি জিলাত ভ্ৰাম্যমান চিকিৎসা গোটৰ দ্বাৰা দুৰ্বল আৰু পিছপৰা অঞ্চলৰ জনসাধাৰণৰ সুবিধাৰ্থে বিশেষ চিকিৎসা সেৱা আগবঢ়াই অহা হৈছে। আমাৰ বজালিৰ সংবাদদাতাই জনোৱা মতে চিকিৎসালয়লৈ যোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱা বহু লোকৰ বাবে এই ভ্ৰাম্যমান চিকিৎসা ব্যৱস্থা অতি ফলপ্ৰসূ হিচাপে বিবেচিত হৈছে। জিলাখনত যোৱা 1 এপ্ৰিলৰ পৰা 30 জুনলৈ এনে ভ্ৰাম্যমান চিকিৎসা গোটৰ জৰিয়তে 4,534 ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰি চিকিৎসা সেৱা প্ৰদান কৰা হৈছে। এই সময়ছোৱাত গ্ৰামাঞ্চলৰ লোকসকলৰ বিভিন্ন ৰোগ সঠিকভাৱে নিৰ্ণয় কৰাৰ বাবে 4,091টা পৰীক্ষা

0: সম্পন্ন কৰা হয়। একেদৰে চকুৰ বিভিন্ন সমস্যাত ভোগা 38গৰাকী ৰোগীকো বিশেষ চকু চিকিৎসা সেৱা প্ৰদান কৰা হয়। গ্লাছগোত কাইলৈৰ পৰা হ'বলগীয়া কমনৱেলথ গেমছৰ উদ্বোধনী অনুষ্ঠানত অসমৰ লাভলীনা বৰগোহাঁই আৰু মণিপুৰৰ মীৰাবাই চানুৱে ভাৰতীয় দলক নেতৃত্ব দিব। কমনৱেলথ গেমছত অংশ লোৱাৰ উদ্দেশ্যে ইতিমধ্যে ভাৰতৰ 126জনীয়া খেলুৱৈ দলটোৰ অধিকাংশ সদস্য গৈ গেমছ ভিলেজত উপস্থিত হৈছে। এইবাৰৰ প্ৰতিযোগিতাত মুঠ 10বিধ খেল অনুষ্ঠিত হ'ব আৰু ভাৰতে ইয়াৰে 8বিধত প্ৰতিদ্বন্দ্বিতা কৰিব। লাভলীনাৰ লগতে ভাৰতীয় দলটোত এইবাৰ লন বল খেলুৱৈ নয়নমণি শইকীয়া, পুতুল সোণোৱাল আৰু পেৰাচাইক্লিষ্ট লিছা দাসে স্থান লাভ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ বান প্ৰভাৱিত এলেকা আৰু সাহায্য শিবিৰ পৰিদৰ্শন। সাম্প্ৰতিক বানত ৰাজ্যৰ 16খন জিলাৰ 5 লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত, মৃতকৰ সংখ্যা 31লৈ বৃদ্ধি। অসম বিধানসভাৰ অধিৱেশনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা। বান পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ বিবৃতি প্ৰকাশ আৰু গ্লাছগোত কাইলৈৰ পৰা কমনৱেলথ গেমছ। উদ্বোধনী অনুষ্ঠানত অসমৰ লাভলীনা বৰগোহাঁই আৰু মণিপুৰৰ মীৰাবাই চানুৰ ভাৰতীয় দলক নেতৃত্ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু, আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত জলি ভট্টাচাৰ্য, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, ফটিক চন্দ্ৰ বৰ্মন, আয়ুষ্মান জেচি আৰু ধ্ৰুৱজ্যোতি তালুকদাৰ, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা আৰু ধ্ৰুৱজ্যোতি বৰ্মন, এফ এম ট্ৰান্সমিটাৰত বিবেক শৰ্মা, ডিউটি ৰুমৰ সহায়কাৰী ৰমেন বৰুৱা আৰু ষ্টুডিঅ'ত ইয়া মই কাৰ্বি চলিহা। আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক গয়া মহিলাৰ অনুষ্ঠান।
2: সমূহ গয়া মহিলাক নমস্কাৰ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ দৰং জিলাৰ চিপাঝাৰ অঞ্চলৰ বৰদলগুৰি গাঁৱত থলিতে বাণীবদ্ধ কৰা এটি অনুষ্ঠান।
3: মই বৰ্তমান উপস্থিত আছোঁ মঙলদৈৰ চতু আঠিয়াবাৰী গাঁৱত আৰু মোৰ সৈতে বৰ্তমান উপস্থিত আছে এগৰাকী উদ্যমী মহিলা। মই তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম।
4: নমস্কাৰ,
3: আপোনাৰ পৰিচয়টো জনাব।
4: মোৰ নাম তৃষ্ণা নাথ, মই বৰ্তমান দাহি মজুলীয়া বিদ্যালয়ৰ এগৰাকী সহকাৰী শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত হৈ আছোঁ।
3: যিহেতু আপুনি শিক্ষয়িত্ৰী, আপোনাৰ কিমান দিন হ'ল এই শিক্ষকতাৰ সৈতে জড়িত হৈ থকাৰ?
4: মোৰ বৰ্তমান 5 বছৰ হ'ল। মই 5 বছৰৰ পৰা শিক্ষকতাৰ লগত জড়িত হৈ আছোঁ।
3: মই এইখিনিতে জানিব বিচাৰিছোঁ যে আপুনি শিক্ষকতাৰ বাহিৰেও আন কিবা কামৰ লগত জড়িত নেকি?
4: এনেই বৰ বিশেষ কাম কৰিবলৈ সময় নাপাওঁ যিহেতু আমাৰ বৃত্তিটোৱে হৈছে শিক্ষকতাৰ লগত জড়িত। তথাপিও কেতিয়াবা ধৰক বোৱা কটা এইবিলাক কামৰ লগত কেতিয়াবা জড়িত হ'বলগীয়া হয়, মাজে মাজে জড়িত হওঁ।
3: সেই যিখিনি আপুনি বোৱা কটাৰ কাম কৰে বুলি ক'লে, সেইখিনি নিশ্চয় শিক্ষকতাৰ পৰা সময় উলিয়াই নিজাকৈ ঘৰতে কৰে নহয় জানো?
4: হয় হয়, মানে মই নিজাকৈ নকৰোঁ যদিও মোৰ শাহুমা আছে, মই তেখেতক মাজে মাজে তেনেকৈ সহায় কৰি দিওঁ, গতিকে তেনেকৈয়ে অলপ চলপ জড়িত হৈ থাকোঁ তেনেকৈ।
3: আপুনি কেতিয়াৰ পৰা শিকিছিলে?
4: মই বিয়াৰ আগৰ পৰা শিকা নাছিলোঁ, কিন্তু বিয়াৰ পিছৰ পৰা তেওঁক দেখি দেখি, তেওঁক অনুকৰণ কৰি কৰি, তেওঁ কেনেকৈ বহে, কেনেকৈ কি কৰে, সেইবিলাক মই চাই পেলাই সেনেকৈ শিকিব, বৰ্তমানেও মই শিকি আছোঁ। মই বৰ্তমানো ইমান নিপুণ নহয় যেনিবা, কিন্তু তেওঁৰ পৰা এতিয়াও শিকি আছোঁ।
3: আজিকালিতো বৰ্তমান দেখা যায় বোৱা কটাই বহুত ভাল ভাল কাম কৰি আছে। বোৱা কটাৰ পৰা যিখিনি আমাৰ মহিলা আছে, কেতিয়াবা আপোনালোকেও তেনেকুৱা প্ৰতিশ্ৰুতি হাতত লৈছে নেকি, ব্যৱসায়িক ভিত্তিত এই কামটো কৰিছে নেকি?
4: এতিয়ালৈকে তেনেকুৱাকৈ কোনো আমি পদক্ষেপ লোৱা নাই, কিন্তু ওচৰে পাঁজৰে যিখিনি মহিলাই ধৰক বিচাৰে, তেতিয়া কেতিয়াবা তেওঁলোকক দিব লগা হৈ যায়, কিন্তু যদি ভৱিষ্যত আহে তেতিয়াহ'লে কৰিব পৰা যায় বুলি ভাবিছোঁ আৰু, কিন্তু এতিয়ালৈকে ভবা নাই তেনেকৈ।
3: খুব ভাল, আপুনি যিহেতু এগৰাকী শিক্ষয়িত্ৰী, তাৰ বাহিৰেও যে আপুনি এইখিনি কাম কৰি আছে সেয়া দেখি খুব ভাল লাগিছে। আপুনি কি কৰি ভাল পায়?
4: এনেই মই মাজে মাজে গান গাওঁ, আগতে গান শিকিছিলোঁ, কেতিয়াবা গান গাওঁ। মই শাস্ত্ৰীয় সংগীতত বিশাৰদ কমপ্লিট কৰিছোঁ আমাৰ মঙলদৈ ইউথ ক্লাবৰ পৰা, হ'ল বহুত বছৰ হ'ল যদিও, এতিয়া অলপ চৰ্চা অব্যাহত ৰাখিছোঁ, বহুত বেছি নহ'লেও তেনেকৈ চৰ্চা কৰি আছোঁ।
3: এতিয়াও মানে আপুনি গান গায় নিশ্চয়?
4: হয়, মাজে মাজে কেতিয়াবা স্কুলতে গাওঁ, বেলেগত গোৱা যিহেতু সময় নিমিলেই, চাঞ্চো নিমিলেগৈ, কেতিয়াবা তেনেকৈ স্কুলতে গাওঁ।
3: আমাৰ অনুষ্ঠানৰ যিসকল শ্ৰোতা আছে তেওঁলোকলৈ কিবা আপুনি শুনাব বিচাৰিব নেকি?
4: নিশ্চয়, মই চেষ্টা কৰিছোঁ বাৰু জয়ন্ত হাজৰিকাদেৱৰ এটি গীত গাবলৈ চেষ্টা কৰিছোঁ। ফুলকুটি হ'ব পাৰে যিহেতু কোনো ধৰণৰ আখৰা নাই,

0: ইউথিল ধন্যবাদ
1: ধন্যবাদ বাইদেউ, খুব সুন্দৰ। আপোনালৈ অশেষ শুভকামনা থাকিল। আপুনি এনেকৈ শিক্ষকতাৰ সৈতে আৰু বিভিন্ন ধৰণৰ কাম কৰি গৈ থাকক। আমাৰ ফালৰ পৰা আপোনালৈ অশেষ ধন্যবাদ। মই বৰ্তমান উপস্থিত আছোঁ বৰদলগুৰি অঞ্চলৰ বিৰাটচুপা গাঁৱত, আৰু মোৰ সৈতে বৰ্তমান উপস্থিত আছে এগৰাকী স্বাৱলম্বী মহিলা। মই তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম। আপোনাৰ পৰিচয়টো জনাব।
2: নমস্কাৰ, মোৰ নাম শ্ৰী ভাগ্যশ্ৰী দেৱী, ঘৰ বৰদলগুৰি বিৰাটচুপা গাঁও।
1: বাইদেউ, আপুনি কি কি কামৰ সৈতে জড়িত?
2: মই এতিয়া এই ক'ব গ'লে এখন নতুন মাইনা তাঁতশাল আনিছোঁ, তাত লৈ এতিয়া বিজি আছোঁ আৰু।
1: কেতিয়াৰ পৰা এই কাম কৰি আছে?
2: 4 মাহমান হৈ গ'ল। আগতে সাধাৰণ মানে কঙালী শাল আছিল, এতিয়া মাইনা তাঁতশাল আছে।
1: বোৱা কটাৰ কাম আপুনি কেতিয়াৰ পৰা শিকিছে?
2: ঘৰত মানে আইতাৰ পৰাই শিকিছোঁ ক'ব গ'লে। বিয়া হৈ পিনে মোৰ মা মানে শাহুমা তেওঁৰ পৰা শিকিলোঁ, এতিয়া নিজে শিকাই দিব।
1: শালত আপুনি কি কি কাপোৰ লগাইছে বৰ্তমান?
2: বৰ্তমান গামোচা আছে।
1: যিহেতু আপোনাৰ বেছিদিন হোৱা নাই, 4 মাহমান হৈছে, 4 মাহত কিবা আপুনি লাভান্বিত হৈছেনে?
2: হৈছোঁ। ফাৰ্ষ্ট এতিয়া এই শালত মানে 50খনকৈ গামোচা লগালোঁ, তাৰে 30খন বিক্ৰী কৰিছোঁ। বাকী আৰু যিখিনি বিক্ৰী কৰিছোঁ তাৰ পৰাই সেইখিনি ইনকাম হৈছে আৰু।
1: গামোচা বোৱাৰ বাবে আপুনি সূতা ক'ৰ পৰা আনে?
2: ওচৰৰ দোকান আছে তাৰ পৰা।
1: আপুনি ক'লে যে আপুনি 50খন গামোচা বৰ্তমানলৈ লগাইছে, উৎপাদনখিনি কেনেদৰে বিক্ৰী কৰিছে, ক'ত আপুনি বিক্ৰী কৰিছে?
2: এতিয়া ঘৰতে বিক্ৰী কৰিছোঁ, মানে ওচৰতে মানে বিয়াত লগা হ'ল, তেনেকৈ মই এইবাৰ দি দিলোঁ, নেক্সট টাইম অৰ্ডাৰ ৰাখিম আৰু।
1: মানে ওচৰৰ পাজৰৰ যিখিনি মহিলা বা যিখিনি মানুহ আপোনাক আপোনাৰ পৰা আহি লৈ গৈছে? হয়। আপুনি তাঁতশালৰ কামৰ বাদে আৰু কিবা কৰে নেকি জীৱিকাৰ বাবে?
2: তেনেকুৱা এতিয়ালৈ নাই, আগতে কৰিছিলোঁ।
1: কি কৰিছিল আগতে?
2: আগতে এই আধাৰত কাম কৰিছিলোঁ, তাৰে ছুপাৰভাইজাৰ আছিলোঁ, এতিয়া সেইটো বাদ দি পিনে
1: তাঁতশালকে আপুনি নিজৰ জীৱিকা হিচাপে লৈছে। বাইদেউ, অকণমান পৰিয়ালৰ বিষয়ে কওকচোন, আপোনাৰ পৰিয়ালত কোন কোন আছে?
2: মোৰ পৰিয়ালত এই মোৰ হাজবেণ্ড, মই আৰু মোৰ ছোৱালীজনী। মই বোৱা কটাৰ উপৰি আত্মসহায়ক গোটৰ লগতো জড়িত।
1: যিহেতু আপুনি আত্মসহায়ক গোটৰ কথা উল্লেখ কৰিছে, আপোনালোকৰ আত্মসহায়ক গোটটোত কেইগৰাকী মহিলা আছে?
2: আমাৰ 12গৰাকী আছে।
1: আত্মসহায়ক গোটৰ সৈতে কেতিয়াৰ পৰা জড়িত আপুনি?
2: মই 2016ৰ পৰা জড়িত।
1: 2016ৰ পৰা আপুনি আত্মসহায়ক গোটৰ সৈতে জড়িত হৈ আছে। বৰ্তমান আপোনালোকৰ আত্মসহায়ক গোটটোৱে কি কি কাম কৰিছে এতিয়ালৈ?
2: এতিয়া বোৱা কটা, তাৰপিছত ছাগলী
1: পালন। যিখিনি মহিলা আছে আটাইখিনিয়ে হয়তো বিভিন্ন ধৰণৰ কামৰ সৈতে জড়িত। যিখিনি উৎপাদন হয় সেই উৎপাদনখিনি আপোনালোকে গোটৰ সহায়েদি বিক্ৰীৰ বাবে উলিয়াই দিয়ে নিশ্চয়?
2: হয়।
1: কেনেদৰে বিক্ৰী কৰে?
2: ওচৰত মেলা হ'লে এই বিহু পূজাৰ সময়ত বিক্ৰী কৰা হয়, বাণিজ্য মেলা তাতে লৈ যোৱা হয়, তেনেকৈ আৰু।
1: উৎপাদন হয়নে?
2: হয়, যিখিনি খৰচ হয় সেইখিনিৰে আমি আকৌ এই মানে কি বিক্ৰীৰ ক্ষেত্ৰত লাভৱান হয়।
1: উৎপাদন আপোনালোকৰ গোটটোৰ পৰা হয়। ধন্যবাদ বাইদেউ, আপুনি ভালেখিনি কথাও জনালে। আমাৰ যিসকল মহিলা শ্ৰোতা আছে তেওঁলোক নিশ্চয় উপকৃত হ'ব। আপোনালৈ অশেষ ধন্যবাদ।
3: ইমান পৰে শ্ৰোতাসকলে, দৰং জিলাৰ চিপাঝাৰ অঞ্চলৰ বৰদলগুৰি গাঁৱত থলিতে বাণীবদ্ধ কৰা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনক প্ৰভাত শৰ্মাৰ কণ্ঠত লোকগীত।

0: প্ৰভাত শৰ্মাৰ কণ্ঠত লোকগীত শুনিলে। আমাৰ আজিৰ অনুষ্ঠানটি ইমানতে সামৰা হ'ল। কংকিতা ভৰদ্বাজৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে উৎপল বৰাই।
1: গয়া মহিলাৰ অনুষ্ঠানটি শুনিলে।
2: পি এম জয় অব গৰীবকে জয় বন গৈ।

0: আয়ুষ্মান ভারত প্রধানমন্ত্রী জন আরোগ্য যোজনার অধীনত প্রায় 60 কোটি লোকে 5 লাখ টাকালেক বিনামূল্যা চিকিৎসার অধিকার লাভ করেছে। এতিয়ালৈক 12 কোটিরও অধিক লোকক বিনামূল্যা চিকিৎসা প্রদান করা হয়েছে, যার ফলত দরিদ্র পরিয়ালর চিকিৎসার ব্যয় প্রায় 2 লাখ কোটি টাকা রাহি হয়েছে। আজিয়ে আয়ুষ্মান এপ ডাউনলোড করে আয়ুষ্মান কার্ড এখন বনাওক। বিশদ বিবরণের 1455 নম্বরত ফোন করক।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুষ্ঠান পৰিচিতি। আজি বিয়লি 5:45 বিদ্যার্থীৰ অনুষ্ঠানত ডক্টৰ শ্যামাপ্ৰসাদ শৰ্মা ৰচিত আলেখ্য মিলিজুলি মিতিৰালীৰ দ্বিতীয় খণ্ড শুনিবলৈ পাব। 6:10 কৃষি জগত অনুষ্ঠানত বীজৰ উৎপাদন আৰু বিপণনৰ সবিশেষ, এই সম্পৰ্কে এক আলোচনাত ভাগ ল'ব মধুমিতা দেৱী আৰু শ্যামলজ্যোতি মহন্তই। আঁত ধৰিব ভাস্কৰজ্যোতি আচাৰ্যই। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। বিয়লি 6:40 আৰু সন্ধিয়া 7:05 বৃন্দগান। 7:00 নিয়োগ বাতৰি, 7:20 আকৌ শুনোৱা হওক। 7:35 পূবালীৰ সুৰ অনুষ্ঠানত তাৰা সিং পাটৰ আৰু লগৰীয়াসকলে গোৱা তিৱা গীত। 7:45 শিল্পী শিখা বৰাৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব। 8:02 কবিৰ আহমেদ ৰচিত নাট সিন্ধি, প্ৰযোজনা কৌষ্টপণি শইকীয়াৰ। 8:30 আধুনিক গীতৰ অনুষ্ঠান, চিত্ৰগীতৰ সময় নিশা 9:00। চাৰে 9:00 সাহিত্য চৰা অনুষ্ঠানত মুন্মী দত্ত হাজৰিকাৰ গল্প আৰু সৌৰভ শইকীয়াৰ কবিতা, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। নিশা 10:00 অভিলেখাগাৰৰ পৰা, অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। এতিয়া শুনক কাইলৈৰ অনুষ্ঠান সূচী। কাইলৈ দিনৰ 12:30 আইদৰ বুলনিত এটি বিশেষ অনুষ্ঠান, গৰমৰ বন্ধ শৈশৱৰ মধুৰ স্মৃতি বনাম পৰিৱৰ্তিত সময়, আগবঢ়াব নিভাৰাণী ৰায়ে। দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰা, অনুষ্ঠানত ন প্ৰতিভা শিতানৰ অতিথি সত্ৰীয়া নৃত্যশিল্পী প্ৰতিষ্ঠা মজুমদাৰ, আঁত ধৰিব শ্ৰুতি ডেকাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পুৱা 9:20 লাইভ ফোন ইন কল্পতৰু। পুৱা 8:30 গীতিমালিকা অনুষ্ঠানত শুনিবলৈ পাব মিতালী চৌধুৰী, দিলীপ চৌধুৰী, দুৰ্গাময়ী বৰা, পুলক বেনাৰ্জী আৰু তৃষা শইকীয়াৰ কণ্ঠৰ গীত। পুৱা 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 6:55 জ্ঞান বিজ্ঞান। পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি। 7:30 অভিলেখাগাৰৰ পৰা অনুষ্ঠানত বিশিষ্ট অভিনেতা তথা পৰিচালক নিপ বৰুৱাৰ সৈতে নিপ বৰুৱাৰ বিষয়ে শুনিবলৈ পাব, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। ন:15 জিলাৰ ৰেহৰু। 10:00 মাটিৰ গান। 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমংগ। দিনৰ 11:05 পৰাগ মালা লাইভ। 12:15 হিন্দী চিনেমাৰ গীত শুনিবলৈ পাব।

কাইলৈ দিনৰ 1:10 আৰু নিশা 7:45 তৰিকুদ্দিন আহমেদৰ কণ্ঠৰ আধুনিক গীত, 1:20 গণেশ্বৰ চহৰীয়া আৰু সংগীতসকলে গোৱা ওজাপালি, 1:35 বাদ্য সংগীতৰ অনুষ্ঠানত দিলীপ বড়োৰ গীটাৰত লঘু সংগীতৰ সুৰ, 1:50 মধুমিতা ভট্টাচাৰ্যৰ কণ্ঠৰ ভজন, 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান শুনিবলৈ পাব। বিয়লি 3:05 আধুনিক গীত, শিল্পী দীক্ষু, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান আৰু 4:30 বড়ো অনুষ্ঠান শুনিবলৈ পাব। 5:25 ডক্টৰ গীতা বসুমতাৰীৰ হিন্দী কথিকা, স্ব অস্তিত্ব কি তলাশ, আজ কি নাৰী,

0: অনুষ্ঠান আৰু 4:30 বজাত বড়ো অনুষ্ঠান শুনিবলৈ পাব। 5:25 মিনিটত ডক্টৰ গীতা বসুমতাৰীৰ হিন্দী কথিকা স্ব অস্তিত্ব কি তলাশ আজ কি নাৰী। 5:45 মিনিটত শিক্ষকৰ অনুষ্ঠানত বিজ্ঞান সাহিত্য বৈজ্ঞানিক কলা কৌশল এই বিষয়ে মহানন্দ পাঠকৰ এটি কথিকা। সন্ধিয়া 6:10 মিনিটত কৃষি জগত অনুষ্ঠানত মাছ পোহা পুখুৰীৰ যতন এই সম্পৰ্কত আলোচ কৰিব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু সঞ্জয় শৰ্মাই। আধৰিব মেলতী পাটগিৰিয়ে, প্ৰযোজনা উৎপল বৰাৰ। অনুষ্ঠান পৰিচিতি ইমানেই।
1: আকাশবাণী গুৱাহাটী, বিদ্যাৰ্থীৰ অনুষ্ঠান।

সমূহ ছাত্ৰ ছাত্ৰীলৈ প্ৰীতি আৰু শুভেচ্ছা জনাই আমাৰ আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজি তোমালোকক এখনি ৰূপক শুনাবলৈ লৈছোঁ, মিলি জুলি মিতিৰালি। ৰূপকখনিৰ ৰচনা ডক্টৰ শ্যামা প্ৰসাদ শৰ্মাৰ। আহাচোন শুনো মিলি জুলি মিতিৰালিৰ দ্বিতীয় খণ্ড।

0: শুনাচোন, এই কান্দুৰা আৰু টেপেৰাই কি কৰিছে তোমালোকে গম পাইছাই নহয়?
1: পাইছো বাইদেউ।
0: দুয়ো দুটা চৰাই ধৰি আনিছে।
2: আবেলি হাতত সিহঁতে বিক্ৰী কৰিব বাইদেউ।
0: মুকুল, কথাৰ ওপৰত কথা ক'ব নাপায় নহয়।
2: হয় বাইদেউ, মই পাহৰিছিলো।
0: বাৰু হ'ব বাৰু, সিহঁতে কি কৰিছে জানানে? ফন্দি কৰি দুয়ো দুটা চৰাই ধৰিছে। তাৰে এটা হ'ল এইয়া, এইটো চোৱাচোন, এইটো এইটো হ'ল গৈ
1: শৰালি।
0: বেচ, তোমালোকে ঠিকেই চিনি পাইছা। আৰু এটা আছে ৰ'বা, আনটো হ'ল এইটো। চোৱাচোন, ভালকৈ চোৱা। বাৰু বাৰু, তোমালোকে কোনোবাই ক'ব পাৰিবানে এইটোৰ নাম কি? অথনিৰ পৰা মই দেখুৱাই আছোঁ। চোৱাচোন, ভালকৈ চোৱা, চাই লোৱা। দেখাত আমাৰ পাতিহাঁহটোৰ দৰে, কিন্তু এই চোৱা, এইটো আমি পোহা চীনা হাঁহটোতকৈ অকণমান সৰু, হয়নে নহয়? ঠোঁট, ঠেং, আকাৰ চব হাঁহৰ দৰে। আৰু এয়া চোৱাচোন, এয়া এইপিনে চোৱা, ডিঙিৰ মাজভাগৰ পৰা এই চোৱা, এই একেবাৰে তালু হৈ ঠোঁটলৈকে বিয়পি কি আছে
1: এইবোৰ?
0: ঠিক ধৰিছা, এই জাতৰ চব চৰাইৰে এইটো এটা বিশেষ চিন। চোৱা, ভালকৈ চোৱা, আৰু এটা বিশেষ চিন আছে কিন্তু, কি কোৱাচোন? এইয়া চোৱা, ডেউকাৰ ভিতৰৰ ফালে এইপিনে অকণমান অকণমান, এইয়া এচমকা একেবাৰে বগা পাখিও আছে, দেখিছা নাই? চোৱাচোন, এইয়া চোৱা, এই যে মই বহুৱাই দিলোঁ, দেখিলা? বহি থাকিলে বা সাঁতুৰি থাকিলে এই বগা পাখিখিনি চকুত নপৰে, কিন্তু পাখি কোবাই যেতিয়া উৰে এই বগা পাখিখিনি সহজেই চকুত পৰে। এই বিশেষ ধৰণে থকা বগা পাখিখিনিৰ কাৰণেই এইবিধ চৰাইক বগা পাখিৰ দেওহাঁহ বোলে। কি বোলে? বগা পাখিৰ দেওহাঁহ।
3: তাৰ মানে বাইদেউ অইন ধৰণৰ দেওহাঁহো আছে নেকি?
0: আছেতো, আকাৰে ওজনে ঠিক এইটোৰ নিচিনা আৰু এবিধ দেওহাঁহ আছে, সেইবিধক ৰঙামূৰীয়া দেওহাঁহ বোলে।
2: নিশ্চয়

0: সগৈ তার মুড়টো রঙা
1: দেখাত সগে বড় ধুনিয়া
2: তোমালকে ঠিকেই ধৰিছা এই কান্দুরা টেপেরা
3: কি বেদো
2: তহতে তো আজিলকে বহুত ছড়াই ধৰিলি তেনেকুৱা ৰঙা মৰিয়া দেওহা কেতিয়াবা কৰবাত দেখা পাইছ নেকি বাৰু
3: নাই বাইদেউ
4: তেনেকুৱা চৰাইটো কেতিয়াও দেখাও নাই ধৰাও নাই
2: বাৰু বাৰু বাকী তোমালোকৰ কোনোবাই কৰবাত দেখিছা নেকি
5: নাই দেখা বাইদেউ
2: দেখিবানো কেনেকৈ ময়ো দেখা নাই কিতাপতহে পঢ়িছোঁ আৰু ছবি দেখিছোঁ
6: বাইদেউ এই ৰঙামূৰীয়া দেওহাবিধ ক'তো দেখিবলৈ নাই নেকি
2: নাইতো যিসকলে এইবোৰৰ খা খবৰ ৰাখে আৰু এইবোৰৰ বিষয়ে পঢ়া শুনা কৰে তেওঁলোকৰ মতে এই ৰঙামূৰীয়া দেওহাবিধ পৃথিৱীৰ পৰা একেবাৰে নোহোৱা হৈ গৈছে
0: ক'তো এটাও পাবলৈ নাই নেকি বাইদেউ
2: তেওঁলোকেতো নাই বুলিয়ে কয় এইদৰে এটা জাতিৰ এবিধ চৰাই বা জন্তু নাইকিয়া হৈ গ'লে সিহঁতক বিলুপ্ত হৈ যোৱা বুলি কয় কি বুলি
5: কয়
2: অঁ বিলুপ্ত তাৰমানে ৰঙামূৰীয়া দেওহাঁহ এতিয়া এবিধ বিলুপ্ত চৰাই কি চৰাই
7: বিলুপ্ত চৰাই
6: বাইদেউ সেইবিধ চৰাইনো একেবাৰে নোহোৱা হৈ গ'ল কেনেকৈ
2: কেনেকৈ আৰু এই যে আমাৰ টেপেৰা আৰু কান্দুৰাহঁতৰ দৰে ল'ৰাবোৰ চৰাই মাৰি ফুৰে সিহঁতৰ কাৰণে
7: বিদ্যা শপত বাইদেউ আমি কেতিয়াও ৰঙামূৰীয়া দেওহাঁহ
4: ধৰাও নাই দেখাও নাই
7: হয় বাইদেউ
2: হেৰু অকৰাহঁত তহঁত দুটাইহে ধৰা নাই কিন্তু এই গোটেই পৃথিৱীখনত তহঁতৰ দৰে আৰু চৰাই ধৰি ফুৰা ল'ৰা মানুহ চোৰাং চিকাৰী কিমান আছে সেইবোৰৰ লোভ আৰু মূৰ্খামিৰ কাৰণেইতো আজি এইবিধ দেওহাঁহ একেবাৰে বিলুপ্ত হৈ গৈছে হয়নে নহয় এনেকৈ যে এবিধৰ পিছত এবিধকৈ কিমান বিধ চৰাই আৰু জন্তু লোপ পাব ধৰিছে তাৰ সীমা সংখ্যাই নাই ভাবি চোৱাচোন কিমান দুখৰ কথা যিবিধ চৰাই বা জন্তু বিলুপ্ত হৈ যায় সেইবিধ আমি আৰু কোনোকালেই পৃথিৱীত দেখা পাব নোৱাৰোঁ অথচ এই চৰাই আৰু জন্তুবোৰে আমাক কিমান ধৰণে সহায় কৰে হয়নে নহয় এই যে ইহঁত দুটাই ধৰি আনিছে এই যে বগা পাখিৰ দেওহাঁহটো এইটো এতিয়া প্ৰায় বিলুপ্ত হৈয়ে আহিবলৈ ধৰিছে কি ঠিক আজি কান্দুৰা আৰু টেপেৰাই দেখা এইযোৰে কিজনী ইহঁতৰ শেষযোৰা তাৰে এটাকতো ইহঁতে ধৰিলেই হয়নে নহয় বাকীটোৰ বাৰু এতিয়া কি হ'ল আৰু ভাবাচোন যদি ইহঁতেই এই পৃথিৱীত এই জাতটোৰ শেষযোৰা হয় তেতিয়াহ'লে এইটোৰ যদি কিবা এটা হয় ইহঁতৰতো আৰু কেতিয়াও পোৱালি নহ'ব ৰঙামূৰীয়া দেওহাঁহৰ দৰে এই বগামূৰীয়া দেওহাঁহো চিৰদিনৰ কাৰণে বিলুপ্ত হৈ যাব
5: ইহঁত দুয়ো বৰ বেয়া কাম কৰিছে বাইদেউ
2: তাকেইতো সেইবাবেই ইহঁতক আমি এতিয়া যি শাস্তিয়ে নিদিওঁ কিয় কম হ'ব কিন্তু লগতে আৰু এটা কথা দেই এই বদমাচ দুটাক শাস্তি দিলেইতো বিলুপ্ত হ'ব ধৰা এই দেওহাঁহ ৰক্ষা নপৰে হয়নে নহয় গতিকে কথাটো ভাবি চাবলগীয়া এইবোৰ ৰক্ষা কৰিবৰ বাবে আমি প্ৰত্যেকে হাতে কামে কিবা কৰিব লাগিব লাগিব নালাগিব
5: লাগিব বাইদেউ
2: এৰা আমি প্ৰত্যেকেই নিজৰ সাধ্য অনুসাৰে যি যেনেকে পাৰোঁ এই সম্পদসমূহ ৰক্ষা কৰিব লাগিব
7: বাইদেউ আমি বৰ সাংঘাতিক ভুল কাম কৰিছোঁ বাইদেউ
4: ইমানবোৰ কথা নজনা দেখিয়েই আমি এই বেয়া কামটো কৰি আহিছোঁ বাইদেউ
7: আপুনি আমাক যি শাস্তি দিয়ে দিয়ক কিন্তু
4: তাৰ আগতে বগা পাখিৰ দেহাটো আমাক দিয়ক
7: তাক আমি ডাক্তৰৰ ওচৰলৈ লৈ গৈ ভাল কৰি তুলিম
4: ভাল হোৱাৰ পিছত তাক আমি য'তেই ধৰিছিলোঁ তাতে এৰি দিম
2: এৰি দিবিতো
7: দিম বাইদেউ
2: বৰ ভাল কথা শুনিছানে তোমালোকে ইহঁতি বৰ ভাল কথা কৈছে ইহঁত দুটাই সজ সিদ্ধান্তকে লৈছে পিছে কথাটো সেইখিনিতে শেষ হ'ব নালাগে হয়নে নহয়
5: হয় বাইদেউ
2: ইহঁতে নাজানি দুখ কৰিছিল আৰু তাতেই আনন্দ পাইছিল আচলতে আমি কথাবোৰ বুজি বাজি ল'লে সকলোৰে বাবেই ভাল হয়নে নহয় এই দিশত জানিবলগীয়া আৰু বহুত কথাই আছে
5: কি কথা বাইদেউ
2: আজিতো বেল মাৰিব হ'লেই আজি যদি আৰম্ভ কৰোঁ শেষেই কৰিব নোৱাৰিম কথাবোৰ তেতিয়াহ'লে আমি অহাবাৰলৈ থলোঁ
5: হ'ব বাইদেউ ভাল বাইদেউ

তোমালোকে ইমান পৰে মিলিজুলি মিতিৰাদি এই ৰূপকখনিৰ আজি দ্বিতীয় খণ্ড শুনিলা। ৰূপকখনিৰ ৰচনা আছিল ডক্টৰ শ্যামা প্ৰসাদ শৰ্মাৰ। ইয়াত ভাগ ল'লে মণি দীপান্বিতা দাস, ভণ্টি দীপা দাস, মণিতা সুমধুৰ ৰয়, টেপেৰা বলৰাম দাস, কান্দুৰা ত্ৰিদীপ লহকৰ, অনন্য প্ৰবাল কুমাৰ শৰ্মা, মুকুল সঞ্জয় গোস্বামী, আব্দুল দীপেন মজুমদাৰ আৰু বাইদেউ বন্তি বৰপূজাৰী। সংগীত অনুপম চৌধুৰীৰ। সংগীতাংশত ভাগ ল'লে প্ৰভাত শৰ্মা, পুষ্প বৰা আৰু পাৰ্থপ্ৰতিম চৌধুৰীয়ে। তেনেহ'লে আহা এইবাৰটি সমবেত কণ্ঠৰ গীত শুনো। গীতটিৰ ৰচনা কীৰ্তিকমল ভূঞাৰ।

সমবেত কণ্ঠৰ গীতটি শুনিলা। আজিলৈ সময় হ'লহি পুনৰ তোমালোকলৈ প্ৰীতি আৰু শুভেচ্ছা জনাই আমাৰ আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক আঞ্চলিক বাতৰি।
3: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া 6 বজাৰ বাতৰিৰ সৈতে মই অনুজা লোপামুদ্ৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ বান প্ৰভাৱিত এলেকা আৰু সাহায্য শিবিৰ পৰিদৰ্শন। সাম্প্ৰতিক বানত ৰাজ্যৰ 16খন জিলাৰ 5 লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত, মৃতকৰ সংখ্যা 31লৈ বৃদ্ধি। অসম বিধানসভাৰ অধিৱেশনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা, বান পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ বিবৃতি প্ৰকাশ। আৰু গ্লাছগোত কাইলৈৰ পৰা কমনৱেলথ গেমছ, উদ্বোধনী অনুষ্ঠানত অসমৰ লাভলীনা বৰগোহাঁই আৰু মণিপুৰৰ মীৰাবাই চানুৰ ভাৰতীয় দলক নেতৃত্ব।

0: এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু নাজিৰাৰ বান প্ৰভাৱিত এলেকা আৰু সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে চৰাইদেউ জিলাৰ সোণাৰী, দলবাগান, অভয়পুৰ আদি অঞ্চলত স্থাপন কৰা আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি বানত প্ৰভাৱিত লোকসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ দুৰ্গতজনক সহায় কৰাৰ বাবে চৰকাৰে যথাসম্ভৱ সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে। মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিষয়াসকলক ক্ষতিগ্ৰস্ত লোকৰ তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়াৰ উপৰি অসুস্থ লোকসকলৰ বাবে ততালিকে চিকিৎসালয়ত ভৰ্তি কৰাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। চৰাইদেউ জিলাত বৰ্তমানলৈকে 8টা সাহায্য শিবিৰ আৰু 71টা সাহায্য বিতৰণ কেন্দ্ৰৰ জৰিয়তে জনসাধাৰণক সহায় আগবঢ়োৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ডঃ শৰ্মাই শিৱসাগৰ জিলাৰ বান পৰিস্থিতি পৰিদৰ্শন কৰি ফুকন নগৰত স্থাপন কৰা আশ্ৰয় শিবিৰত বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ ক্ষতিগ্ৰস্ত লোকসকলৰ লগতে প্ৰশাসনৰ উদ্ধাৰ আৰু সাহায্য অভিযানৰো বুজ লয়। ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে মন্ত্ৰী, বিধায়ক তথা জিলা প্ৰশাসনে সহযোগিতাৰে কাম কৰি থকাৰ কথা মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে বানত নিহত আৰু সন্ধানহীন লোকৰ সঠিক পৰিসংখ্যা এতিয়াই প্ৰকাশ কৰাটো সম্ভৱ নহয়। পৰিস্থিতি স্বাভাৱিক হোৱাৰ পাছতহে এই বিষয়ে সঠিকভাৱে জানিব পৰা যাব বুলি তেওঁ উল্লেখ কৰে।
1: বিশেষকৈ চৰাইদেউ, নাজিৰা, শিৱসাগৰ এই তিনিওটা স্থানত ৰাইজৰ দুখ কষ্ট দেখি সঁচাকৈয়ে মনটোত বহুত আমি সকলোৱে কষ্ট পাইছোঁ। কাৰণ এনেকুৱা বানপানীৰ বিভীষিকা এই জিলা দুখনে আগতে কেতিয়াও পোৱা নাছিল। এইবাৰ অভাৱনীয় বানপানী হ'ল, মানুহৰ ঘৰৰ চালৰ ওপৰেদি পানী গৈছে, কেইবাজনো লোকৰ মৃত্যু হৈছে, ঘৰ বাড়ি ভাঙি গৈছে, ঘৰত থকা গৰু ছাগলীৰ মৃত্যু হৈছে আৰু ৰাইজৰ মাজত এক অবৰ্ণনীয় দুখ আৰু যন্ত্ৰণাৰ সৃষ্টি হৈছে। ৰাজ্য চৰকাৰৰ ফালৰ পৰা মই সকলোকে ইমানেই ক'ব বিচাৰোঁ যে আমি ৰাইজৰ লগত থাকিম আৰু যিমান পাৰোঁ আৰ্তজনক, ক্ষতিগ্ৰস্তজনক সম্পূৰ্ণভাৱে সহায় কৰাৰ চেষ্টা কৰিম। এটাটো মৃতকৰ পৰিয়াললৈকে তৎকালীনভাৱে আমি 4,00,000 টকা দিওঁ। পৰৱৰ্তী সময়তো মই যি পাৰোঁ আৰু সহায় কৰিম।
0: উল্লেখযোগ্য যে ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও জটিল হৈ আছে। সাম্প্ৰতিক বানত 16খন জিলাৰ 5,64,000ৰো অধিক লোক বানৰ কবলত পৰিছে। চলিত বৰ্ষৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 31লৈ বৃদ্ধি পাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 44টা ৰাজহ চক্ৰৰ 872খন গাঁৱৰ 24,210 হেক্টৰ কৃষিভূমি বুৰ গৈছে। গোলাঘাট আৰু কাৰ্বি আংলং জিলাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰো বিস্তীৰ্ণ অঞ্চল ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে। বৰ্তমানলৈকে উদ্যানখনৰ 8টা বন শিবিৰ প্লাৱিত হৈ আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়াই জনোৱা মতে বৰ্তমানলৈকে উদ্যানখনৰ 8টা বন শিবিৰৰ তলেদি পানী বৈ গৈছে। ইয়াৰ ভিতৰত অগৰাতলী বনাঞ্চলৰ মোৱামাৰী বন শিবিৰ, কহৰা বনাঞ্চলৰ বোকাবিল বনাঞ্চলকে ধৰি 3টা, বোকাখাট বনাঞ্চলৰ 2টা আৰু বাগৰি বনাঞ্চলৰ 1টা বন শিবিৰ বানৰ কবলত পৰিছে। বন বিভাগে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। বন সংমণ্ডল বিষয়াগৰাকীয়ে জনোৱা মতে বৰ্তমানলৈকে ব্ৰহ্মপুত্ৰৰ পানী গড়াৰ

0: আছে যদিও নৈখনৰ জলপৃষ্ঠ ক্ৰমান্বয়ে বৃদ্ধি পাই আছে। পৰৱৰ্তী সময়ত ব্ৰহ্মপুত্ৰত পানীৰ পৰিমাণ বৃদ্ধি পালে উদ্যানখনত বান পৰিস্থিতি অধিক জটিল হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি বুলিও তেওঁ মন্তব্য কৰে। অসম বিধানসভাৰ অধিৱেশনত আজি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা অনুষ্ঠিত হয়। বিদেশী বিতাৰণ সন্দৰ্ভত বিধায়ক আব্দুৰ ৰহিম আহমেদে কৰা প্ৰশ্নৰ উত্তৰত অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাই কয় যে বিগত 10 বছৰত অসমৰ পৰা 2,099 গৰাকী অবৈধ নাগৰিকক প্ৰত্যাৱৰ্তন কৰা হৈছে। মন্ত্ৰী শ্ৰীবৰাই উল্লেখ কৰা অনুসৰি বিগত 10 বছৰত বাংলাদেশলৈ সৰ্বাধিক 2,023 গৰাকী লোকক ঘূৰাই পঠিওৱা হৈছে। অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰা সন্দৰ্ভতো আজিৰ সদনত আলোচনা অনুষ্ঠিত হয়। এই সন্দৰ্ভত শ্ৰীবৰাই কয় যে অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰা বিষয় এইটো অতি গুৰুত্বপূৰ্ণ আৰু সংবেদনশীল। এই বিষয়ত বিভিন্ন জাতীয়তাবাদী সংগঠনকে ধৰি সংশ্লিষ্ট অংশীদাৰীসকলৰ সৈতে আলোচনা অব্যাহত আছে। সীমান্ত সুৰক্ষা আৰু উন্নয়নৰ বিভাগৰো মন্ত্ৰিত্বৰ দায়িত্বত থকা শ্ৰীবৰাই আন্তঃৰাষ্ট্ৰীয় সীমান্ত এলেকা উন্নয়ন আৰু সীমা সমস্যা সন্দৰ্ভতো প্ৰশ্নৰ উত্তৰ দিয়ে। বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মেঘালয় আৰু মিজোৰামে অসমৰ ভূমি দখল কৰি আছে। বিষয় সন্দৰ্ভত চুবুৰীয়া ৰাজ্যকেইখনৰ সৈতে আলোচনা চলি থকা বুলিও তেওঁ উল্লেখ কৰে। ইপিনে জলসিঞ্চন আঁচনি সন্দৰ্ভত অনুষ্ঠিত আলোচনাত বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে ৰাজ্যত মুঠ 3,510খন জলসিঞ্চন আঁচনি আছে। ইয়াৰে 882খন আঁচনি সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ থকাৰ লগতে 1,457খন আঁচনি আংশিকভাৱে কাৰ্যক্ষম হৈ আছে বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ কয় যে 937খন আঁচনি বিকল অৱস্থাত আৰু 234খন আঁচনি নিৰ্মীয়মান অৱস্থাত আছে। কাৰ্যক্ষম হৈ নথকা আঁচনিসমূহ পুনৰ উপযোগী কৰাৰ উদ্দেশ্যে বিভাগৰ তৰফৰ পৰা প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। অসম বিধানসভাৰ অধিৱেশনৰ আজি 9ম দিনা ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি সন্দৰ্ভত কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই বিবৃতি প্ৰকাশ কৰে। মন্ত্ৰী শ্ৰী হাজৰিকাই এইবাৰৰ বানক অভাৱনীয় আৰু অভূতপূৰ্ব বুলি অভিহিত কৰে। তেওঁ কয় যে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বানপীড়িত লোকসকলৰ উদ্ধাৰ, আশ্ৰয় প্ৰদান, খাদ্য যোগান, চিকিৎসা আৰু অন্যান্য জৰুৰী সাহায্য প্ৰদানৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। ক্ষতিগ্ৰস্ত অঞ্চলসমূহত প্ৰশাসন, SDRF, NDRF আৰু অন্যান্য সংস্থাসমূহে উদ্ধাৰ আৰু সাহায্য অভিযান চলাই আছে বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ কয় যে বান প্ৰভাৱিত লোকৰ মাজত হেলিকপ্টাৰেৰে খাদ্য সামগ্ৰী বিতৰণ কৰাৰ ব্যৱস্থা কৰিছে।
1: নাগালেণ্ডৰ পাহাৰৰ পৰা ঢল নামি আহিলে, এইটো অতিকৈ মানে নেচাৰেল বানপানী নহয়, যিটো আমি যাৰ কাৰণে আমি সাজু থাকোঁ, য'ত বানপানী হ'বই, য'ত মথাউৰি ভাঙিব পাৰে বুলি ভাবোঁ, তাত আমি সামগ্ৰী মজুত ৰাখোঁ। যদি এনেকুৱা হ'ল হয় আমি ক'ৰবাত কি কৰোঁ, মথাউৰি ওখ কৰোঁ, আমি ক'ৰবাত হাইলেণ্ড বনাওঁ, কিন্তু এনেকুৱা পৰিৱেশ হোৱাই নাই অধ্যক্ষ ডাঙৰীয়া। এইটো প্ৰাকৃতিক দুৰ্যোগ উদ্ধাৰ অভিযান তৎকালীনভাৱে কৰা হৈছে। নেক্সট ডে পৰাই 20 তাৰিখৰ পৰাই তাতে 3-4খন হেলিকপ্টাৰে মানুহ ৰেস্কিউ কৰিবলৈকে চেষ্টা কৰিছে। কিছুমান জেগাত গৈ ৰিচ কৰিব পৰা নাই, কিন্তু এতিয়ালৈকে বৰ্তমান ৰিচ হৈ গৈছে।
0: শ্ৰোতাই বাতৰি শুনিছে আকাশবাণীৰ পৰা। শিৱসাগৰ জিলাৰ কেইবাখনো নদীৰ পানীৰ স্তৰ ক্ৰমশঃ হ্ৰাস পাইছে যদিও বহু ঠাইত পানীৰ স্তৰ এতিয়াও বিপদসীমাৰ ওপৰতে আছে। জিলা জলসম্পদ নিয়ন্ত্ৰণ কক্ষৰ তথ্য অনুসৰি ব্ৰহ্মপুত্ৰ, দিহিং আৰু দিখৌ নদীৰ জলস্তৰ সামান্য হ্ৰাস পাইছে। দিচাং নদীৰ এটি ৰোড ক্ৰছিং আৰু দৰিকা নদীৰ ঢাই আলিত পানীৰ স্তৰ পুনৰ বৃদ্ধি পাইছে বুলি আমাৰ শিৱসাগৰৰ সংবাদদাতাই জনাইছে। ইপিনে জিলাখনৰ একাধিক বান প্ৰভাৱিত অঞ্চলত জনসাধাৰণে সময়মতে উদ্ধাৰ আৰু সাহায্য লাভ নকৰা বুলি অভিযোগ উত্থাপন কৰিছে। জিলা প্ৰশাসনৰ তথ্য অনুসৰি কালি পৰ্যন্ত নাজিৰা, শিৱসাগৰ আৰু ডিমৌ ৰাজহ চক্ৰত 1,335 কুইণ্টলৰো অধিক চাউল, 259 কুইণ্টলৰো অধিক দাইল, 1,74,305 লিটাৰ খোৱাপানী, 4,715খন তিৰপাল, 2,320 লিটাৰ শিশু খাদ্য বিতৰণ কৰা হৈছে। ৰাজহুৱা আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি পূব যোৰহাটৰ ভুকদৈ নদীপাৰৰ বৰিগাঁৱৰ বান প্ৰভাৱিত এলেকাসমূহ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে বানত ক্ষয়ক্ষতিৰ বুজ লোৱাৰ লগতে স্থানীয় লোকৰ পৰিস্থিতিৰো বুজ লয়। ইপিনে ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰী আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়াকে ধৰি এটা দলে মৰাণ ৰাজহ চক্ৰৰ অধীনৰ কেইবাখনো বান প্ৰভাৱিত গাঁও পৰিদৰ্শন কৰে। শ্ৰীভূমি জিলাত ধাৰাষাৰ বৰষুণৰ ফলত কুচিয়াৰা নৈৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি পাইছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জনসাধাৰণক বিশেষ সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। গ্লাছগোত কাইলৈৰ পৰা হ'বলগীয়া কমনৱেলথ গেমছৰ উদ্বোধনী অনুষ্ঠানত অসমৰ লাভলীনা বৰগোহাঁই আৰু মণিপুৰৰ মীৰাবাই চানুৱে ভাৰতীয় দলক নেতৃত্ব দিব। কমনৱেলথ গেমছত অংশ লোৱাৰ উদ্দেশ্যে ইতিমধ্যে ভাৰতৰ 126জনীয়া খেলুৱৈ দলটোৰ অধিকাংশ সদস্য গৈ গেমছ ভিলেজত উপস্থিত হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার।

0: শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ বানপ্ৰভাৱিত এলেকা আৰু সাহায্য শিবিৰ পৰিদৰ্শন। সাম্প্ৰতিক বানত ৰাজ্যৰ 16খন জিলাৰ 5 লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত, মৃতকৰ সংখ্যা 31লৈ বৃদ্ধি। অসম বিধানসভাৰ অধিৱেশনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা, বান পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ বিবৃতি প্ৰকাশ আৰু গ্লাছগোত কাইলৈৰ পৰা কমনৱেলথ গেমছ। উদ্বোধনী অনুষ্ঠানত অসমৰ লাভলীনা বৰগোহাঁই আৰু মণিপুৰৰ মীৰাবাই চানুৰ ভাৰতীয় দলক নেতৃত্ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী মহাবাহু কৃষি জগত।
2: প্ৰিয় শ্ৰোতা নমস্কাৰ, মই ভাস্কৰ জ্যোতি আচাৰ্য আৰম্ভ কৰিছোঁ আজিৰ কৃষি জগত। আজিৰ আমি বিষয় হিচাপে লৈছোঁ বীজৰ উৎপাদন আৰু বিপণনৰ সবিশেষ। এই বিষয়ে কথা পাতিবলৈ আজি দুগৰাকী আলোচক আমি আমন্ত্ৰণ জনাই আনিছোঁ। এয়া মধুমিতা দেৱী, এখেত অসম বীজ আৰু জৈৱিক প্ৰমাণীকৰণ অভিকৰণৰ উপসঞ্চালক।
3: নমস্কাৰ।
2: আৰু আছে সহকাৰী বীজ প্ৰমাণীকৰণ বিষয়া শ্যামল জ্যোতি মহন্ত।
4: নমস্কাৰ,
2: দুয়োকে স্বাগতম।
3: ধন্যবাদ।
2: এতিয়া আমি বীজৰ কথা শুনি আছোঁ, যে বীজৰ উৎপাদন আৰু বিপণন। আমি পৰম্পৰাগতভাৱে দেখি আহিছোঁ যে খেতিয়কসকলে কি কৰে, খেতিৰ কিছু সঁচ থৈ দিয়ে বীজ বুলি, কেতিয়াবা ভঁৰালৰ গাধৈ তেনেকৈ ওলোমাই থৈ দিয়ে বা বেলেগ বেলেগকৈ থৈ দিয়ে। আৰু আমি যেতিয়া হাট বজাৰবিলাকলৈ যেতিয়া যাওঁ তেতিয়াও দেখোঁ কিছুমানে বিক্ৰী কৰে, বীজ বিক্ৰী কৰে মুকলিকৈ। কিন্তু এই প্ৰক্ৰিয়াটোৰ মাজত এনেধৰণৰ অসম বীজ আৰু জৈৱিক প্ৰমাণীকৰণ অভিকৰণ, এনে এটা অভিকৰণৰ প্ৰয়োজন কিয় হ'ল বা কিবা মান্যতা কেনেধৰণে নিৰূপণ কৰে এই অভিকৰণে?
3: হয়, এইটো আচলতে অসম বীজ আৰু জৈৱিক প্ৰমাণীকৰণ অভিকৰণ বা আছাম চীড এণ্ড অৰ্গেনিক চাৰ্টিফিকেশ্যন এজেঞ্চি অচুকা, এইটো 1985 চনৰ 1 ফেব্ৰুৱাৰী ভাৰতীয় বীজ আইন 1966ৰ অধীনত অসমৰ ৰাজ্যিক বীজ প্ৰমাণীকৰণ অভিকৰণ হিচাপে কৰা হৈছিলে। তেতিয়া নাম আছিলে আপোনাৰ আছাম ষ্টেট চীড চাৰ্টিফিকেশ্যন এজেঞ্চি হিচাপে গঠন কৰা হৈছিলে। কিন্তু 2021 চনৰ আগষ্ট মাহৰ পৰা অসম চৰকাৰৰ সিদ্ধান্ত অনুসৰি এই অভিকৰণৰ নাম অসম বীজ আৰু জৈৱিক প্ৰমাণীকৰণ অভিকৰণ হিচাপে ৰখা হৈছে, অৰ্থাৎ আছাম চীড এণ্ড অৰ্গেনিক চাৰ্টিফিকেশ্যন এজেঞ্চি, অৰ্থাৎ অচুকা, মানে চৰ্টত অচুকা বুলি কোৱা হয়। এই অভিকৰণৰ মূল উদ্দেশ্য হ'ল বিভিন্ন বীজ উৎপাদনৰ জৰিয়তে উন্নতমানৰ বীজ উৎপাদন কৰি কৃষকৰ মাজত বীজৰ চাহিদা পূৰণ কৰা আৰু জৈৱিক কৃষিৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমূহৰ ন্যায্যতা প্ৰদান কৰা। আচলতে খেতিপথাৰত অধিক উৎপাদনক্ষম জাতৰ উচ্চ মান বিশিষ্ট প্ৰমাণিত বীজ থলুৱাভাৱে উৎপাদন কৰি লাভৱান হৈ ৰাজ্যখনৰ লগতে কৃষকৰ আৰ্থিক উন্নয়নৰ বিকাশ হোৱাটোৱেই ইয়াৰ মূল লক্ষ্য।
2: খুব গুৰুত্বপূৰ্ণ এটা অভিকৰণ আচলতে।
3: হয় হয়।
2: ইয়াৰ পাছতে বাইদেউ, এই যিটো আমাৰ বীজ প্ৰমাণীকৰণ বুলি কৈছে, এইটো শ্যামল জ্যোতি মহন্তই নিশ্চয় ক'ব, এই বীজ প্ৰমাণীকৰণ কেনেকৈ কৰা হয়, ইয়াৰ প্ৰক্ৰিয়াটোৰ বিষয়ে অকণমান ক'ব নেকি? বা এতিয়া প্ৰমাণীকৰণ বুলি ক'লেতো বুজি পাওঁ তাত এখন চাৰ্টিফিকেট প্ৰদান কৰা হ'ব বা তাত এটা মান্যতা দিয়া হ'ব, এইটো কেনেধৰণৰ স্তৰবোৰ আছে যিবিলাক অতিক্ৰম কৰিলে আচলতে তাক প্ৰমাণ কৰিব পাৰি?
4: থেংক ইউ। দৰাচলতে একচুৱেলি আমি বীজ বুলি কোৱাৰ লগে লগে প্ৰথমে আমি জানিব লাগিব, বীজ প্ৰমাণীকৰণ বিষয়ে জানিবলৈ হ'লে প্ৰথমে আমি জানিব লাগিব বীজৰ শ্ৰেণীখিনি।
2: শ্ৰেণী
4: হয়, ইয়াত বিভিন্ন আমাৰ বীজৰ বিভিন্ন শ্ৰেণী থাকে, যেনেকৈ আপোনাৰ ব্ৰিডাৰ চীড বুলি কয় বা অসমীয়াত আমাৰ প্ৰজনন বীজ, আৰু ফাউণ্ডেশ্যন চীড বুলি কয় মানে মূল বীজ, আৰু চাৰ্টিফাইড চীড প্ৰমাণিত বীজ। এতিয়া এই যিখিনি ব্ৰিডাৰ চীড বা মূল বীজ, সেই বীজখিনি আমাৰ উৎপাদন কৰে আমাৰ যিখিনি আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত যিখিনি গৱেষণা কেন্দ্ৰ আছে, যিখিনি বৈজ্ঞানিক আছে, সেই বৈজ্ঞানিকসকলে তেওঁলোকৰ নিজৰ তত্ত্বাৱধানত তেওঁলোকে সেই প্ৰজনন বীজখিনি উৎপাদন কৰে। সেই উৎপাদন কৰি বীজখিনি যিখিনি হয় তাৰপৰা আমি যিখিনি আমি উৎপাদন কৰে সেইখিনি ফাউণ্ডেশ্যন চীড বুলি কোৱা হয়। এতিয়া সেই প্ৰজনন বীজখিনি যিখিনি আছে সেইখিনি আমাৰ নৰ্মেল আমাৰ যিখিনি খেতিয়ক আছে বা আমাৰ যিখিনি সৰ্বসাধাৰণ মানুহে আমি নাপাওঁ, সেইখিনি অকল আমাৰ যিখিনি বৈজ্ঞানিক আছে কৃষি বিজ্ঞানৰ অধীনত তেওঁলোকে সেইখিনি উৎপাদন কৰি তেওঁলোকে আমাৰ যিখিনি আমাৰ কৃষি বিজ্ঞানৰ অধীনত যিখিনি আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ বা অসম বীজ নিগমৰ আণ্ডাৰ যিখিনি বীজ পাম আছে তেওঁলোকে সেই প্ৰজনন বীজটোৰ পৰা আমাৰ ফাউণ্ডেশ্যন চীড নহবা মূল বীজটো উৎপাদন কৰে। সেই ফাউণ্ডেশ্যন চীড বা মূল বীজৰ পৰা যিটো আপোনাৰ বীজ উৎপাদন হয় সেইটোক আমি কয় প্ৰমাণিত বীজ। এতিয়া যদি কোনোবাজন কৃষকে বীজ প্ৰমাণীকৰণ কৰিব বিচাৰে তেতিয়া তেওঁলোকে ফাউণ্ডেশ্যন বা মূল বীজটো আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা আমাৰ হেৰিৰ পৰা বীজ নিগমৰ পৰা আনিব লাগিব। এতিয়া

0: কথা হ'ল কি, আমি বীজ প্ৰমাণীকৰণ কৰিবলৈ হ'লে কি কৰিব লাগিব? প্ৰথম আমি যিটো মই অলৰেডি যিখিনি কৈছোঁ, ইতিমধ্যে কোৱা হৈছে যে বীজ প্ৰমাণীকৰণ হ'লে আমি যদি মই এজন যদি সাধাৰণ খেতিয়কে যদি আমাৰ বীজ প্ৰমাণীকৰণ আগবাঢ়ি যাব বিচাৰে, তেন্তে তেওঁ প্ৰথমে এটা ফাউণ্ডেশ্যন চিট বা মূল বীজটো আনিব লাগিব। সেইটো ক'ৰ পৰা আনিব? কৃষি বিজ্ঞান কেন্দ্ৰ বা আমাৰ অসম বীজ নিগমৰ বীজ ফাৰ্মৰ পৰা, বীজ ফাৰ্মৰ পৰা আনিব লাগিব। এতিয়া কথা, সি অনাৰ পিছত আমাৰ লগত তেওঁলোকে অশোকাৰ যিখিনি আমাৰ জিলাভিত্তিক সহকাৰী বীজ প্ৰমাণীকৰণ বিষয়া আছে বা কৃষি বিজ্ঞান কেন্দ্ৰ আছে, তেওঁলোকৰ লগত যোগাযোগ কৰিলেও আমাৰ লগত যোগাযোগ কৰি আমাৰ লগত পঞ্জীয়ন কৰিব লাগে একচুৱেলি। এতিয়া পঞ্জীয়ন কৰিবলৈ হ'লে আমাৰ গোটেই ভাৰতবৰ্ষতে 2023-24 পৰা আমাৰ ইয়াত চলি আছে 60 পৰ্টেল বুলি। 60 পৰ্টেল মানে আপোনাৰ ছিড অথেণ্টিকেশ্যন ট্ৰেচেবিলিটি এণ্ড হলিষ্টিক ইনভেণ্টৰী। সেই এটাই পৰ্টেল আছে, সেই পৰ্টেলটোতে গোটেই ভাৰতবৰ্ষত আমাৰ বীজৰ কাৰণে যদি কোনোবা যদি বীজ প্ৰমাণীকৰণ কৰিব বিচাৰে, সেই পৰ্টেলটোৰ অধীনত তেওঁলোকে এটা পঞ্জীয়ন কৰিব লাগে। সেই পঞ্জীয়ন কৰিবৰ কাৰণে তেওঁলোকে দুটামান বস্তু আমাক দিব লাগে, যেনে আপোনাৰ এজন যদি খেতিয়ক হয় তেওঁলোকে তেওঁলোকৰ আধাৰ কাৰ্ড, পেন কাৰ্ড, তেওঁলোকৰ নিজৰ ঘৰ বাৰী ক'ত আছে গোটেইখিনি এড্ৰেছ, মোবাইল নাম্বাৰ, ইমেইল আদিখিনি দি পেলাই আমাৰ লগত যোগাযোগ কৰিলে আমি তেওঁলোকক এটা আইডি পাছৱৰ্ড দিওঁ। সেই আইডি পাছৱৰ্ড থ্ৰুদি তেওঁলোকে 60 পৰ্টেলত সোমাই পেলাই লগইন কৰিব লাগিব। লগইন কৰিব তেওঁলোকে পঞ্জীয়ন কৰিব লাগিব। ছাপ'জ তেখেতে যদি আৰু সেই পঞ্জীয়ন কৰাৰ লগত পঞ্জীয়ন কৰে তেওঁলোকে গোটেইখিনি বিৱৰণ তেওঁ দিব লাগিব, যে তেওঁৰ ঘৰ ক'ত, তেওঁ কোনখিনি কোনখন গাঁৱত তেওঁ খেতি কৰিছে, কিমান বিঘা মাটিত খেতি কৰিছে, গোটেইখিনি তেওঁলোকে তাত এণ্ট্ৰি কৰিব লাগিব। এণ্ট্ৰি কৰাৰ পিছত আমাৰ এটা মাচুল আছে, সেই মাচুলটো আমি দিব লাগিব প্ৰতি একক ক্ষেত্ৰত আপোনাৰ 375 টকাকৈ। সেই আমাৰ সেই মাচুলটো আপোনালোকে তেওঁলোকে আজিকালিতো গোটেইটো অনলাইনৰ হৈছে, চবেই জানে জিপে কি হেৰি পি, ত' তাৰ থ্ৰুদি আমাৰ দিব পাৰে কোনো কাম ভেৰি মানে সহজ, মানে আমাৰ যোনটো পৰ্টেল খুলিছে, ত' সেইটো থ্ৰুদি তেওঁলোকে মাচুলটো দিব লাগিব। মাচুলটো দিয়াৰ পিছত তেওঁলোকে খেতিখিনি কৰিব লাগিব। আৰু বীজ প্ৰমাণীকৰণ কৰিবলৈ হ'লে বিশেষ একো বেলেগ কোনো মানে আমাৰ নৰ্মেল যেনে খেতি খেতি কৰে তেনেকৈ খেতি কৰিব লাগিব। খালি দুটামান আমি বস্তু চাব লাগিব, সেইকেইটা মই এতিয়া অলপ কৈ দিম আপোনালোকক। প্ৰথমে হ'ল কি, বীজ প্ৰমাণীকৰণ কৰিবলৈ হ'লে আমি যিখিনি জাত বাছিম সেই জাতটো আমি নটিফাইড জাত হ'ব লাগিব। সেই নটিফাইড জাতটো আমি আনি পেলাই খেতিডৰা কৰিব লাগিব। খেতি কৰা পদ্ধতি একেই, খালি দুটামান আমি পথাৰত আমি দুটামান বস্তু আমি চাবলগীয়া হয়। পথাৰৰ যোনটো মানদণ্ড, সেই মানদণ্ডৰ অধীনত আপোনাৰ আহে যে প্ৰথম আহে দূৰত্বীকৰণ, মানে আইচলেশ্যন ডিষ্টেঞ্চ। আইচলেশ্যন ডিষ্টেঞ্চ মানে কি বুজাইছে, ছাপ'জ এখন আমাৰ পথাৰত দুটা মানে বিভিন্ন বিভিন্ন বিভিন্ন কৃষকে খেতি কৰে। ছাপ'জ মই যদি তাত বীজ উৎপাদন কৰি যাওঁ, তে মোৰ কাষৰ যিখিনি খেতিডৰা আছে সেই খেতিডৰা আৰু মোৰ জাতটোৰ মাজত এটা ব্যৱধান লাগে। সেই ব্যৱধানটো মূল কাৰণ হ'ল কি, মই যিটো জাত উৎপাদন কৰিব গৈ আছোঁ বীজ হিচাপে, বীজৰ কাৰণে কৰি আছোঁ, তেওঁ কৰি আছে খাবৰ কাৰণে কৰি আছে। এতিয়া কি হ'ল, সেই মই যিটো জাত কৰি আছোঁ সেই জাতটোৰ যিটো বৈশিষ্ট্য, আৰু তেওঁ যিটো জাত কৰি আছে আমাৰ থলুৱা জাত বা বেলেগ জাত কৰি আছে, সেই বৈশিষ্ট্য বেলেগ। সেই বৈশিষ্ট্য যদি আমাৰ সংমিশ্ৰণ নহয়, আমাৰ যোনটো আমি পৰাগৰণ সংযোজন কওঁ সেইটো যেন নহয়, যাতে সেইটোৰ বৈশিষ্ট্য এইটোত নোসোমায়, তেতিয়া আমাৰ যিখিনি মই যিটো বীজ প্ৰডাকশ্যন বীজ উৎপাদন কৰি আছোঁ তাৰ যোনটো গুণগত মানদণ্ড কমি যাব,
1: সেইটো উন্নত মানৰ হ'ব
0: নহ'ব। যদি আচলতে আমি গেপটো মেইনটেইন নকৰোঁ,
2: মানে দুটা ভেৰাইটিৰ মাজত বা দুটা জাতৰ মাজত যদি পৰাগসংযোগ ঘটে, যদি বেছি আমি ডিষ্টেঞ্চ মেইনটেইন নকৰোঁ, তেতিয়াহ'লে আমি যিটো ভেৰাইটি বা যিটো জাত কৰিম সেই বৈশিষ্ট্যটো তাত নাপাবও পাৰোঁ। সেইকাৰণে আমি কিছুমান মানদণ্ড থাকে, সেইবোৰ আমি মানে চাবলগীয়া।
0: এতিয়া আমাৰ ধানৰ ক্ষেত্ৰত সেই মানদণ্ড 3 মিটাৰ মানে আমাৰ 10 ফুটমান হ'ব মোটামুটি। সেই 10 ফুট আমি গেপ আমি ৰাখিব লাগে নিয়মমতে, কিন্তু আমি যিহেতু আমাৰ পথাৰত আমি সেই গেপটো নাপাওঁ, আমি সেইকাৰণে আমি যলৈকে আনটো ভেৰাইটিৰ পৰা মোৰ ভেৰাইটি মানে যোনটো জাতৰ আপুনি বীজ উৎপাদন কৰিছে সেই জাতটোলৈকে যলৈকে হয় সেইখিনি আমি আগধৰি কাটিব দিওঁ। কটাৰ সময়ত আগধৰি কাটি পেলাই সেইখিনি বীজ আমি খোৱাৰ কাৰণে ইউজ কৰিবলৈ দিওঁ, ব্যৱহাৰ কৰিবলৈ দিওঁ কৃষকজনক। যিখিনি 3 মিটাৰ বাহিৰ ভিতৰত আছে সেইখিনি আমি বীজ হিচাপে
1: বীজৰ কাৰণে,
0: তেতিয়া আমাৰ যিটো গুণাগুণ থাকে তেতিয়া অটুট থাকে, নহ'লে আমাৰ সেই গুণাগুণটো কমি যাব। মানে বীজ উৎপাদন কৰিছে তেওঁ উৎপাদন কৰি তেওঁৰ যিখিনি গুণাগুণ থাকে, আমাৰ ছাপ'জ আমাৰ এটা উদাহৰণ দিয়ে ওচৰৰ পৰাই দিওঁ, আমাৰ যি খুব মানে জনপ্ৰিয় ভেৰাইটি আছে, জনপ্ৰিয় জাত আছে ৰঞ্জিত চাবন। সেই ৰঞ্জিত চাবন যিটো ধানৰ ভেৰাইটি আছে সেই জাতটো আছে, সেই জাতটো একচুৱেলি আমি যদি সেই জাতটো আমি 14 দিনো পানীৰ তলত সোমাই থাকে ডুব যায়, সেই জাতটো মৰি নাযায় গছজোপা মৰি নাযায়,
1: বান সহনশীল।
0: তো সেই বাকী কিন্তু সেই জাতটো যদি আমি 14 দিন পানীত ডুবি যায়
2: উৎপাদন
0: ব্যাঘাত নহয়, সেইবিলাক সেই বৈশিষ্ট্য যদি আমি বেলেগ জাত আন জাতটোৰ লগত যদি মিলি যায় সেই বৈশিষ্ট্য নাইকিয়া হৈ যাব পাৰে। সেইকাৰণে আমি গুণাগুণ নাইকিয়া হৈ যাব পাৰে, সেইকাৰণে আমি সেইটো আমি কৃষকসকলক আহ্বান জনাওঁ। তো সেইটো হ'ল মেইন আমাৰ মানে মূল খেতিৰ ক্ষেত্ৰত সেইটো হয় দূৰত্বীকৰণটো। দ্বিতীয়তে আহিলে আপোনাৰ আমি কওঁ অফ টাইপ পলাগতিয়াল যিবিলাক গছ থাকে সেই গছখিনি থাকিব নালাগে,
1: অপতৃণ বা
0: অপতৃণ গছখিনি থাকিব নালাগে, সেইখিনি

0: যাতে আমাৰ কৃষকে গৈ চাই সময়ে সময়ে চাই চাই উলিয়াই দিয়ে বা উঠাই দিয়ে গোটেই গছজোপা, কাটি দিলে নহ'ব, উঘালি উলিয়াব লাগিব, মানে গোটেই কাটি দিলে আকৌ আহিব, সিপাৰে তুলি উঘালি পেলাব লাগিব, উঘালি পেলাই দূৰত থ'ব লাগিব।
1: হয়, এতিয়া আমাৰ বীজৰ এখন বৃহৎ বজাৰ আছে,
0: আছে,
1: কাৰণ বীজ নহ'লে খেতি কেনেকৈ হ'ব,
0: নহয়,
1: গতিকে সেইখিনি খুব মানসম্পন্ন বীজ হ'ব লাগিব, যিখিনি চোৱা চিতা কৰাৰ ক্ষেত্ৰত অভিকৰণটো আছে আপোনালোকৰ পৰা আহিছে। এতিয়া কথাটো হ'ল যে এই বীজৰ মান কেনেকৈ পৰীক্ষা কৰা হয়,
2: এইটো আপুনি বৰ ভাল প্ৰশ্ন এটাই সুধিলে। সাধাৰণতে আমাৰ তিনিটা প্ৰক্ৰিয়াৰ মাজেৰে বীজসমূহ পৰীক্ষা কৰা হয়। আমাৰ অসমত মানে আমাৰ অচোকাৰ অধীনত চাৰিটাকৈ পৰীক্ষাগাৰ আছে, এটা গুৱাহাটীত আছে, এটা বঙাইগাঁৱত, এটা যোৰহাট আৰু এটা শিলচৰত আছে। সকলো পৰীক্ষাগাৰতে পৰীক্ষাসমূহ কৰিব পাৰি বীজৰ, আৰু পৰীক্ষাগাৰৰ সহকাৰী বীজ প্ৰমাণীকৰণ বিষয়া বীজৰ নমুনাসমূহ সংগ্ৰহ কৰি পৰীক্ষাগাৰত জমা দিয়ে, আৰু পৰীক্ষাগাৰত জমা দিয়াৰ পিছত আমাৰ বীজ বিশ্লেষক এগৰাকী থাকে, হাইলি টেকনিকেলি চাউণ্ড, আৰু তেওঁক সহায় কৰাও বহুত দক্ষ বিষয়া এগৰাকী থাকে, আৰু তেওঁক সহায় কৰাও কেইবাগৰাকীও সহায়িকা বা সহায়ক থাকে, তেওঁলোকে পৰীক্ষাগাৰত এইবোৰ পৰীক্ষা কৰে। ইয়াতে আপোনাৰ তিনিটা পদ্ধতিত আকৌ কৰা হয়। বিশুদ্ধতা, মানে বিশুদ্ধতাটো হ'ল পিয়'ৰ ছিড, পিয়'ৰ ছিড এখেতে অলপ আগতে কৈছে যে ধান খেতিয়ে হওক বা যিকোনো খেতিয়ে হওক যেতিয়া কৰে তাত বেলেগ গছৰ একো থাকিব নোৱাৰিব, থাকিলেও পুলিয়ে পোখাই উঠাই পেলাই দিব লাগিব, গতিকে তাত কিছুমান নমুনা যিখিনি দিয়ে নমুনাখিনি নিৰ্ধাৰিত মানদণ্ড থাকিব লাগিব। ধৰক 100 গ্ৰামত গোটেই বাকী যিখিনি পদাৰ্থ থাকে 100%, মানে 100ত অকল বাকীখিনি 2হে থাকিব লাগিব, কিন্তু বিশুদ্ধতা 98% থাকিব লাগিব, পিয়'ৰ ছিড বুলি ক'ব। তাৰ লগতে জড় পদাৰ্থ, তাৰমানে ইনাৰ্ট মেটাৰ কিছুমান থাকে, ধৰক মাটি, বালি, শিলৰ টুকুৰা, খেৰ, ভঙা বীজৰ টুকুৰা আৰু আন ধৰণৰ কিছুমান পদাৰ্থও থাকে, সেইবোৰো কিন্তু এটা নিৰ্ধাৰিত সীমাৰ ভিতৰত থাকিব লাগিব। এই সকলোখিনি ইফালে পিয়ৰিটি 98% থাকিব লাগিব, ইফালে সকলোখিনি মিলি 2%ৰ কমহে হ'ব লাগিব। তাৰপিছত আপোনাৰ অন্য শস্যৰ বীজ, যিটো আগতে আমি কৈছোঁ, তেখেতেও কৈছে, তাৰপিছত এটা আৰু এটা 2 নম্বৰ আছে, তাত আৰ্দ্ৰতা নিৰূপণ কৰিব লাগিব, বীজৰ আৰ্দ্ৰতাৰ পৰিমাণ সংৰক্ষণ আৰু নিৰ্ধাৰিত সীমাৰ ভিতৰত থাকিব লাগিব। আৰ্দ্ৰতা ধৰক এতিয়া আৰ্দ্ৰতাটো বহুত দৰকাৰী এটা মানে ক্ৰাইটেৰিয়া বুলি ক'ব লাগিব। আপোনাৰ ধানৰ ক্ষেত্ৰত ময়েচাৰ মানে আৰ্দ্ৰতাৰ পৰিমাণ 13%, এইবোৰ বীজ বেলেগ বেলেগ বীজত বেলেগ বেলেগ ধৰণৰ হয়। আপোনাৰ তেনেকৈ সৰিয়হত মাত্ৰ 9, তাৰপিছত সৰিয়হত 9 নহয় 8 দেই, 8 মাত্ৰ, তাৰপিছত আপোনাৰ বেলেগ বেলেগ ক্ষেত্ৰত বেলেগ বেলেগ, ধৰক ৰঙালাও ক্ষেত্ৰত এইটো আকৌ 7 আহিল, আৰু ভেন্দিৰ ক্ষেত্ৰত আকৌ এইটো 10, ইমানখিনি শতকৰা ইমানখিনি আৰ্দ্ৰতা যদি থাকে তেতিয়াহ'লে সেইখিনিৰ মানে আপোনাৰ অংকুৰণৰ সময়ত ভাল ফল পাব, তাতকৈ যদি কম হৈ থাকে তেতিয়াও আপোনাৰ অংকুৰিত বীজৰ পৰিমাণ কম হ'ব, বেছি হ'লেও অংকুৰিত বীজৰ পৰিমাণ বেমেজালি এটা দেখা দিব। সেইখিনি হ'ল আপোনাৰ আৰ্দ্ৰতা, আৰ্দ্ৰতাটো বৰ বিশেষ গুৰুত্ব, মানে বীজৰ অংকুৰণৰ কাৰণে বৰ এটা দৰকাৰী গুৰুত্বপূৰ্ণ।
0: আৰ্দ্ৰতাটো বেছি থাকিলে আপোনাৰ যোনটো অংকুৰণ বাইদে কলে অংকুৰণটো নহয়, অংকুৰণ ক্ষমতা কমি যাব,
2: কমি যায়,
0: আৰু আৰ্দ্ৰতা মানে পানীৰ পৰিমাণ।
1: হয় হয়, মাজতে আৰু এটা কথা সুধিছোঁ, এতিয়া আমাৰ যিসকল কৃষক আছে বা বীজ উৎপাদক আছে তেওঁলোকে জানেনে এই কথাবোৰ, বা তেওঁলোকে যেতিয়া বীজ সংৰক্ষণ কৰিব ইমান আৰ্দ্ৰতা থাকিব লাগিব সেই কথাবিলাক
2: চাৰ্টিফিকেশ্যনৰ কাৰণে যিখিনি তেওঁলোকে ৰাখে সেইখিনি ক্ৰাইটেৰিয়াখিনি আমাৰ তেওঁলোকে আমাৰ বিষয়াসকলে গৈ তেওঁলোকক বুজাই দিয়ে, তেওঁলোকৰ গুদামত কেনেকৈ থ'ব লাগে তেওঁলোকক সেইখিনি বুজোৱা হয়। কিন্তু সাধাৰণ যিখিনি কৃষক তেওঁলোকে সঁচা কথা ক'বলৈ গ'লে আমাতকৈ তেওঁলোক বেছিহে পাৰ্গত, তেওঁলোকে সেইখিনি বহুত ভালকৈয়ে থয়, যিবোৰ থলুৱা বীজ তেওঁলোকে থয়, কাৰণ তেওঁলোকে পৰম্পৰাগতমতে তেওঁলোকে সেইখিনি জানেই কেনেকৈ থ'ব লাগে, কেনেকৈ জ্ঞান আছে, সেইখিনি তেওঁলোকে খুব ভালকৈ থয়, সেইখিনি তেওঁলোকৰ প্ৰব্লেম নহয়। কিন্তু আমাৰ যিখিনি চাৰ্টিফিকেশ্যনৰ কাৰণে আহে, যিখিনি আমি টেষ্ট কৰোঁ, যিখিনি আমি পৰীক্ষা কৰোঁ, এইখিনি আমাৰ এইখিনি মেইনটেইন কৰিব লাগে, আমি এইখিনি চাব লাগে। তাৰ ওপৰত আপোনাৰ আছিলে মেইন কথাটো হ'ল জাৰ্মিনেশ্যন টেষ্ট, আৰু জাৰ্মিনেশ্যন টেষ্টটো আপোনাৰ মানে অংকুৰণৰ ক্ষমতা, অংকুৰণৰ ক্ষমতাটো আপোনাৰ আমাৰ বীজ বিশ্লেষকে আমাৰ জাৰ্মিনেটৰ বুলি এটা মেচিন আছে, এটা মানে মেচিনৰ ভিতৰতে তেওঁলোকে কৰে, আৰু এইবোৰো আপোনাৰ বীজৰ আকৃতি ওপৰত নিৰ্ভৰ কৰে, কেনেকৈ কৰিব, যদি একেবাৰে মিহি বীজ হয় তেতিয়া পেটি প্লেটতে তেওঁলোকে কৰে, ধৰক তিল কথাটো কৈছোঁ মই উদাহৰণস্বৰূপে, তিলৰ

0: কথাই কৈছোঁ। আৰু তাৰপিছত আকৌ মধ্যমীয়া আকাৰৰ ধান, তেওঁলোকে সেইবোৰ জাৰ্মিনেশ্যন কিছুমান পেপাৰ থাকে, সেইবোৰ আমাৰ কিনি লোৱা হয় আমাৰ অভিকৰণ হেৰিত সংস্থাত, আমি সেইবোৰ কিনা থাকে আৰু এটা তেওঁলোকৰ পদ্ধতিত তেওঁলোকে সেইটো তাত দি পেলাই জাৰ্মিনেশ্যনৰ মানে পাৰ্চেণ্টেজটো পৰীক্ষা কৰি চায়, আৰু সেইটো সাধাৰণতে সকলো পৰীক্ষাবোৰৰ কাৰণে জাৰ্মিনেশ্যন টেষ্টৰ পাৰ্চেণ্টেজ এটা থাকে, শতকৰা এটা থাকে। ধৰক ধানৰ ক্ষেত্ৰত 80% হ'ব লাগে, 75%-ৰ পৰা অকণমান ধৰা হয়, কিন্তু 80% যদি 80% যদি আপোনাৰ অংকুৰণ হয় তেতিয়াহ'লে ভাবিব লাগিব যে এইখিনি ধান একদম ধানেই হওক বা যিকোনো বীজেই হওক ভাল, তাৰমানে তেওঁ তাৰ পৰা উৎপাদন ভাল পাব পাৰি। তাৰপিছত তেনেকৈ আৰু ডাঙৰ জাতৰ যিবোৰ গুটি আছে ধৰক, সেইবোৰ বালিতে দি পেলাই কৰা হয় আৰু এইবোৰত কিছুমান সময়ৰ প্ৰয়োজন হয়। ধৰক অংকুৰণৰ, আমি যেতিয়া অংকুৰণৰ পৰীক্ষাটোৰ ফলাফল দিবলৈ হ'লে আমাক হাতত কিছুমান সময় লাগিব, বোলে আজি অংকুৰণত আমি পৰীক্ষাগাৰত সোমাই দিলোঁ, কাইলৈ আমি ৰিজাল্ট নাপাম, এইটো কাৰণে আমি এটা ৱেটিং পিৰিয়ড আছে। সাধাৰণতে 7 দিনত আমি এনেই চকুৰে চাই পেলাই এটা সম্যক জ্ঞান এটা দিব পাৰোঁ, কিন্তু একচুৱেল ৰিজাল্টটো দিবলৈ হ'লে আমাৰ 14 দিনৰ প্ৰয়োজন হয়। এইবোৰ আপোনাৰ ধানৰ ক্ষেত্ৰত 14 দিন, হুইটৰ ক্ষেত্ৰত 8 দিন, আকৌ তেনেকৈ ভেন্দিৰ ক্ষেত্ৰত কিন্তু 21 দিনলৈকে লাগে। জানে ভেন্দি গুটিটো অংকুৰণ হ'বলৈ বহুত টাইম লাগে, আৰু মাটিমাহ মগুমাহবোৰত বেছি নালাগে, সেইবোৰ 8 দিন 9 দিনতে আপোনাৰ ফলাফল এটা আমি দিবলৈ পোৱা যায়। আৰু এই সকলোখিনি কাম আমাৰ একদম মানে ভাল টেকনিকেলি সাউণ্ড বুলি কৈছোঁ বিশ্লেষক আছে, তেওঁলোকে সেইটো পৰীক্ষাগাৰত কৰা হয়। এনেকৈ আমি বীজৰ মানদণ্ডখিনি নিৰূপণ কৰাৰ পিছত আমি কৃষকৰ তালৈ পঠাওঁ, তাৰপিছত আৰু ক'ত ক'ত ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচলৈ, য'ৰ পৰা আমাৰ চেম্পুলবোৰ আহে তালৈ আমি ৰিজাল্টটো পঠাই দিওঁ।
1: আৰু এটা বীজৰ শ্ৰেণী আছে ট্ৰুথফুলি লেভেল, মানে TLC বুলি কোৱা হয়, সেই বীজখিনি কি হয় আচলতে বিশ্বাসত লোৱা হয়, তেওঁলোকে প্ৰডাকশ্যন কৰিব পাৰে, তেতিয়া আশতি গুণ আমাৰ অধীনত নাহে, অশোকৰ অধীনত নাহে, তেওঁতো নিজেই যোনজন খেতিয়ক হ'ব তেওঁ নিজৰ জিম্মাত বা নিজৰ হেৰি মতে তেওঁ কৰিব পাৰিব, সেইটো কয় TLC বুলি। তাৰ কাৰণেও এটা বেলেগ এটা পদ্ধতি আছে, সেইটো অশোকৰ আণ্ডাৰত নাহে সেইটো।
2: আৰু এতিয়া আমি ইয়াতে আপোনালোকৰ যিটো অভিকৰণ, ইয়াতে জৈৱিক প্ৰমাণীকৰণ বুলি শব্দটো আছে, গতিকে এই জৈৱিক প্ৰমাণীকৰণ কি আৰু ইয়াৰ উদ্দেশ্যটো সম্পৰ্কে কিছু ক'ব নেকি?
0: ঠিকে আছে বাৰু, জৈৱিক প্ৰমাণীকৰণ আজিকালিতো সকলোৰে মুখত জৈৱিক জৈৱিক জৈৱিক অৰ্গেনিক, আৰু একচুৱেলি অৰ্গেনিক বুলি বেছি কয় জৈৱিকত, কাৰণ সকলোৱে গম পাইছে জৈৱিকভাৱে প্ৰস্তুত কৰা সকলো খাদ্য শৰীৰৰ কাৰণে উপযোগী হয়। আৰু জৈৱিক অৰ্গেনিক মানে কি, বাকী বেলেগ ধৰক কেমিকেল মানে ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা সাধাৰণতে নহয়েই। আৰু জৈৱিক প্ৰমাণীকৰণ হ'ল, জৈৱিক প্ৰমাণীকৰণ হৈছে কৃষকসকলে জৈৱিকভাৱে উৎপাদন কৰা সামগ্ৰীৰ গুণগত নিশ্চয়তাৰ ব্যৱস্থা কৰা, জৈৱিক মানদণ্ড অনুসৰি জৈৱিক কৃষি কৰা, পথাৰ আৰু নথিপত্ৰ পৰিদৰ্শন কৰা আৰু সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব জৈৱিকভাৱে কৰিছেনে বা নাই কৰা, প্ৰমাণপত্ৰ আৰু জৈৱিক প্ৰতীক চিহ্ন লগৰ ব্যৱহাৰ, জৈৱিকভাৱে উৎপন্ন কৰাৰ পিছত এটা লগো দিয়া হয় আৰু লগটো দিয়া হ'লে গম পোৱা যাব যে এইটো জৈৱিকভাৱে প্ৰস্তুত কৰা হৈছে, ইয়াতে কোনো ৰাসায়নিক পদাৰ্থ পেষ্টিচাইড মানে ৰাসায়নিক কীট পতংগ নাশক বা ৰাসায়নিক সাৰ আদি তাত ব্যৱহাৰ কৰা নহয়। আৰু ইয়াৰ উদ্দেশ্যটো হৈছে গুণগত মান নিশ্চিত কৰা আৰু জালিয়াতি ৰোধ কৰা। প্ৰমাণীকৰণে জৈৱিকৰ উৎপাদকসকলৰ বাবে প্ৰমাণিত কাৰ্যকলাপত ব্যৱহাৰৰ বাবে অনুমোদিত সামগ্ৰীৰ যোগানকাৰীক চিনাক্ত কৰে, গ্ৰাহকৰ বাবে জৈৱিকভাৱে প্ৰমাণিত সামগ্ৰীৰ নিশ্চয়তা হিচাপে কাম কৰে। প্ৰমাণীকৰণৰ মূল লক্ষ্য হৈছে গ্ৰাহকক জৈৱিক সামগ্ৰী বিক্ৰী নিয়ন্ত্ৰণ আৰু সুবিধা প্ৰদান কৰা। এতিয়া সকলোখিনি সচেতন হৈছে ৰাইজ, কাৰণ আমাৰ দেহত বহুত বেমাৰে আজাৰে দেখা দিয়াৰ মূল কাৰণটোৱেই হৈছে আপোনাৰ ৰাসায়নিক সাৰ আৰু ৰাসায়নিক কীট পতংগ ব্যৱহাৰ, কিন্তু জৈৱিকভাৱে প্ৰস্তুত কৰাৰ ফলত সেই ফলটোতে হওক বা শস্যখিনিতেই হয় সেই ৰাসায়নিক সাৰৰ যিটো লিথেল ড'জ বুলি কয় বা যিটো লাষ্টত যিটো ৰৈ থাকে সেইটো একদম নাথাকে গতিকে আপোনাৰ স্বাস্থ্যৰ কাৰণে এইখিনি বৰ নিৰাপদ হয় আজিকালি সকলোৱে স্বাস্থ্যৰ কাৰণে মানে সচেতন আৰু

0: সেই ক্ষেত্ৰত জৈৱিকভাৱে প্ৰমাণীকৰণ থকা আপোনাৰ শস্যই হওক ফল মূলেই হওক খাবলৈ পালে বা গ্ৰহণ কৰিব পাৰিলে ভাল হয়।
1: এতিয়া এই বিশ্বস্ত সূত্ৰৰ পৰা লোৱা, এতিয়া মোৰ গাঁৱৰে কোনোবা এজনক মই জানো যাৰ পৰাই জাতটো ল'ব পাৰি, বিশ্বস্ত কিছুমান থাকে সেইটো বেলেগ কথা যাক মই ব্যক্তিগতভাৱে জানো, কিন্তু বজাৰৰ পৰা যদি মই বীজ ক্ৰয় কৰিবলৈ যাওঁ, এতিয়া যেনেকৈ খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত FSSAI তাতটো চাওঁ, ISI থাকে, বিভিন্ন ধৰণৰ ট্ৰেডমাৰ্ক থাকে, গতিকে এই বীজৰ ক্ষেত্ৰত আপুনি যিটো লগৰ কথা ক'লে আৰু তেনেধৰণৰ পেকেটটোত কি থাকিব পাৰে যিখিনি চালে আমি গম পাম যে এইটো নিৰ্ভৰযোগ্য বা এইটো চাৰ্টিফাইড প্ৰডাক্ট এটা?
2: একচুৱেলি আমাৰ যিখিনি চাৰ্টিফাইড বা প্ৰমাণীকৰণ বীজ থাকে আমাৰ, মানে যিখিনি আমাৰ গভৰ্ণমেণ্টৰ যিখিনি প্ৰমাণীকৰণ আছে অভিকৰণ আছে, তাতে আমি কিছুমান লেবেল লগাওঁ, টেগ বুলি কওঁ আমি,
1: হয়,
2: তো আমাৰ প্ৰমাণীকৰণ বীজৰ কাৰণে নীলা ৰঙৰ টেগ থাকে, আৰু আপোনাৰ যিটো মূল বীজ ক'লোঁ, মূল বীজৰ কাৰণে বগা, তাত গোটেই মানে গোটেইখিনি আপোনাৰ তাত যিখন টেগ বুলি কওঁ আমি, চাৰ্টিফাইড টেগ কওঁ, ফাউণ্ডেশ্যন টেগ বুলি কওঁ, যিখিনি আপুনি বজাৰত যদি আপুনি দেখে চাৰ্টিফাইড টেগটো আছে বা নীলা ৰঙৰ টেগ এটা থাকে, তাত আমাৰ অনুষ্ঠানটোৰ নাম থাকিব, তাত কোনে বীজটো উৎপাদন কৰে তেওঁৰ নাম থাকিব, আৰু কিমান কি কোনটো কোনটো আপোনাৰ শস্য কৰিছে, কোন বীজ জাত কৰিছে, গোটেইখিনি ধুনীয়াকৈ লিখা থাকে, তাত সেইখন দেখিলে আপুনি গম পাব যে এইখন উন্নত মানদণ্ডৰ বীজ বুলি গম পাব বজাৰত। এতিয়া মই আপুনি যিটো ক'লোঁ আপোনাক ট্ৰুথফুলি লেভেল, তাত কোনো আমাৰ হেৰি নাথাকে,
1: সেইটোত
2: এজন এজন প্ৰডিউচাৰ বা এজন যোনে উৎপাদক কৰে তেওঁ নিজৰ এটা লেবেল, তাক লেবেল বুলি কয়, লেবেলিং কৰিব পাৰে, কিন্তু আমাৰটো টেগ বুলি কোৱা হয়, এই নীলা ৰঙৰ টেগ বা বগা ৰঙৰ টেগ আপুনি মাৰ্কেটত যদি দেখে বজাৰত, তেতিয়া সেইটো হ'ব, সেইটো আমাৰ
1: প্ৰমাণিত
2: বীজৰ,
0: এইটো সম্পূৰ্ণ বিশ্বাসতেই লোৱা হয় আৰু, যিটো TLC
2: সম্পূৰ্ণ বিশ্বাসৰ, যোনটো যোনটো আমাৰ আমাৰ আণ্ডাৰত নাহে, এইটো কিছুমান কোম্পানীয়ে কৰে বা আপোনাৰ কিছুমান ব্যক্তিগত অনুষ্ঠানো কৰিব পাৰে এইটো।
1: হয় হয়, আৰু এটা কথা, আমি অকল বীজ বুলি কওঁতে অকল ধান মাহ সৰিয়হে নহয়, সকলো শস্যৰে কৰিব পাৰি, নিশ্চয়
2: কৰিব পাৰি,
1: প্ৰমাণীকৰণ পদ্ধতিটো সকলো সকলো শস্যৰ ক্ষেত্ৰতে কৰিব পাৰি, লাউ লাউ ভেন্দি জিকা এইবিলাক সকলোৰে ক্ষেত্ৰত কৰিব পাৰি। এতিয়া এই ইয়াক ব্যৱসায়িকভাৱে কেনেকৈ গ্ৰহণ কৰিব পাৰি, আৰু সেই গোটেই আপোনালোকে সামগ্ৰিক ছবিখন কেনে দেখিছে, আমাৰ যি খোৱাৰ কাৰণে যি খেতি কৰা হয় তাৰ সমান্তৰালকৈ বীজ উৎপাদনৰ কাৰণে খেতিটো কেনেধৰণে কৰা হৈছে, আপোনালোকে কেনে দেখিছে ছবিখন?
2: একচুৱেলি আপোনাৰ যিকোনো খেতিৰে মূল আহিলা হ'ল বীজ, যদি আমি বীজটো ভাল বীজ নিদিওঁ, গোটেই আমাৰ যিখিনি আমাৰ বছৰটোৰ কষ্ট কৃষকজনৰ এনে যায়, সেইটো আমি দৰাচলতে দেখা পাওঁ, এইকাৰণে আমি যদি ভাল বীজ মানে ব্যৱহাৰ নকৰে, এইকাৰণে ভাল বীজৰ যদি আপুনি চাবলৈ যায়, ভাল বীজৰ এখন ডাঙৰ বজাৰ আছে, আজি মেক্সিমাম আমাৰ বীজবিলাক আহি আছে বাহিৰৰ ষ্টেটৰ পৰা, বাহিৰৰ ষ্টেটৰ পৰা আহি আছে, তো সেই বীজকেইটাবোৰ আমাৰ ধানৰ কথা কওঁ, যিহেতু আমাৰ ধানৰ মেইন প্ৰধান শস্য হ'ল ধান আমাৰ, তো ধানৰ বীজখিনি আমাৰ এতিয়া ৱেষ্ট বেংগলৰ পৰা আহি আছে, উৰিষ্যাৰ পৰা আহি আছে, আমাৰ খেতিয়কে সেই ধানৰ অধিক মূল্যত কিনি পেলাই খেতি কৰি আছে, কিন্তু আমাৰ যদি কৃষকসকলে সেই বীজখিনি ইয়াতে উৎপাদন কৰি ইয়াতে তেওঁ মাৰ্কেটটো তেওঁ ইয়াতে বিক্ৰী কৰে, তেওঁৰ কাৰণে বহুত মানে হয় মানে আপোনাৰ লাভান্বিত হ'ব, মানে কি বীজ বুলি কোৱাৰ লগে যিটো আমাৰ যিটো নৰ্মেল ধানৰ দাম বা MSP কওঁ FCI যোনটো, সেইটো 25 টকা মান হয়, আৰু যদি আমি বীজ বুলি এইটো উৎপাদন কৰি বিক্ৰী কৰে বজাৰত, তেওঁ সেইটো অলমষ্ট ডাবল পাব,
0: ডাবল দুগুণ হৈ যায়,
2: দুগুণ হৈ যায়, সেইকাৰণে এখন বিশাল মাৰ্কেট আছে, কিন্তু এতিয়া আমি এটা মানে সুখী হৈছোঁ কি আমি লাষ্ট আমি 3-4-5 বছৰ দেখিছোঁ আমি বহুত ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানী বা FPO যি আমি FPC বুলি কওঁ, আৰু বহুত আমাৰ কৃষক ওলাই আহিছে, আপুনি বজাৰত দেখিব বা দোকানতো দেখিব, তেওঁলোকে কিছুমান 5 কেজি বা 6 কেজি পেকিং কৰিছে
1: বীজৰ,
2: মানে 5 কেজি 6 কেজি কিয় কৈছে, আমাৰ ধানৰ এবিঘা মাটিত আমাৰ 5-6 কেজি ব্যৱহাৰ কৰে কৃষকে, সেইকাৰণে সৰু সৰু তেওঁলোকে বেগ ইউজ ব্যৱহাৰ কৰিছে, বৰ ধুনীয়া ধুনীয়া বেগ ইউজ কৰিছে, তো সেইখিনি আমাৰ বজাৰত ওলাই গৈছে, আমি লাষ্ট 3-4 বছৰ দেখি আছোঁ, তো সেইটো বৰ আমাৰ কাৰণে ভালৰ খবৰ
0: হয়,
2: ভাল খবৰ, আৰু তাৰোপৰি আমাৰ বৰ্তমান চৰকাৰে বীজৰ ক্ষেত্ৰত বহুত গুৰুত্ব দিছে, তো এই এখন আমি মই এটা এই অনুষ্ঠানৰ জৰিয়তে এটাই আপোনাক কৃষকসকলক আহ্বান জনাওঁ যে আপোনালোক ওলাই আহক, বীজ প্ৰডাক্ট বীজ উৎপাদন কৰক আৰু নিজে স্বাৱলম্বী হওক আৰু লাভান্বিত হওক অৰ্থনৈতিকভাৱে, কাৰণ বীজৰ এখন ডাঙৰ মাৰ্কেট, যাতে আমাৰ বাহিৰৰ পৰা যিখিনি ৱেষ্ট বেংগলৰ পৰা আৰু উৰিষ্যাৰ পৰা বীজ আহি আছে সেইখিনি বন্ধ হওক, আপোনালোকে নিজৰ বীজখিনি নিজে বিক্ৰী কৰক বা নিজে ইউজ ব্যৱহাৰ কৰক, ডাঙৰ এখন মাৰ্কেট আছে, সেইকাৰণে মই ইয়াৰ আপোনালোকক আপোনাৰ এই অনুষ্ঠানৰ জৰিয়তে সকলো কৃষক বন্ধুকে মই আহ্বান জনাওঁ, তেওঁলোকে আগবাঢ়ি আহক, আমাৰ লগত যোগাযোগ কৰক, আমি সহায় কৰিম।
1: আমি মানে এইটো এটা খুব আৰ্থিকভাৱে লাভৱান হ'বলৈ হ'লে এটা খুব ভাল পদ্ধতি আছে, আমি বিভিন্ন ঠাইত দেখোঁ ইয়াত উন্নত মানৰ বীজ পোৱা যায় এনেকুৱা লিখা থাকে, আৰু তেনেকুৱা বীজ উৎপাদন বীজ বিপণন কেন্দ্ৰ এটা তেওঁ যদি কৰি লয়, সকলো ধৰণৰ বীজ যদি তাত ৰাখে আৰু খেতি খোলাৰ কাৰণে প্ৰয়োজনীয় সকলো সামগ্ৰী, জৈৱিক সাৰ, জৈৱিক সামগ্ৰী খন্তিখনৰ পৰা আৰম্ভ কৰি, গতিকে তেনেকৈ
2: আহিলাখিনি আৰু
1: হয় গোটেইখিনি তেনেকুৱা যদি খুব আটক ধুনীয়াকৈ এখন যদি দোকান দিব পাৰে
0: নিশ্চয়।

0: নিশ্চয়
1: খুব ভালকৈ আগবাঢ়িব পাৰিব।
0: ভাল লাভান্বিত
1: হয়
0: হ'ব পাব
1: হয়
0: পাৰিব
1: আমি কৃষি
0: কৃষকসকল।
1: ক্ষেত্ৰত দেখোঁ যে অকল নাৰ্চাৰীৰ পৰা আৰম্ভ কৰি বীজৰ পৰা বিভিন্ন সামগ্ৰী তেনেকুৱা বিপণন কেন্দ্ৰ থাকে, গতিকে তাৰ মাজত যদি এনে উন্নত মানৰ বীজ ৰাখে মানসম্পন্ন, তেতিয়া আৰু লগতে উৎপাদনো যদি কৰে
2: হয়
1: তেতিয়া
2: হয় হয়
1: আগতকৈ তেওঁ আৰ্থিকভাৱে বেছি লাভ
2: বহুত বহুতেই লাভান্বিত হ'ব।
1: আৰু এটা কথা, আমি এইবিলাক প্ৰসংগতে আমি প্ৰায়ে শুনি থাকোঁ পি জি এছ বুলি আমি খুব শুনি থাকোঁ, গতিকে এই পি জি এছ মানে কি এই বিষয়ে অকণমান ক'ব নেকি?
0: হয় হয়, পি জি এছ এতিয়া নতুনকৈ সকলোৰে মুখত পি জি এছ পি জি এছ পি জি এছ হ'ল আচলতে পাৰ্টিচিপেটৰী গেৰেণ্টি ছিষ্টেম,
1: হয়
0: অসমীয়াত অংশগ্ৰহণমূলক নিশ্চয়তা প্ৰণালী, জৈৱিক কৃষিৰ বাবে এক স্থানীয়ভাৱে পৰিচালিত গুণগত মান নিশ্চিতকৰণৰ এইটো এটা ব্যৱস্থা।
1: হয়
0: আৰু ইয়াত মানে পি জি এছত আপোনাৰ কিছুমান হেৰি আছে, উদ্দেশ্য আছে। পি জি এছ জৈৱিকৰ ফলপ্ৰসূ আৰু কাৰ্যক্ষম ৰূপায়ণৰ জৰিয়তে জৈৱিক উৎপাদক আৰু সংগ্ৰাহকসকলৰ খাদ্য সুৰক্ষা আৰু উন্নত জীৱিকা নিশ্চিত কৰা তেওঁলোকৰ এটা উদ্দেশ্য, উদ্দেশ্যটো এটা বৃহৎ উদ্দেশ্য। উৎপাদক আৰু সংগ্ৰাহকসকলৰ বাবে পৰিৱেশ সংৰক্ষণ, মই আপোনাক কৈয়ে আছোঁ বেছি কেমিকেল ইউজ কৰিলে পৰিৱেশত আমাৰ ব্যাঘাত জন্ম, গতিকে জৈৱিকভাৱে কৰিলে আমাৰ পৰিৱেশটো সংৰক্ষণ হৈ থাকিব, মাটিডৰাও সংৰক্ষণ হৈ থাকিব। কৃষি পৰিৱেশগত পদ্ধতিসমূহ আৰু উচিত মূল্যৰ প্ৰসাৰ, আমি আগৰ পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা কিছুমান আমি পদ্ধতিও ব্যৱহাৰ ইয়াতে কৰোঁ। ধৰক কিছুমান আপোনাৰ অৰ্গেনিক মানে জৈৱিকভাৱে প্ৰস্তুত কৰা কিছুমান ধৰক আপোনাৰ কীটনাশক বা ভাৰ্মিকম্পষ্ট যেনেকৈ কেঁচু সাৰ, সেইবোৰ দিলেও আমাৰ মাটিৰ গুণগত মানখিনিওতো ৰক্ষা কৰিব লাগিব। পি জি এছৰ আচলতে উদ্দেশ্য এইখিনি, আৰু ইয়াৰ উৎপাদিত সামগ্ৰীৰ বিপণন ব্যৱস্থাও ইয়াৰ দ্বাৰা কৰা হয়। ধৰক পি জি এছৰ উৎপাদিত জৈৱিক সামগ্ৰীৰ সঠিক বিপণন কৃষকসকলৰ আয় বৃদ্ধিৰ বাবে অতি গুৰুত্বপূৰ্ণ। পি জি এছৰ সামগ্ৰীসমূহ এনেধৰণৰ বিপণন কৰিব পাৰি, ধৰক স্থানীয় বজাৰত দিবগৈ পাৰি, সাপ্তাহিক হাটত দিব পাৰি, কৃষকৰ বজাৰত বা এফ পি অ' বা সমবায় সমিতিৰ জৰিয়তে একত্ৰিতভাৱেও বিপণন কৰিব পাৰি। আৰু আজিকালি জৈৱিক সামগ্ৰী এখন ডাঙৰ বজাৰ হৈছে ছুপাৰ মাৰ্কেট বা মলবোৰ। আপোনাৰ যেনেকৈ ক'লে লঘু এটা ব্যৱহাৰ কৰি যদি আমাৰ কৃষকে যদি ডাঙৰ ডাঙৰ মলবোৰ বা ডিপাৰ্টমেণ্টেল ষ্ট'ৰবোৰত দিয়েগৈ, এটা বৰ লাভজনক এইটো এটা ব্যৱসায়। আৰু তাত সকলো মানুহে লঘু থকা জৈৱিকভাৱে প্ৰস্তুত কৰা এই ফল মূলখিনি বা শস্যখিনি শাক পাচলিখিনি ল'বলৈ আজিকালি মানুহসকল মানে বহুত আগ্ৰহী হৈছে। আৰু আৰু তাৰ উপৰিও অনলাইন প্লেটফৰ্মতো এইবোৰ বিক্ৰী কৰিব পাৰি আজিকালি, ই কমাৰ্চ। আৰু আজিকালি ডাঙৰ ডাঙৰ হোটেল ৰেষ্টুৰেণ্টবোৰত তেনেকৈ আপোনালোকৰ কৃষকৰ এনেকৈ ধৰক জৈৱিকভাৱে প্ৰস্তুত কৰা বস্তুসমূহ বা সামগ্ৰীসমূহ দিবগৈ পাৰি, আৰু তেওঁলোক বহুত আগ্ৰহী। কিন্তু এইবোৰ আজিকালি দেখা গৈছে সকলো ডাঙৰ ডাঙৰ, মই যিটো ক'লোঁ মানে ধৰক মল বা ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্ট বা ডাঙৰ ডাঙৰ হোটেল, সকলোতে জৈৱিকভাৱে উৎপন্ন কৰা শাক পাচলি বা ফল মূলৰ বজাৰখন বহুত ভাল। মানে কৃষকে যদি আমাৰ কৃষকে যদি এই বজাৰখন ল'ব পাৰে তেওঁলোকে বহুত লাভান্বিত হ'ব। আচলতে সঠিক বিপণনৰ জৰিয়তে পি জি এছ প্ৰমাণিত জৈৱিক সামগ্ৰীৰ চাহিদা বৃদ্ধি পায় আৰু কৃষকে অধিক লাভজনক মূল্য লাভ কৰে আৰু গ্ৰাহকে নিৰাপদ গুণগত মানসম্পন্ন জৈৱিক খাদ্য লাভ কৰে। মই কৈছোঁ আপোনাক জৈৱিকভাৱে প্ৰস্তুত কৰা মানে আপুনি নিৰাপদ।
1: হয়, আজি আমি আলোচনাত ভালেখিনি কথা পাতিলোঁ, বীজৰ উৎপাদন আৰু বিপণনৰ সবিশেষ, বীজৰ উৎপাদন আৰু বিপণনলৈকে তাৰ মাজত যিবিলাক প্ৰমাণীকৰণৰ প্ৰক্ৰিয়া আছে সেই বিষয়েও আমি জানিলোঁ। আমি আশা কৰিছোঁ আমাৰ শ্ৰোতা সমাজে এই সম্পৰ্কে নিজে শুনাৰ লগতে আনকো এই সন্দৰ্ভত জনাব, আমাৰ কথাবিলাক আনৰ লগতো বিলাই দিব, আৰু এনেকৈ আগবাঢ়িলেহে আমি দেখিম যে এদিন আমি সম্পূৰ্ণ জৈৱিক অৱস্থালৈ হয়তো আমি ঘূৰি যাব
0: পাৰিম।
1: আপোনালোক দুয়োগৰাকী আহিলে, আমাক সেইখিনি সময় দিলে, তাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু আজিৰ কৃষি জগত ইমানতে সামৰিছোঁ।
0: ধন্যবাদ।
3: বীজৰ উৎপাদন আৰু বিপণনৰ সবিশেষ আজিৰ কৃষি জগতত শ্ৰোতাসকলে এই বিষয়ত এটি আলোচনা শুনিলে। আলোচনাটিত ভাগ ল'লে মধুমিতা দেৱী আৰু শ্যামলজ্যোতি মহন্তই, আঁত ধৰিলে ভাস্কৰজ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ।
2: ডেজার্ট আহি গল পিছে আমাৰ চ্যাম্পিয়ন অহাই নাই এতিয়ালৈ
4: বিল ভৰাৰ আগতেতো আহিব নহয়
5: ঐ ছোৱালীহঁত কি কৰি আছ
6: বিললৈ ৰৈ

0: আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। ঘণ্টেক পাছতেই সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: মোৰ এজন জেডি চুবুৰীয়া আছে। গোটেই চুবুৰীয়াটোৱে ছলাৰ পেনেল লগাই ললে, কিন্তু তেওঁ কোনোমতে বিশ্বাস কৰিব খোজা নাছিল যে সঁচাকৈ বিজুলী বিল শূন্য হব পাৰে। মই কলো, বোপা, আঁচনিখনৰ নামেই হল PM সূৰ্য ঘৰ মুফটো বিজুলী যোজনা। তাৰ পিছত যেতিয়া এজন এজনকৈ সকলোৰে বিজুলী বিল শূন্য আহিবলৈ ধৰিলে, তেতিয়া কলে এতিয়া লগাই দিওঁ তেন্তে। PM সূৰ্য ঘৰ মুফ বিজুলী যোজনা যোগদান কৰিবলৈ পঞ্জীয়ন কৰক PM সূৰ্যঘৰ .gov.in।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শিৱসাগৰ চৰাইদেউ যোৰহাটৰ

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শিৱসাগৰ চৰাইদেউ যোৰহাটৰ বান প্ৰভাৱিত এলেকা আৰু সাহায্য শিবিৰ পৰিদৰ্শন, সাম্প্ৰতিক বানত ৰাজ্যৰ 16খন জিলাৰ 5 লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত, মৃতকৰ সংখ্যা 31লৈ বৃদ্ধি, অসম বিধানসভাৰ অধিৱেশনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা, বান পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ বিবৃতি প্ৰকাশ, বিগত 10 বছৰত ৰাজ্যৰ পৰা 2,089গৰাকী অবৈধ নাগৰিকক প্ৰত্যৰ্পণ কৰা হৈছে বুলি মন্ত্ৰী অতুল বৰাৰ সদনত মন্তব্য, আৰু গ্লাছগোত কাইলৈৰ পৰা কমনৱেলথ গেমছ, উদ্বোধনী অনুষ্ঠানত অসমৰ লাভলীনা বৰগোহাঁই আৰু মণিপুৰৰ মীৰাবাই চানুৰ ভাৰতীয় দলক নেতৃত্ব। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অনুজা লোপামুদ্ৰা। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ বান পৰিস্থিতি আজিও জটিল হৈ আছে। সাম্প্ৰতিক বানত ৰাজ্যৰ 16খন জিলাৰ 5,64,000ৰো অধিক লোক বানৰ কবলত পৰিছে। চলিত বছৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 31লৈ বৃদ্ধি পাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 44টা ৰাজহ চক্ৰৰ 872খন গাঁৱৰ 24,210 হেক্টৰ কৃষিভূমি বুৰ গৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু নাজিৰাৰ বান প্ৰভাৱিত এলেকা আৰু সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে চৰাইদেউ জিলাৰ সোণাৰী, দলবাগান, অভয়পুৰ আদি অঞ্চলত স্থাপন কৰা আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি বানত ক্ষতিগ্ৰস্ত সকলৰ সৈতে মত বিনিময় কৰে। তেওঁ দুৰ্গতজনক সহায় কৰাৰ বাবে চৰকাৰে যথাসম্ভৱ সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে। মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিষয়াসকলক ক্ষতিগ্ৰস্ত লোকৰ তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়াৰ উপৰি অসুস্থ লোকসকলৰ বাবে ততালিকে চিকিৎসালয়ত ভৰ্তি কৰাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে। চৰাইদেউ জিলাত বৰ্তমানলৈকে 8টা সাহায্য শিবিৰ আৰু 71টা সাহায্য বিতৰণ কেন্দ্ৰৰ জৰিয়তে জনসাধাৰণক সহায় আগবঢ়োৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। ডঃ শৰ্মাই শিৱসাগৰ জিলাৰ বান পৰিস্থিতি পৰিদৰ্শন কৰি ফুকন নগৰত স্থাপন কৰা আশ্ৰয় শিবিৰত বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ ক্ষতিগ্ৰস্ত লোকসকলৰ লগতে প্ৰশাসনৰ উদ্ধাৰ আৰু সাহায্য অভিযানৰ বুজ লয়। ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে মন্ত্ৰী, বিধায়ক তথা জিলা প্ৰশাসনে সহযোগিতাৰে কাম কৰি থকাৰ কথা মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে বানত নিহত আৰু সন্ধানহীন লোকৰ সঠিক পৰিসংখ্যা এতিয়াই প্ৰকাশ কৰাটো সম্ভৱ নহয়। পৰিস্থিতি স্বাভাৱিক হোৱাৰ পাছতহে এই বিষয়ে সঠিকভাৱে জানিব পৰা যাব বুলি তেওঁ উল্লেখ কৰে।
1: বিশেষকৈ চৰাইদেউ, নাজিৰা, শিৱসাগৰ এই তিনিওটা স্থানত ৰাইজৰ দুখ কষ্ট দেখি সঁচাকৈয়ে মনটোত বহুত আমি সকলোৱে কষ্ট পাইছোঁ। কাৰণ এনেকুৱা বানপানীৰ বিভীষিকা এই জিলা দুখনে আগতে কেতিয়াও পোৱা নাছিল। এইবাৰ অভাৱনীয় বানপানী হ'ল, মানুহৰ ঘৰৰ চালৰ ওপৰেদি পানী গৈছে, কেইবাজনো লোকৰ মৃত্যু হৈছে, ঘৰ বাৰী ভাঙি গৈছে, ঘৰত থকা গৰু ছাগলীৰ মৃত্যু হৈছে আৰু ৰাইজৰ মাজত এক অবৰ্ণনীয় দুখ আৰু যন্ত্ৰণাৰ সৃষ্টি হৈছে। ৰাজ্য চৰকাৰৰ ফালৰ পৰা মই সকলোকে ইমানেই ক'ব বিচাৰোঁ যে আমি ৰাইজৰ লগত থাকিম আৰু যিমান পাৰোঁ আৰ্তজনক, ক্ষতিগ্ৰস্তজনক সম্পূৰ্ণভাৱে সহায় কৰাৰ চেষ্টা কৰিম। এটাটো মৃতকৰ পৰিয়াললৈকে তৎকালীনভাৱে আমি 4,00,000 টকা দিওঁ, পৰৱৰ্তী সময়তো মই যি পাৰোঁ আৰু সহায় কৰিম।
0: ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও জটিল হৈ আছে। চৰাইদেউ জিলাত বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। জিলা প্ৰশাসনে বানৰ কবলত পৰা ৰাজ্যক উদ্ধাৰৰ বাবে অভিযান চলাই আছে। জিলাখনত 70টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰি সামগ্ৰী বিতৰণ কৰি থকা হৈছে। এই সন্দৰ্ভত জিলাখনৰ আয়ুক্ত ডঃ নেহাজ যাদৱে এইদৰে কয়।
2: লাষ্ট 3 ডেইজে আমাৰ এডমিনিষ্ট্ৰেশ্যন লগি আছোঁ আপুনি সকলোকো ৰেস্কিউ কৰিবৰ কাৰণে। আমাৰ হাতত এতিয়া 25 NDRF SRF টীম আছে, যিখিনি আমাৰ 3 ছাইডৰ যিখিনি আমাৰ ৰেস্কিউ অপাৰেশ্যন হৈ আছে এইটো আমাৰ টীম কৰি আছে। আজিও পৰহিলৈ যিখিনি মানুহ ফচা আছে আমাৰ টীম পূৰা লগি পেলাই আমাৰ 25 আমাৰ NDRF SRF টীম আপোনাক বচাব। আমাৰ যিখিনি এমাৰ্জেঞ্চি নাম্বাৰ আছে নিজে কল কৰি পেলাই যদি আমাক লোকেশ্যন আৰু কিমান মানুহ তাত ফচি আছে যদি আপুনি মোক জনাই দিয়ে আমি স্পেচিফিকেলি তাত NDRF টীম পঠাব পাৰিম। আমি অলৰেডি আজি প্ৰায় 1,00,000 লিটাৰ আমি অলৰেডি ফিল্ডত পঠাইছোঁ আৰু আকৌ আমাৰ 1,00,000 লিটাৰ আৰু আহি আছে। ইতিমধ্যে 71 ৰিলিফ চেণ্টাৰ আমি অ'পেন কৰিছোঁ আৰু য'ত য'ত আমাৰ স্কুল আছে তাত আপুনি ৱেইট কৰিব নালাগে, আপুনি এইটো অ'পেন কৰি পেলাই আপুনি গুচি যাওক। আজি আৰু কালিৰ ভিতৰত আপুনি যিখিনি খাদ্য বস্তু লাগে, আমাৰ দালি, চেনি, আমাৰ নিমখ, আমাৰ পানী আৰু বিস্কুট, এইটো যিখিনি লাগে এইটো আমি আপোনাক পঠাই আছোঁ।
0: গোলাঘাট আৰু কাৰ্বি আংলং জিলাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰো বিস্তীৰ্ণ অঞ্চল ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে।

0: বৰ্তমানলৈকে উদ্যানখনৰ 8টা বন শিবিৰ প্লাবিত হৈ আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়াই জনোৱা মতে বৰ্তমানলৈকে উদ্যানখনৰ 8টা বন শিবিৰৰ তলেদি পানী বৈ গৈছে। ইয়াৰ ভিতৰত অগৰাতলী বনাঞ্চলৰ মুৱামাৰী বন শিবিৰ, কহৰা বনাঞ্চলৰ বোকাবিল বনাঞ্চলকে ধৰি 3টা, বোকাখাত বনাঞ্চলৰ 2টা আৰু বাগৰি বনাঞ্চলৰ 1টা বন শিবিৰ বানৰ কবলত পৰিছে। বন বিভাগে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। শিৱসাগৰ জিলাৰ কেইবাখনো নদীৰ পানীৰ স্তৰ ক্ৰমশঃ হ্ৰাস পাইছে যদিও বহু ঠাইত পানীৰ স্তৰ এতিয়াও বিপদসীমাৰ ওপৰতে আছে। জিলা জলসম্পদ নিয়ন্ত্ৰণ কক্ষৰ তথ্য অনুসৰি ব্ৰহ্মপুত্ৰ, দিহিং আৰু দিখৌ নদীৰ জলস্তৰ সামান্য হ্ৰাস পাইছে। দিচাং নদীৰ এ টি ৰোড ক্ৰছিং আৰু দৰিকা নদীৰ ঢাইয়ালিত পানীৰ স্তৰ পুনৰ বৃদ্ধি পাইছে বুলি আমাৰ শিৱসাগৰৰ সংবাদদাতাই জনাইছে। ইপিনে জিলাখনৰ একাধিক বান প্ৰভাৱিত অঞ্চলত জনসাধাৰণে সময়মতে উদ্ধাৰ আৰু সাহায্য লাভ নকৰা বুলি অভিযোগ উত্থাপন কৰিছে। জিলা প্ৰশাসনৰ তথ্য অনুসৰি কালি পৰ্যন্ত নাজিৰা, শিৱসাগৰ আৰু ডিমু ৰাজচক্ৰত 1335 কুইণ্টলৰো অধিক চাউল, 259 কুইণ্টলৰো অধিক দাইল, 1,74,305 লিটাৰ খোৱাপানী, 4,715 তিৰপাল, 2,320 লিটাৰ শিশু খাদ্য বিতৰণ কৰা হৈছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই আজি পূব যোৰহাটৰ ভোগদৈ নদীপাৰৰ বৰিগাঁৱৰ বান প্ৰভাৱিত এলেকাসমূহ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে বানত ক্ষয় ক্ষতিৰ বুজ লোৱাৰ লগতে স্থানীয় লোকৰ পৰিস্থিতিৰো বুজ লয়। শ্ৰীমহন্তই জাজি নৈৰ বাঢ়নী পানীয়ে ছিঙি নিয়া তিয়ক ৰাজচক্ৰৰ বনাই ৰবি বৰুৱা গাঁও সংযোগী মথাউৰি পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীৰ সৈতে যোৰহাট জিলাৰ আয়ুক্ত জয় শিৱানী, মৰিয়নী সমজিলা আয়ুক্ত, স্থানীয় ৰাজচক্ৰ বিষয়াকে ধৰি সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে। শ্ৰীভূমি জিলাত ধাৰাষাৰ বৰষুণৰ ফলত কুচিয়াৰা নৈৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি পাইছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জনসাধাৰণক বিশেষ সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অনুজা লোপামুদ্ৰাৰ পৰা।
1: অসম বিধানসভাৰ অধিৱেশনৰ আজি নৱম দিনা কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা অনুষ্ঠিত হয়। বিদেশী বিতাৰণ সন্দৰ্ভত বিধায়ক আব্দুৰ ৰহিম আহমেদে কৰা প্ৰশ্নৰ উত্তৰত অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাই কয় যে বিগত 10 বছৰত অসমৰ পৰা 2,099 গৰাকী অবৈধ নাগৰিকক প্ৰত্যাৰ্পণ কৰা হৈছে। মন্ত্ৰী শ্ৰীবৰাই উল্লেখ কৰা অনুসৰি বিগত 10 বছৰত বাংলাদেশলৈ সৰ্বাধিক 2,023 গৰাকী লোকক ঘূৰাই পঠিওৱা হৈছে। অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰা সন্দৰ্ভতো আজিৰ সদনত আলোচনা অনুষ্ঠিত হয়। এই সন্দৰ্ভত মন্ত্ৰীবৰাই কয় যে অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰা বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সংবেদনশীল। এই বিষয়ত বিভিন্ন জাতীয়তাবাদী সংগঠনকে ধৰি সংশ্লিষ্ট অংশীদাৰীসকলৰ সৈতে আলোচনা অব্যাহত আছে। সীমান্ত সুৰক্ষা আৰু উন্নয়নৰ বিভাগৰ মন্ত্ৰিত্বৰ দায়িত্বত থকা শ্ৰীবৰাই আন্তঃৰাষ্ট্ৰীয় সীমান্ত এলেকা উন্নয়ন আৰু সীমা সমস্যা সন্দৰ্ভতো প্ৰশ্নৰ উত্তৰ দিয়ে। বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মেঘালয় আৰু মিজোৰামে অসমৰ ভূমি দখল কৰি আছে। বিষয়টো সন্দৰ্ভত চুবুৰীয়া ৰাজ্যকেইখনৰ সৈতে আলোচনা চলি থকা বুলিও তেওঁ উল্লেখ কৰে। ইপিনে জলসিঞ্চন আঁচনি সন্দৰ্ভত অনুষ্ঠিত আলোচনাত বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে ৰাজ্যত মুঠ 3,510খন জলসিঞ্চন আঁচনি আছে। ইয়াৰে 882খন আঁচনি সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ থকাৰ লগতে 1,457খন আঁচনি আংশিকভাৱে কাৰ্যক্ষম হৈ আছে বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ লগতে কয় যে 937খন আঁচনি বিকল অৱস্থাত আৰু 234খন আঁচনি নিৰ্মীয়মান অৱস্থাত আছে। কাৰ্যক্ষম হৈ নথকা আঁচনিসমূহ পুনৰ উপযোগী কৰাৰ উদ্দেশ্যে বিভাগৰ তৰফৰ পৰা প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। অসম বিধানসভাৰ অধিৱেশনৰ আজি নৱম দিনা ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি সন্দৰ্ভত কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই বিবৃতি প্ৰকাশ কৰে। মন্ত্ৰী হাজৰিকাই এইবাৰৰ বানক অভাৱনীয় আৰু অভূতপূৰ্ব বুলি অভিহিত কৰে। তেওঁ কয় যে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বানপীড়িত লোকসকলৰ উদ্ধাৰ, আশ্ৰয় প্ৰদান, খাদ্য যোগান, চিকিৎসা আৰু অন্যান্য জৰুৰী সাহায্য প্ৰদানৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। ক্ষতিগ্ৰস্ত অঞ্চলসমূহত প্ৰশাসন, এছ ডি আৰ এফ, এন ডি আৰ এফ আৰু অন্যান্য সংস্থাসমূহে উদ্ধাৰ আৰু সাহায্য অভিযান চলাই আছে বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ কয় যে বান প্ৰভাৱিত লোকৰ মাজত হেলিকপ্টাৰেৰে খাদ্য সামগ্ৰী বিতৰণ কৰাৰ ব্যৱস্থা কৰিছে।
2: নাগালেণ্ডৰ পাহাৰৰ পৰা ঢল নামি আহিলে, এইটো অতিকৈ নেচাৰেল বানপানী নহয়, যিটো আমি যাৰ কাৰণে আমি সাজু থাকোঁ, য'ত বানপানী হ'বই, য'ত মথাউৰি ভাঙিব পাৰে বুলি ভাবোঁ, তাত আমি সামগ্ৰী মজুত ৰাখোঁ। কিন্তু এনেকুৱা পৰিৱেশ হোৱাই নাই অতিকৈ ডাঙৰ। উদ্ধাৰ অভিযান তৎকালীনভাৱে কৰা হৈছে, নেক্সট ডে পৰাই 20 তাৰিখৰ পৰাই তাতে 3-4খন হেলিকপ্টাৰে মানুহ ৰেস্কিউ কৰিবলৈকে চেষ্টা কৰিছে। কিছুমান জেগাত গৈ ৰিচ কৰিব পৰা নাই, কিন্তু এতিয়ালৈকে বৰ্তমান ৰিচ হৈ গৈছে। পানী, খাদ্য সকলোতে পাইছে, মানুহ বহুতো মিচিং হৈ আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক নিৰ্দেশ দিলে যে সকলো আমাৰ সেই অঞ্চলৰ সকলো বিধায়কক 24/7 দুৰ্গতসকলক সহায় কৰাৰ কাৰণে লাগিব।
1: আজি বিধানসভাত

0: পৰিস্থিতিক লৈ আলোচনা কৰাৰ বাবে বিধায়ক ৱাজিদ আলী চৌধুৰীয়ে সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰিছিল যদিও বিধানসভাৰ অধ্যক্ষই এই প্ৰস্তাৱ নাকচ কৰে। খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি গুৱাহাটীত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ হিতাধিকাৰীৰ মাজত মচুৰ দাইল আৰু চেনি বিতৰণৰ বাবে গ্ৰহণ কৰা আঁচনিৰ প্ৰস্তুতি সন্দৰ্ভত বিভাগীয় বিষয়া আৰু নাফেডৰ প্ৰতিনিধিসকলৰ পৰা মন্ত্ৰীগৰাকীয়ে বুজ লয়। বৈঠকত মচুৰ দাইল আৰু চেনিৰ ক্ৰয় যোগান আৰু বিতৰণ ব্যৱস্থাৰ প্ৰস্তুতিৰ সন্দৰ্ভত সামগ্ৰিক অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। ৰাজ্যৰ সকলো যোগ্য হিতাধিকাৰীয়ে সময়মতে এই খাদ্য সামগ্ৰীসমূহ লাভ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰী শ্ৰীৰায়ে খাদ্য যোগানকাৰী সংস্থা নাফেড আৰু বিভাগীয় বিষয়াসকলৰ মাজত অধিক সমন্বয় ৰক্ষা কৰাৰ বাবে নিৰ্দেশ দিয়ে। তেওঁ নিৰ্ধাৰিত সময়সীমা কঠোৰভাৱে মানি চলি সুসংহত যোগান ব্যৱস্থাৰে বিতৰণ প্ৰক্ৰিয়া অধিক কাৰ্যক্ষম কৰি তোলাৰ বাবে সংশ্লিষ্ট সকলো বিভাগকে আহ্বান জনায়। বৈঠকত বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন সামাল, সচিব অনুসূয়া দত্তবৰুৱা আৰু আয়ুক্ত হেমন্ত ভূঞাকে ধৰি জ্যেষ্ঠ বিষয়াবৰ্গ উপস্থিত থাকে। ছিকিমৰ নামচি জিলাৰ চামৰডুঙত এন এইচ পি চিৰ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মান সুৰংগত আবদ্ধ হৈ পৰা লোকসকলৰ ভিতৰত আজি পুনৰ 8টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। ৰাজ্যখনৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে প্ৰতিকূল পৰিস্থিতিৰ বাবে উদ্ধাৰকাৰী দল অভিযান চলোৱাত অসুবিধাৰ সন্মুখীন হৈছে। সুৰংগটোৰ ভিতৰত দৃশ্যমানতা কম হোৱা আৰু মিথেন গেছ নিৰ্গত হোৱাৰ পৰিপ্ৰেক্ষিতত অভিযান অব্যাহত ৰখাটো জটিল হৈ পৰিছে। আজি এন ডি আৰ এফ, এছ ডি আৰ এফ, ছিকিম আৰক্ষী আৰু খনন বিশেষজ্ঞ দলে সুৰংগটোৰ পৰা পাম্পৰ সহায়ত পানী উলিয়ায় সুৰংগটোৰ ভিতৰত কমেও 25 লোক আবদ্ধ হৈ পৰিছিল বুলি সন্দেহ কৰা হৈছে। উল্লেখযোগ্য যে সোমবাৰে ভূমিস্খলনৰ ফলত এই লোকসকল সুৰংগটোত আবদ্ধ হৈ পৰিছিল। পৰৱৰ্তী বাতৰিৰ বাবে আমি উভতি যাওঁ অৰুণিমা গোস্বামীৰ ওচৰলৈ।
1: কাছাৰ আৰক্ষীয়ে বিগত 48 ঘণ্টাত বিভিন্ন ঠাইত মাদক দ্ৰব্য বিৰোধী অভিযান চলাই বিশেষ সফলতা লাভ কৰিবলৈ সমৰ্থ হৈছে। অভিযানকালত আৰক্ষীয়ে বুজন পৰিমাণৰ হেৰইন, ইয়াবা টেবলেট, ভাং আৰু ইউৰিয়া জব্দ কৰাৰ উপৰি মুঠ 13 অভিযুক্তক আটক কৰিছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে কচুদৰম থানাই চলোৱা অভিযানত বুজন পৰিমাণৰ হেৰইন আৰু মোবাইল ফোনসহ এজন লোকক আটক কৰা হয়। ধলাই থানাই চলোৱা অভিযানত 4টা চাবোনৰ বাকচত লুকুৱাই অনা বহু পৰিমাণৰ হেৰইনসহ এজন লোকক আৰক্ষীয়ে আটক কৰে। একেদৰে শিলচৰ আৰক্ষীয়ে অভিযান চলাই 2 কেজিৰো অধিক ভাংসহ 2 লোকক আটক কৰে। জিৰিঘাট আৰক্ষীয়ে চলোৱা অভিযানত এখন মটৰ চাইকেলৰ পৰা 20টা চাবোনৰ বাকচত লুকুৱাই অনা হেৰইনসহ এজন লোকক আটক কৰা হয়। লাইলাপুৰ আৰক্ষীয়ে চলোৱা আন এটা অভিযানত 2 ট্ৰাকৰ পৰা 45 কেজি ওজনৰ মুঠ 1050 বেগ ইউৰিয়া জব্দ কৰা হয়। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত 4 লোকক আটক কৰি জেৰা অব্যাহত ৰাখিছে। বাক্সা জিলাৰ জালা, বাক্সা, বাগানপাৰা আৰু মুছলপুৰ ৰাজচক্ৰত প্ৰথম পৰ্যায়ৰ পিয়ল গণনাকাৰী আৰু পৰ্যবেক্ষকসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আজিৰে পৰা অনুষ্ঠিত হৈছে। ঘৰৰ তালিকা প্ৰস্তুতকৰণ আৰু গৃহগণনাৰ কাম সুচাৰুৰূপে সম্পন্ন কৰিবলৈ 4টা ৰাজচক্ৰত পৃথককৈ এই প্ৰশিক্ষণ অনুষ্ঠিত হয়। জিলা আয়ুক্ত কিমনে চাংচনে প্ৰশিক্ষণ কেন্দ্ৰ পৰিদৰ্শন কৰি অংশগ্ৰহণকাৰীসকলক উৎসাহিত কৰে। পৰিদৰ্শনৰ সময়ত তেওঁ পিয়লৰ দায়িত্ব পালনৰ ক্ষেত্ৰত শুদ্ধতা, আন্তৰিকতা আৰু প্ৰতিশ্ৰুতি ৰক্ষাৰ ওপৰত আলোকপাত কৰে। গ্লাছগোত কাইলৈৰ পৰা হ'বলগীয়া কমনৱেলথ গেমছৰ উদ্বোধনী অনুষ্ঠানত অসমৰ লাভলীনা বৰগোহাঁই আৰু মণিপুৰৰ মীৰাবাই চানুৱে ভাৰতীয় দলক নেতৃত্ব দিব। কমনৱেলথ গেমছত অংশ লোৱাৰ উদ্দেশ্যে ইতিমধ্যে ভাৰতৰ 126 খেলুৱৈৰ দলটোৰ অধিকাংশ সদস্য গৈ গেমছ ভিলেজত উপস্থিত হৈছে। এইবাৰৰ প্ৰতিযোগিতাত মুঠ 10 খেল অনুষ্ঠিত হ'ব আৰু ভাৰতে ইয়াৰে 8 প্ৰতিদ্বন্দ্বিতা কৰিব। ভাৰতীয় দলটোত 78 পুৰুষ খেলুৱৈ থকাৰ বিপৰীতে 48 মহিলা খেলুৱৈ আছে। দলত থকা 3 তাৰকা খেলুৱৈ হ'ল অলিম্পিক পদক বিজয়ী নীৰজ চোপ্ৰা, মীৰাবাই চানু আৰু অসমৰ লাভলীনা বৰগোহাঁই। লাভলীনাৰ লগতে ভাৰতীয় দলটোত এইবাৰ লন বল খেলুৱৈ নয়নমণি শইকীয়া, পুতুল সোণোৱাল আৰু পেৰা চাইক্লিষ্ট লিছা দাসে স্থান লাভ কৰিছে। উল্লেখযোগ্য যে বিগত কমনৱেলথ গেমছত নয়নমণিয়ে সোণৰ পদক অৰ্জন কৰিছিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ বান প্ৰভাৱিত এলেকা আৰু সাহায্য শিবিৰ পৰিদৰ্শন। সাম্প্ৰতিক বানত ৰাজ্যৰ 16 জিলাৰ 5 লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত, মৃতকৰ সংখ্যা 31 বৃদ্ধি। অসম বিধানসভাৰ অধিৱেশনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা। বান পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ বিবৃতি প্ৰকাশ। বিগত 10 ৰাজ্যৰ পৰা 2099 অবৈধ নাগৰিকক প্ৰত্যৰ্পণ কৰা হৈছে বুলি মন্ত্ৰী অতুল বৰাৰ সদনত মন্তব্য। আৰু গ্লাছগোত কাইলৈৰ পৰা কমনৱেলথ গেমছ উদ্বোধনী অনুষ্ঠানত অসমৰ লাভলীনা বৰগোহাঁই আৰু মণিপুৰৰ মীৰাবাই চানুৰ ভাৰতীয় দলক নেতৃত্ব। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহা।

0: পাহো নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ু পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয়লৈ। বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব, অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবিল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি বা ইনফৰ্মেশ্যন টেকন'লজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব, নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেশ্যনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 6,565টা টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেল পদৰ সংখ্যা 323। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনফৰ্মেশ্যন টেকন'লজি বা ইনষ্ট্ৰুমেণ্টেশ্যন, ইয়াৰে যিকোনো বিষয়লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইয়াৰ যিকোনো শাখাত BE অথবা ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3 পদৰ সংখ্যা 6,238। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITIৰ চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। নিয়োগ বাতৰি ইমানেই।
2: মন কী বাত হে জন জন কী, সভি কী কুছ অপনি সী, অনকহি বিরাসত কী, উম্মীদে নয়ে ভারত কী। তো সুনিয়ে ইস মহিনে 26 জুলাই সুবহ 11 বজে মন কী বাত আকাশবাণী আর দূরদর্শন কে সভি চ্যানেলো আর প্রসার ভারতী কে OTT প্ল্যাটফর্ম ওয়েভস পর। আপ ভি মাননীয় প্রধানমন্ত্রী কে মন কী বাত কা হিসা বন সকতে হ্যাঁ। ইসকে লিয়ে আপ আপনে সুঝাব 24 জুলাই তক টোল ফ্রি নম্বর 1-800-11-7800 পর রেকর্ড কর সকতে হ্যাঁ, যা ফির 1922 পর ভি কল কর সকতে হ্যাঁ। নমো অ্যাপ যা মাই গভ কে ওপেন ফোরাম মে পোস্ট কর সকতে হ্যাঁ, যা পোস্ট বক্স নম্বর 111 আকাশবাণী দিল্লি পর ভেজ সকতে হ্যাঁ। তো ইয়াদ রাখেন রবিবার 26 জুলাই সুবহ 11 বজে মন কি বাত।

0: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528
1: আকাশবাণী গুৱাহাটী সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া শুনক কেতিবৃন্দ গান ৰচনা কৌস্তুভমণি শইকীয়াৰ

0: বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, নীটৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰ আৰু ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদকে ধৰি বিভিন্ন বিষয় লৈ বিৰোধীৰ প্ৰতিবাদৰ বাবে সংসদৰ দুয়োখন সদনৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰখা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি উত্তৰ মেচিডনিয়াৰ ৰাষ্ট্ৰপতি ৰাজধানী স্কপিয়ত জাতিৰ পিতা মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তি উন্মোচন কৰে। যুৱ প্ৰজন্মই উত্থাপন কৰা অভিযোগসমূহ শুনিবলৈ আৰু সমাধান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ সাজু বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। অসমৰ বান পৰিস্থিতি আজিও জটিল হৈয়ে আছে। ৰাজ্যখনৰ 16খন জিলাৰ 5,64,000ৰো অধিক লোক বানৰ কবলত পৰিছে আৰু ভাৰতৰ পি ভি সিন্ধু আৰু আয়ুষ ছেট্টীয়ে চাইনা অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। এতিয়া শুনক বিতং বাতৰি। নীটৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰ আৰু ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদকে ধৰি বিভিন্ন বিষয় লৈ বিৰোধী পক্ষই সৃষ্টি কৰা প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত আজি সংসদৰ দুয়োখন সদনৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰখা হয়। দ্বিতীয়বাৰ স্থগিত ৰখাৰ পাছত দিনৰ 2 বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী পক্ষৰ সদস্যসকলে নীটৰ বিষয়টোলৈ পুনৰ শ্লোগান দিবলৈ ধৰে। হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে সদনে তৃণমূল কংগ্ৰেছৰ সাংসদ কল্যাণ বেনাৰ্জীক বৰ্ষাকালীন অধিৱেশনৰ পৰৱৰ্তী সময়ৰ বাবে নিলম্বিত কৰাৰ প্ৰস্তাৱ গৃহীত কৰে। এই সময়ত সদনৰ দায়িত্বত থকা বিষয়া কৃষ্ণ প্ৰসাদ টেনেটিয়ে কয় যে কল্যাণ বেনাৰ্জীয়ে মহিলা সাংসদক উদ্দেশ্যি অসংসদীয় আৰু আপত্তিজনক মন্তব্য কৰিছিল। শ্ৰী টেনেটিয়ে এনে কাৰ্যক সদনৰ মৰ্যাদাৰ পৰিপন্থী বুলি উল্লেখ কৰে। ধনী ভোটৰ জৰিয়তে গ্ৰহণ কৰা এই প্ৰস্তাৱৰ প্ৰতি সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে সন্মতি প্ৰকাশ কৰে। পিছত হুলস্থূলীয়া পৰিস্থিতি বাহাল থকাৰ বাবে সদনৰ দায়িত্বত থকা বিষয়াই কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ঘোষণা কৰে। ইয়াৰ পূৰ্বে সদন প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া 12 বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী সদস্যসকলে প্ৰশ্নকাকত ফাদিলৰ বিষয়টো লৈ প্ৰতিবাদ সাব্যস্ত কৰে। অধ্যক্ষ ওম বিৰলাই বিৰোধী সদস্যসকলক সদনৰ কাম কাজ নিয়াৰিকৈ চলাই নিয়াত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে নীটৰ প্ৰশ্নকাকত ফাদিলৰ বিষয়টো লৈ আলোচনাৰ বাবে চৰকাৰ সম্পূৰ্ণৰূপে সাজু হৈ আছে। সদনত যিকোনো এটা বিষয় আলোচনাৰ বাবে নিৰ্ধাৰিত নীতি নিয়ম আছে আৰু ইয়াৰ বাবে যাৱতীয় প্ৰস্তুতিৰ প্ৰয়োজন আছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। দেশৰ যুৱচামৰ ভৱিষ্যতৰ কথা মনত ৰাখি চৰকাৰে সকলো পক্ষৰ সহযোগিতাৰে অৰ্থপূৰ্ণ আৰু গঠনমূলক আলোচনা কৰিব বিচাৰে বুলি শ্ৰী ৰিজিজুৱে উল্লেখ কৰে।
1: चर्चा के लिए पूरी तरह से तैयार है और हमने पहले दिन से कहा है। मैं अनुरोध करता हूं कि चर्चा कब होना है, चर्चा का ड्यूरेशन और किस नियम के तहत होना है, माननीय स्पीकर महोदय सारे पार्टी के फ्लोर लीडर से बातचीत करके इसका निर्णय किया जाए।
0: ৰাজ্যসভাতো আজি একে পৰিস্থিতিৰ সৃষ্টি হয়। বিয়লি 3 বজাত তৃতীয়বাৰৰ বাবে সদন মিলিত হোৱাৰ সময়ত বিৰোধী পক্ষৰ সদস্যসকলে নীট আৰু অন্যান্য বিষয়ক লৈ প্ৰতিবাদ সাব্যস্ত কৰে। উপসভাপতি হৰিবংশে কয় যে নীটৰ বিষয়ত আলোচনা কৰিবলৈ চৰকাৰ সাজু আছে আৰু বিৰোধী সদস্যসকলে সদনৰ কাম কাজ চলাই নিয়াত সহযোগিতা আগবঢ়োৱা উচিত। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কংগ্ৰেছ দলৰ সদস্যসকলে সদনৰ আলোচনাৰ সময়ত ব্যাঘাত জন্মা বুলি অভিযোগ তোলে। প্ৰথম অৱস্থাত দলটোৱে আলোচনাৰ বাবে আগ্ৰহ দেখুৱাই সভাপতিক এই বিষয়ে অৱগত কৰিছিল যদিও পাছত কংগ্ৰেছে এই আলোচনাক এৰাই চলি নতুন নতুন বিষয় উত্থাপন কৰা বুলি শ্ৰী ৰিজিজুৱে অভিযোগ তোলে। তেওঁ কয় যে বিৰোধী পক্ষৰ এনে কাৰ্যই জনসাধাৰণলৈ ভুল বাৰ্তা প্ৰেৰণৰ লগতে পৃথক পৃথক বিষয় উত্থাপনে সদনত গঠনমূলক আলোচনা হোৱাত বাধাৰ সৃষ্টি কৰে। হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে উপসভাপতিয়ে সদনৰ কাম কাজ দিনটোৰ বাবে স্থগিত ঘোষণা কৰে। ইয়াৰ পূৰ্বে বিয়লি 2 বজাত উচ্চ সদন মিলিত হোৱাৰ সময়ত বিৰোধী সাংসদসকলে নীটৰ বিষয়টোলৈ পুনৰ শ্লোগান দিবলৈ আৰম্ভ কৰে। ৰাজ্যসভাৰ নেতা জে পি নাড্ডাই বিৰোধীৰ কাৰ্যক অতি দায়িত্বহীন আৰু গণতান্ত্ৰিক মূল্যবোধৰ পৰিপন্থী বুলি উল্লেখ কৰি এনে কাৰ্যৰ গৰিহণা দিয়ে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত স্বচ্ছতা আৰু দায়বদ্ধতাৰ ক্ষেত্ৰত চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ আৰু চৰকাৰে দেশৰ নাগৰিকৰ স্বাৰ্থত সদায় সিদ্ধান্ত গ্ৰহণ কৰি আহিছে। ইপিনে বিৰোধী নেতা মল্লিকাৰ্জুন খাৰ্গে সদনত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী জনায়। তেওঁ কয় যে শিক্ষামন্ত্ৰীগৰাকীৰ পদত্যাগৰ অবিহনে আলোচনা সম্ভৱ নহয়। ইয়াৰ পাছতে হুলস্থূলীয়া পৰিৱেশৰ মাজত উপসভাপতি হৰিবংশে সদনৰ কাম কাজ বিয়লি 3 বজালৈ স্থগিত ৰাখে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি উত্তৰ মেচিডনিয়াৰ ৰাজধানী স্কপিয়ত জাতিৰ পিতা মহাত্মা গান্ধীৰ এটা আৱক্ষ মূৰ্তি উন্মোচন কৰে। এই উপলক্ষে আয়োজিত এখন সভাত ভাষণ দি শ্ৰীমতী মুৰ্মুৱে কয় যে মহাত্মা গান্ধী ভাৰতৰ আছিল যদিও তেওঁৰ সত্য আৰু অহিংসাৰ বাৰ্তা বিশ্বৰ সকলো মানুহৰ বাবে অনুপ্ৰেৰণাৰ উৎস। বৰ্তমান বিশ্বত সৃষ্টি হোৱা সংঘাত, অসহিষ্ণুতা

0: হস্তমণি শইকীয়া ৰচিত বৃন্দগান্তি শুনিলে আকাশবাণী গুৱাহাটীৰ মহাবাহুত এতিয়া শুনক বাতৰি।
1: এয়া আকাশবাণী।

0: বিভাজন আদিৰ বাবে গান্ধীৰ মতাদৰ্শ অতি প্ৰাসংগিক। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। যুৱ প্ৰজন্মই উত্থাপন কৰা অভিযোগসমূহ শুনিবলৈ আৰু সমাধান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ সাজু। দিল্লীত যুৱ প্ৰজন্মই সাব্যস্ত কৰা প্ৰতিবাদ সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি সংবাদ মাধ্যমৰ সন্মুখত এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে যুৱ প্ৰজন্মৰ আৱেগ আৰু উদ্বেগৰ প্ৰতি চৰকাৰ সংবেদনশীল। একাংশ ব্যক্তিয়ে শিক্ষাৰ্থী আৰু যুৱ প্ৰজন্মক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰি নিজা ৰাজনৈতিক স্বাৰ্থ পূৰণৰ চেষ্টা চলাইছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে শিক্ষাৰ্থীসকলৰ আকাংক্ষা পূৰণ কৰাৰ লগতে যুৱ প্ৰজন্মৰ কল্যাণৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। বিৰোধীয়ে জনসাধাৰণক, বিশেষকৈ যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰিছে বুলিও শ্ৰীসিঙে অভিযোগ উত্থাপন কৰে।
1: ये अत्यंत दुर्भाग्यपूर्ण है कि हमारे देश के छात्रों और नौजवानों को कुछ लोग अपने राजनीतिक स्वार्थों की पूर्ति के लिए एक राजनीतिक औजार के रूप में इस्तेमाल करने का प्रयास कर रहे हैं। प्रधानमंत्री मोदी जी के नेतृत्व में हमारी सरकार विद्यार्थियों और नौजवानों की आकांक्षाओं को पूरा करने और उनके कल्याण के प्रति पूरी तरह से प्रतिबद्ध है। हमारे छात्रों की हर चिंता को सुनना, उसका समाधान करना, ये हम सबकी जिम्मेदारी है।
0: অসমৰ বান পৰিস্থিতি আজিও জটিল হৈয়ে আছে। ৰাজ্যখনৰ 16খন জিলাৰ 5,64,000ৰ অধিক লোক বানৰ কবলত পৰিছে। চলিত বৰ্ষৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 31লৈ বৃদ্ধি পাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 44টা ৰাজহ চক্ৰৰ 872খন গাঁৱৰ 24,210 হেক্টৰ কৃষিভূমি বুৰ গৈছে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু নাজিৰাৰ বান প্ৰভাৱিত এলেকা আৰু সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে চৰাইদেউ জিলাৰ সোণাৰী, দলবাগান, অভয়পুৰ আদি অঞ্চলত স্থাপন কৰা আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি বানত প্ৰভাৱিত লোকসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ দুৰ্গতজনক সহায় কৰাৰ বাবে চৰকাৰে যথাসম্ভৱ সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে। মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিষয়াসকলক ক্ষতিগ্ৰস্ত লোকৰ তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়াৰ উপৰিও অসুস্থ লোকসকলৰ বাবে ততালিকে চিকিৎসালয়ত ভৰ্তি কৰাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। পূব এছীয় সন্মিলন আৰু আছিয়ান আঞ্চলিক মঞ্চৰ বৈঠকৰ আপাহতে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি ফিলিপাইনছ, ৰাছিয়া আৰু ছিংগাপুৰৰ বিদেশ মন্ত্ৰীৰ সৈতে ফিলিপাইনছৰ মেনিলাত বৈঠকত মিলিত হয়। বৈঠকত ৰাছিয়াৰ বিদেশ মন্ত্ৰী ছাৰ্গে লাভৰভৰ সৈতে ভাৰতীয় নাৱিকসকলৰ সুৰক্ষা সন্দৰ্ভত আলোচনা কৰা বুলি ডঃ জয়শংকৰে প্ৰকাশ কৰে। সামাজিক মাধ্যমত এটা পোষ্টযোগে তেওঁ কয় যে ভাৰত আৰু ৰাছিয়াৰ অংশীদাৰিত্বৰ বিভিন্ন দিশসমূহৰ ওপৰত বৈঠকত গুৰুত্ব আৰোপ কৰা হয়। ইউক্ৰেইনৰ সংঘাত সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয় বুলি ডঃ জয়শংকৰে উল্লেখ কৰে। তেওঁ লগতে কয় যে ফিলিপাইনছৰ বৈদেশিক পৰিক্ৰমা সচিব মা থেৰেছা পি লাজাৰৰ সৈতে হোৱা বৈঠকত ভাৰত আৰু ফিলিপাইনছৰ মাজৰ কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰা হয়। ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভতো মত বিনিময় কৰা হয় বুলি ডঃ জয়শংকৰে উল্লেখ কৰে। তেওঁ লগতে ছিংগাপুৰৰ বিদেশ মন্ত্ৰী ভিভিয়ান বালাকৃষ্ণনকো সাক্ষাৎ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি ফিলিপাইনছৰ মেনিলাত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত কানাডাৰ বিদেশ মন্ত্ৰী অনিতা আনন্দক সাক্ষাৎ কৰে। সামাজিক মাধ্যমত এটা পোষ্টযোগে ডঃ জয়শংকৰে কয় যে ভাৰত আৰু কানাডাৰ সহযোগিতা ক্ৰমাগতভাৱে বৃদ্ধি হৈছে। বৈঠকত দুয়োখন দেশৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰা বুলি ডঃ জয়শংকৰে প্ৰকাশ কৰে। ছিকিমৰ নামচি জিলাৰ চমৰডাঙত এন এইচ পি চিৰ তিস্তা ষষ্ঠ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মান সুৰংগ খহি সংঘটিত হোৱা দুৰ্ঘটনাত আৰু 8টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। আনহাতে আৱদ্ধ হৈ থকা লোকসকলক নিৰাপদে উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে। বিভাগীয় কৰ্তৃপক্ষই জনোৱা মতে আন্ধাৰ আৰু মিথেন গেছৰ নিৰ্গমনৰ বাবে উদ্ধাৰ কাৰ্যত প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে। এই পৰ্যন্ত 13টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। প্ৰাৰম্ভিক প্ৰতিবেদনৰ তথ্যমতে দুৰ্ঘটনা সংঘটিত হোৱা সুৰংগটোত 25জন লোক আবদ্ধ হৈ পৰিছিল। ভাৰতৰ পি ভি সিন্ধু আৰু আয়ুষ ছেট্টীয়ে ছাইনা অপান বেডমিণ্টন প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। মহিলাৰ ছিংগলছত পি ভি সিন্ধুৱে নিজৰ দেশৰে উন্নতি হুদাক 21-14, 9-21, 21-10 ব্যৱধানত পৰাস্ত কৰে। পুৰুষৰ ছিংগলছত আয়ুষ ছেট্টীয়ে ইণ্ডোনেছিয়াৰ আলবি ফাৰহানক 21-17, 5-21, 21-17 ব্যৱধানত পৰাজিত কৰে। পুৰুষৰ ছিংগলছৰ আন এখন খেলত ভাৰতৰ লক্ষ্য সেন জাপানৰ য়ুচি তানাকাৰ সন্মুখীন হ'ব। নিটৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰ আৰু ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদকে ধৰি বিভিন্ন বিষয় লৈ বিৰোধী প্ৰতিবাদৰ বাবে সংসদৰ দুয়োখন সদনৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰখা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি উত্তৰ মেচিডনিয়াৰ ৰাজধানী স্কপিয়ত জাতিৰ পিতা মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তি উন্মোচন কৰে। অসমৰ বান পৰিস্থিতি আজিও জটিল হৈয়ে আছে আৰু ভাৰতৰ পি ভি সিন্ধু আৰু আয়ুষ ছেট্টীয়ে ছাইনা অপান বেডমিণ্টন প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি নিশা 8 বজাত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলোহাৰ্টজত।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে টনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিছো আকৌ শুনোৱা হওক অনুষ্ঠানত। প্ৰথমেই শুনক পূৰৱী গগৈৰ কণ্ঠৰ এটি গীত। গীতৰ কথা তৰুণ শৰ্মাৰ আৰু প্ৰযোজনা বিদ্যুৎ বৰাৰ।

আকৌ শুনোৱা হওক অনুষ্ঠানত এইবাৰ শুনক হাছিনা হাজৰিকাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা সতীশ দাসৰ আৰু প্ৰযোজনা জিতেন দেৱৰ।

আকৌ শুনোৱা হওক অনুষ্ঠানটি আজিলৈ ইমানতেই অন্ত পৰিল। আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া পূবালীৰ সুৰ অনুষ্ঠানত শুনক তাৰা সিং পাটৰ আৰু লগৰীয়াসকলে গোৱা তিৱা গীত।

0: পূবালীৰ সুৰ অনুষ্ঠানত তাৰা সিং পাটৰ আৰু লগৰীয়াসকলে গোৱা তিৱা গীত শুনিলে। আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত।

0: শিল্পী শিখা বৰাৰ কণ্ঠৰ আধুনিক গীতকেইটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, খন্তেক পাছতেই মুখ্য বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু নাজিৰাৰ বান প্ৰভাৱিত এলেকা আৰু সাহায্য শিবিৰ পৰিদৰ্শন কৰি দুৰ্গতজনক সহায় কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে। অসম বিধানসভাৰ অধিৱেশনৰ আজি নৱম দিনা কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা অনুষ্ঠিত হয়। বিধানসভাৰ অধিৱেশনৰ আজি নৱম দিনা ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি সন্দৰ্ভত কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ুষ হাজৰিকাই বিবৃতি প্ৰকাশ কৰে। বিগত 10 বছৰত অসমৰ পৰা 2,89 গৰাকী অবৈধ নাগৰিকক প্ৰত্যৰ্পণ কৰা হৈছে বুলি অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাই মন্তব্য কৰে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 44টা ৰাজহচক্ৰৰ 872খন গাঁৱৰ 24,210 হেক্টৰ কৃষিভূমি বুৰ গৈছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থা

প্ৰধানমন্ত্ৰী কেশৱ মহন্তই আজি পূব যোৰহাটৰ ভোগদৈ নদীপাৰৰ বৰিগাঁৱৰ বান প্ৰভাৱিত এলেকাসমূহ পৰিদৰ্শন কৰে। খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে আজি গুৱাহাটীত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বাক্সা জিলাৰ জালা, বাক্সা, বাগানপাৰা আৰু মুছলপুৰ ৰাজচক্ৰত প্ৰথম পৰ্যায়ৰ পিয়ল গণনাকাৰী আৰু পৰ্যবেক্ষকসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আজিৰে পৰা অনুষ্ঠিত হৈছে। ছিকিমৰ নামচি জিলাৰ চামৰডুঙত এন এইচ পি চিৰ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মান সুৰংগত আবদ্ধ হৈ পৰা লোকসকলক নিৰাপদে উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে। আৰু গ্লাছগোত কাইলৈৰ পৰা হ'বলগীয়া কমনৱেলথ গেমছৰ উদ্বোধনী অনুষ্ঠানত অসমৰ লাভলীনা বৰগোহাঁই আৰু মণিপুৰৰ মীৰাবাই চানুৱে ভাৰতীয় দলক নেতৃত্ব দিব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব।

0: জরুরী অৱস্থা কেতিয়া আহি পৰে হেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800420223 নম্বৰত।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে সেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজিৰ নাট্যানুষ্ঠানৰ নিবেদন খবীৰ আহমেদৰ মূল চুটিকল্পৰ আধাৰত ইন্দুভূষণ নাটে কৰা অনাতাঁৰৰ নাট্যৰূপ সিন্ধি, প্ৰযোজনা কৌষ্ঠমণি শইকীয়াৰ। এয়া সিন্ধি।

0: cacete! Ah, é sur, sur, sur! É cura, sai, ur, sur, é sur!
1: পিছৰ লেঠাটো মোৰ গালেহে আহিব। তোমালোকে অলপ ধৈৰ্য ধৰাচোন, তাক ধৰিলাই যেতিয়া এতিয়াতো দিগদাৰি নাই, কলৈ খাইব কি? ভালকে বান্ধিছানে বাৰু? এটা কাম কৰা, পদূলি মুখৰ সেই বকুল জালতে ভালকে বান্ধাক, যোৱা ৰাতিপুৱা সকলোৱে লিখিব। হেৰি নহয়, তোমালোক এজন যোৱাচোন, গাঁওবুঢ়াক কাই দি খবৰটো দিয়াগৈ, এইবিলাকত গাঁওবুঢ়াক লাগিব, বুজিছা? মানুহটো বেয়াকে ঘাইল হৈ গল নহয়, মুখে দি তেজ বাঢ়ি কৰি দিলা একেবাৰে। যোৱা যোৱা যোৱা, গাঁওবুঢ়াক মাতি আনো, যোৱা।
2: ঠিক আছে, মদন গাইতি, আমি সেই গাঁওবুঢ়াক খবৰটো দি জিগৰ কৰিম। ইয়াক ইমান সহজে এৰি নিদিছো, জিন্দেগী ভৰ তাৰ মনত থকাকৈ দিম।

0: গাঁওবুঢ়া গাইতি ঔ ঐ গাঁওবুঢ়া গাইতি এই উঠাচোন উঠা এই ৰাতি পুৱা পৰে হ'ল পূবত পোহৰ হ'লেই
1: কোন হ'লে কোন এই ঢল পুৱাতে কোন ওলালহি কোনোবাই কাৰোবাক নিলে নেকি
0: এ দুৱাৰখন খোলাচোন সেইবিলাক পিছৰ পৰাও গম পাবা আমি গাঁৱৰে ভয় কৰিব নালাগে দিয়া মেলিটৰি অহা বুলি ভাবিছা নেকি
1: বোপাহঁত দেখোন হেৰি নহয় পিছে আজিকালি সেই দুৱাৰ খুলিবলৈ ভয়েই হৈছে বুজিছা এই বিশেষকৈ ৰাতি কোন বিধৰ তলকাই টান নহয় মানুহো নকলি বোলো পোচাকো নকলি হ'ল তাতে আকৌ আমি চৰকাৰী দায়িত্বত থকা মানুহ মস্কিলেই হৈছে বাৰু চোন হা হা বহা বহা এই কি হ'ল কথাটোনো কি তাৰে অকণমান তদবিত লওঁ
0: এই কথা মানে সাংঘাতিকে
2: আপুনি এতিয়াই যাব লাগে
0: জিলা থানালৈও যাব লাগিব
2: আমাৰ সেই VDPৰ সভাপতি শইকীয়া খুৰাও যাব তুমি সোনকালে দুটামান খাই বৈ সাজু হৈ আহাচোন
1: হেৰি নহয় এই কাৰ ঘৰলৈ ৰাখিলে হে আজি দেখোন আমাৰ এইখন গাঁৱলৈ মিলিটেৰী হোৱাৰ কথা নাছিল তাৰোপৰি আমাৰ এইখন গাঁৱত তেনেকুৱা ল'ৰা দেখোন নাই
0: তুমি ভবাটো নহয় গাঁওবুঢ়া কাটি তুমি মিছাকৈ চিন্তা কৰিছা মিলিটেৰী অহা নাই নহয়
1: হা তেনেহ'লে কাৰ ছোৱালীক কোনে নিলে নিলে বুলিয়েই ঢল পোৱাতে তোমালোক আহিব লাগেনে বাৰু হে সেইটো সেই পিছে পৰেও বিচাৰ হ'লহেঁতেন
0: এ নহয় হে চোৰ গোবাই চোৰ হিন্দী ঘণ্টা চোৰ
1: হে চোৰ এইটো কাৰ ঘৰত কি কি নিলে
2: নাই নাই নিবলৈ নেপালে এই হিন্দীখানি ভিতৰত সোমাই দৰ্জা এখন খুলিলে এন্ধাৰত খেপিয়াওঁতেই এই কিবা এটা হাতত লাখি মাটিত পৰি শব্দ হ'ল বছ সেই বাবুলি মোমাই সাৰ পাই গ'ল নহয় চোৰ চোৰ ধৰ ধৰ বুলি দিলে চিঞৰ
1: অ সেই বাবুলি মানে আমাৰ এই বাবুলি মণ্ডল
0: অঁ মণ্ডল ককাইটি কথাই কৈছোঁ তৎক্ষণাত গাঁৱৰ ডেকালৰা মুখাই গাঁওখন ঘাঁও কৰি ল'লে নহয় একেবাৰে নামঘৰৰ বাটেদি ভিৰা দৌৰ মাৰিছিল বেচেৰা কপাল বেয়া উজুতি খাই পৰিল ধৰিলে নহয় তোমাৰ থাপ মাৰে মোখাই
1: অঁ পিছে এতিয়া কি হ'ল ক'লৈ গ'ল সেইটো
2: কলৈ যাব আৰু মণ্ডল মোমাই ঘৰৰ সন্মুখত থকা সেই বকুলডালতে গৰু বন্ধা পঘাৰে বান্ধি থৈ দিছে এপিহন দিলে আমাৰ ডেকাহঁতে মুখলৈ চোৱা নাই আৰু যে এই যিমান পাৰে হাত ফুৰাই দিছে আৰু মুখেদি তেজ বাঢ়ি কৰি দিছে একেবাৰে
1: বেয়া কৰিলে নহয় তাক থানাত চমজাই দিব লাগিছিল এই এনেকৈ আইনখন নিজৰ হাতত তুলি ল'ব নালাগে নহয় এতিয়া মৰি যায় যদি
0: ঠিক নাই মৰিবও পাৰে পুলিচক দিলেনো কি হ'ব পইচা কেইটামান পকেটত ভৰোৱাৰ সুবিধা কৰি দিয়াহে হ'ব তেওঁ
1: এই নাই নাই নাই নাই নাই বেয়া কথা হ'ল দেই বৰ বেয়া কাম কৰিলা বাৰু বা মই গা পা ধুই চাইকেলখনলৈ গৈ আছোঁ তোমালোক আগবাঢ়া আমাৰ সেই গাঁওৰক্ষী বাহিনীৰ সভাপতি পৰমা শইকীয়াকো জিলালৈ যাব লাগিব বুলি কোৱা গৈ যোৱা চে বৰ দিগদাৰ হ'লহে এই জিলালৈ গৈ থানাৰ অফিচাৰক কথাটো ক'বগৈ লাগিল ঔচিক ক'লে নহ'ব DSP মহোদয়কো মাতি আনিব লাগিব এই কথাটোৱে পিছত গৈ কি ৰূপ লয় কি ঠিক যিহে দিন পৰিছে বাৰু যোৱাচোন তোমালোক আগবঢ়া ব'লা

0: ছাৰ সোমাব পাৰোঁনে?
1: অঁ আহক আহক।
0: নমস্কাৰ ছাৰ।
1: নমস্কাৰ। এই ৰূপহী নদীৰ মৰাশুতি দুটা পাৰ হৈ আৰু 4 মাইল বাট আহি ৰতনপুৰ গাঁৱৰ গাঁওবুঢ়া আৰু VDP প্ৰেচিডেণ্ট এই পুৱাতে ওলালহি যেতিয়া অচিৰ কঁকালত পেটি বান্ধিবৰ হ'ল। কাৰণ উলামোলা কথাটো আপোনালোক দুজন থানালৈ নাহে। আচ্ছা এতিয়া উদ্দেশ্য ব্যাখ্যা কৰকচোন
0: ছাৰ। এই ঘটনাটো হওঁতে সিমান ডাঙৰ নহয় যদিও অলপ বেয়াৰ ফাললৈ গতি লয় নেকি, সেই ভাবিহে বোলো পঞ্চায়তেই ছাৰক কৈ অহা ভাল হ'ব, সেই বুলিহে আহিলোঁ।
1: ঘটনাটো কি? দুষ্কৃতি নাশ কৰিবৰ কাৰণে কিবা কিবি অলপতো কঠোৰ ব্যৱস্থা ল'বই লাগিব, এইবিলাকত আপোনালোকে সহায়হে কৰিব লাগে।
2: নহয় মানে ঘটনাটো তেনেকুৱা নহয় ছাৰ, মানে ছাৰ যোৱা ৰাতি আমাৰ গাঁৱৰ সেই বাবুলি মণ্ডলৰ ঘৰৰ ছাৰ সন্মুখৰ সেই বকুলডালত ছাৰ ৰাইজে চোৰ এটা বান্ধি ৰাখিছে ছাৰ, সিন্ধিকনা চোৰ। বৰ্তমান চোৰৰ অৱস্থা বৰ কাহিল ছাৰ।
1: বৰ সোমালে দেই এই পুৱাতে দুইজনে। আজিকালি হিন্দীখনা চোৰৰ চুৰি কাৰ্য কিবা

0: হুঁচৰিৰ কথাৰ দৰে হৈছে। এই বৰ্তমান গুলী বাৰুদ, বোমা, ৰিম'ট কণ্ট্ৰল, AK-47, এটম বোমাৰ যুগ। নকলি পিষ্টল এটা দেখুৱায়ো ব্যৱসায়ী বাছ যাত্ৰীৰ পৰা লাখ লাখ টকা লুটি নিছে সামান্য চাইকেলত উঠি অহা তথাকথিত উগ্ৰবাদীয়ে। সেইটো কোন বুৰ্বক হিন্দী খনা চোৰে?
1: নহয় ছাৰ, মানে কথাটো অলপ ছিৰিয়াছ কাৰণে ছাৰ আমি DSP ছাৰকো কৈ আহিলোঁ আৰু। তেখেতো যাব ছাৰ, আপোনালৈ ফোন কৰাৰ কথা।
2: হয় ছাৰ, তেখেতে আপোনাৰ লগত আলোচনা কৰি যাম বুলি ক'লে।
0: হেল্ল', গুড মৰ্ণিং ছাৰ, মই অচিয়ে কৈছোঁ ছাৰ। হয় ছাৰ, হয়, তেখেতসকল আহিছে ছাৰ এইমাত্ৰ। মই আলোচনা কৰিছোঁ ছাৰ, যাব নেকি ছাৰ? ভাল হ'ব ছাৰ, ভাল হ'ব, মই ৰেডি আছোঁ ছাৰ, আহক ছাৰ। পাৰ্টি ৰেডি আছে ছাৰ? নাই নাই নাই নাই, চিন্তা নকৰিব ছাৰ, হ'ব ছাৰ, হ'ব। তেতিয়াহ'লেতো যাবই লাগিব। এই চেণ্ট্ৰি, কোন আছ? পাৰ্টি ৰেডি হ'বলৈ দে, এইমাত্ৰ মুভ কৰিব লাগিব, হেডকোৱাৰ্টাৰ ছাৰ আহি আছে। আচ্ছা, গাঁওবুঢ়া, কিমান বস্তু সৰকাইছিল বাৰু?
2: হে নাই নাই ছাৰ, এই বস্তু একো উলিয়াবলৈ নৌ পাওঁতেই মণ্ডলে সাৰ পালে।
0: অঁ,
2: চিঞৰ বাখৰ লগাই দিয়াত গাঁৱৰে ল'ৰাহঁতে খেদি খেদি ধৰিলে তাক।
0: আচ্ছা, ক'ৰবাৰ খাবলৈ নোপোৱা চোৰজন পাইছোঁ, ভুলতে ৰান্ধনীঘৰৰ ঠাইত মণ্ডলৰ শোৱা ঘৰত সোমালে। তাক ধৰিলে যেতিয়া লেঠাই মাৰি থ'ব লাগিছিল, এতিয়া আমালৈহে থ'লে আৰু।
1: ইতিমধ্যে গাঁৱৰ ডেকাহঁতে ঘাইল কৰিলেই ছাৰ, সিফালে ঘটনা সাংঘাতিকেই হ'ল যেন পাইছোঁ।
0: অঁ, খোৱা ছাৰ আহিলে, আহক ছাৰ, আহক ছাৰ, বহক ছাৰ, ইয়াতে বহক, মই পাৰ্টি ৰেডি কৰি থৈছোঁ ছাৰ। অঁ,
3: হাজৰিকা, সকলো সাজু হৈছে নহয়?
0: হয় ছাৰ।
3: অঁ, দেৰি নকৰোঁ, বলক, দিনে পোহৰে হয় ভাল, এফালে ওলাই গ'লে আজিকালি ঘৰটো বৰ চিন্তা কৰি থকা হৈছে।
0: হয় ছাৰ,
3: ক'ত বা দলং উৰে কি ঠিক নে কি কয় গাঁও?
2: নাই নাই ছাৰ, ভগৱানৰ কৃপাত আমাৰ সেইফালে এইবোৰ নাই নহয় ছাৰ এতিয়াও।
0: আহক ছাৰ, আহক, আপোনালোকো উঠক, আমাৰ লগে লগে এস্কৰ্ট যাব ছাৰ।

0: Boa! Falou, Rissa! Tem mais o que é o molequinho
1: assim? Eu não vou dizer que você tem uma pistola de bolsa. Porque a polícia está aqui, que é a hora, que tipo não é o que é o que é o que é o que é o
0: que é o que é o que é o que é o que é o que é o que é o que é o que é o que é o que é o que é o que é o que é
2: o que é o que é o que é o que é o que é o que é o que
1: এইটি হবলা হিন্দীখন আছো গৰু বন্ধা পঘাৰে বান্ধি ৰাখিছে নহয় বয়সীয়াল মানুহ 50 বছৰমান হবনে অছি
2: হব ছাৰ দাড়ি চুলি নকটাৰ কাৰণে অলপ বেছি বয়স যেন লাগিছে তালুৰ চুলিবোৰ খুৰাই গোবৰ লিপি দিছে ছাৰ
1: হাত ভৰিবোৰ ফুলিছে
0: এই এই চোলা কাপোৰ চিলি চিলি কৈ দিছে ছাৰ ইহঁতে
1: পিঠিৰ তেজবোৰো ওলাই আছে অছি
2: ছাৰ ইয়াৰ ষ্টেটমেণ্ট ল'ম নেকি ছাৰ
1: নহয় আগে ঘটনাস্থললৈ যাওঁ বলক
2: বলক ছাৰ
0: ৰাইজ এই আপোনালোক ইয়াতে থাকক ছাৰসকল আহিছে যেতিয়া ইয়াৰ মীমাংসা এটা কৰিবই বলক ছাৰ এ মণ্ডলৰ ঘৰলৈকে যাওঁ
1: এইটি হবলা মণ্ডলৰ ঘৰ মণ্ডল গোট
3: মই ছাৰ নমস্কাৰ ছাৰ বক ছাৰ নহ'লে ড্ৰয়িং ৰুমলৈকে যাওঁ ছাৰ
1: নমস্কাৰ নমস্কাৰ আপোনাৰ ঘৰটো দেখিছোঁ বেছ আহল বহল ক'ত খান্দিছিল হিন্দী
3: এইফালে ছাৰ আহক ছাৰ আহক ছাৰ
1: সেইটো আপোনাৰ
3: এয়া ছাৰ এয়া ছাৰ
1: এইটো আপোনাৰ
3: এইটো মানে মোৰ শোৱা কোঠা ছাৰ
1: সেইটো হিন্দী অ'চি
2: ছাৰ
1: হিন্দীৰ চাইজৰ সৈতে চুৰৰ চাইজৰ মিল আছে
2: হয় ছাৰ এইফালেদিয়ে সোমাইছে ছাৰ তাক ইয়ালৈকে লৈ আনো নেকি ছাৰ
3: হেৰি বেয়া নাপায় যদি ছাৰ ইয়াতে গছৰ তলতে অলপ ভাগৰ মাৰি লওক ছাৰ
1: নালাগে নালাগে নালাগে সেইবিলাক আঠ বেঠ বৰ বেয়া কথা পিছত আকৌ বদনাম ওলাব বোলে মণ্ডলৰ পতকা খাইহে কেছটো ফুচফাচ কৰিলে
3: নাই নাই ছাৰ দুখীয়াৰ ঘৰলৈ আপোনালোক আহিছে আমাৰ সেৱা কৰাৰ কি যে ভাগ্য ছাৰ
0: এইটো ছাৰ

0: ছাৰ, ইয়াক শেষ কৰিয়ে দিওঁ নেকি?
1: এই মূৰ তুলি কেৰাহীকে কি চাইছ?
2: এই হ'ব হ'ব হ'ব হ'ব, বহুত হৈছে অচি। হিন্দী শুনা চোৰবোৰ আচলতে নিমাখিত প্ৰাণী, ডকাইতৰ কথা সুকীয়া। সিহঁতে আমাৰ সকলোৰে অস্তিত্বৰ প্ৰতি প্ৰত্যাহ্বান জনাই মৰণাস্তৰে। আমি য'ত বীৰত্ব দেখুৱাব লাগে তাত বীৰত্ব দেখুৱাব নোৱাৰোঁ।
1: নহয় ছাৰ, ইহঁতক মৰম কৰিলে বেছি লাই পাই যায়।
2: চিটি বাছৰ পকেট মাৰ একোটাক ৰাইজে এনেকুৱা মাৰণ মাৰে যেন সি বিশ্ব বেংক এটাহে লুট কৰিলে। পকেট মাৰতকৈ ভদ্ৰ আৰু সাধুচোৰ আচলতে ক'তো নাই। মৰম এনে আত্মসন্মানত আঘাত নকৰাকৈ সিহঁতে বেগ পকেটত হাতৰ আঙুলি দুটা সুমুৱায়। চিপাহী
1: ৰমান
3: ছাৰ,
1: ছাৰে মাতিছে।
2: অঁ, ইয়াৰ বান দুটা খুলি দে, ই ক'লৈ পলাব।
0: ছাৰ, আপুনি কিন্তু ভাল কাম কৰা নাই। ই বেটাই মণ্ডল দাদাৰ নিচিনা মানুহৰ ঘৰত খিন্ধি দিবলৈ সাহ কৰিছে। ই কম ভয়ংকৰ চোৰ নহয় দেই।
3: খুলি দিছোঁ ছাৰ, একে ঘোচাতে বগৰাই দিম, চিনি পোৱা নাই ৰহমান বাপেৰক।
2: ৰহমান
4: ছাৰ,
2: ৰহমান বজাৰৰ পৰা সৌ সিদিনা দৌৰমৰা দৃশ্যটো মোৰ কিন্তু এতিয়াও মনত আছে। হাজৰিকা
1: ছাৰ,
2: ইয়াক গাড়ীখনত লৈ গৈ ডাক্তৰক দেখুৱাই চিকিৎসা ব্যৱস্থা কৰক গৈ।
1: হ'ব ছাৰ।
2: লগতে এখন চাৰ্টিফিকেট লৈ আহিব।
1: হ'ব ছাৰ। এইবিলাক মিছামিচি কাৰবাৰ।
2: মণ্ডল চাওঁ, এইফালে আহক।
5: ছাৰ,
2: আপুনি চোৰটো চিনি পাইছে?
5: ছাৰ ছাৰ, চোৰটো মই চিনি পোৱা নাই। সি এই অঞ্চলৰ মানুহ নহয় ছাৰ। কিন্তু মই ঠিক তাক ক'ত লগ পাইছিলোঁ মনত পেলাব পৰা নাই। ক'ৰবাত দেখা পোৱা যেন লাগে ছাৰ।
2: কি কি বস্তু নিলে?
5: একো নিবলৈ নেপালে ছাৰ। মই আৰু এই মোৰ ল'ৰাটো শুই থকা বিচনাখনৰ ওচৰতে থকা টেবুলখনত সি কিবা খুচুং খাচাং কৰি খেপিয়াই থাকোঁতেই বস্তু এটা মাটিত পৰি শব্দ হোৱাত মই সাৰ পাই চিঞৰি দিলোঁ আৰু খোলা দুৱাৰখনে দেখি লৰ মাৰিলে। বোধ কৰোঁ দুৱাৰখন সি আগতেই খুলি পলোৱাৰ বাট কৰি আহিছিল ছাৰ। নামঘৰৰ মুখেদি যোৱা বাটটোৰে তাক গাঁৱৰ ডেকামুখাই ভেটি পেলালে নহয়। মোৰ ভাগ্য ভাল আছিল ছাৰ, ল'ৰাটোৰ সেই অসুখৰ কাৰণে তাৰ লগত লাগি থাকোঁতে মোৰ ভাল টোপনি হোৱা নাছিল ছাৰ।
2: আপোনাৰ ল'ৰাটোৰ অসুখ নেকি?
5: হয় ছাৰ, ল'ৰাটোৰ কাৰণে মই বহুত টকা পানী কৰি দিছোঁ ছাৰ।
2: কি অসুখ হৈছেনো?
5: আমাৰ ইয়াৰ ডাক্তৰে চাই বেমাৰ ধৰিবই নোৱাৰিলে নহয় ছাৰ। তেজত কিবা এটা হোৱা বুলি কৈছে। তেজবোৰ দেহাত নৰয় ছাৰ, বমি হৈ যায়।
2: কিমান দিন হ'ল?
5: আজি এবছৰ মানেই হ'ল।
1: আহিলোঁ ছাৰ। মূৰত অলপ বেয়াকৈ আঘাত পাইছে ছাৰ, বেণ্ডেজ কৰি দিছে ছাৰ, এ টি এছ বেজী এটাও দিছে, বাকী দুটামান ইনজেকশ্যন লিখি দিছে, ইয়াত পাবলৈ নাই ছাৰ। ভিতৰত কিবা ডাঙৰ জখম থাকিবও পাৰে। এই চহৰৰ চৰকাৰী হস্পিটেলত দেখুৱাব লাগিব ছাৰ। কিবা সুসূত্ৰ পালে নে ছাৰ? ষ্টেটমেণ্ট এটা লওঁ নেকি ছাৰ?
2: হাজৰিকা
1: ছাৰ,
2: চোৰটোৱে মোক বৰ বিমূৰত পেলাইছে। অৱশ্যে এই বিমূৰত পৰা, বিপাঙত পৰা, হোৱাহদিহ নোপোৱা, সুসূত্ৰ নোপোৱা, এই জাতীয় শব্দবোৰ আমাৰ বৰ প্ৰিয় শব্দ। বাৰু, তাক সেই কোঠাটোলৈ লৈ বলকচোন।
1: হ'ব ছাৰ।
2: মণ্ডলো আহক, অন্য কোনো নাহিব দেই। অচি লিখি যাব, যি সুধো তাৰ উত্তৰ দিবি, সঁচা কথা কবি। ক, তোৰ নাম?
6: হৰেণ বৰা ছাৰ।
2: ঘৰ ক'ত?
6: নয়াপাৰাত ছাৰ।
2: তই কিয় চুৰ কৰিবলৈ সোমাইছিলি, কিবা পালি জানো?
6: ছাৰ, পানী এগিলাচ পামনে? বৰ পিয়াহ লাগিছে, এই ডিঙিটো শুকাই গৈছে ছাৰ।
1: মণ্ডল, পানী এগিলাচ দিয়ক।
2: অঁ, লাহে লাহে খা, ডিঙিত লাগিব
6: ছাৰ। ছাৰ, এখেত মণ্ডল ডাঙৰীয়াই মোক চিনি নাপায় ছাৰ। মই ক'লে এতিয়া হয়তো চিনি পাব। মণ্ডল ডাঙৰীয়াক মই কেইমাহমানৰ আগতে চহৰৰ নীলয় বৰুৱা ডাক্তৰৰ ফাৰ্মাচীত লগ পাইছিলোঁ ছাৰ। মোৰ ল'ৰাটোৰ অসুখ, তেজ বমি কৰি থাকে। মণ্ডল ডাঙৰীয়া ল'ৰাটোৰো বোলে একেই অসুখ।
2: কৈ যা, ৰৈ গ'লি কিয়?
6: ডাক্তৰে দুয়োটা ল'ৰাকে চাই চিতি চিকিৎসাৰ বাবে ভেলোৰলৈ নিবলৈ ক'লে।
2: তাৰপিছত কি হ'ল?
6: মই নোৱাৰিলোঁ ছাৰ,

0: মই বৰ গৰীব মানুহ, দিন হাজিৰা কৰি কোনোমতে চলি আছো। কেতিয়াবা 2-4 দিন লঘোণেই যায় ছাৰ। মোৰ ল'ৰাটোৰ বেমাৰ ভাল হোৱা নাই ছাৰ। এটাই ল'ৰা, মাকে সদায় কান্দি থাকে ছাৰ, মাকে সদায় কান্দি থাকে।
1: এতিয়া কান্দি দেখুৱাইছ, ছাৰে কি সুধিছে নকওঁ কিয়?
0: সিদিনা গম পালো মণ্ডল ডাঙৰীয়াই বোলে তেওঁ ল'ৰাটোক ফেলুৱা ডাক্তৰৰ ওচৰত দেখুৱাই আনিলেগৈ, আৰু ডাক্তৰে দিয়া দৰৱ খাই ল'ৰাটো ভাল হৈছে। মোৰ দৰে তেওঁৰো ল'ৰা এটাই ছাৰ, ভগৱানে তাৰ ভাল কৰক ছাৰ।
2: সেইখিনি বুজিছোঁ বাৰু, পিছে তুমি চুৰি কামত লাগিলা কিয়?
0: কম ছাৰ, সকলো কম। সিদিনা কঁঠালগুৰিৰ বজাৰত মণ্ডল ডাঙৰীয়াক লগ পাইছিলোঁ। এই মণ্ডল ডাঙৰীয়া দেখোন, চিনি পাইছেনে মোক? এই যে চহৰৰ নীলয় ডাক্তৰৰ ফাৰ্মাচীত লগ পাইছিলোঁ।
3: হয় চাগে, ভালকৈ মনত পৰা নাই।
0: আপোনাৰ হেনো ল'ৰাটো ভেলোৰৰ ডাক্তৰৰ ঔষধ খাই ভাল হৈ আহিছে হয়নে?
3: ভাল পাইছে অলপ।
0: বেয়া নাপায় যদি দৰৱৰ নামটো ক'ব নেকি? মই ইয়াতে পাওঁ যদি কিবা কিবি কিনি ল'ম।
3: হে, কি কোৱাহে? মই ভেলোৰত গৈ টকা পইচা ভাঙি ইমান কষ্ট কৰি ডাক্তৰক দেখুৱাই দৰৱৰ নাম লিখি আনিছোঁ, তোমাক কেলৈ ক'ম হে? হে, ল'ৰা যদি বচাব খুজিছা ভেলোৰত দেখুৱাই এনেকৈ যোৱা যোৱা।
0: মণ্ডল ডাঙৰীয়াৰ কথাখিনিয়ে মোক বৰ আঘাত দিলে ছাৰ। ঘৰত মানুহজনীও কথাকেইটা শুনি হুকুকাই কান্দিব ধৰিলে ছাৰ। মইনো বাৰু সুদূৰ ভেলোৰলৈ কেনেকৈ যাওঁ? ক'ত পাওঁ পইচা? কোনে দিব আমাৰ দৰে দুবেলা খাবলৈ নোপোৱা মানুহ?
1: সেইবুলিয়ে তই মণ্ডলৰ ঘৰত সিন্ধি দিব লাগেনে? আমাৰ আগত ঘৰিয়ালৰ চকুপানীয়ে কাম নকৰে, বুজিছ? আমি পুলিচ, চোৰৰ চকুপানীয়ে আমাৰ অন্তৰ গলাব নোৱাৰে।
0: মোক মাৰে মাৰক ছাৰ, মই পাপ কৰিছোঁ। হাতত টকা কেইটামান থকা হ'লে সিন্ধি নিদিলোহেঁতেন ছাৰ। মই তেজক পানী কৰি হাজিৰা কাম কৰি খাইছোঁ ছাৰ, কোনো দিন চুৰ কৰা নাছিলোঁ। এই তেজ বমি কৰি মৰিবলৈ ওলোৱা ল'ৰাটোৰ শুকান মুখখন আৰু মাকৰ চকু পানী মোক বেয়া মানুহ কৰি দিলে ছাৰ, মোক বেয়া মানুহ কৰি দিলে। হিন্দী দিলোঁ, টকা পইচা ধন সম্পত্তি বিচাৰি নহয়, ভাবিছিলোঁ পাওঁ যদি মণ্ডলৰ ঘৰৰ পৰা ভেলোৰৰ দৰৱখিনি চুৰ কৰিম। ভাগ্য বেয়া ছাৰ, হাতত টৰ্চলাইটটো নাছিল। এন্ধাৰত বিচাৰোঁতে ঔষধখিনি মাটিত পৰি শব্দ হ'ল, ধৰা পৰি গ'লোঁ ছাৰ। তাৰপিছত
2: অ'চি
1: ছাৰ,
2: এওঁক গাড়ীত উঠাই লওক, ভাল চিকিৎসাৰ ব্যৱস্থা কৰাব লাগিব।
1: হয় ছাৰ।
2: এওঁৰ ল'ৰাটো ভেলোৰলৈ পঠোৱাৰ দায়িত্ব কিবা কৰি আমি ল'ব লাগিব।
1: হয় ছাৰ।
2: পুলিচ হ'লে আমিও মানুহ।
1: হয় ছাৰ।
2: বলক মণ্ডল, আপুনি এবাৰ থানালৈ আহি মোক লগ ধৰিব।
4: এই বেচেৰা মানুহটোৱে এনেই মাৰ খালে দেই, বৰ বেয়া কথা হ'ল।

শ্ৰোতাসকলে ইমান পৰে আজিৰ নাট্যানুষ্ঠানত খবীৰ আহমেদৰ মূল চুটিগল্পৰ আধাৰত ইন্দুভূষণ নাথে কৰা অনাতাঁৰ নাট্যৰূপ সিন্ধি শুনিলে। বিভিন্ন চৰিত্ৰৰ ৰূপ দিলে সভাপতি বিষ্ণুপ্ৰসাদ বৰুৱা, মণ্ডল জয়ন্ত ভাগৱতী, চোৰ ভৱেন্দ্ৰনাথ গোস্বামী, গাঁওবুঢ়া কীৰ্তিকমল।

0: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকর পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45
1: হেৰো এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত
2: চিন্তা কিয় কৰিম মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো
1: কোন ঠাই অ
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
1: তাত হেৰো কি কি সুবিধা পোৱা যায়
2: বিশেষজ্ঞ ক্লিনিক চৰকাৰী সাহায্যত সুলভ চিকিৎসা যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা
3: তেন্তে মইও এবাৰ যাব লাগিব
2: নিশ্চয় নিশ্চয় তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
5: আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া শুনক কেইটিমান আধুনিক গীত অনুষ্ঠানত প্ৰথমগৰাকী শিল্পী বিমল দেৱ মেধি

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰম্ভ কৰিছোঁ চিত্ৰগীত অনুষ্ঠানৰ প্ৰথমেই শুনক অংগৰাগ পাপন মহন্তৰ কণ্ঠৰেটি গীত গীতৰ কথা জনঞ্জয় শইকীয়াৰ চিনেমা ৰোড

0: অবস্থা কেতিয়া আহি পৰে হেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
2: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
3: নহ'ব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
2: তাৰ মানে?
3: মানেটো হ'ল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত কি হয়?
3: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি।
2: মানে
3: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
2: তেতিয়াহ'লে
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনক ৰোড ছবিৰ আনিটি গীত, জুবিন গাৰ্গ আৰু মহালক্ষ্মী আয়াৰৰ কণ্ঠত, গীতিকাৰ জনঞ্জয় শইকীয়া।

0: চিত্রগীত অনুষ্ঠানটির আজিলৈ ইমানতেই অন্ত পৰিল।
1: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বিধানসভাত আজিৰ দিনটো।
4: বান পৰিস্থিতি বৰ্তমানো অপৰিৱৰ্তিত হৈয়ে আছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডত সংঘটিত ডাৱৰ বিস্ফোৰণৰ বাবে উজনি অসমৰ বিভিন্ন জিলাত সূচনা হোৱা অবৰ্ণনীয় পৰিস্থিতিক লৈ ৰাজ্য চৰকাৰ বাৰুকৈয়ে সংবেদনশীল। ইয়াৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালিৰে পৰা উজনি অসমত বাহৰ পাতি সকলোবোৰ দিশ তদাৰক কৰিছে। প্ৰয়োজনত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই নিজেই উদ্ধাৰ অভিযানত নামিব। ষোড়শ অসম বিধানসভাৰ আজি নৱম দিনা বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে উত্থাপন কৰা সভা স্থগিত প্ৰস্তাৱ বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে অগ্ৰাহ্য কৰাৰ পাছতে সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই এইদৰে সদনত বিবৃতি প্ৰদান কৰে। তেওঁ কয় যে 2004 চনত গোৱালপাৰা জিলাৰ বলবলাত সংঘটিত প্ৰলয়ংকাৰী বানৰ পাছত ৰাজ্যত সূচনা হোৱা এইটোৱেই প্ৰথমটো প্ৰলয়ংকাৰী বান। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পাছত এইবাৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডত ডাৱৰ বিস্ফোৰণ হৈছে। চুবুৰীয়া ৰাজ্যত হোৱা ডাৱৰ বিস্ফোৰণৰ সমানে সমানে অসমত প্ৰবল বৰষুণৰ পৰিমাণো বৃদ্ধি পাইছে, যাৰ বাবে উজনি অসমৰ চৰাইদেউ, যোৰহাট, শিৱসাগৰ জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈছে। সুদীৰ্ঘ 60 বছৰ পাছত প্ৰলয়ংকাৰী বানে উজনি অসমত ভয়াৱহ ৰূপ ধাৰণ কৰা বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে উজনি অসমত সূচনা হোৱা এই বানক লৈ কোনো সাজু নাছিল। নাগালেণ্ডৰ পৰা হঠাতে নামি অহা ঢলে নিমিষতে ইখনৰ পাছত সিখন জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰিছিল, যাৰ বাবে উজনি অসমৰ 3খন জিলাত অবৰ্ণনীয় পৰিস্থিতিৰ সূচনা হৈছে। বিভিন্ন স্থানৰ পৰা ইজনৰ পাছত সিজন ব্যক্তি বৰ্তমানো সন্ধানহীন হৈ থকাৰ খবৰ আহিছে। অৱশ্যে বান পৰিস্থিতি হাম কাটিলেহে এই বিষয়ত নিৰ্দিষ্ট তথ্য উপলব্ধ হ'ব। প্ৰথম দুদিনত জিলা 3খনৰ প্ৰান্তীয় অঞ্চলত উদ্ধাৰ অভিযান চলাবই পৰা নাই বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই লগতে কয় হঠাতে যে

পানীৰ ঢল নামি আহিব সেয়া কোনেও কল্পনা কৰা নাছিল। বন্যাৰ্থসকলতো বাদেই জিলা প্ৰশাসনো প্ৰথম অৱস্থাত সাজু নাছিল, কাৰণ সুদীৰ্ঘ 60 বছৰ ধৰি সেইসমূহ জিলাত বানপানী হোৱাৰ কোনো নজিৰেই নাই। গোৱালপাৰাৰ বলবলাৰ পাছত উজনি অসমৰ চৰাইদেউ, যোৰহাট আৰু শিৱসাগৰ জিলাত অভাৱনীয় পৰিস্থিতিৰ সূচনা হৈছে। তৎসত্বেও যুদ্ধকালীন পৰিৱেশৰ দৰে ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ পৰা আৰম্ভ কৰি NDRF, SDRF, জিলা প্ৰশাসন, সেনা বাহিনীকে ধৰি অন্যান্য বিভাগসমূহেও উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তোলে, লগতে সাহায্য অভিযানো খৰতকীয়া কৰি তোলে। গতিকে এতিয়া বান ক্ষতিগ্ৰস্ত সকলো অঞ্চললৈ ইতিমধ্যে উদ্ধাৰকাৰী দল ৰাওনা হৈছে। প্ৰতিটো বানাক্ৰান্ত পৰিয়ালক বিশুদ্ধ খোৱা পানীৰ লগতে প্ৰয়োজনীয় খাদ্য সামগ্ৰী যোগান ধৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালিৰে পৰা উজনি অসমত বাহৰ পাতি থকা বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে উজনি অসমৰ বান পৰিস্থিতিৰ বিষয়ে অৱগত হোৱা মাত্ৰেই ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই, অভিভাৱক মন্ত্ৰী অজন্ত তানেক, বিমল বৰাৰ উপৰি বানৰ কবলত পৰা প্ৰতিটো বিধানসভা সমষ্টিৰ প্ৰতিগৰাকী বিধায়কক মুখ্যমন্ত্ৰীগৰাকীয়ে বান ক্ষতিগ্ৰস্ত ৰাইজৰ কাষত থিয় হোৱাৰ নিৰ্দেশ দিয়ে। ইয়াৰ বাবে 4গৰাকী মন্ত্ৰীৰ লগতে বিধায়কসকলে উদ্ধাৰ অভিযানত প্ৰত্যক্ষভাৱে সহযোগ কৰি থকাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কালিৰে পৰা উজনি অসমলৈ স্থলপথেৰে ৰাওনা হৈছে। এই সময়ছোৱাত উজনি অসমৰ বান ক্ষতিগ্ৰস্ত 3খন জিলাৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সকলো দিশ মুখ্যমন্ত্ৰীয়ে তদাৰক কৰিব। দুৰ্গতসকলক সৰ্বতোপ্ৰকাৰে চৰকাৰে সাহায্য আগবঢ়াব, এই ক্ষেত্ৰত চৰকাৰ যথেষ্ট সংবেদনশীল। উদ্ধাৰ অভিযান আৰু সাহায্য অভিযান তীব্ৰৰ পৰা তীব্ৰতৰ কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনো আপোচ নকৰে বুলিও মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। ইয়াৰ আগেয়ে সদনত সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰি বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে কয় যে বিধানসভাৰ অধিৱেশন স্থগিত ৰাখি বন্যাৰ্থৰ কাষত থিয় হোৱাৰ কথা বিধানসভাৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰা স্বত্তেও কামত নাহিল। গতিকে বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 56 নম্বৰ নিয়মৰ অধীনত আজি সভা স্থগিতৰ প্ৰস্তাৱৰ জাননী প্ৰেৰণ কৰা হয় যাতে সদনৰ সকলো কাম কাজ পৰিহাৰ কৰি উজনি অসমৰ 3 জিলাত সূচনা হোৱা বান পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিব পৰা যায়। কাৰণ সুদীৰ্ঘ 60 বছৰ পাছত উজনি অসমৰ 3 জিলাত বান পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। প্ৰলয়ংকাৰী বানৰ বাবে বানাক্ৰান্ত লোকে ঘৰৰ মুধচ, গছ আদিত আশ্ৰয় লোৱাৰো খবৰ আহিছে। গতিকে এই সময়ছোৱাত অত্যন্ত স্পৰ্শকাতৰ বিষয়টো আলোচনা কৰাৰ স্বাৰ্থতে সদনৰ সকলো কাম কাজ পৰিহাৰ কৰি সভা স্থগিত প্ৰস্তাৱৰ জাননী গ্ৰহণৰ বাবে সদনত বিৰোধী দলপতিগৰাকীয়ে আহ্বান জনায়। লগে লগে বিষয়টো সন্দৰ্ভত স্থিতি স্পষ্ট কৰি বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে কয় যে উজনি অসমৰ বান পৰিস্থিতিক লৈ অসম বিধানসভাৰ প্ৰতিগৰাকী সদস্য সংবেদনশীল আৰু উদ্বিগ্ন। এই স্পৰ্শকাতৰ বিষয়টো সন্দৰ্ভত সদনত আলোচনাৰ অনুমতি দিব পাৰিলে ভাল আছিল, কিন্তু অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 144 নম্বৰৰ 2 নম্বৰ উপনিয়মে দাবী মঞ্জুৰীৰ ওপৰত কাৰ্যসূচী নিৰ্ধাৰিত হৈ থাকিলে সভা স্থগিত প্ৰস্তাৱ কাৰ্য কৰাটো বাৰণ কৰিছে। অনাগত দিনত অন্য যিকোনো নিয়মৰ অধীনত যিহেতু বিষয়টো আলোচনাৰ সুযোগ আছে, সেয়ে বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰী আজি সদনত উত্থাপন কৰা সভা স্থগিত প্ৰস্তাৱটো বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে অগ্ৰাহ্য কৰে। লগে লগে স্পৰ্শকাতৰ বিষয়টো সন্দৰ্ভত সদনত ৰাজ্য চৰকাৰৰ পৰা বিবৃতি দাবী কৰি কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন ছিকদাৰে কয় যে প্ৰলয়ংকাৰী বান পৰিস্থিতিৰে মোকাবিলা কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ লগত হাতে হাত ধৰি আগুৱাবলৈ ৰাজ্যৰ বিৰোধী শিবিৰ বদ্ধপৰিকৰ। প্ৰাকৃতিক দুৰ্যোগৰ এই ভয়াৱহ পৰিস্থিতিৰ সময়ত এই স্পৰ্শকাতৰ বিষয়টো সদনত উত্থাপন কৰি বিৰোধী পক্ষই ৰাজনীতি কৰিব বিচৰা নাই, কিন্তু যি সময়ত বান ক্ষতিগ্ৰস্ত লোকে পৰিস্থিতি সন্দৰ্ভত হাবুডুবু খাবলগীয়া হৈছে সেই সময়তে বিধানসভা চলি আছে। গতিকে অসম বিধানসভাৰ পৰা বন্যাৰ্থ ৰাইজৰ কাষলৈ এটা ইতিবাচক বাৰ্তা যোৱা উচিত, সেইবাবে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে বিবৃতি প্ৰদান কৰিব লাগে বুলি বিধায়কগৰাকীয়ে সদনৰ দৃষ্টিগোচৰ কৰে। অনুৰূপ মন্তব্য বিৰোধী দলপতি ডঃ জয়প্ৰকাশ দাসৰো। তেওঁ কয় যে ইতিমধ্যে উজনি অসমৰ 4গৰাকী মন্ত্ৰীয়ে বাহৰ পাতিছে। এই সময়ত কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে প্ৰধানমন্ত্ৰীয়েও বানাক্ৰান্ত ৰাইজৰ কাষলৈ যোৱাটো দৰকাৰ। সেইদৰে অসম বিধানসভাৰ সদন কমিটিও বন্যাৰ্থৰ কাষত থিয় দিয়াৰ প্ৰয়োজন। ইয়াৰ বাবে সকলো ৰাজনৈতিক দলৰ বিধায়কক সামৰি সদন কমিটি গঠনৰ বাবে বিধায়কগৰাকীয়ে সদনত পোষকতা কৰে। পাছত সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই ৰাজ্য চৰকাৰৰ হৈ প্ৰয়োজনীয় বিবৃতি প্ৰদান কৰে। ইফালে প্ৰশ্নোত্তৰ ঘণ্টাৰে আজি পুৱা 9:30ৰ লগে লগে সদনৰ কাম কাজ আৰম্ভ হয়। সদনৰ প্ৰশ্নোত্তৰ ঘণ্টাটো আজি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা চলে। বিশেষকৈ ৰাজ্যৰ সীমান্তৱৰ্তী 9খন জিলাৰ 140খন গাঁৱৰ সৰ্বাংগীন বিকাশৰ বাবে ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম শীৰ্ষক অভিলাষী আঁচনি গ্ৰহণ কৰা বুলি সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই উল্লেখ কৰে। বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীৰ এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত এই কথা সদৰি কৰি মন্ত্ৰী বৰাই কয় যে আন্তঃৰাষ্ট্ৰীয় আৰু আন্তঃৰাজ্যিক সীমান্তৱৰ্তী গাঁওসমূহৰ সৰ্বাংগীন বিকাশৰ বাবে 2025-26 বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম গ্ৰহণ কৰিছে, যাৰ জৰিয়তে ৰাজ্যৰ সীমান্তৱৰ্তী গাঁওসমূহৰ সৰ্বাংগীন বিকাশৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ বাবে প্ৰাৰম্ভিক পৰ্যায়ত ৰাজ্যৰ 9খন জিলা ক্ৰমে কোকৰাঝাৰ, চিৰাং, বাক্সা, তামোলপুৰ, ওদালগুৰি, ধুবুৰী, দক্ষিণ হালমাৰা, মানকাছৰ, কাছাৰ আৰু শ্ৰীভূমি জিলাৰ মুঠ 140খন গাঁৱক এই আঁচনিৰ অধীনত সামৰি লোৱা হৈছে। এই আঁচনিৰ জৰিয়তে সীমান্তৱৰ্তী গাঁওসমূহৰ পথ সংযোগ, দূৰ সংযোগ, বিদ্যুৎ গ্ৰীড সংযোগ আদিৰ বিকাশত গুৰুত্ব আৰোপ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। লগতে আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবে ইতিমধ্যে আঞ্চলিক সমিতি গঠন কৰি বিষয়া

মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পৰ্যায়ত আলোচনা অব্যাহত ৰখা বুলিও মন্ত্ৰীবৰাই সদনত অৱগত কৰে। আনহাতে সমগ্ৰ বিশ্বতে পুষ্টিকৰ খাদ্য হিচাপে সমাদৃত মাখনা খেতিৰ বাবে অসমত প্ৰচুৰ সম্ভাৱনা থকা বুলি কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই সদনত উল্লেখ কৰে। বিজেপি বিধায়ক পবিত্ৰ ৰাভাৰ এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত এই কথা সদৰি কৰি কৃষিমন্ত্ৰী হাজৰিকাই কয় যে 2015-16 বিত্তীয় বৰ্ষৰ পৰাই ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰণালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় মাখনা বৰ্ডৰ অধীনত মাখনা খেতিৰ উন্নয়নৰ বাবে ৰাজ্যৰ 34 গৰাকী কৃষকক ইতিমধ্যে 79,25,000 টকাৰ অৰ্থসাহায্য প্ৰদান কৰা হৈছে। বৰ্তমান অসমৰ শ্ৰীভূমি, ধুবুৰী, বিশ্বনাথ, মৰিগাঁও, কামৰূপ, কামৰূপ মহানগৰ, দৰং, ডিব্ৰুগড়, বাক্সা আদিকে ধৰি 9খন জিলাৰ 84 হেক্টৰ কৃষিভূমি আৰু জলাশয়ত মাখনা খেতিৰ সম্প্ৰসাৰণৰ ব্যৱস্থা লোৱা হৈছে। অসমত মাখনা খেতিৰ প্ৰচুৰ সম্ভাৱনা থকা বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে দেশৰ ভিতৰতে বিহাৰত সৰ্বাধিক হাৰত মাখনা উৎপাদন হয়। ইয়াৰ বাবে ছেপ্টেম্বৰৰ ভিতৰত ৰাজ্যৰ 50 গৰাকী কৃষকক মাখনা খেতিৰ প্ৰশিক্ষণৰ বাবে বিহাৰলৈ নিয়া হ'ব। মাখনা খেতিৰ সম্প্ৰসাৰণ দ্ৰুত কৰাৰ স্বাৰ্থত ইচ্ছুক বিধায়কেও প্ৰশিক্ষণৰ বাবে বিহাৰলৈ যাব পাৰিব বুলি মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। 16 অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ 9ম দিনা সদনৰ মজিয়াত বিভাগীয়ভাৱে সম্পৰ্কিত স্থায়ী সমিতিসমূহৰ সভাপতিসকলে বিভাগীয় প্ৰতিবেদনসমূহ দাখিল কৰে। আনহাতে ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ হৈ সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি 2026 চনৰ ভূমি অধিগ্ৰহণ, পুনৰ্বাসন আৰু পুনৰ সংস্থাপনত উচিত ক্ষতিপূৰণ আৰু স্বচ্ছতাৰ অধিকাৰ সংশোধনী বিধেয়কখনো সদনত উত্থাপন কৰে। ইয়াৰ লগতে সদনত বিদ্যালয় শিক্ষা বিভাগ আৰু উচ্চ শিক্ষা বিভাগৰ দাবী মঞ্জুৰিৰ ওপৰত ৰাজ্যৰ বিৰোধী পক্ষই উত্থাপন কৰা কৰ্তন প্ৰস্তাৱক লৈও সদনত বিতৰ্ক চলে। এই বিতৰ্কত শাসক বিৰোধী উভয় পক্ষৰ 20 গৰাকী বিধায়ক বিধায়িকাই অংশগ্ৰহণ কৰে। কাইলৈ এই বিতৰ্কৰ উত্তৰ দিব শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। পাছত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে কাইলৈ পুৱা 9:30 বজাত সদন স্থগিত ঘোষণা কৰে। অসম বিধানসভাত আজিৰ দিনটো ইমানেই। যুগুতালে সাংবাদিক মুকুট ৰয়ে।

0: বিধানসভাত আজিৰ দিনটো শুনিলে।
1: জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800420223 নম্বৰত।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহুত খন্তেক পাছতেই নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ৰাজ্যৰ বান পৰিস্থিতি আজিও জটিল হৈ আছে। সাম্প্ৰতিক বানত ৰাজ্যখনৰ 16খন জিলাৰ 5,64,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। চলিত বছৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 31লৈ বৃদ্ধি পাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 44টা ৰাজচক্ৰৰ 872খন গাঁৱৰ 24,210 হেক্টৰ কৃষিভূমি বুৰ গৈ আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু নাজিৰাৰ বান ক্ষতিগ্ৰস্ত এলেকা আৰু সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে চৰাইদেউ জিলাৰ সোণাৰী, দলবাগান, অভয়পুৰ আদি অঞ্চলত স্থাপন কৰা আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ দুৰ্গতজনক সহায় কৰাৰ বাবে চৰকাৰে যথাসম্ভৱ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে। মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিষয়াসকলক ক্ষতিগ্ৰস্ত লোকসকলৰ তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়াৰ উপৰি অসুস্থ লোকসকলৰ বাবে ততালিকে চিকিৎসাৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ দিয়ে। ইপিনে গোলাঘাট আৰু কাৰ্বি আংলং জিলাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তীৰ্ণ অঞ্চল ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে। বৰ্তমানলৈকে উদ্যানখনৰ 8টা বন শিবিৰ প্লাবিত হৈ আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়াই জনোৱা মতে বৰ্তমানলৈকে উদ্যানখনৰ 8টা বন শিবিৰৰ তলেদি পানী বৈ গৈছে। বন বিভাগে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। অসম বিধানসভাৰ অধিৱেশনৰ আজি নৱম দিনা ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি সন্দৰ্ভত কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ুষ হাজৰিকাই বিবৃতি দিয়ে। মন্ত্ৰী শ্ৰী হাজৰিকাই এইবাৰৰ বানক অভাৱনীয় আৰু অভূতপূৰ্ব বুলি অভিহিত কৰে। তেওঁ কয় যে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বানপীড়িত লোকসকলৰ উদ্ধাৰ, আশ্ৰয় প্ৰদান, খাদ্য যোগান, চিকিৎসা আৰু

0: অন্যান্য জৰুৰী সাহায্য প্ৰদানৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা লৈছে। ক্ষতিগ্ৰস্ত অঞ্চলসমূহত প্ৰশাসন, এছ ডি আৰ এফ, এন ডি আৰ এফ আৰু অন্যান্য সংস্থাসমূহে উদ্ধাৰ আৰু সাহায্য অভিযান চলাই আছে বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ কয় যে বান প্ৰভাৱিত লোকৰ মাজত হেলিকপ্টাৰেৰে খাদ্য সামগ্ৰী বিতৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে।
1: নাগালেণ্ডৰ পাহাৰৰ পৰা ঢল নামি আহিলে, এইটো অধ্যক্ষতা মানে নেচাৰেল বানপানী নহয়, যিটো আমি যাৰ কাৰণে আমি সাজু থাকোঁ, য'ত বানপানী হ'বই, য'ত মথাউৰি ভাঙিব পাৰে বুলি ভাবোঁ, তাত আমি সামগ্ৰী মজুত ৰাখোঁ, কিন্তু এনেকুৱা পৰিৱেশ হোৱাই নাই অধ্যক্ষ ডাঙৰীয়া। উদ্ধাৰ অভিযান তৎকালীনভাৱে কৰা হৈছে, নেক্সট ডে'ৰ পৰাই 20 তাৰিখৰ পৰাই তাতে 3-4 হেলিকপ্টাৰে মানুহ ৰেস্কিউ কৰিবলৈকে চেষ্টা কৰিছে, কিছুমান জেগাত গৈ ৰিচ কৰিব পৰা নাই, কিন্তু এতিয়ালৈকে বৰ্তমান ৰিচ হৈ গৈছে, পানী খাদ্য সকলোতে পাইছে, মানুহ বহুতো মিচিং হৈ আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক নিৰ্দেশ দিলে যে সকলো আমাৰ সেই অঞ্চলৰ সকলো বিধায়কক 24/7 দুৰ্গতসকলক সহায় কৰাৰ কাৰণে লাগিব লাগে।
0: গুণগত স্বাস্থ্যসেৱা নিশ্চিতকৰণৰ লক্ষ্যৰে স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে আজি দিছপুৰত 6 জিলাৰ বিধায়কৰ সৈতে জিলাকেইখনৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা কৰে। তামোলপুৰ, বাক্সা, ওদালগুৰি, দৰং, বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ স্বাস্থ্যসেৱা ব্যৱস্থাৰ পৰ্যালোচনাৰ বাবে অনুষ্ঠিত এই বৈঠকত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে বিভাগটোৰ অগ্ৰাধিকাৰমূলক আঁচনি ৰূপায়ণৰ অগ্ৰগতিৰ বুজ লয়। বৈঠকত মাতৃ শিশুৰ স্বাস্থ্যসেৱা, চিকিৎসা আন্তঃগাঁথনি বিকাশ, বিনামূলীয়া ডায়েলিছিছ সেৱাৰ সম্প্ৰসাৰণ আৰু 108 এম্বুলেন্স সেৱা খৰতকীয়া আৰু ফলপ্ৰসূ কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়। ইয়াৰ লগতে যক্ষ্মামুক্ত ভাৰত অভিযানৰ অগ্ৰগতি, ৰোগী চিনাক্তকৰণ আৰু চিকিৎসা ব্যৱস্থা পৰ্যালোচনা কৰা হয়। বৈঠকত স্বাস্থ্য ক্লাব, ভ্ৰাম্যমান চিকিৎসা গোট, ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য সুৰক্ষা কৰ্মসূচী আৰু কিশোৰ স্বাস্থ্য কৰ্মসূচী অধিক কাৰ্যকৰী কৰিবলৈও পৰামৰ্শ দিয়া হয়। অসম সাহিত্য সভাৰ উদ্যোগত আজি বিশিষ্ট কবি সাহিত্যিক নৱকান্ত বৰুৱাৰ জন্ম শতবৰ্ষ উপলক্ষে সাহিত্যিকগৰাকীক স্মৰণ কৰা হয়। সভাৰ কবি সন্মিলন উপসমিতিৰ ব্যৱস্থাপনা আৰু সেউজ স্বৰ্ণশাখা সাহিত্য সভাৰ আতিথ্যত গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা বিশিষ্ট কবি ডঃ প্ৰাণজিত বৰাই ভাষণ দিয়ে। অনুষ্ঠানত অসম সাহিত্য সভাৰ উদ্যোগত নৱকান্ত বৰুৱাৰ হে অৰণ্য হে মহানগৰ গ্ৰন্থখন ইংৰাজীলৈ অনুবাদ কৰা কটন বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰদীপ আচাৰ্য সন্মানীয় ব্যক্তি হিচাপে উপস্থিত থাকে। দক্ষিণ শালমৰা মানকাছৰ জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত আজি জাগৰছৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়ত আইন সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। এই অনুষ্ঠানত সহায়ক আইনগত সহায়ক প্ৰতিৰক্ষা পৰামৰ্শদাতা মেহদী হাছানে সমল ব্যক্তি হিচাপে উপস্থিত থাকি জনপ্ৰশাসনত দুৰ্নীতি প্ৰতিৰোধ ব্যৱস্থা আৰু উচ্চতম ন্যায়ালয়ৰ আজমল বেগ গোচৰৰ গুৰুত্বপূৰ্ণ আইনী দিশসমূহৰ বিষয়ে আলোকপাত কৰে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত বজালি জিলাত ভ্ৰাম্যমান চিকিৎসা গোটৰ দ্বাৰা দুৰ্বল আৰু পিছপৰা অঞ্চলৰ জনসাধাৰণৰ সুবিধাৰ্থে চিকিৎসা সেৱা আগবঢ়োৱা হৈছে। আমাৰ বজালিৰ সংবাদদাতাই জনোৱা মতে চিকিৎসালয়লৈ যোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱা লোকসকলৰ বাবে এই ব্যৱস্থা কৰা হৈছে। জিলাখনত যোৱা 1 এপ্ৰিলৰ পৰা 30 জুনলৈ এনে ভ্ৰাম্যমান চিকিৎসা গোটৰ জৰিয়তে 4,534 ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰি চিকিৎসা সেৱা প্ৰদান কৰা হৈছে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাপাহু সাহিত্য চোৰা।
3: সাহিত্য অনুৰাগী সমূহ শ্ৰোতাকে নমস্কাৰ জনাই আজিৰ চোৰা মুকলি কৰিছোঁ। আজিৰ চোৰা সজোৱা হৈছে মুন্মী দত্ত হাজৰিকাৰ এটি চুটি গল্প আৰু সৌৰভ শইকীয়াৰ কবিতাৰে। চোৰাত পুনতেই শুনাবলৈ লৈছোঁ মুন্মী দত্ত হাজৰিকাৰ এটি চুটি গল্প। গল্পৰ শিৰোনাম অহেতুক। আহকচোন গল্পটি শুনো।
4: নেপথ্য কথা পাতোঁ আহা। কাৰ? হাকিমৰ নেপথ্য কথা? নহয়, মোৰ। নিজৰ নেপথ্য কথা নিজৰ লগতে পাতিবলৈ কিনো আছে? আছে, তুমি শুনিবানে? হাকিম পঢ়াৰ পিছৰ পৰা মই নিজৰ মাজতো তেনে সময় এচোৱাক বিচাৰি পালোঁ। মোৰ অতীতত সেই সময় আছিলেই, মইহে অতদিনে বিশেষ ধৰণেৰে খেপিয়াই চোৱা নাছিলোঁ। হয় জানো, বিশেষ বুলি ভবা নাছিলা নে সেই অতীতক পাহৰিব খুজিছিলা? পাহৰিব নোখোজো কেতিয়াও। মোৰ দৰে কত হাকিম ওলাব যি মাথোঁ নিজে বুজি পোৱা আৰু আনক বুজাব জনা দক্ষতাৰ মাজত

ৰৈ যায়। যি নিজৰ পৰিচয় নিজে দিবলৈ পোৱাৰ আগতে সময়ে তাক সুকীয়া পৰিচয় এটা দি যায়। ইয়াত মনিকা দেৱীৰ গল্প হাকিমৰ মূল চৰিত্ৰ হাকিমৰ কথা উল্লেখ কৰা হৈছে। সেই নেপথ্য কথাটো এজাক জীয়া উৰি থকা ৰ'দ ঘাই বাটটোৰে আলফুল আগবাঢ়িছে। জীয়াজাকে যেন তাইক বাট দেখুৱাইহে নিছে। পিছে বেলিমুখীয়া যাত্ৰাটোত তাইক জীয়াজাকে উৎফুল্লিত কৰিব পৰা নাই। আঢ়ৈ বজাৰ পকা ৰ'দে তাইৰ চকু ছাট মাৰি ধৰিছে। মূৰটো টিংটিঙাবলৈ আৰম্ভ কৰিছে। নাকৰ ওপৰৰ অংশটো একেলগে বিষটো আৰম্ভ হয়। নানা ধৰণৰ মলম তেল সলাই সলাই লগায়ো তাই আৰাম নাপায়। যেতিয়ালৈকে তাই কোঠাৰ লাইট অফ কৰি গভীৰ টোপনি যাব নোৱাৰে, প্ৰচণ্ড মূৰৰ বিষত তাই ছটফটাই থাকে। আজিতো শুবলৈও সময় নিমিলিব। কাইলৈ মেথমেটিকেল ইকনমিক্সৰ ক্লাছ টেষ্ট আছে। তাই এইখন পেপাৰ বৰ টান পায়। কনজিউমাৰ ছাৰপ্লাছ কৰি কৰি শেষত তাই ভুল কৰি দিয়ে। প্ৰডিউচাৰ ছাৰপ্লাছ বুজিবই নোৱাৰে। তথাপি লাগি থাকিলে কিবা এটা হ'বগৈ বুলিয়ে তাই লাগি থাকে। আচলতে তাই অৰ্থনীতিৰ ছাত্ৰী নাছিলেই, অসমীয়া সাহিত্যহে পঢ়াৰ মন আছিল। কিন্তু স্নাতক শ্ৰেণীত নামভৰ্তিৰ সময়তে দুই একৰ পৰামৰ্শমতে অৰ্থনীতি পঢ়িলে, যাতে বেংকৰ ক্লাৰিকেল টেষ্ট দি সোনকালে চাকৰিত সোমাব পাৰে। তাই খৰ ধৰকৈ পেডেল ঘূৰায়। এতিয়াও মৰুভূমি মেচ পোৱাহিয়েই নাই। আজি অহাৰ সময়ত দেউতাক ঘৰত নাছিল, সেয়ে চাইকেলৰ চকাত হাৱা ভৰাবলৈ নহ'ল। হাৱা অকণ দি দিয়া হ'লে ইমান টানিব লগা নহ'লহেঁতেন। আলফুলৰ কপালৰ পৰা টুপ টুপকৈ ঘাম বৈছে। তাই চাইকেলখন বাটৰ কিছু কাষলৈ আনি এখন ভৰি পেডেলৰ পৰা নমাই মাটিত থলে, ৰুমালেৰে মুখখন মচিলে, টিলিং টিলিংকৈ বেল বজাই পিছে পিছে জুৰিহঁতো পালেহি। সিহঁতে চাৰি আঙুলীয়া হাতৰ ব্লাউজ বিচাৰি চাৰিআলিলৈ গৈছিল। ইউনিফৰ্ম সাজত সিহঁতে বগা ব্লাউজৰ লগত নীলা পাৰিৰ চাদৰ মেখেলা পিন্ধে। পিছে দহ আঙুলিমান দীঘল হাতৰ ব্লাউজবোৰতকৈ ছোৱালীবোৰে আজিকালি চাৰি আঙুলৰ ব্লাউজ পিন্ধিবলৈহে লৈছে। জুৰিকো আজি প্ৰশান্তদাই এনে এটা লৈ দিয়াৰ কথা। কমলাবাৰী চাৰিআলিৰ বদৰী দোকানত ব্লাউজ কিনিবলৈ জুৰিয়ে আলফুলকো লগ ধৰিছিল, পিছে তাইহে নগ'ল। সোনকালে ঘৰ পাবগৈ লাগে। আবেলি ক্লাছত দিয়াখিনি ৰিভাইজ নকৰিলে তাই কাইলৈ লিখিবই নোৱাৰিব। ৰাতিলৈ কাৰেণ্টৰ লুকা ভাকু থাকিবই। এই ছাতি গৰমত লেম্পৰ পোহৰত পঢ়িবলৈহে মস্কিল হ'ব। সেইবাবে আজি পাছ কোৰ্ছৰ ক্লাছটোও নকৰাকৈ আহিছে তাই। আমি গাখীৰ চাহ আৰু বৰফিও খালোঁ, প্ৰশান্তদাই খোৱালে, সজীৱ মুখেৰে পৰ্ণাই ক'লে। পিছে ইমান আগতীয়াকৈ আহিও তই এইখিনি পাইছহিহে। আলফুলে হাৱা কমি থকা আগচকাটো দেখুৱালে। গাখীৰ চাহকাপৰ লোভটো আলফুলৰো লাগিল। কমকৈ মিঠা দিয়া গাখীৰ চাহ তাইৰ বৰ প্ৰিয়। পিছে তাই নাখালেগৈ ভালেই কৰিলে। মাকে কাৰোবাৰ মুখে গম পাব লাগিলে তাইৰ পিঠি বহল কৰিব। প্ৰশান্তদা লাগিলে তাইৰ বান্ধৱীৰে প্ৰেমিক নহওক কিয়, মাকে সকলোবোৰ আলফুললৈ টানি এসপ্তাহে বকিব। হাজাৰ বুজালেও মাকে নুবুজে। মাকৰ বাবে আলফুল কেতিয়াবা বৰ বিপদত পৰে। মাকৰ এই অবুজন স্বভাৱটোৰ কথা চুবুৰীয়া দুই এজনে ভালকৈ জানে। সেয়ে ৰং চাবলৈকে দুই এটা মনে সজা কথাৰে মাকৰ কাণ ভৰাই তমস্কাৰ কৰি ৰাখে। দুপৰীয়া চাৰে বাৰ বজাৰ পৰা ডেৰ বজালৈকে মাকে টিভিত দুখন ছিৰিয়েল চায়। সিহঁতৰ চুবুৰীটোত টিভি এতিয়ালৈকে এটাই। সেয়ে মাকৰ সৈতে ছিৰিয়েল চোৱা সংগীও যথেষ্ট। আলফুলহঁতৰ ঘৰত প্লাষ্টিকৰ চকী কেইখনমান, মূঢ়া দুটা, ভাত খোৱা পীৰা চাৰিখনত বহিবলৈ নোজোৰা হলে জুৰিৰ মাক আৰু পমী পেহীয়ে নিজৰ নিজৰ ঘৰৰ পৰা প্লাষ্টিকৰ টুলকেইখন লৈ আহে। হাউচফুল দৰ্শকে চুপে চাপে টিভিত মন দিয়ে। তাঁতখন মেলাতে এৰি অহা পমী পেহী আৰু মাকহঁতৰ লগত অহা ঘিতিলাই টিকিলাইক বিদায় দি বাকী মখা এবাৰ তামোলৰ বঁটা লৈ বহে।

আইমানুৰ কুসুমৰ জীয়েক জুৰিৰ লগত বৰকৈ হলি গলি দেখিছোঁ। তাইতো আইমানুৰ বিভাগৰো নহয়, কেনেবাকে তিলু সোণোৱালৰ পুতেকে দিয়া চিঠি পত্ৰ অনা নিয়া নকৰেতো। আলফুলৰ প্ৰতি অতিৰিক্ত মৰম অকণ দেখুৱাই জোন খুৰীয়ে আইমানু বোলেগৈ। তাৰ পিছত আৰু ৰক্ষা নাই, তিলু সোণোৱালৰ পুতেকৰ ইতিবৃত্তি বখানি উপস্থিত থকাসকলে তৎ নাপায়। সম্পূৰ্ণ বংশ তালিকা অঁকা হোৱাৰ পাছত পৰিয়ালটো কিহৰ বাবে কুখ্যাত তাৰ আলোচনা বহেগৈ। তেতিয়ালৈ আলফুলৰ আজলি মাকজনী গুজৰি গুমৰি হাই ভল্টেজ হয়গৈ। তেনে সময়তে কমলাবাৰী ঘাটৰ পৰা যোৱা 407খন লাহে লাহে বাটেদি পাৰ হৈ যায়। সেইটোৱে তেখেতসকলৰ মেলখন সামৰণি মৰাৰ সময়সীমা। আলফুলৰ মাকে পদূলিৰ জপনাখন মেলি থৈ আহে যাতে ছোৱালীজনী চিধাই চোতাল পাবহি পাৰে। চোৰাঘৰৰ মজিয়াতে পাতি এটা পাৰি তেখেতে গাৰুত মূৰ থৈ আলফুল আহি পোৱালৈ ৰৈ থাকে। হাতত শ্লথ গতিত ঘূৰি থাকে বাঁহৰ বিচনীখন। তেখেতে যেন মনৰ পৰা অহেতুক ভয় এটা খেদিবলৈকে বেচি থাকে। এৰি অহা জীৱনটোক পিছ পেলাব পৰাটোৱে জীৱনৰ সফলতা। এই কথাটোকে দিনটোত বহুবাৰ বহু ধৰণেৰে তেখেতে আলফুলক বুজাব খোজে। পিছে মনত মিহিকৈ ভবা কথাবোৰ তেখেতে মিহিকৈ আলফুলক কৈ পোৱা নাই। কিয় জানো আলফুলক কথা কওঁতে তেখেত খঙত তিঙিৰি তোলা হৈ পৰে। জুনুহঁতে কৈ যোৱা সেই জহনীত যোৱা ল'ৰাটোৰ কথা মনলৈ আহি খংটো উঠে। অথচ কোনোদিন আলফুলক সেই ল'ৰাটোৰ লগত কথা পতা বা লগ হোৱাও দেখা নাই। আলফুলৰ পঢ়া টেবুল তাই নথকা সময়ত লুটি বাগৰ কৰিও কতো চিঠিজাতীয় একো পোৱা নাই। খুৰাকৰ ঘৰৰ লেণ্ড ফোনটোলৈও তাইক বিচাৰি কোনো লগৰ ছোৱালীয়ে আজিলৈকে ফোন কৰি পোৱা নাই। যে লগৰ ছোৱালীৰ জেঠাই বা মাহীৰ পুতেক হৈ সিও কথা পাতিব। আলফুল মাকৰ কলিজাৰ এফাল, মূৰত থলে উকনিয়ে খাব, মাটিত থলে পৰুৱাই খাব ধৰণৰ যতনেৰে ডাঙৰ কৰিছে তাইক। সেই হেঁপাহতে দেউতাকে ষষ্ঠ শ্ৰেণীত পঢ়া ছোৱালীজনীক নবোদয় স্কুললৈ পঢ়াবলৈ যুঁজা কৰোঁতে মাক কান্দি কাটি বাউলি হৈছিল। যোৰহাটৰ কলেজত স্নাতক পঢ়োৱাৰ পৰিকল্পনাও মাকে বাতিল কৰিছিল। আনৰ ঘৰলৈ গৈ টিভি নোচোৱাকৈ হোৱাকে দেউতাকক কৈ টিভি লৈছে। যেতিয়া জুনুহঁতৰ মুখত সেই ল'ৰাডালৰ কথা শুনে তেতিয়া ইমান মৰমৰ ছোৱালীজনীলৈ টিঙিচকৈ খংটো উঠি যায়। সন্ধ্যা পৰত স্কুটাৰ চলাই ল'ৰাবোৰে হেনো প্ৰেয়সীৰ ঘৰৰ আগেদি পাক মাৰে। জুনুৰ ভতিজাক জুৰিৰ প্ৰেমিকটো হেনো সন্ধ্যা সদায় এইফালেদি আহে। এঘণ্টাৰ আগৰ পৰা পাউডাৰ স্নো ঘঁহি খিলখিলকৈ হাঁহি জুৰি বাটত ৰৈ থাকে। কোলাত জুনুৰ কেঁচুৱাটো, কেতিয়াবা হেনো কেঁচুৱাটোক মৰম কৰাৰ চলেৰে হাত মেলি টিপতে জুৰিক চকলেট এটা দি যায়। বাৰান্দাত থকা জুনুৱে নেদেখাৰ ভাওজুৰি সুমাই দিয়ে। এই কথাবোৰ জুনুৱে সাজি কোৱা বুলিয়েই ভাবিছিল আলফুলৰ মাকে। পিছে এদিন আবেলি জুৰিৰ ওচৰৰ পৰা অহা আলফুলৰ মুখতো চকলেটৰ মুকুৰা দেখি তেখেতে তাইক চুলি জোকোৰা দি চকলেটৰ আদ্যোপান্ত সুধিছিল। আলফুলে জুৰিয়ে দিছিল বুলি ক'বলৈহে পালে। মাকে ধৰিয়ে ল'লে যে আবেলি তিলু সোণোৱালৰ পুতেকো আহে। সোণোৱালৰ পুতেক আহিলে মই কি কৰিব লাগে? মই কলৈকো নাযামেই নেকি? ৰাস্তাটো কেৱল সোণোৱালৰ পুতেকৰহে নেকি? তাইৰ খং দেখি মাকে কথা নবঢ়ালে যদিও তেখেত এইবাৰ নিশ্চিত হৈ পৰিল যে সোণোৱালৰ পুতেকেই চকলেট খুৱাই গ'লহি। কিয় যে মাকে তাইক সেই ল'ৰাটোৰ সৈতে সন্দেহ কৰি থাকে নাভাবো বুলিলেও ল'ৰাটোৰ কথা আলফুলৰ মনলৈ আহিল। আলফুল এতিয়া ৰৈ থকা এই ঠাইতে দুবছৰমানৰ আগত ল'ৰাটো ৰৈ আছিল। আগে পিছে নেদেখা ল'ৰা এটাই তাইৰ ফালে একান্ত মনে চাই থকা দেখি আচৰিত হৈছিল। এটা শামুক হেনো একেৰাহে তিনি বছৰ শুব পাৰে, যেন এক নিৰ্দিষ্ট লক্ষ্যপ্ৰাপ্তিৰ বাবে সাধনাতহে নিমগ্ন হয়। আলফুলেও তেনে গতি ল'ব খোজে। পঢ়ি থকা সময়ছোৱাত উতনুৱা বতাহে স্পৰ্শ কৰিব নোৱাৰাকৈ তাইও শামুকৰ খোলাৰ মাজত নিজৰ মনক অৱস্থান কৰাব খোজে। শামুকৰ দৰেই দীৰ্ঘ সময়ৰ বাবে মন

মনটো একেটা কামত ধৰি ৰাখিব খোজে। অৰ্থনীতি টান পাইছেই যেতিয়া, এই সাধনাক তাই দুগুণ ছিৰিয়াছলি ল'বই লাগিব। প্ৰথমে প্ৰতিষ্ঠা, তাৰ পিছতহে প্ৰেম। আলফুলে স্পষ্টভাৱে এনেদৰেই তিলু সোণোৱালৰ পুতেকৰ প্ৰস্তাৱৰ প্ৰত্যুত্তৰ দিছিল। অৱশ্যে মুখামুখিকৈ নহয়, জুৰিৰ যোগেদিহে হিৰণময়ে উত্তৰ পাইছিল। আলফুলৰ বাবে সি নিজৰ নামটোৰ সলনি তিলু সোণোৱালৰ পুতেক হিচাপে পৰিচিত হৈ থাকিল। সেয়া আছিল দুবছৰৰ আগৰ কথা। উত্তৰ পোৱাৰ পিছতো বাৰিষা দৰিয়াঘাটত হাতনাৱত উঠি কলেজলৈ যোৱা সময়ত তাক একেৰাহে কেইবাদিনো দেখি আলফুল আচৰিত হৈছিল। তেতিয়ালৈ হিৰণময়ক আলফুলহঁতৰ গাঁৱৰ পৰা যোৱা আটাইখিনি কলেজীয়া ল'ৰা ছোৱালীয়ে চিনি পোৱা হৈছিলগৈ। সি আলফুললৈ আশা কৰি থকাৰ কথাও জানিছিল। তাই জুৰিক উত্তৰটো ইমান দিনে নকলি নেকি বুলি খং খাই উঠিছিল। যোৱাবাৰ চেলামি ওলাই থাকোঁতেই ক'লো অ', ৰাসৰ ৰিহাৰ্চেললৈ অহা যোৱা কৰি থকা সময়তে তোৰ উত্তৰটো জনালোঁ। সি পিছে অইন এটা কথাও কৈছিল। কি অইন এটা কথা? আলফুলে ঘোপাকৈ চালে। নহয়, মানে হিৰণময়দাই ক'ব কৈছিল যে সি তোৰ পঢ়ি শুনি আজৰি হোৱালৈ বাট চাব, মুঠতে তোক যিমান পাৰ ভালকৈ পঢ়িবলৈ কৈছে, কোনো দৰকাৰ নাই ৰ'বলৈ। এইবুলি আলফুলৰ মুখেৰে ওলাব খুজিও তাই স্থান কাল বুজি নিজকে সংযত কৰিলে। নাৱলৈ ৰৈ থকা ওচৰৰ মানুহে কিবা শুনিছে বুলি ইফালে সিফালে চাওঁতে এপাকত হঠাৎ হিৰণময়ৰ চকুৱে চকুৱে পৰিল। আলফুলে তৎক্ষণাত চকু নমাই আনিলে যদিও তাৰ চকুত ধৰা পৰা আকুলতাই তাইৰ বুকুত কিবা এক কঁপনি তুলিলে। কোনোদিনে মাতি নোপোৱা, অগাভেটা নকৰা, কেৱল দূৰৰ পৰা চাই ৰোৱা ল'ৰাটো যে অতি অমায়িক আৰু ভদ্ৰ, সেয়া তাই কিঞ্চিত হলেও বুজি উঠিছিল। তথাপি পঢ়ি থকা কালচোৱাত শামুকৰ খোলাটোৱেই তাইৰ প্ৰিয়। আলফুলে দীঘলকৈ উশাহ এটা লৈ নাৱত উঠিবলৈ সাজু হৈছিল। কিবা এটাকৈ আজৰি কৰি যা, নহ'লে এনেকৈ ৰৈ থাকিলে মানুহে ৰৌটোকে ঢৌটো কৰিব। আলফুলে নিজৰ স্থিতিত অটল হৈ থাকিও মাৰ্জিত ভাষাৰে কি ক'ব তাকে ভাবি একলহমা ৰৈছিল, শব্দ বিচাৰিছিল। ক আকৌ, সময়েহে জানে। সেইটো বাৰিষা গৈ চেলামি আকৌ ওলাল। বাৰিষাৰ দিনত নাৱৰ পৰা নমা যাত্ৰীসকল তাত ৰৈ থকা 407 বাছত উঠি আলফুলহঁতৰ ঘৰৰ ফালেদি বদতি ঘাট পায়গৈ। আগতে নাৱত উঠিবলৈ যিজোপা ৰাধাচূড়া গছৰ তলত মানুহবোৰ গোট খায়, এতিয়া সেইজোপাৰ ছাঁত চেলামি ঘূৰাৰ ভাগৰত ৰয়। সেইজোপা ৰাধাচূড়াৰ ছাঁতে চেলামি পাৰ হোৱাৰ ভাগৰ মাৰিবলৈ আলফুলে চাইকেলখন ৰখালে। জিৰণিচৰাটোৰ কাষৰ চৰকাৰী পানী টেপটোৰ পৰা পানী ওলাব নেকি বুলি তাই টেপটো খুলি চালে। আগৰে পৰা গোট খাই থকা দুই এজনে হাঁহিলে। অ ভণ্টি, এটোপালো পানী নাই। ঘামত তিতা কলা ফুলত লেকেটা খাই ধৰা পলিষ্টাৰ কাপোৰৰ মেখেলাখন অলপ দাঙি সিহঁতে কিছুপৰ তাতে ৰ'ল। আলফুল চাইকেলত উঠিল। বেছি দেৰি হলে মাকৰ চিন্তা বাঢ়িব। কেনেকৈ যে তাই মাকক বুজালে বুজিব, তাতোকৈ ডাঙৰ কথা যাৰ কাৰণে আলফুলে ইমান গালি খায়, সেইজন ক'তনো আছে, কি কৰিছে, তাই একোৱেই নাজানে। সমাজত দহজনে একেমুখে অমায়িক বুলি কোৱা ল'ৰাটো লৈ তাইৰ সাংঘাতিকভাৱে খং উঠে কেৱল মাকৰ ওচৰত আস্থা হেৰুওৱাৰ বাবে। এই ল'ৰাডালৰ জহতে মাক দেউতাকে তাইক JB কলেজত পঢ়িবলৈ নপঠালে। তাত হোষ্টেলত থকা হলে ইমান কষ্ট নহ'লহেঁতেন। যিমানে পেডেল মাৰিবলৈ গাৰ জোৰ কমিছে সিমানে তাইৰ খং বাঢ়ি আহিছে। মাকে পদূলিলৈ চাই ইচাদ বিচাদ কৰি আছে। ছোৱালীজনীৰ দেখা দেখি নাই। ঘাটৰ বাছ গৈ ইমান পৰে বদতি ঘাট পালেগৈ চাগে। অইনদিনা ইমান পৰে তাই ভাত খাই আজৰি হয়, আজি ক'ত বা ৰ'ল? কলেজৰ কিবা লেঠা ওলাল নেকি আকৌ? হৌৱা, পৰ্ণা পাৰ হৈ গৈছে। তাই আলফুলৰ মেজৰমেণ্ট। অ, জুৰি সৌজনী, আজি তাইও গ'ল যে। মাক চিলাইখনৰ দৰে আহি পদূলি পালেহি। হৈ জুৰি,

0: আইজনী কলৈ গ'ল? আহি আছে বৰমা, তাই দোকানত সোমাইছে। দোকানত অকলে সোমাল যে, নিশ্চয় লগত সি ল'ৰাটো আছে, নহ'লে জুৰি কিয় নৰ? ৰহ, আজি এক সুধিম। নানাভাৱে মাকক দুমোজাত পেলাওঁতেই আলফুল খোলা জপনাৰে সোমাই আহিল।
1: আইঔ মা, আজি ইমান গৰম, তুমি ৰ'দত ৰৈ আছাহি যে।
0: মই ৰৈ থকা বাবে তোৰ দিগদাৰ হ'ল নেকি, নে তোক আগবঢ়াই থবলৈ অহা তোৰ কিবা দিগদাৰ হ'ল?
1: হা, মানে?
2: চাইকেলখন ৰখাই আলফুলে বাস্কেটৰ পৰা বেগটো ল'লে। ফাৰ্মাচীত সোমাই লৈ অহা মূৰৰ বিষৰ টেবলেট দুটা বান্ধি অনা কাগজৰ সৰু টোপোলাটো বাস্কেটৰ পৰা লওঁতেই মাকে তাইৰ হাতত বেগটো লৈ সুধিলে,
0: জুৰি অথনিয়েই গ'ল, তোৰ কিয় দেৰি হ'বলৈ পালে?
2: মাকৰ প্ৰশ্নৰ সুৰ শুনি আলফুলৰ হঠাতে কি হৈ গ'ল জানো, তাইৰ মগজটোত যেন ৰাসায়নিক বিক্ৰিয়াহে ঘটিল। ভাগৰু

0: চাইকেলখন ভাঙি পেলাব পাৰিলেহে তাইৰ অথনিৰে পৰা উঠি থকা সকলো খং মাৰ যাব। মাকে উচপ খাই থতমত খাই পিছুৱাই আহি পিৰালিতে বহি পৰিল। মাকে ভাবিলে আলফুলে চাইকেলখন মাকৰ গালৈ দলিয়াবলৈহে দাঙি আহিছে। হে প্ৰভু, এইদিন দেখিবলৈকে ছোৱালী তুলিছোনে মই? মাকে হুৰাহুৰে কান্দিবলৈ ধৰিলে। আলফুলৰ তেতিয়াহে হুঁচ আহিল। তাই ঠাইতে থৰ লাগিল। আগবাঢ়ি গৈ মাকক সাৱটি ধৰিবলৈও তাইৰ ভয় লাগিল। হে ভগৱান, মাকে আকৌ তাৰমানে তাইক নতুনকৈ ভুল বুজিলে। কি কৰিব এতিয়া তাই? মাকৰ কান্দোন শুনি তাইৰ দুখত বুকু ফাটি যাওঁ যেন লাগিল। আজলি মাকজনীয়ে মিছাতে কমখন দুখ পাইছেনে? দুহাতেৰে মুখ ঢাকি মাকে কান্দি আছে, কিবাকিবি কৈও আছে। মাকলৈ হাত দাঙি অহা পাপ ছোৱালীজনীৰ হতুৱাই কিয় কৰালা ভগৱান? আলফুল উচপ খাই উঠিল। তাই কি কৰিলে এয়া? কি হ'ব এতিয়া? তাই মাকক কেনেদৰে বুজাব? আলফুলৰ মূৰটো ঘূৰোৱা যেন কৰিলে। তাইৰ চকুলৈ ভাঁহি আহিল এবাৰ সেউজীয়া, এবাৰ ৰঙা, এবাৰ ক'লা।
1: অহেতুক মুন্মী দত্ত হাজৰিকাৰ চুটি গল্পটি শুনিলে। গল্পটি পাঠ কৰিলে মেলোডী পাটগিৰিয়ে। চোৰাত এইবাৰ আপোনালোকলৈ আগবঢ়াইছোঁ সৌৰভ শইকীয়াৰ কেইটিমান কবিতা। আহকচোন কবিৰ কণ্ঠতে কবিতা কেইটি শুনো।
2: আকৌ এজোপা গছ ওখ হৈ যায়, আকৌ গছবোৰ ওখ হৈ যায়, মাটিৰ মানুহৰ কথা ভাবি। আন্ধাৰত অপেক্ষা মানেই ধৈৰ্যচ্যুতি নহয়, ধৈৰ্য মানে দূৰ ভৱিষ্যতৰ ফালে চাই বহলকৈ চকুহাল মেলি দিয়া। ধৈৰ্য মানে কাঁইটত চকু থৈও ৰঙা গোলাপ দেখিবলৈ পোৱা। হঠাৎ অশ্বাৰোহী লেণ্ডস্কেপত জ্বলি উঠে, তাইৰ গাত সেইবোৰ গছৰ পাতে, ঋতুভেদে সুৰুত জ্বলাই নতুন নতুন ছবি আঁকে, মাতাল নাহৰৰ অবিৰাম মিছিল। তাইৰ চকুৰ ভিতৰেদি দেখি লুইত এখনি মৰি গৈছে খাবলু ঘাটত। প্ৰস্তৰীভূত শিশু আৰু ঘঁৰিয়াল, জেতুকা আৰু তগৰ, আমৰলি পৰুৱা, বিহুনাম, শিপাৰ কেতেকী ৰাতি, উজুতিত ফেটিখাপৰ মূৰ ছিঙা আকাশ। চানমাৰীৰ ধূখৰ কেনভাছত আকৌ এজোপা গছ ওখ হৈ যায়, দৃশ্যমান মানুহৰ কথা ভাবি। মূৰত মেঘ, বন্ধা কলমৰ দিশে স্বপ্নহীন ৰঙা চকু, চাই থাকে কবি বতাহে খৰমৰাই। জুবিনৰ কাৰণে ফেডেৰিকোৰ ঘোঁৰাৰ খুৰাৰ শব্দ শুনো তোমাৰ সংগীতত। অশ্বাৰোহী দৌৰি যায়, দৌৰি যায়, নিয়ৰ আৰু নাহৰ গছৰ মাজেৰে অশ্বাৰোহী দৌৰি যায়। সেয়া সাগৰ, টোপালে টোপালে শৰত সৰি পৰাৰ কথা আছিল গীটাৰখনত, টোপালে টোপালে প্ৰেম গোট মাৰি বৰফ হোৱাৰ কথা আছিল বাগিচাখনত, টোপালে টোপালে ৰঙৰ, টোপালে টোপালে চিঞৰ। সেয়া চোৱা, সমুদ্ৰ বৈ গৈছে মানুহৰ, ন্যায় বিচাৰিছে, সিহঁতে ন্যায় বিচাৰিছে। ভিয়েটনামৰ ভঙা দেৱালৰ প্ৰতিধ্বনি শুনো তোমাৰ সংগীতত। পৃথিৱীৰ সকলো পক্ষীয়ে আজি একেলগে বিননি জুৰিছে, হিজলৰ হাবিত হামিঙৰ দেৱদূত হেৰাইছে, যন্ত্ৰণাত মৰহি গৈছে পৃথিৱীৰ সকলো ইন্দ্ৰধনু, আজি মৰহি গৈছে। পৰ্যটক, জেকেট পিন্ধি আছো, মই জেকেট পিন্ধি আছো, বুলেট প্ৰুফ। পাইন গছবোৰে মোক দেখি ৰাইফল টোঁৱাইছে, স্বয়ংক্ৰিয় ৰাইফল টোঁৱাইছে পাইন গছবোৰে। সিহঁতে ভাবিছে, মোক দেখি সন্দেহ কৰিছে সিহঁতে। জংঘলে ঢকা আৰু পাহাৰেৰে ঘেৰা জাফৰাণ, আখৰোট আৰু আপেলৰ বাগিচাবোৰৰ মাজে মাজে পখিলাৰ দৰে মই ঘূৰি ফুৰিছোঁ, দৌৰি ফুৰিছোঁ, শুই ফুৰিছোঁ উন্মাদ, হেঙুলীয়া ঘোঁৰা চোৱাৰী, ঘোঁৰা চোৱাৰী। হঠাতেই অস্ত্ৰ তুলি দিলে বতাহত, মৃত্যুদূত আগন্তুক।

এখন এখনকৈ আকাশবোৰৰ পৰিচয় খুজিলে। ৰৈ যা, পইণ্ট ব্লেংক ৰেঞ্জ, নিৰ্বিচাৰ ৰঙা বৰষুণ, ছায়াবোৰৰ আঁৰলৈ মই পলাই যাব খুজিছিলোঁ। পাইন গছবোৰে ঘেৰি ধৰি মোক যাবলৈ নিদিলে। কবিতা, যিসকল শিশুৰ এতিয়াও জন্ম হোৱা নাই পৃথিৱীত, তেওঁলোকৰ বাবেই আকাশে সৃষ্টি কৰিছে বাৰিষাৰ ইন্দ্ৰধনু। গোলকিপাৰ, তেওঁৰ দুয়ো হাত যেন আছিল চুম্বক আৰু ফুটবলটো এটুকুৰা লোহা। ইয়াছিনৰ ওচৰত থিয় হ'লে গলপোষ্ট দুটা সৰু হৈ যায়। এখিলা বগা কাগজ আছে বৰষুণৰ, বৰষুণৰো এটোপাল চিয়াঁহী আছে। জোনাকী, থাপ মাৰি ধৰি আনিব পাৰি গছৰ মাজে মাজে খেল মাৰি উৰি যায় জোনাকী। নিচা খালে এটা সপোন দুবাৰো দেখিব পাৰি গছৰ মাজে মাজে খেল মাৰি উৰি যায় জোনাকী। পৃথিৱীৰ অসুখ আকৌ আহিব এই লুইটৰ ঘাটলৈ, ৰঙা মেঘ সাঁতুৰি নতুন প্ৰভাত, পক্ষী পাৰ হৈ যায় বতাহ যেন বহু শতাব্দী, আৰু মৃত্তিকাৰ গোন্ধ উশাহত ঘাঁহৰ তৰপ সাৰ পায়। সোণৰ বলৰ দৰে সূৰ্য আছিল পূবৰ আকাশত, বতাহত সূৰ্যটো বহুত ওপৰলৈ উঠি গ'ল, কুঁৱলীত সূৰ্যটো বহুত ওপৰলৈ বগাই গুচি গ'ল। জেকেটৰ জেপত হাত ভৰাওঁ মানে আৱেগত এপাৰ কঁপি উঠিল সূৰ্যটো, ছয় তলাৰ গ্ৰিলে ফালি চিৰাচিৰ কৰা সেই বৰ্তুল সূৰ্যটো, পাত চিলেকি থকা সূৰ্যটো এতিয়া কংক্ৰিট, নগ্ন, ধূসৰ, ম্লান। মোৰ পৃথিৱীৰ হৈছে কি এতিয়া? সময় নিকেলৰ কাটা, হয়তো বা ফ্ৰিজ, কি কিয়? মিছাইল উৰি গৈছে জাকে জাকে আঘাতৰ ফালে, চৌদিশে ভাঙনৰ শব্দ গধুৰ, পৃথিৱী ভঙাৰ কোলাহল, গভীৰ গভীৰতৰ অসুখ পৃথিৱীৰ, এই মাটি, এই সভ্যতাৰ স্বৰ পাষাণ পাথৰৰ বুকুতো ধ্বনিত হৈ। ডেউকাৰ শৰত, লেতেৰা হালধীয়া কাগজৰ স্তূপ চাৰিওফালে, খিৰিকীৰ গ্ৰিলত ক্ৰমাগত ৰাস্তাৰ ধূলি, ধোঁৱা, লেঠাৰি নিচিগা অসংখ্য পাৰ চৰাইৰ বাঁহ, মজিয়াত এনি তেনি সিঁচৰিত চুৰতৰ টুকুৰা, ভাঙি মুচৰি থোৱা চুৰত ধপাটোৰ পাত, ছাই, ডেচলাইৰ কাঠি, চৰাইৰ পাখি, বিষ্ঠা, পুৰণা বাতিল, লণ্ঠনৰ টুকুৰা। উপন্যাস জীৱনানন্দৰ অগ্ৰন্থিত এই উপন্যাসৰ পাততো শালিকীৰ কোমল ঠেঙৰ দৰে শৰত নামিছে মনে মনে, যেনেকৈ চানমাৰিত নামে এখন উৰন্ত গীটাৰ, আৰু গীটাৰখনে ছটফট কৰিছে যেন বন্ধ সজাতে তোৰ, সুৰ খান্দি খান্দি পাম নেকি হেৰাই যোৱা জীয়া হৈছ, মনত জাগে নগৰীৰ মহৎ ৰাত্ৰিবোৰ, নিয়ৰকণাৰ পৃথিৱীৰ দৰি, সেউজীয়া ঘোঁৰাত উঠি যোৱা কবিতা, সেউজীয়া ঘোঁৰাত উঠি যোৱা কবিতা। কাহানিও শুব নোৱাৰা চন্দ্ৰাহুত নিশাবোৰ চৌদিশে, খিৰিকীৰ গ্ৰিলত ক্ৰমাগত সভ্যতাৰ চহী। প্ৰথম পৰিচয়, গছ গছনিবোৰ মই আটাইতকৈ ভাল পাওঁ। যলৈকে যাওঁ, তজবজীয়া এছাতি বতাহৰ সতে নাহৰ এজোপালৈ যাওঁ, মানুহে মোক কিদৰে লয় সেইটো তেওঁলোকৰ কথা। কিন্তু মই গান ভাল পাওঁ, পেইণ্টিং ভাল পাওঁ, ডাঠি ক'ব পাৰোঁ, বামতে নাও বাই যোৱা আন দহজনৰ দৰে মই সাধাৰণ মানুহ, অসাধাৰণ কিবা কৰিব বিচাৰোঁ। মোৰ পৰিচয় কি সেইটো লিখি দিব নোৱাৰিম, কিন্তু এজোপা গছৰ কাৰণে মই মৰিব পাৰিম। ছেভ ট্ৰী, ছেভ গ্ৰীণ, পৃথিৱীৰ হাওঁফাওঁ খ্যাত আমাজান অৰণ্য যেনেকৈ জ্বলি গৈছে, এদিন আমাৰ ঘিলামৰা জ্বলি যাব, ঢকুৱাখনা জ্বলি যাব, পৃথিৱীখন ধ্বংস নকৰিব। প্ৰকৃতিৰ ক্ৰন্দন আৰু যন্ত্ৰণা আমাৰ সভ্যতাই গভীৰভাৱে উপলব্ধি কৰক। গছে গছে পাতি দিলে ফুলৰ শৰাই।

0: গছে গছে এতিয়া মই কবিতা বিচাৰোঁ, গছে গছে মই অক্সিজেন বিচাৰোঁ। বিষণ্ণ পাঠকৰ ঋতু, শীতৰ কুঁৱলী বতাহত, দিনৰ নতুন আলোকত আমি মুকলি পথাৰত। গ্ৰন্থমেলাৰ বাবে কিতাপৰ আখৰা চলিছে, সকলো কিতাপেই খুলি থোৱা নহয়। কিছুমান কিতাপে দূৰৈৰ শতাব্দীক মাতে আৰু কিছুমানে কল্পতীয়া নক্ষত্ৰ আঁকে। পাঠকৰ মৰুভূমিয়ে এটুকুৰা নীলা আকাশ বিচাৰে। মই জানো পক্ষীৰ দৰে গ্ৰন্থৰো থাকে দুখনি ডেউকা, এখন লেখক আৰু আনখন হ'ল পাঠক। লেখকৰ মৃত্যু হয়, পাঠক অমৰ। অমৰ পাঠকৰ হাততে এই ঋতু অৰ্পণ কৰিছোঁ।
1: সৌৰভ শইকীয়াৰ এমুঠি কবিতা শুনিলে। সাহিত্য চোৰা অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। মেলডি পাটগিৰিৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা আছিল প্ৰমাল কুমাৰ শৰ্মাৰ।
2: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
3: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
2: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
4: আকাশবাণী গুৱাহাটীৰ মহাবাহু অভিলেখাগাৰৰ পৰা।

0: অসম সাহিত্য সভাৰ সভাপতিৰ এই দায়িত্ব ই আচলতে যথেষ্ট গধুৰ। অসম সাহিত্য সভাৰ সভাপতিজন প্ৰকৃততে সাংবিধানিক মুৰব্বী, সৰ্বশক্তিমান ক্ষমতাৰ অধিকাৰী এজন বিষয়ববীয়া নহয়। সাহিত্য সভাৰ নিয়মাৱলী, বিত্তীয় সীমাবদ্ধতা আৰু বিষয় বাছনি সভা আৰু কাৰ্যনিৰ্বাহক সমিতিৰ আঁচনি আৰু সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ পৰামৰ্শ আৰু নেতৃত্ব দিয়াটোৱেই সভাপতিজনৰ মৌলিক কৰ্তব্য। তাকে কৰিবলৈ অসমৰ সদৌ জনসাধাৰণৰ বুদ্ধি, পৰামৰ্শ, উপদেশ আদি সততে পাই থাকিম বুলি আশা কৰিছোঁ আৰু এই ভাৱ মই কঢ়িয়াই নিবৰ কাৰণে যত্ন কৰিম।
1: আপোনালোকে এইমাত্ৰ শুনা কণ্ঠস্বৰ আছিল লীলা গগৈৰ। সাহিত্যিক, বুৰঞ্জীবিদ, ঔপন্যাসিক, গৱেষক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লীলা গগৈ। আকাশবাণী শ্ৰোতাসকলৰ বাবে তেখেতৰ আন এক পৰিচয় আছে গীতিকাৰ হিচাপে। তেখেতৰ গীতে শ্ৰোতাক দিছিল এক অনন্য আমেজ।

0: লীলা গগৈদেৱৰ গদ্যত আছিল অসমীয়া জনজীৱনৰ প্ৰাণৰ স্পন্দন। তেখেতৰ ৰচনাত আছিল এক নিৰ্মল হাস্যৰস, বুৰঞ্জীৰ গাম্ভীৰ্য, তেখেতৰ ৰচনাত আছিল কাব্যিকতা। এই সকলো কথাৰ সমাহাৰেৰে অসমীয়া সাহিত্যলৈ তেখেতে অনবদ্য অৱদান আগবঢ়াই গৈছে। এইগৰাকী সাহিত্যিকক স্কুলীয়া জীৱনৰ এটি ঘটনাই সাহিত্যৰ দিশটোৰ প্ৰতি আগ্ৰহী কৰি তুলিছিল।
1: 1942 চনৰ গণ আন্দোলনৰ বছৰত মই MV স্কুলৰ পঞ্চমমান শ্ৰেণীত পঢ়িছিলোঁ। সেই বছৰ মই প্ৰমোশ্যন পোৱা নাছিলোঁ, কিন্তু মই প্ৰমোশ্যন পাবলগীয়া ল'ৰা নাছিলোঁ। কিন্তু শিৱসাগৰ MV স্কুলৰ শাসন বৰ কঠিন আছিল আৰু তেওঁবিলাকে মই বিশেষকৈ গণিতৰ এখন প্ৰশ্নকাকতত, সাধাৰণ গণিত বুলি কয়, সেইখনত মই তেনেই তাকৰ নম্বৰ

0: পোৱাৰ বাবে মোক প্ৰমোশ্যন নিদিলে। তথাপি হেডমাষ্টৰে কৈছিল যে যদি ভালকৈ পঢ়া শুনা কৰোঁ বুলি মোৰ অভিভাৱকে লিখা দিয়ে তেনেহ'লে মোক প্ৰমোশ্যন দিব। আৰু সেই কথা মই মোৰ দেউতাক কোৱাত দেউতাই ধমকি মাৰি মোক ক'লে যে তই পৰীক্ষাত ফেইল কৰিবি আৰু মই লিখা দিম সেইটো কথা এই বুলি পেলাই মোক ধমকি মাৰি উঠাত সেই মোৰ প্ৰমোশ্যন নহ'ল। কিন্তু প্ৰমোশ্যন নহৈ মোৰ বৰঞ্চ ভালেই হ'ল। কেনেকৈ ভাল হ'ল, শিৱসাগৰ এই চৰকাৰী এম ভি স্কুলখন প্ৰতিষ্ঠিত হৈছিল 1840 চনতে। তেতিয়াৰে পৰা এই স্কুলৰ পুথিভঁৰালত অসংখ্য পুৰণা পুথি জমা হৈ আছিল। আৰু যেতিয়া এই বছৰটো মই প্ৰমোশ্যন নাপালোঁ, আচলতে মই আৰু পঢ়িবলগীয়া নাছিল, মই সকলো বিষয়তে আচলতে মই জানিছিলোঁ, সেইবাবে মই কেৱল এই পুথিভঁৰালৰ পুথি পঢ়াকে মানে এটা কাম বুলি পেলাই ধৰি লৈ তাত এই পদ্মনাথ গোহাঁই বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, সত্যনাথ বৰা, লম্বোদৰ বৰা, ৰজনীকান্ত বৰদলৈ এনেকৈ সেই সময়ৰ বিশেষকৈ 19 শতিকাৰ শেষভাগৰ বা জোনাকী যুগৰ লেখকসকলৰ যিমানবোৰ ৰচনা তাত আছিল সেইবোৰ মই পঢ়িবলৈ আৰম্ভ কৰিলোঁ। আৰু অকল সেয়ে নহয়, এনেকুৱা কিছুমান পুথিও মই পঢ়িছিলোঁ যিবোৰ পুথি হয়তো সেই সময়ত মোৰ বিদ্যাবুদ্ধিয়ে স্পৰ্শ কৰাগৈ নাছিল, তথাপি মই পঢ়িছিলোঁ। এনেকৈ পঢ়াৰ ফলত মই নিজে দেখিছিলোঁ যে মোৰ ভাষা বহুত ভাল হৈছিল আৰু বিশেষকৈ আখৰ জোটনি আদি মোৰ সম্পূৰ্ণৰূপে মানে নিখুঁত হৈ গৈছিল। মই সেইদিনত বিশেষকৈ লক্ষ্মীনাথ বেজবৰুৱা, গোহাঁই বৰুৱা আৰু ৰজনীকান্ত বৰদলৈৰ লেখা পঢ়ি তেওঁলোকৰ যি সৃজনীশীল লেখা আছিল সেইখিনি পঢ়ি পেলাই মই বৰ আকৰ্ষিত হৈছিলোঁ আৰু পঢ়িছিলোঁ। তথাপি এতিয়া হয়তো আটাইবোৰ মোৰ মনত নাই, কিন্তু মই আৰু সেই সময়ৰ অন্যান্য বহুতো লেখকৰ পুথি পঢ়িছিলোঁ। তাৰ উপৰিও সেই সময়ত প্ৰকাশ হৈ থকা বাঁহী, আবাহন আদি আলোচনীৰ আগৰ যিবোৰ পুৰণা সংখ্যা সেইবিলাকো পঢ়াৰ সুযোগ লাভ কৰিছিলোঁ। এইদৰে মোৰ সাহিত্যৰ প্ৰতি যিটো আকৰ্ষণ আৰু প্ৰেৰণা সেইটো সেই সময়তে গঢ় লৈ উঠিছিল।
1: বুৰঞ্জীৰ প্ৰতি আছিল তেখেতৰ বিশেষ আগ্ৰহ।
0: লিখি ভাল পোৱা ইয়াৰ ভিতৰত মোৰ চৰ্চাৰ বস্তু হৈছে বুৰঞ্জী। বুৰঞ্জী মই বিস্তৃতভাৱে অধ্যয়ন কৰিছোঁ আৰু বুৰঞ্জীৰ বিষয়বস্তু লৈ মই আমাৰ আধুনিক ভাষাৰে সৈতে গ্ৰন্থ ৰচনা কৰিবলৈ ভাল পাওঁ।
1: এফালে যিদৰে তেখেতে বুৰঞ্জীৰ চৰ্চা কৰিছিল, আনফালে গীতৰ মাজেৰে তেখেতে পাহাৰ ভৈয়ামৰ সমন্বয়ৰ কথা কৈছিল।

0: নিজৰ ভাষা সম্পৰ্কে তেখেত সচেতন আছিল। পৰিৱৰ্তিত সময়ৰ লগে লগে আমাৰ ভাষাত কি ধৰণৰ পৰিৱৰ্তন আহিছে সেই সম্পৰ্কে লীলা গগৈদেৱৰ অভিমত আছিল এনেকুৱা।
1: ইংৰাজী শব্দ আমাৰ কথিত ভাষাত ব্যৱহাৰ হৈছে আৰু একোটা ল'ৰা, মই যেতিয়া শিশু সাহিত্যৰ এটা প্ৰশিক্ষণ লৈছিলোঁ শিশু সাহিত্য ৰচনাৰ, সেই সময়ত হেৰি কৰিবৰ কাৰণে, প্ৰেক্টিকেল কৰিবৰ কাৰণে আমি এখন স্কুললৈ গৈছিলোঁ। তাত নগৰীয়া আৰু গাঁৱলীয়া ছাত্ৰৰ মাজত শব্দৰ কিমানখিনি বুজাবুজি হয় সেইটো পৰীক্ষা কৰিবৰ কাৰণে যত্ন কৰিছিলোঁ। তেতিয়া দেখিছিলোঁ যে আজিকালি বিশেষকৈ নগৰীয়া এজন ছাত্ৰই তেওঁ যিবোৰ শব্দ ব্যৱহাৰ কৰে, যেনে ৰেডিঅ', টেলিভিশ্যন, ইলেক্ট্ৰিচিটি, এই ধৰণৰ কিছুমান বিষয় আছে, সেইবিলাকত এনেকৈ ইমান শব্দ ব্যৱহাৰ কৰা যায় যে তাত অসমীয়া শব্দ নাইয়ে এই নগৰীয়া হেৰি। কিন্তু গাঁৱলীয়া এজন ছাত্ৰৰ ক্ষেত্ৰত যদি আমি তেওঁলোকে ব্যৱহাৰ কৰা শব্দবোৰ চাওঁ, নঙলা, জখলা, গোহালি, পদূলি, তাৰ পৰা জকাই, খালৈ, এনেকুৱা ধৰণৰ যিবোৰ শব্দ ব্যৱহাৰ কৰে সেইবোৰ আকৌ নগৰীয়া ল'ৰাই চিনি নাপায়। এতিয়া আমাৰ জীৱন ধাৰণৰ পদ্ধতি বহুতো ক্ষেত্ৰত সলনি হৈছে আৰু পৰিৱেশ অনুযায়ী ভাষাই গঢ়ো লৈছে। গতিকে যিবোৰ বিশেষকৈ আমাৰ উদ্যোগিক নগৰ আৰু নগৰ, এইবিলাকত ব্যৱহৃত ভাষাত যথেষ্ট ইংৰাজী, হিন্দী বা অন্যান্য ভাৰতীয় ভাষাৰ শব্দও ব্যৱহাৰ হৈছে। আৰু তাৰে ভিতৰত কিছুমান শব্দ ব্যৱহাৰ হৈছে বিশেষকৈ লেখকসকলৰ লেখাৰ মাজতো বিদেশী শব্দ দেখা যায়। সেইবিলাক হৈছে যে তেওঁলোকে বিশেষকৈ সঘনাই অধ্যয়ন কৰি থকা, পঢ়ি থকা যিবোৰ গ্ৰন্থ, সেই গ্ৰন্থবিলাকৰ পৰা অৱচেতন মনেদি সি আহি পেলাই আমাৰ ভাষাত সোমাইছেহি। কিন্তু মই নিজে লেখাত কেতিয়াও অসমীয়া ভাষাৰ বাহিৰৰ শব্দ মই ব্যৱহাৰ কৰিবলৈ অলপমান টান পাওঁ আৰু মই ভাবোঁ অসমীয়া ভাষাত যথেষ্ট ভাৱ প্ৰকাশক শব্দ আছে, যিখিনি যিবোৰ শব্দ ব্যৱহাৰ কৰিলে আমি আন্তৰ্জাতিক ভাৱ প্ৰকাশ কৰিবৰ কাৰণেও সক্ষম হ'ব পাৰোঁ। এবাৰ এখন কলিকতাত ছেমিনাৰ হৈছিল, তাত আমাৰ যে আজিকালি যিবোৰ টেকনিকেল টাৰ্মিনলজি, পাৰিভাষিক শব্দ আমি ব্যৱহাৰ কৰিছোঁ পৰিভাষাৰ, সেইবিলাকক এনেকৈ শ্ৰেণীবিভাগ কৰা হৈছে যে এটা হ'ল আন্তৰ্জাতিক, গোটেই পৃথিৱীতে একেধৰণৰ শব্দ ব্যৱহাৰ হয়, এটা হৈছে জাতীয় আৰু এটা হৈছে প্ৰাদেশিক বা আঞ্চলিক। এতিয়া কিছুমান শব্দ আছে সি আমাৰ প্ৰাদেশিক বা আঞ্চলিক ভাষাত আছে, কিন্তু সি ইমান ভাৱ প্ৰকাশক যে তাক আমি আচলতে স্বীকৃতি দিব লাগে। উদাহৰণস্বৰূপে আমি তাতে আলোচনা হওঁতে কৈছিল যে কোৰাম, কোৰাম, কোৰাম শব্দটো তেওঁলোকে কৈছে এইটো ইণ্টাৰনেশ্যনেল শব্দ, আন্তৰ্জাতিক শব্দ, ইয়াক আমি ভাৰতীয় ভাষাবিলাকতো ৰাখিব লাগে আৰু আমাৰ প্ৰাদেশিক ভাষাবিলাকতো এইটো আমি গ্ৰহণ কৰিব লাগে। মই তেতিয়া তেওঁলোকক ক'লোঁ যে অসমীয়া ভাষাত কিন্তু আমাৰ এটা বেলেগ শব্দ আছে আৰু সেই শব্দটো কোৰাম শব্দটোৰ সমানেই অৰ্থব্যঞ্জক। বোলে তেতিয়া তেওঁলোকে সুধিলে বোলে কি, মই ক'লোঁ থুল, আমাৰ থুলৰ অভাৱ, থুল হৈছে এনেকৈ কয়। তেতিয়া বিশেষকৈ পশ্চিমবংগৰ যিজন তেওঁলোকৰ প্ৰতিনিধি আছিল, তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ বাংলা বিষয়ৰ অধ্যাপক, তেওঁ শুনি পেলাই বৰ আনন্দ পালে, কৈছে যে এইটো শব্দটো এইটো ভাষাত ব্যৱহাৰ হোৱাৰ বাহিৰেও ভাৰতীয় অন্যান্য ভাষালৈও তাক নিব পাৰি।

0: এটা কথা হেৰি কৰিলোঁ যে আমাৰ অসমীয়া ভাষাত তেনেকুৱা ধৰণৰ বহুত শব্দ আছে যিবোৰ শব্দৰে সৈতে আমি সম্পূৰ্ণৰূপে ভাৱ প্ৰকাশ কৰিব পাৰোঁ। আমি অন্যান্য ভাষাৰ শব্দ বিশেষকৈ দৰ্শন, ৰাজনীতি এইবিলাকত অন্য ভাষাৰ শব্দ গ্ৰহণ কৰিব লাগে য'ত প্ৰয়োজন হয়, কিন্তু আমাৰ ভাষাৰ শব্দ বাদ দি অন্য ভাষা ল'ব নালাগে।
1: অসমীয়া ভাষা সাহিত্যৰ বাবে নিজৰ জীৱনকালত লীলা গগৈদেৱে বহু কথা লিখি থৈ গৈছে, বহুখিনি কথা কৈ গৈছে, তথাপিও আজি যেন এনে অনুভৱ হয় তেখেতে যেন বহু কথা ক'বলৈ ৰৈ গ'ল।

অভিলেখাগাৰৰ পৰা অনুষ্ঠানটিৰ আজিলৈ ইমানতেই অন্ত পৰিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অভিলেখাগাৰৰ পৰা লোৱা লীলা গগৈ দেৱৰ দ্বাৰা ৰচিত ক্ৰমে বীৰেন্দ্ৰ কুমাৰ ফুকন আৰু লেইষ্ট্ৰাম মেমাৰ কণ্ঠৰ গীত আৰু লগতে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অভিলেখাগাৰৰ পৰা লোৱা লীলা গগৈ দেৱৰ সৈতে হোৱা সাক্ষাৎকাৰৰ কিয়দ অংশৰে আজিৰ অনুষ্ঠানটি সজোৱা হল। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক লীলা গগৈ ৰচিত কেইটিমান গীত। প্ৰথমে শুনক সুদক্ষিণা শৰ্মাৰ কণ্ঠৰ এটি গীত।

আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া নিশা 10:30 বাজি যোৱাৰ লগে লগেই অন্ত পৰিল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণৰ। আমাৰ পৰৱৰ্তী প্ৰচাৰণ মুকলি কৰা হ'ব কাইলৈ পুৱা 5:30 বজাত। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।